এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ চতুৰ্থটো দিন 2026 খ্ৰীষ্টাব্দৰ 19 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

পাবেলো নেৰুদাই কৈছিল, ইচ্ছা কৰিলে তুমি তোমাৰ বাগিচাখনৰ সকলোবোৰ ফুল ছিঙি পেলাব পাৰা, কিন্তু সেইবুলি বসন্তৰ আগমনক তুমি কেতিয়াও বাধা দিব নোৱাৰা।

0: গতিকে তেওঁলোকৰ পক্ষে তেওঁলোকৰ সময়ৰ অসুন্দৰ সত্যবোৰ বাছি উলিয়াই পেলাব পাৰিছে। এই শক্তি এক মহান শক্তি। কলাশিল্পীৰ কৰ্তব্য হ'ল কলাৰ মহান শক্তিৰে সমাজৰ অসুন্দৰতালৈ আঙুলিওৱা আৰু তাৰ দ্বাৰা জনসাধাৰণৰ মনক জগাই তোলা। সুকুমাৰ কলাৰ প্ৰভাৱ কোনেও কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে। কোনোৱে এখন চিত্ৰ সম্পূৰ্ণৰূপে নাপাব পাৰে, কিন্তু খিৰিকীয়েদি আকাশৰ ৰং বা ধুমুহাৰ আগজাননী দিয়া ক'লা মেঘবোৰ দেখি বেয়া পায়, খিৰিকী জপাই পেলাব পাৰে এনে মানুহ নাই। চিৰন্তন সৌন্দৰ্যৰ বস্তুবোৰ বাদ নিদিও কলাকাৰে বৰ্তমান সমাজ দেশৰ পৰিস্থিতিৰ বাবে উপকাৰী বিষয়বোৰলৈ বেছিকৈ চকু দিয়া উচিত। পৃথিৱীৰ বেলেগ বেলেগ ৰাজনীতিজ্ঞসকলে অতীজৰে পৰা সুকুমাৰ কলাক উচ্চ স্থান দি আহিছে। গ্ৰীচত প্লেটোৱে তেওঁৰ দাৰ্শনিক ৰজা, ভাৰতত কৌটিল্যই অৰ্থশাস্ত্ৰত শাসনকৰ্তাজনক সুকুমাৰ কলাৰ বুৎপত্তি থকা বুলি দেখুৱাইছে আৰু হ'ব লাগে বুলি জোৰেৰে কৈছে। বাৰ্নাৰ্ড শ্ব'ই কৈছে, কলানুৰাগবিহীন বিশ্ৰাম ভয়ংকৰ। সুকুমাৰ কলাই পৃথিৱীৰ বেলেগ বেলেগ ঠাইত হোৱা বিদ্ৰোহ আৰু স্বাধীনতাৰ যুঁজত অসীম পৰিমাণে সহায় কৰি আহিছে। ফৰাচী বিদ্ৰোহত, আমেৰিকাৰ স্বাধীনতা যুদ্ধত আৰু ৰাছিয়াৰ জনতাৰ বিদ্ৰোহত কলাইহে আগতে নতুন ৰূপ ধৰি জনসাধাৰণৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আধুনিক যুগৰ ভাৰতীয় শিল্পীসকলৰ মনত বহুতো মুখ্য উদ্দেশ্যৰ মাজতে তেওঁলোকৰ কলাৰ মাজেদিয়ে এই ৰাষ্ট্ৰক জাগ্ৰত কৰা উদ্দেশ্যটিকো সুমুৱাই ল'ব লাগিব। শিল্পীসকলৰ সাধাৰণ মানৱতাতকৈ অতিৰিক্ত শক্তি থকাটো সঁচা। সুন্দৰ সাধক শিৱৰ বাহন উন্মত্ত সাৰ। এই উন্মত্ত সাৰ সেই অতিৰিক্ত শক্তিৰ প্ৰতিমূৰ্তি বুলি কোনো পণ্ডিতে কৈ আহিছে। পৃথিৱী কঁপাই তোলা তাণ্ডৱ সুন্দৰ শিল্পীৰেই সৃষ্টি। শিল্পীসমূহে কলাৰ মাজেদি এক বৃহৎ শক্তি গঢ়ি তুলিব পাৰে। দেশৰ যিকোনো সন্ধিক্ষণত ভাৰতীয় সুকুমাৰ কলাত ৰাপ থকা প্ৰত্যেক যুৱক যুৱতীয়ে এনেবোৰ কথা ভাবি কৰ্তব্যত আগ নাবাঢ়িলে আৰু কোনেই বা ভাবিব, কোনেই বা কৰিব।
1: আজিৰ মুকুতামালা সজোৱা হ'ল ভূপেন হাজৰিকাৰ ৰচনাৰ পৰা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো তাহেৰ আলী আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ।

0: তাহেৰ আলী আৰু সংগীসকলৰ কণ্ঠত জিকিৰ শুনিলে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: গান্ধী প্ৰসংগ।

0: শৰীৰ আৰু শ্ৰম সম্পৰ্কে মহাত্মা গান্ধীয়ে কৈছিল,
1: যিখন সমাজত ভংগী কৰ্মক বেলেগে আজীৱিকা বুলি মানি লয়, তাত কিবা বৰ ডাঙৰ ৰোগ সোমাই গ'ল। এনেকুৱা বহুত বছৰৰ পৰা মোৰ লাগি আছে। এই অত্যন্ত জৰুৰী আৰু স্বাস্থ্যবৰ্ধক কামটো সকলোতকৈ নিজ কাম বুলি প্ৰথমতে কোনে মানিছিল, ইয়াৰ ইতিহাস, ইয়াৰ বুৰঞ্জী আমাৰ হাতত নাই। যি মানিছিল তেওঁ আমাৰ ওপৰত উপকাৰটো কৰাই নাই, বৰঞ্চ আমি সকলোৱে ভংগী এই ভাৱনা আমাৰ মনত সৰুকালৰ পৰাই বহি যাব লাগিছিল। আৰু ইয়াৰ আটাইতকৈ সহজ উপায় এইটোৱেই হৈছে যে যি এই কথাটো বুজি পাইছে তেওঁ নিজৰ শৰীৰৰ শ্ৰমৰ আৰম্ভ পায়খানা চাফাইৰ পৰাই কৰক। যি বুজি বাজি জ্ঞানপূৰ্বক এইটো কৰিব তেওঁ সেই মুহূৰ্তৰ পৰাই ধৰ্মক বেলেগ ধৰণে আৰু সঁচা অৰ্থত বুজিবলৈ ধৰিব। অধিকাৰ উৎপত্তিৰ আচল স্বৰূপ হ'ল কৰ্তব্য পালন। যদি আমি সকলোৱে আমাৰ কৰ্তব্য পালন কৰোঁ তেন্তে অধিকাৰ বিচাৰি থাকিব লগা নহয়। কিন্তু যদি আমি আমাৰ কৰ্তব্য পূৰা নকৰাকৈয়ে অধিকাৰৰ পিছত দৌৰি থাকোঁ তেন্তে সি মায়া মৰীচিকাৰ পিছত দৌৰাৰ নিচিনা ব্যৰ্থ সিদ্ধ হ'ব। যিমানে আমি অধিকাৰৰ পিছত দৌৰিম সিমানেই সেই অধিকাৰ আমাৰ পৰা দূৰলৈ যাব। এই জ্ঞানকেই শ্ৰীকৃষ্ণই এই অমৰ বাণীৰে দিছিল, তোমাৰ অধিকাৰ কৰ্মতহে আছে, ফলত অধিকাৰ নাই। ইয়াত কৰ্ম মানে কৰ্তব্য আৰু ফল মানে অধিকাৰ। জীৱনৰ আৱশ্যকতাবিলাক প্ৰাপ্ত কৰিবৰ কাৰণে প্ৰতিজন ব্যক্তিৰে সমান অধিকাৰ আছে। এই অধিকাৰ পশু আৰু পক্ষীবিলাকৰো আছে। আৰু যিহেতু প্ৰত্যেক অধিকাৰৰ লগত এক সম্বন্ধিত কৰ্তব্য জোৰ খাই আছে, আৰু এই অধিকাৰৰ ওপৰত ক'ৰবাৰ পৰা কিবা আক্ৰমণ হ'লে তাৰ তেনেধৰণৰেই উপাচাৰো আছে, সেইকাৰণে আমাৰ সমস্যা ৰোগ এইটো যে আমি সেই প্ৰাৰম্ভিক মূলভূত সমানতাক সিদ্ধ কৰিবৰ কাৰণে সেই সমানতা অধিকাৰৰ লগত সম্বন্ধিত হৈ থকা কৰ্তব্য আৰু উপাচাৰক বিচাৰি উলিয়াব লাগিব। সেই কৰ্তব্যটো এইটো যে আমি আমাৰ নিজৰ হাত ভৰিৰে পৰিশ্ৰম কৰিব লাগে, আৰু সেই উপাচাৰ এইটো যে যি আমাক আমাৰ পৰিশ্ৰমৰ ফালৰ পৰা বঞ্চিত কৰে তেওঁৰ লগত আমি অসহযোগ কৰিব লাগে। যদি সকলোৱে নিজৰ পৰিশ্ৰমৰ দ্বাৰা উৎপন্ন হোৱা অন্নহে খায় তেন্তে পৃথিৱীখনত অন্নৰ অভাৱ কেতিয়াও নাথাকিব আৰু সকলোৱে জিৰণিৰ কাৰণে যথেষ্ট সময় লাভ কৰিব। তেতিয়া কাৰো জনসংখ্যাৰ বৃদ্ধিৰ ওজৰ আপত্তি নাথাকিব, কাৰো কোনো বেমাৰ নহ'ব আৰু কোনো মনুষ্যক কষ্ট বা ক্লেশে আমনি নিদিব। সেই শ্ৰম উচ্চৰো উচ্চ শ্ৰেণীৰ যোগ্য হ'ব। ইয়াত কোনো সন্দেহ নাই যে মনুষ্যই নিজৰ শৰীৰ বা বুদ্ধিৰ দ্বাৰা আৰু অনেক কাম কৰিব, কিন্তু তেওঁৰ সেই সকলো শ্ৰম লোক কল্যাণৰ কাৰণে কৰা প্ৰেমৰ শ্ৰম হ'ব। সেই অৱস্থাত কোনো ৰজা নহ'ব, কোনো ভিক্ষাৰী নহ'ব।

0: কোনো উচ্চ নহ'ব, কোনো নীচ নহ'ব, কোনো পৃশ্য নহ'ব, কোনো অস্পৃশ্য নহ'ব। এইটো এটা অলভ্য আদৰ্শ হ'ব পাৰে, কিন্তু সেইবুলি আমি নিজৰ প্ৰচেষ্টা বন্ধ কৰি দিয়াৰ কোনো আৱশ্যকতা নাই। যন্ত্ৰৰ সম্পূৰ্ণ নিয়মক অৰ্থাৎ আমাৰ নিজৰ জীৱনৰ নিয়মক পূৰা নকৰাকৈও যদি আমি নিজৰ প্ৰতিদিনৰ নিৰ্বাহৰ কাৰণে পৰ্যাপ্ত শাৰীৰিক শ্ৰম কৰোঁ, তেন্তে সেই আদৰ্শৰ কিছু নিকট আমি পাই যাম। যদি আমি এনেকুৱা কৰোঁ, তেন্তে আমাৰ আৱশ্যকতাবিলাক বহুত কম হৈ যাব আৰু আমাৰ ভোজনো সাধাৰণ হৈ যাব। তেতিয়া আমি জীয়াই থাকিবৰ কাৰণে খাম, খাবৰ কাৰণে জীয়াই নাথাকোঁ। এই কথাৰ বাস্তৱিকতাত যাৰ সন্দেহ আছে, তেওঁলোকে নিজৰ পৰিশ্ৰমৰ পৰা উৎপাদিত অন্ন খোৱাৰহে যত্ন কৰক। নিজৰ ঘামৰ পৰা উৎপাদিত অন্ন খোৱাত এক বেলেগ সোৱাদ আছে। খোৱাজনৰ স্বাস্থ্যও ভালে থাকিব আৰু এইটো বুজি পাই যাব যে বহুবিলাক বিলাসৰ সামগ্ৰী নিজৰ ওপৰত বজাই দি ৰাখিছিল, সেইবিলাক একেবাৰে মূল্যহীন আৰু অলাগতিয়াল আছিল।
1: শৰীৰ শ্ৰম সম্পৰ্কত মহাত্মা গান্ধীৰ বক্তব্য শুনিলে আৰু ইয়াৰ লগে লগে সামৰা হ'ল আজিৰ গান্ধী প্ৰসংগ।

গান্ধী প্ৰসংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অনুপ জলতাৰ কণ্ঠত এটি ভজন।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। আজিৰ বিষয় শিশুৰ বৃক্কৰোগ। ষ্টুডিঅ'ত উপস্থিত থাকিব চিকিৎসক মৃদুপৱন বৰা। নিশা 10 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। পৰিৱেশন পৰিকল্পনা আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ 5ম খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত অসমৰ কৃষি কাৰ্যত মৌচুমী বায়ুৰ প্ৰভাৱ। এই বিষয়ে এটি আলোচনাত ভাগ ল'ব গৰিয়সী তামুলী আৰু সুনীল কুমাৰ ভট্টাচাৰ্যই। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

অনুপ জলুদাৰ কণ্ঠত ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো আপুনি শুনিব পাৰে। অনুষ্ঠান পৰিচিতি।

আজি দিনৰ 12:30 বজাৰ আইদেউৰ বুলনিত বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি পাণবজাৰ সতৰূপা গোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা এখনি গীতিয়ালেখ্য নাচা তমোহৰ দেউ নাচা। আলেখ্যখনিৰ ৰচনা আৰু পৰিচালনা চন্দ্ৰমা শৰ্মাৰ।

আজি পুৱা 8:30 বজাৰ গীতিমালিকাৰ শিল্পী দেৱজিৎ চৌধুৰী, চিত্ৰা গোস্বামী, দুলাল মানকী, সুপ্ৰভা মজুমদাৰ, পল্লৱী দত্ত আৰু হৰগোবিন্দ ডেকা। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। পুৱা 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাত এলবামৰ গীত। 9:15 বজাত জিলাৰ ৰেহৰূপ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

আজি দিনৰ 11:05 পৰাগমালা লাইভ 11:30 আমাৰ যুৱবাণী পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য পূৰ্ণ শিল্পম যুগুতাই আগবঢ়াব ত্ৰিদিশা বৰা আৰু কস্তুৰীমা দাসে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 দীপশিখা দেৱীৰ কণ্ঠৰ আধুনিক গীত।

দিনৰ 1:20 দণ্ডধৰ হাজৰিকা আৰু সংগীতসকলে পৰিৱেশন কৰা ওজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত প্ৰসন্ন বৰুৱাৰ বাঁহীবাদন, 1:50 নন্দিতা চক্ৰৱৰ্তীৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 নেপালী অনুস্থান, 3:45 কাৰ্বি অনুষ্ঠান, বড়ো অনুষ্ঠান 4:30, 5:25 সংস্কৃত শিক্ষাৰ পাঠ। আগবঢ়াব নলিনী দেৱী মিশ্ৰয়। বিয়লি 5:45 বিদ্যার্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ ইংৰাজী পাঠ লেটাৰ টু গড, ইয়াৰ দ্বিতীয় খণ্ড যুগুতে আগবঢ়াব মনীষা ৰাজখোৱাই। 6:40 তাহেৰ আলীৰ কণ্ঠৰ জিকিৰ, সন্ধিয়া 7:05 বৃন্দগান, 7:20 আকৌ শুন।

সন্ধিয়া 4:30 বজাত ফিফা বিশ্বকাপ 2026ৰ বাৰ্তা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35ৰ পূবালীৰ সুৰ অনুষ্ঠানত নীলমণি ৰাভা আৰু সংগীসকলে পৰিৱেশন কৰা ৰাভা গীত। নিশা 8:20ৰ ইংৰাজী কথিকাৰ অনুষ্ঠানত অনুৰাগ সিঙৰ কথিকা টুৰিজিম এণ্ড ইক'লজিকেল বেলেন্স। নিশা 9:00 চিত্ৰগীত। 9:30 জীৱনৰ দিশবাণী অনুষ্ঠানৰ অতিথি বিশিষ্ট শিক্ষাবিদ লেখক তথা গৱেষক ডক্টৰ বিজয় কৃষ্ণ দেৱশৰ্মা শুনিবলৈ পাব অনুষ্ঠানটিৰ তৃতীয় খণ্ড। সাক্ষাৎগ্ৰহণ অৱনী কুমাৰ ভাগৱতীৰ, প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ।

0: উঠে, তেতিয়াই ই ৰোগৰ উৎপত্তি কৰিবলৈ চেষ্টা কৰে। একে সময়তে আমাৰ শৰীৰেও ৰোগ প্ৰতিৰোধ কৰিব চেষ্টা কৰে। এই ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটোকে আমি ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা বুলিছোঁ। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে টাইফয়েড, ৰুবেলা আদি বিভিন্ন ৰোগৰ প্ৰতিৰোধৰ বাবে প্ৰতিষেধক চিটা বা আন ঔষধ আদি ব্যৱহাৰ কৰা হয়। কিন্তু আয়ুৰ্বেদৰ মতে ৰোগ প্ৰতিৰোধ ক্ষমতা মানে কেৱল এনেধৰণে কিছুমান ৰোগৰ প্ৰতিৰোধ কৰাটোকে নুবুজায়, বৰং শৰীৰৰ বাত, পিত্ত আদি দোষ আৰু ধাতুসমূহৰ মাজত সুস্থ সমন্বয় ৰক্ষা কৰাটোহে ইয়াৰ মূল কৰ্ম। আচাৰ্য চৰকৰ মতে কিছুমান মানুহ ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰে যিসকলে নিজৰ শৰীৰৰ বাবে অনুকূল খাদ্য গ্ৰহণ কৰে, সুস্থ সিদ্ধান্ত ল'ব পাৰে, সদায় সজপথত থাকে, আনক ক্ষমা কৰিব পাৰে আৰু বিজ্ঞজনৰ প্ৰতি আস্থাবান হ'ব পাৰে। গতিকে এনে গুণৰ গৰাকী হ'বলৈ ব্যক্তি এজন সদায় সংযমী আৰু সুস্থ মানসিকতাৰ অধিকাৰী হ'ব লাগিব। সেয়েহে আয়ুৰ্বেদত কোৱা হৈছে যে আমি কেৱল নিৰ্দিষ্ট কিছুমান দ্ৰব্য বা ঔষধৰ ওপৰত নিৰ্ভৰশীল হ'ব খুজিলে নিশ্চয় সম্পূৰ্ণ সফল হ'ব নোৱাৰিম। অৰ্থাৎ শাৰীৰিক আৰু মানসিক দুয়োবিধ কৰ্মৰে এই ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ থাকে। দিনৰ বিভিন্ন সময়ত যেনে পুৱা, গধূলি বা সন্ধিয়া, ঋতু আৰু বয়স অনুসৰি ৰোগ প্ৰতিৰোধ ক্ষমতা ভিন্ন হয়। থুলমূলকৈ ৰাতিপুৱা বসন্ত ঋতু আৰু যুৱ অৱস্থাত এনে বল বেছি হয় আৰু সন্ধিয়া, গ্ৰীষ্ম ঋতু আৰু বৃদ্ধকালত হ্ৰাস পায়। সঠিক আহাৰ গ্ৰহণ কৰা আৰু জীৱনশৈলী অনুসৰণ কৰা, সঠিকভাৱে ব্যায়াম কৰা আৰু বিভিন্ন আয়ুৰ্বেদীয় দ্ৰব্য আৰু ঔষধীয় যোগ গ্ৰহণ কৰিও শৰীৰৰ বল বৃদ্ধি কৰি নিৰোগী হৈ থাকিব পাৰি। শৰীৰত ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াবৰ বাবে আয়ুৰ্বেদত এনে কিছু বিধান দিয়া হৈছে, যেনে সঠিক বিধি মানি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা, সময়মতে আৰু সঠিক মাত্ৰাত টোপনি যোৱা, সুস্থ মানুহৰ বাবে প্ৰয়োগ কৰা পঞ্চকৰ্ম বিধি ঋতু অনুযায়ী গ্ৰহণ কৰা, মানসিক আৰু আধ্যাত্মিক শক্তি বৃদ্ধি কৰিবলৈ আচাৰ ৰসায়ন পালন কৰা, ধ্যান কৰাৰ অভ্যাস কৰা, শাৰীৰিক আৰু মানসিক বল শক্তি বৃদ্ধি কৰিবলৈ নিৰোগী মানুহে ব্যৱহাৰ কৰা কিছুমান বিশেষ ঔষধীয় যোগ আৰু পদ্ধতি সঠিকভাৱে সময়মতে গ্ৰহণ কৰা, শ্ৰৱণপ্ৰাজ, ব্ৰহ্ম ৰসায়ন, বৃংহনী গুটিকা, বৃষ গুটিকা আদি এনেধৰণৰ দ্ৰব্য গ্ৰহণ কৰি দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াব পাৰি। আয়ুৰ্বেদত নিৰ্দিষ্ট কোনো দ্ৰব্যকে কোনো নিৰ্দিষ্ট ৰোগৰ প্ৰতিৰোধক বুলি গণ্য কৰা হোৱা নাই যদিও কেতবোৰ বিধি, ঔষধি যোগ আৰু দ্ৰব্যৰ আয়ুৰ্বেদত আলোচনা কৰা হৈছে, যেনে অশ্বগন্ধা, ব্ৰাহ্মী, গুৰচি, আমলখি, হৰিতকী, হতাৱৰী, হালধি, খেজুৰ, দ্ৰাক্ষ আদিৰ এনেধৰণৰ দ্ৰব্যৰ দ্বাৰা আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়োৱাৰ গুণ আছে। আমি আমাৰ দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা শক্তিশালী কৰি ৰখাৰ প্ৰয়োজন আৰু সেইবাবে কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ে ৰোগ প্ৰতিৰোধী ক্ষমতা যাতে সবল কৰি ৰাখিব পাৰি তাৰ কিছু বিধি আগবঢ়াইছে। ইয়াত কোৱা হৈছে যে গোটেই দিনটোতে অলপ অলপকৈ হ'লেও গৰম পানী খাই থকাৰ প্ৰয়োজন। প্ৰতিদিনে আমি যোগাসন, প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাস কৰাৰ প্ৰয়োজন। হালধি, জিৰা, ধনিয়া আৰু নহৰু আমাৰ আহাৰ ৰন্ধাৰ সময়ত ব্যৱহাৰ কৰিলে আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পাব। প্ৰতিদিনে এচামুচকৈ চৱনপ্ৰাজ খাবৰ বাবেও আয়ুষে বিধান দিছে। তুলসী, ডালচেনি, জালুক, আদা আদি দি চাহ তপতাই খালে আমাৰ স্বাস্থ্য সুৰক্ষিত হ'ব। প্ৰতি পুৱা আৰু সন্ধিয়া নাকত অলপ নাৰিকলৰ তেল বা ঘিউ সানিও আমি শাৰীৰিকভাৱে লাভৱান হ'ব পাৰোঁ। পদিনাৰ পাত অথবা আজোৱান তিয়াই থোৱা গৰম পানীৰ ভাপ ল'লে আমি শুকান কাহৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং।

0: আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: নিয়োগ বাতৰি শুনিলে যুগুতাই আগবঢ়ালে উৎপল বৰাই।
2: মন কি বাত হে জন জন কি, সভি কি কুছ অপনি সি, সংঘর্ষোঁ কে কুছ কিসসে, কাহানি কুছ সফলতাওঁ কি, অনকহি বিরাসত কি, উম্মীদেঁ নয়ে ভারত কি। মহীনে কে আখরি রবিবার কা রহতা হে ইন্তজার, মলয়াচল কে আঁচল সে বিন্ধ্যাচল কে আঙ্গন তক, ব্রহ্মপুত্র কে ঘাট সে হিমালয় কে বিস্তার তক, হোতি হে মন কি বাত প্রধানমন্ত্রী কে সাথ। তো শুনিয়ে ইস মহীনে 28 জুন সুবহ 11 বজে মন কি বাত আকাশবাণী, দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে ওটিটি প্ল্যাটফর্ম ওয়েভস পর। ইসকে অতিরিক্ত আকাশবাণী আর দূরদর্শন কে ইউটিউব চ্যানেল আর প্রসার ভারতী কে অ্যাপ নিউজ অন এয়ার আর ওটিটি প্ল্যাটফর্ম ওয়েভস পর সজীব প্রসারণ লাইভ স্ট্রিমিং কে মাধ্যম সে। তো ইয়াদ রাখেন রবিবার 28 জুন সুবহ 11 বজে মন কি বাত।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সফল ফ্ৰান্স ভ্ৰমণ সামৰি নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে। বিশ্বৰ বিশ্বাসযোগ্য সহযোগী হিচাপে ভাৰতৰ উত্থান হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশত আন্তঃৰাষ্ট্ৰীয় চিকেল চেল দিৱসৰ অনুষ্ঠানত ভাগ ল'ব। ভাৰতে মহিলাৰ FIH নেশ্যনছ কাপ হকী প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা চেকিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ গ্ৰুপ

0: খেলখন এক এক গ'লত ড্ৰ হয়। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সফল ফ্ৰান্স ভ্ৰমণ সামৰি নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে অনাগত সময়ত ভাৰত আৰু ফ্ৰান্সৰ মাজৰ মিত্ৰতা অধিক শক্তিশালী হ'ব। তেওঁ কয় যে ফ্ৰান্সৰ এই যাত্ৰাই ভালেমান ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰাত সহায় কৰিছে। নিচত ভাৰত উদ্ভাৱন কাৰ্যসূচীৰ উদ্বোধনেৰে আৰম্ভ হোৱা এই যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে এভিয়ানত অনুষ্ঠিত G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনত ভাগ লয়। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে পেৰিছত আয়োজিত বিবাটেক শীৰ্ষ সন্মিলন আৰু এটা সমূহীয়া অনুষ্ঠানত অংশ লয়। তেওঁ লগতে কেইবাগৰাকীও আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াক দেখা কৰে। শ্ৰীমোদীয়ে ফ্ৰান্সত লাভ কৰা আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ আৰু দেশখনৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এটা বিবৃতিযোগে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ এই সফল ভ্ৰমণে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ বিশেষ গোলকীয় কৌশলগত সহযোগিতাত গতি প্ৰদান কৰিছে আৰু গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ প্ৰতি থকা দেশ দুখনৰ প্ৰতিশ্ৰুতিবদ্ধতা অধিক সুদৃঢ় কৰি তুলিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই প্ৰধানমন্ত্ৰী মোদীৰ ফ্ৰান্স যাত্ৰাৰ সমাপনৰ সময়ত হিন্দীত এটা বিশেষ বিদায় ভিডিঅ' বাণীবদ্ধ কৰে। বিশ্বৰ বিশ্বাসযোগ্য সহযোগী হিচাপে ভাৰতৰ উত্থান হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। পেৰিছত যোৱা নিশা প্ৰৱাসী ভাৰতীয়সকলৰ সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে কয় যে এসময়ত অকল ব্যৱসায়ৰ ভিত্তিত বিভিন্ন দেশৰ মাজৰ সম্পৰ্ক নিৰ্ধাৰণ হৈছিল যদিও সম্প্ৰতি ব্যৱসায়ৰ লগতে বিশ্বাসো সমানে গুৰুত্বপূৰ্ণ হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিখন ৰাষ্ট্ৰই নিৰ্ভৰযোগ্য যোগান শৃংখলা আৰু সুস্থিৰ সহযোগিতা বিচাৰে। প্ৰতিখন ৰাষ্ট্ৰ দীৰ্ঘকালৰ বাবে বিশ্বাস কৰিব পৰা সহযোগী সন্ধানত ব্ৰতী হোৱা বুলি তেওঁ উল্লেখ কৰে।
1: হৰ দেশ ৰিলায়েবল সাপ্লাই চেইন চাহতা হে, হৰ দেশ ষ্টেবল পাৰ্টনাৰশ্বিপ চাহতা হে, হৰ দেশ এছে সাথিয়ো কি তলাশ মে হে জিন পৰ লম্বে সময় তক ভৰোসা কিয়া জা সকে অৰ এছে সময় মে ভাৰত বিশ্ব মে এক ট্ৰাষ্টেড পাৰ্টনাৰ কে ৰূপ মে উভৰ ৰহা হে।
0: শ্ৰীমোদীয়ে কয় যে দেশে ভৱিষ্যত প্ৰজন্মৰ বাবে বিকাশ উদ্ভাৱন আৰু সুযোগ সৃষ্টি কৰিব পৰা খণ্ডসমূহত বিনিয়োগ কৰি আছে। এয়া ভাৰতৰ যাত্ৰাৰ নিৰ্ণায়ক সময় বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান দেশৰ আশা আকাংক্ষা নতুন শিখৰত উপনীত হৈছে। এভিয়ানত অনুষ্ঠিত G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনত আস্থা আধাৰিত সহযোগিতাত গুৰুত্ব আৰোপ কৰা বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে G7 শীৰ্ষ সন্মিলনত সৰ্বাত্মক হলেহে গোলকীয় প্ৰশাসন ফলপ্ৰসূ হ'ব বুলি ভাৰতে স্পষ্ট বাৰ্তা দিছে। তেওঁ লগতে কয় যে সমূহীয়াভাৱে আগবাঢ়িলেহে বিকাশ স্থায়ী হ'ব আৰু নিৰ্ভৰযোগ্য প্ৰযুক্তিহে সঁচা অৰ্থাৎ মানৱ জাতিৰ উপকাৰ সাধন কৰিব। বিশ্ব সম্প্ৰতি অনিশ্চয়তা আৰু অন্তৰায়ৰ সন্মুখীন হৈছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰত আৰু ফ্ৰান্সৰ মাজত অংশীদাৰিত্ব আস্থা সুস্থিৰতা আৰু সহযোগিতাৰ শক্তিশালী স্তম্ভৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে দুয়োপক্ষই উভয় দেশৰ মাজৰ সম্পৰ্কক বিশেষ গোলকীয় কৌশলগত সহযোগিতালৈ উন্নীত কৰিছে। দুয়োখন দেশে অহা বছৰ কৃষ্ণা নামৰ এটা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই উপগ্ৰহটোৱে বিশ্বৰ জল আৰু খাদ্য সুৰক্ষা সুনিশ্চিত কৰাত অৰিহণা যোগাব বুলি তেওঁ কয়। বৰ্তমানৰ বিজেপি চৰকাৰে 12 বছৰ সম্পূৰ্ণ কৰাৰ সময়ত ফ্ৰান্সত উপস্থিত হোৱাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ভাৰতত যোৱা 12 বছৰত বিভিন্ন ক্ষেত্ৰত আমূল পৰিৱৰ্তন হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আৰ্থিক বিকাশৰ উপৰি ভাৰতৰ এই যাত্ৰাই জনসাধাৰণৰ সবলীকৰণ আৰু তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাত বিশেষভাৱে সহায় কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ হুগলী জিলাৰ তাৰকেশ্বৰত কাইলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ 23 সংখ্যক কিস্তি মুকলি কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে জনায় যে এই আঁচনিৰ অধীনত সমগ্ৰ দেশৰ প্ৰায় 9,44,00,000 কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ 18,880 কোটিতকৈ অধিক টকা জমা হ'ব। এই আঁচনিৰ জৰিয়তে প্ৰায় 2,18,00,000 মহিলা কৃষকো উপকৃত হ'ব। মন্ত্ৰালয়ে জনায় যে 2019 বৰ্ষত আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে 4 কোটি চৌৰাল্লিছ লাখ টকা কৃষকৰ একাউণ্টত জমা কৰা হৈছে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে পশ্চিমবংগৰ কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা অন্যতম। শ্ৰীমোদীয়ে লগতে ডিজিটেল কৃষি মিছনৰ অধীনত এগ্ৰিষ্টেক পৰ্টেল মুকলি কৰিব। উল্লেখযোগ্য যে এই মঞ্চৰ জৰিয়তে শস্য বীমা

0: ঋণ হাৰ বিতৰণ আদিৰ দৰে সেৱাসমূহ কৃষকসকলৰ বাবে সহজতে উপলব্ধ হ'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যখনৰ প্ৰাকৃতিক কৃষি পদ্ধতিৰ ৰাষ্ট্ৰীয় মিছনৰ উদ্বোধন কৰিব। ইয়াৰ উপৰি পুৰুলীয়া, দাৰ্জিলিং, আলিপুৰদুৱাৰ আৰু ঝাৰগ্ৰাম জিলাত কৃষি ক্ষেত্ৰত উৎপাদনশীলতা বৃদ্ধি, জলসিঞ্চন আন্তঃগাঁথনি শক্তিশালী কৰা, কৃষকৰ আনুষ্ঠানিক ঋণৰ সুবিধা উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰী ধন্য ধান্য কৃষি যোজনা মুকলি কৰিব। কৃষি মন্ত্ৰালয়ে জনায় যে সমগ্ৰ দেশত পি এম কিষাণ উৎসৱ দিৱস হিচাপে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব, য'ত 1 কোটি অধিক কৃষকে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে মূল অনুষ্ঠানত ভাগ ল'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে 3-দিনীয়া ভ্ৰমণসূচীৰে আজি লাডাখৰ লেহত উপস্থিত হ'ব। চলিত মাহৰ 21 তাৰিখলৈ এই কেন্দ্ৰীয় শাসিত অঞ্চলটোত প্ৰথম আনুষ্ঠানিক ভ্ৰমণ কাৰ্যসূচীত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লুকুং গাঁৱত উপস্থিত হৈ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যৰ সৈতে মত বিনিময় কৰিব। ভাইব্ৰেণ্ট ভিলেজ প্ৰকল্পৰ অধীনত সীমান্ত অঞ্চলত উন্নয়নমূলক কাম কাজৰ খতিয়ান গ্ৰহণ কৰিব। পাছলৈ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। 21 তাৰিখে শ্ৰী ৰাধাকৃষ্ণনে লেহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত যুৱক যুৱতী, সশস্ত্ৰ বাহিনীৰ জোৱানকে, বিভিন্ন সংগঠনৰ সদস্য অংশগ্ৰহণ কৰি যোগৰ জৰিয়তে সামগ্ৰিক স্বাস্থ্য আৰু মংগলৰ বাৰ্তা প্ৰেৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ ওমকাৰেশ্বৰত আন্তঃৰাষ্ট্ৰীয় চিকেল চেল দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ ল'ব। ইয়াৰ পাছত তেওঁ ওড়িশাৰ ৰাইৰাংপুৰলৈ যাব। তাত শ্ৰীমতী মুৰ্মুৱে ভালেমান উন্নয়নমূলক প্ৰকল্প মুকলি কৰিব। ইয়াৰ ভিতৰত ভুৱনেশ্বৰৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানে আয়োজন কৰা চিকিৎসা শিবিৰ, খনন প্ৰভাৱিত গাঁওসমূহৰ বাবে পাইপযোগে পানী যোগানৰ বৃহৎ আঁচনি, ব্ৰহ্মকুমাৰী মাতৃ শক্তি ভৱন আৰু বিশেষ আৱৰ্ত ভৱন অন্যতম। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে কালি মধ্যপ্ৰদেশৰ বেতুলত আধ্যাত্মিকতা জগাই তুলি জনজাতীয় সম্প্ৰদায়সমূহৰ সবলীকৰণ সম্পৰ্কীয় এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ উন্নয়নৰ বাবে জনজাতীয় সম্প্ৰদায়সমূহৰ সবলীকৰণ জৰুৰী। জনজাতীয় লোকসকলৰ জীৱন প্ৰকৃতি আৰু আধ্যাত্মিক প্ৰমূল্যৰ সৈতে ঘনিষ্ঠভাৱে সম্পৃক্ত বুলি তেওঁ উল্লেখ কৰে। বেতুলৰ পৰা ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাৰ ওমকাৰেশ্বৰত উপস্থিত হয় আৰু ওমকাৰেশ্বৰ তথা মমলেশ্বৰ জ্যোতিৰ্লিংগ মন্দিৰ প্ৰদৰ্শন কৰে। ভাৰতে কালি নিউজিলেণ্ডত অনুষ্ঠিত মহিলাৰ এফ আই এইচ নেশ্যনছ কাপ হকী প্ৰতিযোগিতাৰ পুলেৰ এখন খেলত উৰুগুৱেক 3-2 গ'লত পৰাস্ত কৰি প্ৰতিযোগিতাত একেৰাহে তৃতীয়খন খেলত বিজয় সাব্যস্ত কৰে। খেলখনত ভাৰতৰ হৈ দীপিকাই 2টা গ'ল আৰু দীপিকা চুৰেঙে 1টা গ'ল দিয়ে। উৰুগুৱেৰ হৈ চিয়াৰা এম্পেনিনো আৰু মেনুৱেলা ৱেলেৰাই 1টাকৈ গ'ল দিয়ে। ভাৰত এই জয়ৰ সুবাদত পুলেৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে আৰু দলটো ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত কাইলৈ ছেমি ফাইনেলত চিলিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা যোৱা নিশা আমেৰিকা আটলাণ্টা ষ্টেডিয়ামত অনুষ্ঠিত চেকিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গ্ৰুপ এ খেলখন 1-1 গ'লত ড্ৰ হয়। ইয়াৰ ফলত 2টা দল নকআউট পৰ্যায়ত প্ৰৱেশ কৰাৰ আশা সজীৱ হৈ আছে। ইপিনে ছুইজাৰলেণ্ডে যোৱা নিশা অনুষ্ঠিত এখন খেলত বস্নিয়া হাৰ্জিয়ে গোভিনাক 4-1 গ'লত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সফল ফ্ৰান্স ভ্ৰমণ সামৰি নতুন দিল্লীলৈ বুলি ৰাওনা হৈছে। বিশ্বৰ বিশ্বাসযোগ্য সহযোগী হিচাপে ভাৰতৰ উত্থান হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা চেকিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গ্ৰুপ এ খেলখন 1-1 গ'লত ড্ৰ হয়। এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে লুইচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

জুন মাহৰ 19 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ পঞ্চমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:34:34 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 6:13:17।

0: প্ৰিয় শ্ৰোতা, যোগ চৰ্চা শিতানত আজি আমাৰ সৈতে এয়া যোগাচাৰ্য জ্যোতিষ কলিতা।
1: আজি আমি অতি গুৰুত্বপূৰ্ণ বিষয় এটিৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো। সাম্প্ৰতিক সময়ছোৱাত অতিমাত্ৰা গৰমৰ দিনকেইটা আমি কেনেকৈ বৰ বেছি কষ্ট নোপোৱাকৈ অতিবাহিত কৰি সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিব পাৰোঁ, এই বিষয়ে যোগ সাধনা অথবা প্ৰাকৃতিক চিকিৎসা পদ্ধতি। সাধাৰণতে গ্ৰীষ্মকালীন সময়ত মানুহৰ অশান্তি, অসন্তুষ্টি, বেমাৰ আজাৰ আদিয়ে জুৰুলা কৰি তোলে। শিশুৰ পৰা বৃদ্ধলৈ গৰমৰ দিনকেইটা অতিবাহিত কৰা একেবাৰে অসম্ভৱ হৈ যায়। আহাৰৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে পানী খাব লাগে। গৰম লাগিছে বুলি ফ্ৰিজত ঠাণ্ডা কৰা পানী, কল্ড ড্ৰিংকছ, আইচক্ৰীম উৎকট গৰমৰ সময়ত খাব নালাগে। তাৰ বিপৰীতে নেমুৰ চৰ্বত, ডাবৰ পানী, কুঁহিয়াৰৰ ৰস, গ্লুকন ডি মিহলি পানী অথবা দৈৰ পানী খাব লাগে। মাছ মাংস কণী খোৱাৰ পৰা বিৰত থকাই ভাল। সাজপাৰৰ ক্ষেত্ৰত ঢিলা বগা কপাহী কাপোৰ পৰিধান কৰিব লাগে। কঠোৰ শাৰীৰিক পৰিশ্ৰমৰ কাম পুৱা 9 বজাৰ আগতে শেষ কৰি পুনৰ বিয়লি 4 বজাৰ পৰা 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টাৰ বাবে কাম কৰিব পাৰে। দুপৰীয়া পোনপটীয়া সূৰ্যৰ পোহৰত বেছি সময় ঘূৰা ফুৰা কৰা অথবা কষ্টদায়ক কাম নকৰাই ভাল। গ্ৰীষ্মকালীন সময়ছোৱাত ৰাতিপুৱা সোনকালে উঠি এক প্ৰাকৃতিক পৰিৱেশত খোজ কাঢ়িব লাগে। মুকলি বতাহ সেৱন কৰিব পাৰিলে অশান্ত মনো শান্ত হৈ যায়। শৰীৰ আৰু মনক সুস্থ সবল আৰু নিৰোগী কৰি ৰাখিবলৈ নিয়মিতভাৱে 1 ঘণ্টা অথবা 45 মিনিট সময় যোগাভ্যাস অনুশীলন কৰিব লাগে। বিশেষভাৱে কেইটিমান শৰীৰ শিথিলকৰণ ব্যায়াম, 6-7টামান আসন, 2-3টা প্ৰাণায়াম, ওমকাৰ আৰু কিছু সময় ধ্যানৰ অভ্যাস কৰি ৰোগ জড়তা, এলাহ আৰু অস্থিৰতা দূৰ কৰিব পাৰি। আসনৰ ভিতৰত সুখাসন, বজ্ৰাসন, হেতুবন্ধাসন, জানু চিৰাসন, ভুজংগাসন, চলভাসন, পৱন মুক্তাসন আদি আৰু প্ৰাণায়ামৰ ক্ষেত্ৰত অনুলোম বিলোম, ভ্ৰামৰি আৰু সেতুলি প্ৰাণায়াম কৰিলে শৰীৰ আৰু মনৰ ভাৰসাম্য সন্তুলিত কৰিব পাৰি। ইয়াৰ উপৰিও শৱাসন আৰু মকৰাসন নামৰ 2টি আৰামদায়ক আসনৰ অভ্যাসে শৰীৰৰ সকলোবিলাক অংগ প্ৰত্যংগৰ মাংসপেশী শিথিল কৰি দি মনকো লাহে লাহে প্ৰশান্তি দিয়ে। এই আসনত শৰীৰ আৰু মনে ইমানেই আৰাম পায় যে শাৰীৰিক আৰু মানসিক পৰিশ্ৰমৰ পিছত বিশেষকৈ শৱাসনত জিৰণি ল'লে অতি সোনকালে ভাগৰ নাইকিয়া হৈ শৰীৰ মন পুনৰ সজীৱ হৈ উঠে। পেশী কাৰ্য একেবাৰে ন্যূনতম হোৱাৰ ফলত কাৰ্বন ডাই অক্সাইড একেবাৰে কম উৎপন্ন হয়, ফলত শ্বাস প্ৰশ্বাসৰ গতি আৰু ৰক্তৰ চাপ ধীৰ হৈ যায়। ৰক্তচাপ বৃদ্ধি, মানসিক উদ্বেগ, উৎকণ্ঠা আদিত এই আসনে মহ ঔষধিৰ দৰে কাম কৰে।
0: আমাৰ সৈতে সেয়া আছিল যোগাচাৰ্য জ্যোতিষ কলিতা। প্ৰিয় শ্ৰোতা, এগৰাকী আমেৰিকান মনোৰোগ বিশেষজ্ঞ আৰু মাদক দ্ৰব্য আসক্তিৰ গৱেষক হাৰ্বাৰ্ট ক্লেবাৰৰ আজি উপজা দিন। 1968 চনত তেওঁ ইয়েল বিশ্ববিদ্যালয়ৰ মনোৰোগ বিভাগৰ অধ্যাপক হৈ থাকোঁতে বিশ্ববিদ্যালয়খনত মাদক দ্ৰব্য আসক্তি নিবাৰণ কেন্দ্ৰ স্থাপন কৰিছিল। 1989 চনলৈ তেওঁ এই কেন্দ্ৰৰ মুৰব্বী আছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোৱাইট হাউচত অৱস্থিত ৰাষ্ট্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ নীতি কাৰ্যালয়ত 2 বছৰ আৰু 6 মাহ চাহিদা নিয়ন্ত্ৰণৰ উপনিৰ্দেশক হিচাপে সেৱা আগবঢ়াইছিল। 1992 চনত ক্লেবাৰ আৰু তেওঁৰ পত্নীয়ে কলম্বিয়া

বিশ্ববিদ্যালয়ৰ মনোৰোগ বিভাগত মাদক দ্ৰব্য আসক্তি নিবাৰণ কেন্দ্ৰ স্থাপন কৰে। পিছলৈ এই কেন্দ্ৰ গোটেই আমেৰিকাৰ ভিতৰতে মাদক দ্ৰব্য নিৰাময়ৰ উল্লেখযোগ্য কেন্দ্ৰত পৰিণত হয়। এই সম্পৰ্কতে তেওঁ 250খনতকৈও অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰে। তেওঁৰ এই অৱদানসমূহৰ বাবেই তেওঁক আমেৰিকাৰ শ্ৰেষ্ঠ চিকিৎসক আৰু নিউয়ৰ্কৰ শ্ৰেষ্ঠ চিকিৎসকৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। এগৰাকী আমেৰিকান মনোৰোগ বিশেষজ্ঞৰ মৃত্যু হয় 2018 চনৰ 5 অক্টোবৰ তাৰিখে। এগৰাকী ভাৰতীয় বিজ্ঞানী আৰু চিকিৎসক সুভাষ মুখোপাধ্যায়ৰ আজি স্মৃতি দিৱস। তেওঁ ইনভিট্ৰ ফাৰ্টিলাইজেচন পদ্ধতি ব্যৱহাৰ কৰি বিশ্বৰ দ্বিতীয় আৰু ভাৰতৰ প্ৰথম মানৱ সন্তান দুৰ্গাক জন্ম দিয়াইছিল। এগৰাকী চিকিৎসকৰ জন্ম হৈছিল 1931 চনৰ 16 জানুৱাৰী তাৰিখে ব্ৰিটিছ ভাৰতৰ বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ অন্তৰ্গত হাজাৰীবাগত। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা শৰীৰ বিজ্ঞানত অনাৰ্ছসহ BSc পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত তেওঁ তেতিয়াৰ কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলিকতা জাতীয় চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS ডিগ্ৰী লয়। পাছলৈ তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা অধ্যাপক চচিদানন্দ বেনাৰ্জীৰ তত্বাৱধানত প্ৰজনন শৰীৰ বিজ্ঞান বিষয়ত PhD ডিগ্ৰী লাভ কৰে। 1967 চনত তেওঁ দ্বিতীয়বাৰৰ বাবে এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা ৰিপ্ৰডাক্টিভ এণ্ডক্ৰাইনলজিত PhD ডিগ্ৰী লয়। কিন্তু পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ 1978 চনত IVF পদ্ধতিৰে দুৰ্গাক জন্ম দিয়াৰ পাছত সুভাষ মুখোপাধ্যায় পশ্চিমবংগ ৰাজ্য চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ দ্বাৰাও কিছু হাৰাশাস্তিৰ সন্মুখীন হয়। এনেবোৰ কাৰণতে হতাশ হৈ তেওঁ 1981 চনৰ 19 জুন তাৰিখে ইহলীলা সম্বৰণ কৰে। অসমৰ এগৰাকী অভিনয় শিল্পী তথা লেখক লক্ষী বৰঠাকুৰৰ আজি মৃত্যুতিথি। 1957 চনত শোণিতপুৰ জিলাত জন্মগ্ৰহণ কৰা লক্ষী বৰঠাকুৰে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক আৰু দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। 1979 চনত তেওঁ সাংস্কৃতিক সঞ্চালকালয়ত এগৰাকী শিল্পী হিচাপে যোগদান কৰে আৰু তাৰ পাছত 1981 চনত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ গীত আৰু নাট বিভাগত এগৰাকী শিল্পী হিচাপে যোগদান কৰি পিছলৈ তেওঁ প্ৰশিক্ষক পদলৈ পদোন্নতি হয়। কলেজীয়া জীৱনৰ পৰাই নাটকৰ সৈতে জড়িত হৈ থকা লক্ষী বৰঠাকুৰে বহুকেইখন কথাছবি, ধাৰাবাহিক, টেলিফিল্ম আৰু কেইবাখনো অনাতাঁৰ নাটকত অভিনয় কৰি থৈ গৈছে। ৰাজেন ৰাজখোৱাই পৰিচালনা কৰা ঘৰত কোন আছে তেওঁৰ প্ৰথম অভিনীত দূৰদৰ্শন ধাৰাবাহিক। আনহাতে মলক গুইন গুইন আৰু কলিতাৰ শাহুৱাই তেওঁ অভিনয় কৰা দুখন উল্লেখযোগ্য ধাৰাবাহিক। তেওঁ সুন্দৰ অভিনয়েৰে ৰাইজৰ মন জয় কৰা কেইখনমান কথাছবি হ'ল জুয়ে পুৰা সোণ, জাতিংগা ইত্যাদি, হলধৰ, যৌৱনে আমনি কৰে, মাঘত মামনিৰ বিয়া, অজেয় আদি। এইগৰাকী অভিনয় শিল্পী তথা লেখকৰ জীৱনাৱসান হয় 2015 চনৰ 19 জুন তাৰিখে। প্লাজমা বিজ্ঞানী হিচাপে পৰিচিত ভাৰতীয় পদাৰ্থবিজ্ঞানী, শিক্ষাবিদ তথা অধ্যাপক ডঃ ধীৰাজ বৰাৰ আজি স্মৃতি দিৱস। তেওঁ গুজৰাটৰ গান্ধীনগৰত অৱস্থিত প্লাজমা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা ভাৰতৰ আন্তৰ্জাতিক থাৰ্মনিউক্লিয়াৰ পৰীক্ষামূলক ৰিয়েক্টৰৰ মুখ্য বিজ্ঞানী আছিল। বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2012 চনত তেওঁ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। 2016 চনত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ লাভ কৰে আৰু মৃত্যুৰ সময়লৈকে তেওঁ এই পদতে অধিষ্ঠিত হৈ থাকে। 1951 চনৰ 30 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত জন্মগ্ৰহণ কৰা ডঃ ধীৰাজ বৰাই 1968 চনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছেইণ্ট ষ্টিফেন কলেজত নামভৰ্তি কৰে আৰু ইয়াৰ পৰাই বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। 1975 চনত ছোভিয়েট সংঘৰ মস্কোৰ পিপলছ ফ্ৰেণ্ডশ্বিপ ইউনিভাৰ্চিটিৰ পৰা প্ৰায়োগিক পদাৰ্থবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তাৰ পাছত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আহমেদাবাদৰ ভৌতিক গৱেষণাগাৰৰ পৰা 1979 চনত PhD ডিগ্ৰী লাভ কৰে। এই গৱেষণাগাৰতে কৰ্মজীৱন আৰম্ভ কৰি ডঃ ধীৰাজ বৰাই প্লাজমা বিজ্ঞান আৰু নিউক্লিয়াৰ ফিউজন বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰখনত বহু অতুলনীয় অৱদান আগবঢ়াই যায়। 1979 চনৰ পৰা 1982 চনলৈ

বুটিক গৱেষণাগাৰতে অতিথি বিজ্ঞানী হিচাপে কৰ্মৰত হৈ থাকি তাৰ পাছত তেওঁ 1983 চনৰ পৰা 1989 চনলৈ গুজৰাটৰ গান্ধীনগৰস্থিত প্লাজমা প্ৰতিষ্ঠানৰ সভ্য হিচাপে জড়িত হৈ পৰে। এই প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাতে 1984 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ অষ্টিনত অৱস্থিত ফিউজন গৱেষণা প্ৰতিষ্ঠানত অতিথি গৱেষক হিচাপেও যোগদান কৰে। 1990 চনত তেওঁ ভাৰতলৈ ঘূৰি আহে আৰু গুজৰাটৰ প্লাজমা গৱেষণা প্ৰতিষ্ঠানত অধ্যাপক হিচাপে যোগদান কৰে। ইয়াত প্ৰজেক্ট মুৰব্বী হিচাপেও কৰ্ম সম্পাদন কৰা ডঃ ধীৰাজ বৰা আমেৰিকাৰ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ বিজনেছ স্কুলৰ প্ৰজেক্ট মেনেজাৰো আছিল। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত 200ৰো অধিক প্ৰবন্ধ লিখাৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত বহুবাৰ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰা এগৰাকী অধ্যাপক তথা বিজ্ঞানী ডঃ ধীৰাজ বৰাৰ দেহাৱসান হয় 2021 চনৰ 19 জুন তাৰিখে। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1623 চনত প্ৰসিদ্ধ ফৰাচী গণিতজ্ঞ ব্লেজ পাস্কেলৰ জন্ম হয়। 1945 চনত ম্যানমাৰৰ ৰাজনীতিজ্ঞ লেখক আং ছান চু কিৰ জন্ম হয়। 1981 চনত ভাৰতৰ প্ৰথম ভূসমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ এপল দক্ষিণ আমেৰিকাৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হয়।

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুরপরা জ্যেষ্ঠ নাগরিক সকলরে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংর আজই ফোন করক 9957568450।
2: অ্যাপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। সুস্থ জীবনের বিশ্বস্ত লগরী।
3: বেমার ভাল হওয়ার পর বর ফুটনি দেখুন তোর, কথাটো কি?
4: নহব কিয়, হোমিওর চিকিৎসায় মোক নতুন জীবন দিলে যে।
3: তার মানে?
4: মানে তো হল হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান।
3: তাত কি হয়?
4: হেরো নহয় কি, যক্ষ্মা রোগ ধরা পেলোয়া, মাতৃ শিশু তথা সাধারণ বহির্বিভাগ, সুলভ সরকারি হারত ঔষধ প্রদান আর পরীক্ষার লগতে বিনামূলিয়া পরামর্শ। আর তোর যদি বিপিএল কার্ড আছে তেতিয়া হলে তো গাখিরতে মোহর খুঁটি।
3: মানে
4: তোর কারণে সকলো বিনামূলিয়া আর জ্যেষ্ঠ নাগরিকর বাবে 50% রেহাই।
3: তেতিয়া হলে টনি মরাটো তোর এক্তিয়ার।
2: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
5: প্রিয় শ্রোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। নিৰ্ধাৰিত সূচীৰ দুদিন পূৰ্বে বুধবাৰে শান্তি চুক্তিত স্বাক্ষৰ কৰিলে মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কালি ফ্রান্সৰ আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক সাক্ষাৎ কৰি ভাৰতত বিনিয়োগৰ সুযোগ আৰু সম্প্ৰসাৰণৰ পৰিকল্পনা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি আলোচনাত মিলিত হয়। বন্ধ নহয় 30 জনতকৈ কম শিক্ষাৰ্থী থকা সকলো প্ৰাথমিক বিদ্যালয়। ইয়াৰ পৰিৱৰ্তে 30 জনতকৈ কম শিক্ষাৰ্থী থকা 3খন বিদ্যালয় যদি ওচৰা ওচৰিকৈ থাকে তেন্তে সেই বিদ্যালয়কেইখনহে একত্ৰীকৰণ কৰা হ'ব। এই কথা স্পষ্ট কৰি দিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰাভা উন্নয়ন পৰিষদ গঠনৰ পাছতে ৰাজ্যত গঠন হ'ল কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত কালি মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত পৰিষদৰ 26গৰাকী মনোনীত সদস্যই শপত গ্ৰহণ কৰে। অনলাইন যোগে টিকট বুকিঙৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ আৰু অধিক সহজ কৰি তুলিবলৈ অহা 15 জুলাইত মুকলি কৰা হ'ব IRCTCৰ নতুন ৱেবছাইট। এই কথা অৱগত কৰে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন মিছনৰ 100 কোটি টকাৰ ষ্টাৰ্টআপ সমৰ্থন কাৰ্যসূচীৰ অধীনত বুধবাৰে 9টা ষ্টাৰ্টআপৰ বাবে 22 কোটি টকাৰ প্ৰথমটো বেটছত অনুমোদন জনোৱাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে। খেলৰ পৃষ্ঠাত, আকৰ্ষণীয় জয়েৰে চলিত ফিফা বিশ্বকাপত অভিযান আৰম্ভ কৰিছে ইংলেণ্ডে। বৃহস্পতিবাৰে অনুষ্ঠিত গ্ৰুপ এলৰ তীব্ৰ উত্তেজনাপূৰ্ণ মেটছখনত হেৰিকেনৰ দুগলৰ সহায়ত ইংলেণ্ডে ক্ৰোৱেছিয়াক 4-2 গলত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। আনহাতে শক্তিশালী জয়েৰে চলিত বিশ্বকাপত অভিযান আৰম্ভ কৰিলে কলম্বিয়াই। কলম্বিয়াই মেক্সিকো চিটিত অনুষ্ঠিত গ্ৰুপ কেৰ মেটছখনত উজবেকিস্তানক 3-1 গলত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে আৰু টৰণ্টত অনুষ্ঠিত গ্ৰুপ এলৰ মেটছখনত ঘানাই পানামাক 1-0 গলত পৰাস্ত কৰে। অসমৰ হানি আলী আৰু নিশাদ আলীয়ে ইণ্ডোনেছিয়াৰ বালিত অনুষ্ঠিত হ'বলগীয়া 22 সংখ্যক এছিয়াৰ ছিনিয়ৰ কাৰাটেৰ ভাৰতীয় দলত স্থান লাভ কৰিছে। অসমৰ অস্মিতা চলিহাই চলিত মাকাও অপেন ছুপাৰ

হাণ্ড্ৰেড বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে সময় শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

আজি পুৱা শুনিলে আগবঢ়ালে লুইচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো লক্ষ্যহীৰা দাসৰ কণ্ঠৰ কেইটিমান গীত। প্ৰথম গীতৰ কথা নৱকান্ত বৰুৱাৰ, সুৰ মুকুল বৰুৱাৰ।

লক্ষ্য হীৰা দাসৰ কণ্ঠত এইবাৰ শুনক নৱকান্ত বৰুৱাৰ কথা আৰু বীৰেন্দ্ৰনাথ দত্তৰ সুৰেৰে সজোৱা এই গীতটি।

শ্ৰোতাসকলে লক্ষ হীৰা দাসৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনক শিল্পীগৰাকীৰ কণ্ঠৰ আন এটি গীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়,
0: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
0: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ,
0: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়,
0: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: ভিডিও লাইক করলে পয়সা পাম, ইমান সহজ।
4: অসিনাকি লিংকত ক্লিক নকৰিব। আৰ বি আই

0: লক্ষ্য হীৰা দাসৰ কণ্ঠত গীতকেইটি শুনিলে। গীতৰ এলবাম নিৰৱধি গান।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়।
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব।
1: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটো।

0: পায়।
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ। নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA-ৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
6: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
8: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450-ত।
6: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
9: Our voice gets you heard everywhere.
6: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
9: 6900453528।
6: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
10: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:30 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পুৱা 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 12 বছৰীয়া কাৰ্যকালৰ সুশাসনৰ বাৰ্তালৈ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি শিৱসাগৰ জিলাৰ ডিমৌত জনসম্পৰ্ক যাত্ৰা সম্পন্ন কৰে। যাত্ৰাৰ অংশ হিচাপে শ্ৰীমাৰ্ঘেৰিটাই শিক্ষা, সাহিত্য আৰু সংস্কৃতিৰ সৈতে জড়িত সমষ্টিটোৰ 6 বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে। তেওঁ ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ঘনকান্ত গগৈ, ডিমৌ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডঃ বিপুল গগৈ, হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লোহিত শইকীয়া, নৃত্যালয়ৰ অধ্যক্ষা পূবালী ঠেঙাল আৰু প্ৰাক্তন সেনা বিষয়া কৌশিক চেতিয়াৰ বাসগৃহত গৈ তেওঁলোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই সাক্ষাৎকালত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপ তথা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।
2: আচ্ছা, নৰেন্দ্ৰ মোদীদেৱৰ চৰকাৰৰ 12 বছৰ পূৰ্তি তথা নিৰ্বাচিত

0: একে প্রধানমন্ত্রীরূপে একে লেখারিয়ে দীর্ঘকালের বাবে প্রধানমন্ত্রী হওয়ার যেটা আমার সর্বভারতীয় এক অভিলেখ স্বরূপ হল আর আমার সমগ্র রাষ্ট্রবাসীয় ইয়াক উদযাপন করেছে। আমিও তার অংশ হিসাবে সরকার তথা আমার দলের তরফরপরা এগারী মন্ত্রী বা সাংসদে বা দলের অন্যান্য কার্যকর্তা সকল অতি কমেও প্রত্যেক সমষ্টির পাঁচগী বিশিষ্ট ব্যক্তির ওসরলে যে সমাজ জীবনের বিভিন্ন ক্ষেত্র অরিহণা আগবছে, যদর আজি মই অবসরপ্রাপ্ত অধ্যাপক গগৈ স্যার ঘর আইসো ডিমুর, শতাধিক সহস্রাধিক ছাত্র ছাত্রীক শিক্ষা জ্ঞান চক্ষু দিয়েছিল, আজি বিলাততো ছাত্র ছাত্রী অধ্যয়নরত গবেষণারত, গতি এনে ধরনের চাকরি করে আছে, এনে ধরনের শিক্ষাগুরু হোক বা কৃষিজীবী শ্রমজীবী প্রতিটি ক্ষেত্র ব্যক্তির ওসরলে আমি পরম শ্রদ্ধা সহকারে কৃতজ্ঞতা জ্ঞাপন করছো।
1: লোকপিয়েল 2027 কার্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে কালি চৰাইদেউত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত প্ৰশিক্ষণ আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলৰ দক্ষতা বৃদ্ধিৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সভাখনৰ সঠিক তথ্য, শৃংখলাবদ্ধ প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰু ক্ষেত্ৰ পৰ্যায়ৰ সু সমন্বয় ৰক্ষা কৰাৰ বিষয়ত আলোচনা কৰা হয়। চৰাইদেউ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সৰোজ সোণোৱালে এই সভাত সভাপতিত্ব কৰে। সভাখনত সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ অম্লান ফুকনে লোকপিয়লৰ প্ৰস্তুতি আৰু পৰ্যায়সমূহৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰশিক্ষণ আৰু তথ্য সংগ্ৰহৰ সময়ত নিজৰ দায়িত্বসমূহ তথা চৰকাৰী নিৰ্দেশসমূহ সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। শিৱসাগৰ জিলাৰ ডিমৌৰ অসম বীজ নিগমৰ গুদামৰ পৰা বহু পৰিমাণৰ উন্নত জাতৰ ধান চুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে কালি 4 লোকক গ্ৰেপ্তাৰ কৰে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে, যোৱা বুধবাৰে নিশা অসম বীজ নিগমৰ ডিমৌ শাখাৰ তত্বাৱধানত থকা গুদামৰ তলা ভাঙি দুৰ্বৃত্তই 72 বস্তা উন্নত জাতৰ ৰঞ্জিত ধান আৰু এবস্তা তিল চুৰি কৰে। চুৰি হোৱা ধানখিনি চৰাইদেউ জিলাৰ কৃষকসকলক কঠীয়াৰ বাবে বিতৰণ কৰিবলৈ মজুত কৰি ৰখা হৈছিল। এই ঘটনাৰ পাছতে গুদামৰ পৰিচালকে ডিমৌ থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তৰ অন্তত চুৰিকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গুদামৰ নৈশ চকীদাৰ অৰুণ চাওৰাৰ লগতে মধুপুৰৰ নিপেন চেতিয়া, বিজয় চেতিয়া আৰু সন্তোষ প্ৰসাদ নামৰ 3 লোকক গ্ৰেপ্তাৰ কৰে। মাজুলী জিলা কৃষি বিভাগৰ উদ্যোগত কালি কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা আটমাৰ আঁচনিৰ অধীনত জিলাখনৰ কৃষক ৰাইজলৈ কৃষি আৰু আনুষংগিক খণ্ডৰ প্ৰদৰ্শনীমূলক দ্ৰব্য আৰু অন্যান্য সহায়ক কৃষি আহিলাৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। অনুষ্ঠানত মাজুলী উন্নয়ন খণ্ড আৰু উজনি মাজুলী উন্নয়ন খণ্ডৰ প্ৰায় 30 কৃষকক উচ্চ উৎপাদনক্ষম উন্নতমানৰ ধানৰ বীজ, স্প্ৰে মেচিন, জৈৱ সাৰ আদি বিতৰণ কৰা হয়। সামগ্ৰী বিতৰণ উপলক্ষে গড়মূৰস্থিত বিভাগীয় গুদামত আয়োজিত এটা অনুষ্ঠানত আনুষ্ঠানিকভাৱে কৃষক ৰাইজলৈ এই কৃষি সামগ্ৰী তথা কৃষি যন্ত্ৰসমূহ মাজুলী বিধায়ক ভুৱন গামে বিতৰণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোৰিয়ান ভাষা কেন্দ্ৰলৈ দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰেগ্ৰেণ্ট কোঅপাৰেশ্যন নামৰ এটা সংস্থাই প্ৰায় 12,000 গ্ৰন্থ দান কৰিছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ জিতেন হাজৰিকা, পঞ্জীয়ক দত্ত পৰমানন্দ সোণোৱালে সংস্থাটোৰ এই বৰঙণিত কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে সংস্থাটোৰ এই প্ৰয়াসে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ মাজত শৈক্ষিক তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ আদান প্ৰদানত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। অনাগত দিনত এনে পদক্ষেপৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় হ'ব বুলিও উপাচাৰ্যগৰাকীয়ে মত প্ৰকাশ কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

দেৱজিৎ চৌধুৰী আৰু অপৰ্ণা দত্তৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ চিত্ৰালী গোস্বামীৰ কণ্ঠৰ এটি গীত, গীতিকাৰ অজিত কুমাৰ বৰদলৈ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়।

0: বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে ছুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
0: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
1: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নলব,
0: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
1: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
0: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
4: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত কি হয়?
4: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ, আৰু

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দুলাল মানকীৰ কণ্ঠৰেটি গীত গীতৰ কথা অপূৰ্ব কুমাৰ বেজবৰুৱাৰ

0: মুখৰিত
1: দুলাল মানকীৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাত এইবাৰ শুনাবলৈ লৈছোঁ সমবেত কণ্ঠৰ এটি গীত। গীতৰ কথা অনিল কলিতাৰ।

আজি পুৱা 9:20ৰ প্ৰভাতী তৰংগই আগবঢ়াব ইন্দ্ৰজিৎ দাসে আজিৰ বিষয় শিশুৰ বৃক্ষৰূপ। ষ্টুডিঅ'ত উপস্থিত থাকিব চিকিৎসক মৃদুপৱন বৰা। নিশা 10 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিৱেশন পৰিকল্পনা আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15ত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি, অসমতো এই উপলক্ষে বিশেষ কাৰ্যসূচী। 30 গৰাকীতকৈ কম শিক্ষাৰ্থী থকা সকলো বিদ্যালয় বন্ধ হ'ব বুলি ওলোৱা বাতৰি ভুৱা বুলি শিক্ষামন্ত্ৰীৰ মন্তব্য। অহা সোমবাৰৰ পৰা শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিশেষ কাৰ্যসূচীৰে অসম আগমন আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে মেক্সিকোৰ 1-0 জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰিব। দেশৰ প্ৰায় 200টা স্থানত আজি এই উপলক্ষে আঞ্চলিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই কালি গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত এখন সংবাদ মেলৰ আয়োজন কৰি এই কথা প্ৰকাশ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ আৰু IIT গুৱাহাটীৰ মিনি প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হ'ব। তদুপৰি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰটো বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ উদগনিমূলক ধনৰাশি প্ৰদান উপলক্ষে অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানসমূহত নিয়োগকৰ্তা, কৰ্মচাৰী, ঔদ্যোগিক প্ৰতিনিধি তথা অন্যান্য অংশীদাৰসকলে অংশ ল'ব। গুৱাহাটীত আয়োজিত অনুষ্ঠানত শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি তথা আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, হস্ততাঁত বস্ত্ৰশিল্প আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, সাংসদ

0: বিজুলী কলিতামিধিকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাই দেশত 15 লাখ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সহায় কৰিছে। কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুয়োপক্ষকে আনুষ্ঠানিক অৰ্থব্যৱস্থাত অংশগ্ৰহণৰ প্ৰতি উৎসাহিত কৰাৰ বাবে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। ইয়াৰ অধীনত প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰাসকলক 15,000 টকাকৈ প্ৰদান কৰা হ'ব। তদুপৰি অতিৰিক্ত নিয়োগ সৃষ্টি কৰা নিয়োগকৰ্তাসকলক প্ৰতিমাহে প্ৰতিজন অতিৰিক্ত কৰ্মচাৰীৰ বাবে 3,000 টকাকৈ উদগনিমূলক ধন প্ৰদান কৰা হয়। বিগত বৰ্ষৰ 1 আগষ্টত ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে দুবছৰৰ ভিতৰত দেশত 3,50,00,000ৰো অধিক নিয়োগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে 30 গৰাকীতকৈ কম শিক্ষাৰ্থী থকা সকলো বিদ্যালয় বন্ধ হ'ব বুলি ওলোৱা বাতৰি ভুৱা বুলি আখ্যা দিছে। ডাঃ পেগুৱে কালি সংবাদ মাধ্যমৰ আগত কয় যে 30 গৰাকীতকৈ কম শিক্ষাৰ্থী থকা সকলো বিদ্যালয় বন্ধ হ'ব বুলি প্ৰচাৰ চলিলেও সেই কথা সত্য নহয়। তেওঁ কয় যে বিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থীৰহে সমীক্ষা চলোৱা হৈছে আৰু এই সমীক্ষাৰ পৰা কোনবোৰ বিদ্যালয় বহনক্ষম সেয়া জানিব পৰা যাব। তেওঁ কয় যে কম শিক্ষাৰ্থী থাকিলেও 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আন বিদ্যালয় নথকা বিদ্যালয়সমূহ বন্ধ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। তেওঁ কয় যে 200 মিটাৰৰ ভিতৰত 2-3খন বিদ্যালয় থকা বা 1টা চৌহদতে 2খন বিদ্যালয় থকা কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণ কৰা হ'ব।
1: 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি 30 জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা LP স্কুল আছে, সেইখন স্কুল বন্ধ নহয়, সেইখন স্কুল থাকিব। কিন্তু 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা 3খন বিদ্যালয় আছে, তেতিয়াতো এমালগেমেশ্যন কৰিব লাগিব। গতিকে 30তকৈ কম ছাত্ৰ ছাত্ৰী থকা প্ৰতিখন LP স্কুল বন্ধ নহয়। মই স্পষ্টভাৱে কৈছোঁ, আগতো কৈছোঁ যে 30তকৈ কম আছে কাৰণেই প্ৰতিখন LP স্কুল বন্ধ নহয়। য'ত অত্যাধিক হৈ আছে, এটা কেম্পাছতে 2খন স্কুল চলি থাকে, এইটোতো মাৰ্চ কৰিবই লাগিব। ক'ৰবাত 200 মিটাৰ ভিত ডিষ্টেঞ্চত 2খন স্কুল আছে, তাত এমালগেমেশ্যন হ'ব। কিন্তু যদি এখনেই আছে তেতিয়া তাত এমালগেমেশ্যনৰ প্ৰশ্ন নাহে। তাত আমি ব্যৱস্থা গ্ৰহণ কৰিম কেনেকৈ আমি বহনক্ষম বিদ্যালয়খনক বহনক্ষম কৰিব পাৰোঁ।
0: ইপিনে দিছপুৰত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাথমিক, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ আলোচনাত মিলিত হয়। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থকা এই পৰ্যালোচনা বৈঠকত শিক্ষক নিযুক্তি অভিযান, চৰকাৰী আদৰ্শ মহাবিদ্যালয়, চাহ বাগিচা আদৰ্শ বিদ্যালয়, শিক্ষা বিভাগত নতুন পদ সৃষ্টি আৰু উচ্চ শিক্ষা গ্ৰহণৰ সময়ত শিক্ষাৰ্থীয়ে বিদ্যালয় এৰা ঘটনা ৰোধৰ দৰে বিষয়সমূহক লৈ আলোচনা কৰা হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগৰ অধীনত চলি থকা নিযুত মইনা, নিযুত বাবু, বিনামূলীয়াকৈ স্কুটাৰ প্ৰদান, বিনামূলীয়াকৈ চাইকেল বিতৰণ, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া নামভৰ্তি আদি আঁচনিসমূহৰ ধাৰাবাহিকতা ৰক্ষাৰ দৰে বিষয়সমূহৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 12 বছৰীয়া কাৰ্যকালৰ সুশাসনৰ বাৰ্তালৈ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি শিৱসাগৰ জিলাৰ ডিমৌত জনসম্পৰ্ক যাত্ৰা সম্পন্ন কৰে। যাত্ৰাৰ অংশ হিচাপে শ্ৰীমাৰ্ঘেৰিটাই শিক্ষা, সাহিত্য আৰু সংস্কৃতিৰ সৈতে জড়িত সমষ্টিটোৰ 6গৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰে। তেওঁ ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ঘনকান্ত গগৈ, ডিমৌ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডঃ বিপুল গগৈ, হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লোহিত শইকীয়া, নৃত্যালয়ৰ অধ্যক্ষা পূবালী ঠেঙাল আৰু প্ৰাক্তন সেনা বিষয়া কৌশিক চেতিয়াৰ বাসগৃহত গৈ তেওঁলোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই সাক্ষাৎকালত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক পদক্ষেপ তথা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।
2: আচ্ছা, নৰেন্দ্ৰ মোদীদেৱৰ চৰকাৰৰ 12 বছৰ পূৰ্তি তথা নিৰ্বাচিত এগৰাকী প্ৰধানমন্ত্ৰীৰূপে একে লেথাৰিয়ে দীৰ্ঘকালৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ যিটো আমাৰ সৰ্বভাৰতীয় এক অভিলেখ স্বৰূপ হ'ল আৰু আমাৰ সমগ্ৰ ৰাষ্ট্ৰবাসীয়ে ইয়াক উদযাপন কৰিছে। আমিও তাৰ অংশ হিচাপে চৰকাৰ তথা আমাৰ দলৰ তৰফৰ পৰা এগৰাকী মন্ত্ৰী বা সাংসদে বা দলৰ অন্যান্য কাৰ্যকৰ্তাসকলে অতি কমেও প্ৰত্যেকটো সমষ্টিৰ 5গৰাকী বিশিষ্ট ব্যক্তিৰ ওচৰলৈ যি সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়াইছে, যিদৰে আজি মই অৱসৰপ্ৰাপ্ত অধ্যাপক গগৈ ছাৰৰ ঘৰলৈ আহিছোঁ ডিমৌৰ, শতাধিক সহস্ৰাধিক ছাত্ৰ ছাত্ৰীক তেখেতে শিক্ষাৰ জ্ঞান চক্ষু দিছিল। গতিকে এনেধৰণৰ শিক্ষাগুৰু হওক বা কৃষিজীৱী, শ্ৰমজীৱী প্ৰতিটো ক্ষেত্ৰৰ ব্যক্তিৰ ওচৰলৈ আমি পৰম শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
0: ৰাজ্যৰ পশুপালন খণ্ডত কৃত্ৰিম প্ৰজনন পদ্ধতি আধুনিকীকৰণ, ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ ৰূপায়ণ আৰু সংশ্লিষ্ট কাৰ্যকলাপ সন্দৰ্ভত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আজি খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত আফ্ৰিকা

0: স্বাইন ফিভাৰ, হাঁহ কুকুৰা পালন আৰু পশুধনৰ কৃত্ৰিম প্ৰজনন সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰা তিনিটা আদৰ্শ পৰিচালনা পদ্ধতি মুকলি কৰা হ'ব। তদুপৰি অলপতে প্ৰশিক্ষণ লাভ কৰা পশুধন প্ৰজনন কৰ্মীসকলক ভাট্টা, প্ৰমাণ পত্ৰ আৰু কৃত্ৰিম প্ৰজনন সঁজুলি প্ৰদান কৰা হ'ব। অনুষ্ঠানৰ ৰাষ্ট্ৰীয় ডিজিটেল পশুধন অভিযানৰ অধীনত চলি থকা পশুধন পঞ্জীয়নৰ পৰ্যালোচনা আৰু অগ্ৰগতি সন্দৰ্ভত এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠানত পশুধনৰ কৃত্ৰিম প্ৰজননৰ প্ৰসাৰ, বিভিন্ন পশু ৰোগৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা, নিয়মীয়া চিতাকৰণ, পশু স্বাস্থ্য শিবিৰৰ আয়োজন, আফ্ৰিকান চোৱাইন ফিভাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ল'বলগীয়া সতৰ্কতামূলক ব্যৱস্থা আদিৰ ওপৰত আলোকপাত কৰা হ'ব বুলি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক ডঃ জয়ন্ত কুমাৰ গোস্বামীয়ে জনাইছে। এই কাৰ্যসূচীত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অতিৰিক্ত মুখ্য সচিব কৈলাশ চান্দ চামৰীয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব, সঞ্চালক আৰু বিভিন্ন জিলাৰ বিভাগীয় বিষয়াসকল উপস্থিত থাকিব। শ্রোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে অহা সোমবাৰৰ পৰা শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে কালি এখন সংবাদমেলত অম্বুবাচী মেলাৰ সময়ত কামাখ্যা মন্দিৰলৈ আগমন হ'বলগীয়া হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত দুটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত ভক্তৰ বাবে থকা খোৱা, চিকিৎসা, অনাময় আদিৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰৰ স্থাপন কৰা শিবিৰৰ মাজত যাতায়াতৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে শিবিৰৰ পৰা মন্দিৰলৈ যোৱাৰ বাবে কোনো ধৰণৰ পৰিবহণ ব্যৱস্থা নাথাকিব। ভক্তসকলৰ সুবিধাৰ্থে নাৰ্চাৰী পইণ্ট, নীলাচল পাহাৰৰ ওপৰত, মন্দিৰৰ পশ্চিম প্ৰৱেশ দুৱাৰৰ সমীপত আৰু প্ৰশান্তি লজৰ ওচৰত মুঠ চাৰিটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে নিয়ন্ত্ৰণ কক্ষসমূহত জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিভিন্ন বিভাগৰ লোকসকল থকাৰ উপৰি 700-800 মিটাৰৰ দূৰে দূৰে সাতটা স্থানত স্থাপন কৰা হেল্প ডেস্কত তিনিজনকৈ বিষয়া থাকিব। ভক্তসকলৰ সুবিধাৰ্থে মন্দিৰৰ তলৰ পৰা ওপৰলৈ দলিচা ব্যৱস্থা থাকিব আৰু গৰমৰ প্ৰতি লক্ষ্য ৰাখি জলবৰ্ডৰ পাইপেৰে পথৰ ওপৰত পানী ছটিওৱাৰো ব্যৱস্থা কৰা হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। গুৱাহাটী যান বাহন আৰক্ষীয়ে অম্বুবাচী মেলাৰ বাবে কেতবোৰ বিশেষ নিয়ম প্ৰৱৰ্তন কৰিছে। আৰক্ষী যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই কালি এখন সংবাদমেলত এই বিষয়ে সদৰি কৰি এইদৰে কয়।
1: যিটো আমাৰ ফুট হিল নাৰ্চাৰী কাটিঙৰ বা টুৱাৰ্ড মা কামাখ্যা টেম্পললৈকে কোনো ধৰণৰ যান বাহন চলিবলৈ দিয়া নহ'ব। কিন্তু এই ক্ষেত্ৰত কিছুমান আমি ৰিলেক্সেশ্যন দিব লগা হয়, যেনে যদি কিবা ক্ষেত্ৰত এম্বুলেঞ্চৰ ইউজ হয় বা পি ডাব্লিউ ডিৰ যিখিনি ৱাটাৰ ছাপ্লাই গাড়ী তেনেকুৱা। তাৰ উপৰি এই ৰাস্তাটোত যিখিনি আমাৰ পানী চলোৱা বা অন্য ধৰণৰ গাড়ী ৰাতি 11টাৰ পৰা 5টা বজাৰ ভিতৰতে এই সময়সীমাত ফুট হিলৰ পৰা মা কামাখ্যা টেম্পললৈ অহা যোৱা কৰিব পাৰি। ইয়াৰ কাৰণে যিখিনি লোকেল ৰেচিডেঞ্চ আছে, কাৰণ মালিগাঁও অঞ্চলত বহুত লোকেল ৰেচিডেঞ্চ থাকে, তেওঁলোকৰ ছাৰ্ভিচ লেন দি তাৰমানে নীলাচল ফ্লাইঅভাৰ তলেদি আহিবলৈ দিয়া হ'ব, যাতে তেওঁলোকে ঘৰাঘৰি যাব পাৰে। আৰু যিবিলাক নৰ্মেল কমিউটাৰ্ছ হ'ব, তাৰমানে ধৰক যিবিলাক মানুহ অহা যোৱা কৰিব, তেওঁলোকৰ আমি নীলাচল ফ্লাইঅভাৰ ওপৰেদি পঠিয়াই দিম। নীলাচল ফ্লাইঅভাৰ তলেদি আমি কোনো গাড়ীকে আমি অহা যোৱা কৰিব নিদিম ডিউৰিং দিছ অম্বুবাচী মহায়োগ।
0: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিশেষ ভ্ৰমণসূচীৰে কালি গুৱাহাটীত উপস্থিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বিমানবন্দৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, প্ৰশাসনিক কৰ্মচাৰী তথা বিজেপিৰ কেইবাগৰাকী নেতাই আদৰণি জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে অষ্ট লক্ষ্মীৰ আশা আকাংক্ষাৰ লগতে উন্নয়নৰ যাত্ৰাত সদায় কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ সহযোগিতা লাভ কৰি অহা হৈছে। শ্ৰীমতী সীতাৰমণে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশক নতুন গতি প্ৰদানৰ বাবে অহু পুৰুষাৰ্থ কৰি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে শ্ৰীমতী সীতাৰমণৰ উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ ফলপ্ৰসূ হ'ব বুলি আশা প্ৰকাশ কৰে। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি সম্পাদন, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অসম আগমন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফ্ৰান্স ভ্ৰমণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি

0: কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ অধিকাৰ কৰিছে। ফ্ৰান্সত ইৰাণ আমেৰিকাৰ মাজত 14-ৰফীয়া শান্তি চুক্তি সম্পাদিত হোৱাৰ এটা বাতৰি যুদ্ধৰ অৱসান মুকলি হল হৰমুজ প্ৰণালী শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিক প্ৰায় আটাইকেইখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিহাৰত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা অসমৰ 115গৰাকী যুৱক যুৱতী উদ্ধাৰ হোৱাৰ বাতৰি অসমে প্ৰতিদিন আৰু দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে নেৰানেপেৰা বৰষুণৰ বাবে জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কপিলি জলবিদ্যুৎ প্ৰকল্পৰ 3খন গেট খুলি দিয়াৰ বাতৰি, খুলি দিলে কপিলি জলবিদ্যুৎ প্ৰকল্পৰ 3খন গেট, নামনিত আতংক শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পালেও দেশত শীঘ্ৰেই মূল্য হ্ৰাসৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰি ভাৰতত এতিয়াই নকমে পেট্ৰল ডিজেলৰ দাম শিৰোনামেৰে এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। গণেশগুৰিত শিল্পী জুবিন গাৰ্গৰ ছবি মচি দিয়াৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত শিল্পীগৰাকীৰ ছবি নতুনকৈ অঁকাৰ বাতৰি দৈনিক জনমভূমি কাকতে উৰণ হেতুৰ খুঁটাত মচি পেলোৱা জুবিনৰ ছবি পুনৰ অংকন শিল্পীৰ শিৰোনামেৰে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্যৰ উদ্ধৃতিৰে অসমসহ পূৰ্বোত্তৰত চলিত মাহত 43% বৰষুণ খাটি হোৱা বুলি এটা বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অসম আগমনৰ বাতৰি, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আগমনত উৎসাহী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ৰাজ্যত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰাদুৰ্ভাৱৰ এটা বাতৰি, জে ই এন এ ই এছ ক্লেইম 39 লাইভছ ইন ষ্টেট ডিচ ইয়াৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰি মাজলৈ উভৰিছো।
1: বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত মেক্সিকোই দক্ষিণ কোৰিয়াক 1-0 ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত আজি কানাডাই কাটাৰক 6-0 পৰাস্ত কৰে। ইপিনে ছুইজাৰলেণ্ডে যোৱা নিশা অনুষ্ঠিত এখন খেলত বস্নিয়া হাৰ্জেগোভিনাক 4-1 পৰাস্ত কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়াৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি 2,400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি। অসমতো এই উপলক্ষে বিশেষ কাৰ্যসূচী। অহা সোমবাৰৰ পৰা শক্তিপীঠ কামাখ্যা ধামত হ'বলগীয়া অম্বুবাচী মেলা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে মেক্সিকোৰ 1-0 জয়লাভ। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরু।
1: নমস্কার, জিলার রেহরূপ অনুষ্ঠানত আজি আপোনালোকলৈ আগবঢ়াইছো কামৰূপ জিলাৰ রেহরূপ। আজি আমাৰ হৈতে আছে কামৰূপৰ পৰা আমাৰ সংবাদদাতা কৌশিক দাস। অহা 21 জুনত সমগ্ৰ দেশতে পালন কৰা হ'ব 12 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সমান্তৰালভাৱে অসমতো পালন কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। অসম ৰাষ্ট্ৰীয় আয়ুষ অভিযান, কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত অহা 21 জুনত শুৱালকুছিৰ গান্ধী আশ্ৰমত কেন্দ্ৰীয়ভাৱে জিলাভিত্তিক পালন কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। জিলাখনত কেনেদৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হ'ব সেই বিষয়ে আমাক জনাইছে আমাৰ সংবাদদাতাই।
2: অহা 21 জুনত সমগ্ৰ দেশতে পালন কৰা হ'ব 12 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সমান্তৰালভাৱে অসমতো পালন কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসম কামৰূপ জিলা প্ৰশাসন আৰু কামৰূপ জিলা স্বাস্থ্য সমিতিৰ যৌথ উদ্যোগত অহা 21 জুনত শুৱালকুছিৰ গান্ধী আশ্ৰমত কেন্দ্ৰীয়ভাৱে জিলাভিত্তিত পালন কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। শুৱালকুছিত অনুষ্ঠিত হ'বলগীয়া জিলাভিত্তিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ ৰাজ্যপাল মহামহিম লক্ষ্মণ প্ৰসাদ আচাৰ্য। শুৱালকুছিৰ গান্ধী আশ্ৰমত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ স্থলীত ইতিমধ্যে ৰাজ্যপাল গৰাকীৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে পৰিদৰ্শন কৰে। গান্ধী আশ্ৰমখন পৰিদৰ্শন কৰি আয়ুক্ত সচিবগৰাকীয়ে আশ্ৰমৰ পৰিৱেশ উপভোগ কৰি সন্তোষ প্ৰকাশ কৰে। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশত যোগ দিৱস অনুষ্ঠিত হলে যথেষ্ট ভাল হ'ব বুলি আয়ুক্ত সচিবগৰাকীয়ে মত প্ৰকাশ কৰে। আয়ুক্ত সচিবগৰাকীৰ এই পৰিদৰ্শন কালত কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, কামৰূপ জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া

0: সিদ্ধাৰ্থ গোস্বামীৰ লগতে জিলাখনৰ সকলো বিষয়া উপস্থিত থাকে। ইতিমধ্যে গান্ধী আশ্ৰম সজাই পৰাই তোলা হৈছে। এক বিশাল আকৃতিৰ পেণ্ডেল নিৰ্মাণ কৰা হৈছে, য'ত একেলগে 1,000+ লোক তথা ছাত্ৰ ছাত্ৰী বহি যোগ দিৱসত অংশগ্ৰহণ কৰিব। তদুপৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কামৰূপ জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীৰ মাজত যোগাসন জনপ্ৰিয় কৰাৰ উদ্দেশ্যে যোগাসন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।
1: প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যোৱা 10 জুনত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীতো কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিল এটা অনুষ্ঠানত উপস্থিত থাকে। মন্ত্ৰীগৰাকী উপস্থিত থকাৰ সন্দৰ্ভত আমাক জনাইছে আমাৰ সংবাদদাতা কৌশিক দাসে।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। যোৱা 10 জুনত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীতো কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ উপস্থিতিত এলানি কাৰ্যসূচীৰ আয়োজন কৰা হয়। উক্ত দিনা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুত উপস্থিত হৈ এক পত্ৰযাত্ৰাত অংশগ্ৰহণ কৰে। তাৰ পাছতে মন্ত্ৰীগৰাকী উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত উপস্থিত হৈ নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে প্ৰভুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায়। তাৰ পাছতে মন্ত্ৰীগৰাকীয়ে এক জনসংকল্প সভাত অংশগ্ৰহণ কৰে। সভাৰ পিছতে মন্ত্ৰীগৰাকী উত্তৰ গুৱাহাটীৰ 3 গৰাকী বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ সাক্ষাৎ কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ গুৱাহাটীৰ 3 গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক্ৰমে ৰাতুল বৰুৱা, দুৰ্গা দাস আৰু ধৈৰ্য বৰুৱাক সম্বৰ্ণনা জনায়। লগতে 3 গৰাকী ব্যক্তিৰ লগত মত বিনিময় কৰে। মোদী চৰকাৰৰ দিনত ৰূপায়িত হোৱা আঁচনিৰ সমূহৰ জৰিয়তে জনসাধাৰণৰ কি কি সুফল হৈছে এই সন্দৰ্ভত আলোচনা কৰে। উল্লেখ্য, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগত বয়োজ্যেষ্ঠসকলৰ বাসগৃহত যোৱাৰ পূৰ্বে অসম চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী, কেবিনেট মন্ত্ৰী কৃষ্ণেন্দু পাল, পীযুষ হাজৰিকা আৰু সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত সংকল্প সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে।
1: গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ সন্দৰ্ভত কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত যোৱা 15 জুনত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল এছ চাংচনে এই সভাখন সভাপতিত্ব কৰে। গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ সন্দৰ্ভত আমাক জনাইছে আমাৰ সংবাদদাতাই।
0: গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ অগ্ৰগতিৰ সন্দৰ্ভত কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত যোৱা 15 জুনত সংহত জিলা আয়ুক্ত কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল এছ চাঞ্চনে সভাপতিত্ব কৰে। লগতে ৰাজ্যৰ ভূ অভিলেখ আৰু জৰীপৰ সঞ্চালক কৈলাশ কাৰ্তিক এন উপস্থিত থাকে। আৰু লগতে কামৰূপ জিলাৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, দৰং জিলাৰ আয়ুক্ত আয়ুষী জেন আৰু কামৰূপ জিলা প্ৰশাসনৰ কেইবাগৰাকী প্ৰতিনিধি উপস্থিত থাকে।
1: জিলাৰ ৰেহৰূপৰ পৰা আজি আমি বিদায় লৈছো। কাইলৈ আপোনালোকক লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।
2: কামৰূপ জিলাৰ ৰেহৰূপ শুনিলে। আগবঢ়ালে কামৰূপৰ সংবাদদাতা কৌশিক দাসে।

0: হাতত এডাল লাঠি লৈহে পানীত নামিব।
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ। নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়,
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰভাতী তৰংগ। আগবঢ়াব ইন্দ্ৰজিৎ দাসে। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সজ্জানত।
7: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
8: বুকিংর আজি ফোন করক 9957568450-ত।
5: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বরাগাঁও, গুয়াহাটি। সুস্থ জীবনের বিশ্বস্ত লগরী।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। শ্ৰোতাসকল, আজি শুকুৰবাৰ প্ৰভাতী তৰংগ অনুষ্ঠানটিৰ বাবে আপোনালোকে অধীৰ আগ্ৰহেৰে বাট চাই থাকে আৰু আপোনালোকৰ বহুতেই এই মুহূৰ্তত হয়তো নিজৰ কাৰ্যালয়লৈ গৈ আছে, গন্তব্য স্থানলৈ গৈ আছে, গাড়ীখন চলাই গৈ আছে। এইখিনি সময় আপোনালোকৰ অতি প্ৰিয় সময়, কাৰণ এইখিনি সময়তে আপোনালোকে আমাৰ অনুষ্ঠানটি শুনি গৈ থাকে আৰু বহুতে ৰেডিঅ' ছেটত একান্ত মনে অনুষ্ঠানটি শুনিবলৈ ৰেডিঅ' ছেটটো কাষত লৈ বহিছে, হয়তো কাষত চাহ একাপো লৈ লৈছে, নহয়নে? কোনোবাই হয়তো মোবাইল ফোনত আমাৰ নিউজ অন AIR অথবা AIR ৰেডিঅ' এপতো অনুষ্ঠানটি শুনিবলৈ আৰম্ভ কৰিছে। বহুতে আমাৰ ফেচবুক পেজত পোনপটীয়াকৈ এই অনুষ্ঠানটি উপভোগ কৰিব। আৰু আপোনালোকে জানেই যে আকাশবাণী গুৱাহাটীৰ শুকুৰবাৰৰ এই প্ৰভাতী তৰংগ অনুষ্ঠানটি স্বাস্থ্য সজাগতাৰ দিশত আকাশবাণী গুৱাহাটীৰ এক অনন্য পদক্ষেপ, আৰু এই পদক্ষেপৰ এই যাত্ৰাত আমাৰ একান্ত সহযোগী হৈছে এপল' এক্সেল কেয়াৰ হাস্পাতাল। এপল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজিৰ অনুষ্ঠানটি আমি আগবঢ়াইছোঁ। 9:30 পৰা আমি 10:30 এঘণ্টা সময় আমি পোনপটীয়াকৈ কথা পাতিম। আপোনালোকে নিজৰ অনুভৱ ব্যক্ত কৰিব পাৰিব বিভিন্ন সমস্যা সম্পৰ্কে, বিশেষকৈ শিশুৰ বৃক্কৰোগ, এই সম্পৰ্কে আজি আমি কথা পাতিম। শিশুৰ কিডনিৰ ৰোগ সম্পৰ্কে আমি কথা পাতিম। আমি সাধাৰণতে কিডনিৰ ৰোগ বা বৃক্কৰ ৰোগ বুলি ক'লে সাধাৰণতে জ্যেষ্ঠসকলে বিভিন্ন সময়ত বিভিন্ন সমস্যাত ভুগি থকাৰ কথাটোকে আমি সাধাৰণতে আলোচনা কৰোঁ, কিন্তু শিশুৰ ক্ষেত্ৰতো যে বৃক্কজনিত সমস্যা আছে এই সম্পৰ্কে আমি বিতংভাৱে আজিৰ অনুষ্ঠানত আমি কথা পাতিম। শ্ৰোতাসকল, আজি আমাৰ অনুষ্ঠানটি ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰ হৈ আছে। ডিম্পুল বৰগোহাঁই আমাৰ এই দায়িত্বত আছে। আজি আমাৰ ডিউটি ৰুমত আছে বিনীতা ডেকা, মোক ষ্টুডিঅ'ত সহযোগ কৰিব সুশান্ত দত্তই, নিয়ন্ত্ৰণ কক্ষত আছে পপী চন্দ, নিখিল শৰ্মা, অমলেশ কলিতা, FM ট্ৰান্সমিটাৰত আছে সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিত শৰ্মা, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন।

0: শ্ৰোতাসকল, আমি আপোনালোকক কৈছোৱেই যে 9:30 পৰা 10:30 আমি এঘণ্টা সময় পোনপটীয়াকৈ শিশুৰ কিডনী ৰোগ সম্পৰ্কে আমি কথা পাতিম। এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আমাৰ অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে। আজি আমাৰ অতিথি ডক্টৰ মৃদু প্লাৱন বৰা, তেখেতক আমি আপোনালোকৰ সৈতে চিনাকি কৰাই দিম। তেখেত এগৰাকী অতি অভিজ্ঞ চিকিৎসক, 20 বছৰৰো অধিক সময় তেখেতে চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিজ্ঞতাৰে পুষ্ট। আৰু শিশুসকলক কি ধৰণে আচলতে চিকিৎসকৰ ওচৰলৈ শিশুক যদি আপুনি লৈ যায়, সাধাৰণতে যাবলৈ তেওঁলোকে দিগদাৰ পায়, কিন্তু এনেকুৱা কিছুমান চিকিৎসক থাকে যিগৰাকী চিকিৎসকৰ ওচৰলৈ লৈ যাবলৈ বিচাৰিলে শিশুটিও যাবলৈ আগ্ৰহ প্ৰকাশ কৰে। গতিকে শিশুক কি ধৰণে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত পৰামৰ্শ দিব লাগে, কি ধৰণে শিশুক আপুনি এগৰাকী চিকিৎসকৰ ওচৰত লৈ গ'লে চিকিৎসকগৰাকীয়ে শিশুটি কি ধৰণে তেওঁ মৰম আদৰৰ মাজেৰে গোটেই কামখিনি সমাধান কৰিব পাৰে, গোটেই সেই অভিজ্ঞতা, সেই মৰম আদৰৰ মাজেৰে শিশুটিক আপোনাৰ স্বাস্থ্য যতন লোৱা এগৰাকী অতি অভিজ্ঞ চিকিৎসক আজি আপোনালোকক আমি চিনাকি কৰাই দিম। ডক্টৰ মৃদু প্লাৱন বৰা, তেখেত MD আৰু লগতে তেখেতে এইমছ নতুন দিল্লীৰ পৰা নেফ্ৰলজি, শিশুৰ পেডিয়াট্ৰিক নেফ্ৰলজিৰ ক্ষেত্ৰত তেখেতে ফেলোশ্বিপ কৰি আহিছে, সেইকাৰণে তেখেত এই ক্ষেত্ৰত বিশেষভাৱে অভিজ্ঞ। গতিকে তেখেতৰ সৈতে আমি পোনপটীয়াকৈ আৰু কিছু সময় পাছত কথা পাতিম। কল্পনা কলিতা, আপুনি কাহিলিপাৰাৰ পৰা অনুষ্ঠানটি উপভোগ কৰিবলৈ বহিছে, ধীৰেন্দ্ৰই অনুষ্ঠান শুনিবলৈ পাই সন্তোষ পাইছোঁ বুলি কৈছে। বিনীতা ডেকা, অনুষ্ঠানটি চাই আছোঁ মই চিপাঝৰৰ পৰা। লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা অনুষ্ঠানটিত ভাগ লৈছে বংকিম চন্দ্ৰ দাস। আৰু বহুতো শ্ৰোতা আহিব আমাৰ ফেচবুক পেজলৈ, কিন্তু ফেচবুক পেজত অহাসকলৰ নামহে আমি কৈ থাকোঁ। যিসকলে ৰেডিঅ' ছেটত শুনি আছে, যিসকলে এই মুহূৰ্তত গাড়ীৰে তেওঁলোকে কাৰ্যালয়লৈ বা বিভিন্ন ঠাইলৈ গৈ আছে আৰু FM 101.6 টিউন কৰি তেওঁলোকে অনুষ্ঠানটি শুনি গৈ আছে, কাৰণ এইখিনি সময় শুকুৰবাৰ আৰু বুধবাৰ তেওঁলোকৰ অতি প্ৰিয় সময়, কাৰণ 9:20 পৰা আমি প্ৰভাতী তৰংগ অনুষ্ঠানটি প্ৰচাৰ কৰোঁ। আৰু আকাশবাণীয়ে 78 বছৰীয়া এক বৰ্ণিল পৰিক্ৰমা অতিক্ৰম কৰি এতিয়া 79 বছৰত ভৰি দিব। অহা 1 জুলাইত আকাশবাণী যি শ্বিলং গুৱাহাটী আছিল, 1948 চনৰ 1 জুলাইত স্থাপন হৈছিল, তাৰ পাছত আকাশবাণী গুৱাহাটী কেন্দ্ৰটো আছিল আমাৰ এতিয়া য'ত তাৰকা গৃহ আছে তাৰ সমীপতে আছিল। তাৰ পাছত আকাশবাণী গুৱাহাটী কেন্দ্ৰটো আহিল আমাৰ চানমাৰীৰ এই ঠাইলৈ। এতিয়া 79 বছৰত ভৰি দিব আকাশবাণীয়ে 1 জুলাইত। এই 78 বছৰীয়া বৰ্ণিল পৰিক্ৰমাত সদায় আকাশবাণীয়ে আপোনালোকৰ প্ৰতি দায়বদ্ধভাৱে সেৱা আগবঢ়াই আহিছে। আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত, স্বাস্থ্য সজাগতাৰ ক্ষেত্ৰত আকাশবাণী গুৱাহাটীয়ে যি এক প্ৰয়াস আৰম্ভ কৰিছে, এই প্ৰয়াসত আমাক সহযোগ কৰিছে এপ'লো এক্সেল কেয়াৰ হাস্পাতালে। গতিকে আমি আলোচনাৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ ডাক্তৰ মৃদু প্লাৱন বৰা, তেখেত আজি আমাৰ অতিথি। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ। প্ৰভাৱিত তৰংগৰ অনুষ্ঠানলৈ আহি পেলাই খুবেই মই সুখী হৈছোঁ। আৰু প্ৰথমে ইন্দ্ৰজিৎ দাস ডাঙৰীয়াক মোৰ প্ৰশংসাসূচক যি মন্তব্য আগবঢ়াইছে মোৰ বিষয়ে, তাৰ বাবে অতিকৈ ধন্যবাদ। আজি আমি শিশুৰ কিডনীৰ বিষয়ত বহুখিনি কথা আলোচনা কৰিম। আশা কৰোঁ এই আলোচনাৰ মাধ্যমেদি আপোনালোক সকলোৱে উপকৃত হ'ব। আৰু যিসকল আমাৰ ফেচবুক লাইভত আছে, মই তেওঁলোকক আগ্ৰহ কৰিম যে তেওঁলোকে তেওঁলোকৰ যিখিনি আশোহা থাকে বা তেওঁলোকৰ সুধিবলগীয়া যিবিলাক কথা থাকে তেওঁলোকে সুধিব পাৰিব। আমি যৎপৰোনাস্তি চেষ্টা কৰিম যাতে তেওঁলোকক আমি আমাৰ সঠিক সমাধান আগবঢ়াব পাৰিম।
0: হয়, উৎপলা শইকীয়া, সোণালী জয়ন্তী নগৰ, যোৰহাটৰ পৰা সংযুক্ত হৈছে। কল্পনা কলিতা, শিশুৰ বেমাৰ হ'লে বৰ দুখ লাগে, তেওঁলোকে একো ক'ব নোৱাৰে, বুজাব নোৱাৰে, সেইটো হয় কথাটো। মধুচন্দা শইকীয়া অৱশ্যে সোণাৰীৰ আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা, সোণাৰীৰ পৰা তেখেত সংযুক্ত হয় সদায়। আজিৰ বিষয়বস্তু বৰ প্ৰয়োজনীয়, আজিৰ অতিথিগৰাকীক নমস্কাৰ জনাইছে মধুচন্দা শইকীয়া অৱশ্যে সোণাৰীৰ পৰা। দিলীপ ডেকাই কৈছে গুৰুত্বপূৰ্ণ অনুষ্ঠানটি শুনিবলৈ লৈছোঁ দৰঙৰ ভেৰুৱাৰ পৰা। তেজপুৰৰ পৰা অনুষ্ঠানটিত ভাগ লৈছে হেঁপাহৰ অনুষ্ঠান বুলি কৈছে পাপৰি দাস। আপোনালোক আমাৰ অনুষ্ঠানলৈ আহিছে, আপোনালোক নিয়মীয়া শ্ৰোতা, আৰু আপোনালোকৰ সৈতে যিসকল শ্ৰোতাই, যিসকলৰ আমি নাম নাজানো কিন্তু শুনি আছে ৰেডিঅ' ছেটত বা এপত বা এতিয়া FM শুনি আছে, তেখেতসকলকো আমি আদৰিছোঁ। আপোনালোকেও আপোনালোকৰ সমস্যা সম্পৰ্কে আমাক জনাব পাৰিব। ইতিমধ্যে আমাৰ ফোন নম্বৰ দুটি আছে, কিন্তু আপোনালোকক জনাওঁ যে এই ফোন নম্বৰত আপোনালোকে যে অন্য কোনো কথা অৱতাৰণা কৰিবলৈ ফোন নকৰে, কেৱল শিশুৰ বৃক্ক ৰোগ এই সম্পৰ্কে যে আমি আজি কথা পাতিম, সেই সম্পৰ্কেহে আজি আমি আপোনালোকে কিবা যদি জানিবলগীয়া থাকে বা তেনেকুৱা সমস্যা আছে সেই সম্পৰ্কে সুধিব পাৰিব। 03612662325 9435405223 93544052523 এই দুটি নম্বৰ প্ৰভাতী তৰংগৰ, আন দুটি নম্বৰ থাকিব 10:00 পৰা সুৰধ্বনি অনুষ্ঠানৰ কাৰণে বিবিধ ভাৰতীত। গতিকে সেইটো আপোনালোকে মিক্স কৰি

0: তার কৰিবলগীয়া ফোনটো ইয়াত নকৰিব, ইয়াত কৰিবলগীয়া ফোনটো সেইকেইটা নম্বৰত নকৰিব। আকৌ কৈছোঁ 0361-266-2325-94354-05223 এই দুটি নম্বৰ প্ৰভাতী তৰংগৰ বাবে। আদিত্য দোলাকাষৰীয়া যোৰহাটৰ পৰা তেখেত আমাৰ সৈতে সংযুক্ত হৈছে। আজিৰ অনুষ্ঠানটিয়ে শিশুসকলৰ পিতৃ মাতৃক যথেষ্ট উপকৃত হ'ব। আপোনালোকে নিশ্চয় মন কৰিছে যে প্ৰভাতী তৰংগ অনুষ্ঠানত যিকেইটা বিষয় আমি শেহতীয়াকৈ সামৰি লৈছোঁ প্ৰতিটো শুকুৰবাৰত আমাৰ স্বাস্থ্য সজাগতাৰ ক্ষেত্ৰত এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ প্ৰতিটো বিষয়ে অলপ পৃথক। আমি সদায় তেনেকুৱা অভিজ্ঞতা হৈ আছে, কিন্তু আমি ভবা নাই তেনেকুৱা কিছু বিষয় আচলতে তেখেতসকলে এই অনুষ্ঠানৰ মাজেৰে উপস্থাপনৰ প্ৰয়াস কৰিছে আমাৰ এই অনুষ্ঠানত। গতিকে আজি যিটো বৃক্কজনিত ৰোগ শিশুৰ, এই সম্পৰ্কে আমি আজি কথা পাতিম। আমি চিকিৎসক ডাঙৰীয়াৰ সৈতে এতিয়া আমি পোনে পোনে মানে কথা পাতিব। প্ৰথমে আমি সাধাৰণতে জ্যেষ্ঠসকলৰ বৃক্কজনিত ৰোগৰ কথা আমি সাধাৰণতে জানো, কিন্তু শিশুৰ বৃক্কৰোগ কি বা শিশুৰ মাজত ই কিমান সঘনাই আমি এয়া সমস্যা দেখিবলৈ পাওঁ, সেই সম্পৰ্কে পূৰ্ণতে আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ।
1: ধন্যবাদ। শিশুৰ বৃক্কৰোগ বুলি ক'লে, আমি বৃক্ক বুলি কোৱা ক'লে হয় কেতিয়াবা আমাৰ বুজা পৰাত কিছুমান বিসংগতিহে হয় বুলি ক'ব পাৰোঁ। আমি কিডনী বুলি ক'লে আমি সহজে আমি বুজি পাওঁ যে আমাৰ দুটা শৰীৰত কিডনী থাকে, ত' এই দুটা ৰোগৰ কথাই আমি বিশেষকৈ আলোচনা কৰোঁ। এতিয়া যদি আমি ডাঙৰৰ ক্ষেত্ৰত হোৱা বৃক্কৰোগ বা কিডনী ৰোগ আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হোৱা বৃক্কৰোগবিলাকৰ মাজত এটা বিশদভাৱে আমি দুটা পাৰ্থক্য দেখিবলৈ পাওঁ। বিশেষকৈ আমি দেখিবলৈ পাওঁ যে যদি এজন প্ৰাপ্তবয়স্ক লোকে তেওঁলোকৰ কিডনীৰ বেমাৰ আৰম্ভ হৈছে, তেনেহ'লে আমি দুটা ৰোগ প্ৰথমে উল্লেখ কৰিব লাগিব। এটা হৈছে ডায়েবেটিছ আৰু দুই নম্বৰটো হৈছে হাইপাৰটেনশ্যন। এই দুয়োটা ৰোগেই এজন প্ৰাপ্তবয়স্ক লোকক লাহে লাহে লাহে লাহে তেওঁলোকৰ কিডনী ৰোগৰ সমস্যাৰ ফালে ঠেলি দিয়ে। কিন্তু শিশুৰ ক্ষেত্ৰত দেখা গৈছে যে এই ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন খুব সঘনাই হোৱা এটা বেমাৰ নহয়। শিশুৰ ক্ষেত্ৰত কিডনী বিকল কৰাৰ বা কিডনীৰ সমস্যা সন্মুখীন কৰোৱাৰ প্ৰথম কাৰণ হৈছে যে জন্মগত আঁহোহা। যেতিয়া এটা শিশু মাতৃক গৰ্ভত থকাৰ সময়তে যেতিয়া তেওঁলোকৰ দুটা কিডনী লাহে লাহে লাহে লাহে গঠন হ'বলৈ আৰম্ভ কৰে, সেই সময়তেই হয়তো এজন শিশুৰ কিডনী দুটাৰ কিছুমান সমস্যা দেখা দিব পাৰে, যিটোক আমি গঠনমূলক সমস্যা হিচাপে আখ্যা দিব পাৰোঁ। তো সেই শিশুটি যেতিয়া জন্ম হয়, জন্মৰ পিছতেই হয়তো তেওঁলোকে কিছুমান কিছুমান ৰোগৰ লক্ষণ লৈ পেলাই জন্ম ল'ব পাৰে। দ্বিতীয় ক্ষেত্ৰত তেওঁলোকে যেতিয়া পিছৰ পৰ্যায়ত, ধৰি লওক এক বছৰৰ পিছত বা দুই বছৰৰ পিছত বা তিনি বছৰ বয়সৰ পিছত, কিছুমান অন্য ধৰণৰ কিন্তু সমস্যা শিশুটিয়ে দেখা দিব পাৰে। তেনেধৰণৰ বহুতো ৰোগ আছে, ধৰি লওক আমি সাধাৰণতে উল্লেখ কৰিব পৰা বেমাৰৰ ভিতৰত আমি ক'ব পাৰোঁ যে পেচাবৰ ইনফেকশ্যন, দুই নম্বৰতে আমি ক'ব পাৰোঁ যে নেফ্ৰটিক চিনড্ৰম, তিনি নম্বৰতে ক'ব পাৰোঁ যে কিছুমান গমেলৰ নেফ্ৰাইটিছ। অৰ্থাৎ শিশুৰ যিটো কিডনী, সেই কিডনীৰ যিবিলাক একক, যিটোক আমি ইউনিট বুলি কওঁ, যিবিলাকক আমি নেফ্ৰন বুলি কওঁ, সেই নেফ্ৰনৰ কিছুমান সমস্যাৰ বাবে হয়তো দুই বছৰ বা তিনি বছৰৰ পিছত সেই শিশুটোৱে কিছুমান কিছুমান কিডনীৰ কিছুমান লক্ষণ দেখা দিব পাৰে। এনেধৰণৰ কিছুমান সমস্যা আমি পিছৰ পৰ্যায়ত আমি দেখিবলৈ পাওঁ। এতিয়া ইয়াতে উল্লেখ কৰিবলগীয়া কথাটো হৈছে যে যদি এটা শিশু তেওঁলোকৰ যিটো জন্মৰ সময়ত যিটো প্ৰামাণিক ওজন হ'ব লাগে, ধৰি লওক 2 কিলো 500 ওজনৰ হ'ব লাগে, বা তেওঁলোকে যেতিয়া 37 সপ্তাহ সম্পূৰ্ণ কৰে তাৰপিছত তেওঁলোকে জন্ম ল'লে ভাল, পৃথিৱীলৈ আহিলে ভাল, কিন্তু কোনো কোনো শিশুৱে সেইখিনি সময়ে মাতৃৰ গৰ্ভত সম্পূৰ্ণ কৰিব নোৱাৰে, তেওঁলোকে তাৰ আগতেই জন্ম পায়, যিবিলাকক আমি প্ৰিমেচিয়'ৰ বেবী বুলি কওঁ। সেই প্ৰিমেচিয়'ৰ বেবীবিলাকৰ কি হয় যে যিবিলাক একক থাকে, নেফ্ৰন থাকে, নেফ্ৰন নাম্বাৰবিলাক তেওঁলোকৰ খুব কম থাকে। নেফ্ৰন নাম্বাৰ যেতিয়া কম থাকে, তেওঁলোকে অপৈণত অৱস্থাত যেতিয়া পৃথিৱীলৈ আহে, সেই কিডনীকেইটা বিশেষকৈ পিছৰ পৰ্যায়ত বহুখিনি আঁহোহা দেখা দিব পাৰে। আমি এটা কথা সদায় মন কৰিব লাগিব যে এজন শিশু কেতিয়াও সি তাৰ দেহৰ অংগবোৰ কেতিয়াও পৈণত অৱস্থাত লৈ পেলাই জন্মগ্ৰহণ নকৰে। ধৰি লওক আমি যদি মগজুৰ কথাই কওঁ বা তেওঁলোকৰ হাওঁফাওঁৰ কথাই কওঁ বা তেওঁলোকৰ যদি কিডনীৰ কথাই কওঁ বা অন্য অংগবিলাকৰ যদি কথাই কওঁ, তেওঁলোক সদায় অপৈণত অৱস্থাত থাকে। যেতিয়া এটা শিশুৰ কিবা অন্য ধৰণৰ বেমাৰ হয় বা সেই শিশুবিলাকৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যদি আমি যিবিলাক আমি ঔষধৰ ব্যৱহাৰ কৰোঁ, তেনেকুৱা ঔষধেও কিন্তু সৰু ল'ৰা ছোৱালীবিলাকক কিছুমান কিছুমান কিডনী

0: সমস্যাৰ সৃষ্টি কৰে। গতিকে আমি এজন শিশুক অকল কিডনী পার্সপেক্টিভৰ পৰা চালেই নহ'ব, বৃক্কৰ পার্সপেক্টিভ চালেই নহ'ব, সেই শিশুটিক অভাৰঅল যেতিয়া আমি চিকিৎসা আগবঢ়াওঁ, সেই চিকিৎসাই যাতে শিশুটিক কোনো ধৰণৰ অপকাৰ নকৰে সেই দিশটো কিন্তু আমি সদায় মানে সতৰ্ক হৈ থকাটো খুবেই উচিত। মই ভাবোঁ এইখিনি মূলত ক'বলগীয়া শিশু আৰু প্ৰাপ্তবয়স্ক শিশুৰ মানুহৰ মাজত থকা এটা ব্যৱধান।
1: হয়, শিশুৰ যি সামগ্ৰিক বৃদ্ধি বা বিকাশ, এই ক্ষেত্ৰত বৃক্কৰ স্বাস্থ্য নিশ্চয় খুব গুৰুত্বপূৰ্ণ, কিডনী ভাল হৈ থকাটো খুব গুৰুত্বপূৰ্ণ, এই সম্পৰ্কে আপুনি কি ক'ব?
0: হয়, এইটো খুব বিষয় গুৰুত্বপূৰ্ণ এইকাৰণে যে আমি বিশেষকৈ যদি দেখোঁ যে কিডনীৰ লক্ষণবোৰ কেনেকুৱা, প্ৰথম যদি আমি লক্ষণবোৰ যদি মানে চালি জাৰি চাওঁ, তেনেকুৱা কিছুমান লক্ষণ থাকিব পাৰে নেকি যি এটা শিশুৰ বৃদ্ধিত বাধা দিব পাৰে বা বিকাশত বাধা দিব পাৰে। বিশেষকৈ এইখিনি ক্ষেত্ৰত উল্লেখ কৰিবলগীয়া কথা হৈছে যে যিখিনি বৃক্ক ৰোগৰ বেমাৰ থাকে সেইবিলাকক আমি যদি চালি জাৰি চাওঁ, তেনেহ'লে কিছুমান কিছুমান বেমাৰ এনেকুৱা হ'ব পাৰে যে কিডনীটোৰ বিশেষ ফাংচন হৈছে যে আমি তাক আমি ব্লাডটো পৰিষ্কাৰ কৰে। এই ব্লাডখিনি পৰিষ্কাৰ কৰাৰ সময়ত যদি কিডনীটোৰ যিটো ফাংচন, সেই ফাংচনটো যদি প্ৰপাৰ নহয়, তেতিয়া আমি দেখা পাম যে কিছুমান বস্তু তেজৰ ভিতৰত থাকি যাব, কিছুমান বস্তু এনেকুৱা হ'ব পাৰে যে তেজৰ পৰা খুব বেছিকৈ হয়তো পেচাবৰ লগত সি শৰীৰৰ পৰা বাহিৰলৈ ওলাই গুচি যাব। এই মানে পৰিষ্কাৰ কৰাৰ যিটো ফাংচন, এই ফাংচনখিনিত যদি কিবা আসোহা আহে, তেনেহ'লে আমি শৰীৰত কিছুমান ইমবেলেঞ্চ দেখা পাওঁ, বৈষম্য দেখা পাওঁ। এই বৈষম্য কিন্তু শিশুৰ কাৰণে কেতিয়াবা এটা বিকাৰ হৈ পেলাই দেখা দিব পাৰে। বিশেষকৈ মই এটা কথা ক'ব বিচাৰোঁ, যদি এজন শিশুৰ যদি ফিল্ট্ৰেশ্যনৰ প্ৰব্লেম থাকে, ধৰি লওক আমি টিউবৱেলবিলাকতে যেতিয়া পেচাবটো একেবাৰে বাহিৰ শৰীৰৰ বাহিৰলৈ ওলাই গুচি যায়, সেইখিনি সময়ত ধৰি লওক পটেছিয়াম, যদি ছডিয়াম বা ফসফরাস, ক্যালসিয়াম, প্রোটিন এইবিলাক যদি শরীরের পৰা বেছিকৈ ওলাই গুছি যায়, তেনহলে আমাৰ শরীরত এই যিবিলাক লবণ জাতীয় বস্তু এইবিলাকৰ কিছুমান এটা বৈষম্য দেখা পোৱা যায়। বৈষম্য দেখা পোৱাৰ লগে লগে কি হয় যে শরীরটো তেওঁলোকৰ খুব ভাগৰুৱা ভাগৰুৱা অনুভৱ হয়, গতিকে সেই শিশুটি এক্টিভ নহব, সি খেলা ধূলাৰ প্ৰতি আগ্ৰহ নেদেখাব, বা যিমান পৰিমাণৰ সি এলাৰ্টনেছ দেখাব লাগে তাৰ জীৱনত, সেই এলাৰ্টনেছটো আমি দেখা নাপাওঁ। দ্বিতীয় কথা, আৰু এটা উল্লেখ কৰিবলগীয়া কথা, যে যিটোক আমি ক্ৰনিক কিডনী ডিজিজ বুলি কওঁ, যিটো আমি প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত আমি সকলোৱে অৱগত যে ক্ৰনিক কিডনী ডিজিজ হ'লে, অৰ্থাৎ যেতিয়া কিডনীৰ সমস্যাবোৰ লাহে লাহে লাহে লাহে বাঢ়ি যায়, তেওঁলোকে এটা সময়ত ডায়েলিচিছৰ ফালে আগবাঢ়ে বা কোনো কোনো ক্ষেত্ৰত কেতিয়াবা ট্ৰান্সপ্লাণ্টৰ কথাও আগবাঢ়ে, শিশুৰ ক্ষেত্ৰতো কেনেকৈ তেনেকুৱা ক্ৰনিক কিডনী ডিজিজ হ'ব পাৰে। এই ক্ৰনিক ডিজিজ কিডনী ডিজিজবিলাকত তেওঁলোকৰ কি হয় যে আমি শিশুটিৰ খুব যিটো ৰেটত, যিটো হাৰত তেওঁলোকৰ আমি বৃদ্ধি দেখা পাব লাগে, সেই বৃদ্ধি আমি দেখা নাপাওঁ। তেনে তেনে ক্ষেত্ৰত কেতিয়াবা কি হয় যে শিশুটিৰ এনিমিয়া হয়, হিমগ্ল'বিনৰ মাত্ৰা শৰীৰত কমি যায়। দ্বিতীয়তে এনেকুৱা হয় যে যিখিনি আমি তেজৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত যেতিয়া শৰীৰৰ পৰা যিবিলাক এচিডবোৰ পেচাবৰ লগে লগে ওলাই যাব লাগে, সেই এচিডৰ পৰিমাণ ব্লাডত বাঢ়ি যায়, সেই ক্ষেত্ৰত কি হয় যে শৰীৰ শিশুটিৰ ভালদৰে বিকাশ নহয়, এনিমিয়া হোৱাৰ লগে লগে শৰীৰটো তেওঁলোকৰ খুব দুৰ্বল দুৰ্বল অনুভৱ কৰে। কেতিয়াবা এনে কিছুমান সমস্যা আহে, মই এইমাত্ৰ উল্লেখ কৰাৰ নিচিনাকৈ, যেতিয়া কেলছিয়ামৰ শৰীৰৰ পৰা বেছিকৈ ওলাই যায়, তেওঁলোকৰ বোনৰ গঠনত সমস্যা আহি পৰে, বা প্ৰটিনবোৰ যেতিয়া শৰীৰৰ পৰা ওলাই গুচি যায়, তেতিয়া তেওঁ শৰীৰটো ফুলিবলৈ আৰম্ভ কৰে। তেনেকুৱা ধৰণৰ বহু সমস্যা এই ৰোগৰ লগত জড়িত হৈ থাকে, যিবোৰে আমাৰ এটা শিশুক তেওঁলোকৰ বৃদ্ধিত এটা হেঙাৰ হিচাপে থিয় দিব পাৰে। বিশেষকৈ ক'বলৈ গ'লে আমি যদি দেখোঁ যে যিবিলাক আমাৰ এজন শিশুৰ সাধাৰণতে সন্মুখীন হ'বলগীয়া যিবিলাক সমস্যা, সেইবিলাক সমস্যা আমি ট্ৰিটমেণ্ট কৰাৰ পিছতো যদি আমি দেখোঁ যে শিশু এটা সঠিক পৰিমাণে বৃদ্ধি হোৱা নাইকিয়া, তেনেহ'লে আমি কিডনী বিষয়ক যিবিলাক সমস্যা থাকিব পাৰে, সেই বিষয়বোৰক আমি চালি জাৰি চোৱাটো উচিত হয়।
1: কথাখিনি বৰ ধুনীয়াকৈ বুজাই দিছে তেখেতে, আৰু শ্ৰোতাসকলৰ ফালৰ পৰা কিছু মন্তব্য আহিছে, মই পঢ়ি দিব বিচাৰিছোঁ। অতিথিগৰাকীক নমস্কাৰ জনাইছোঁ। কল্পনা কলিতাই কৈছে, শিশুৰ লগতে বয়োজ্যেষ্ঠ লোকৰ মাজত কেনেকুৱা কিডনীৰ ৰোগৰ

0: কথা সেই আৰম্ভণিতে তেওঁ কিছু কথা বুজাই ক'লে কি ধৰণৰ তফাত আছে। ভুৱনেশ্বৰ বৈশ্য অতি সুন্দৰ এটি বিষয়ে আলোচনা কৰিছে, ধন্যবাদ জনাইছে তেখেতে। মামু মাইনা ৰশ্মিৰেখা, আপুনি অনুষ্ঠানলৈ আহিছে। অনিমা মেধি, তেখেত ভেটাপৰাৰ পৰা অনুষ্ঠানটি উপভোগ কৰি আছে। মোৰ ল'ৰা এজন আছে, ওখ হৈ গৈ আছে কিন্তু বহু ক্ষীণাই গৈছে, তেওঁ হয়তো এইটো ৰিলেট কৰিব বিচাৰিছে কিডনীৰ সমস্যাৰ সৈতে, কিবা ক'ব বিচাৰিব নেকি?
1: মই এখেতক ক'ম যে তেওঁৰ যদি উচ্চতাটো ঠিকেই বাঢ়ি গৈ আছে বা তেওঁৰ ওজনটোহে যদি খুব বেছি বাঢ়া নাই, তো মই পটককে এই কথাটো কিন্তু কিডনী বিষয়ক বুলি সমস্যা বুলি ভাবিব পৰা নাইকিয়া। কাৰণ এটা শিশু যদি খুব দীঘলীয়া ধৰণে যদি কিডনী ৰোগত যদি ভুগি আছে, আমি এই দুয়োটা বস্তুৱে এফেক্ট হোৱাটো দেখা পাওঁ। ওজনো হয়তো নাবাঢ়িব, হয়তো উচ্চতাও বৃদ্ধি নহ'ব। তেওঁৰ ওজন বাঢ়া নাই, হয়তো যদি আমি তেওঁৰ নিউট্ৰিশ্যনটো যদি ঠিক কৰিব পাৰোঁ, বোধহয় তেওঁৰ ওজন বাঢ়িব। উচ্চতা যদি ঠিকে আছে তেনেহ'লে তেওঁ এই বিষয়ত চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই বুলিয়ে মই ভাবোঁ।
0: হয়, বকুলি বৈশ্য এগৰাকী আমাৰ গল্পকাৰ উপন্যাসিক। বকুলি বাইদেউ, আমাৰ নিয়মীয়া শ্ৰোতা, গুৰুত্বপূৰ্ণ বিষয়টি আলোচনা কৰাৰ বাবে শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব বুলি তেখেতে কৈছে। কল্পনা আমিন শৰ্মা, আকাশবাণীয়ে ধন্য কৰা আমাৰ জীৱন, আকাশবাণী গুৱাহাটী আমাৰ অভিভাৱক স্বৰূপ, অভিভাৱকে

0: পটককৈ বাঢ়ি গৈ আছে বা তেওঁৰ ওজনটোহে যদি খুব বেছি বঢ়া নাই, তো মই পটককৈ এই কথাটো কিন্তু কিডনী বিষয়ক বুলি সমস্যা বুলি ভাবিব পৰা নাইকিয়া। কাৰণ এটা শিশু যদি খুব দীঘলীয়া ধৰণে যদি কিডনী ৰোগত যদি ভুগি আছে, আমি এই দুয়োটা বস্তুৱে এফেক্ট হোৱাটো দেখা পাওঁ। ওজনো হয়তো নাবাঢ়িব, হয়তো উচ্চতাও বৃদ্ধি নহ'ব। তেওঁৰ ওজন বঢ়া নাই, হয়তো যদি আমি তেওঁৰ নিউট্ৰিশ্যনটো যদি ঠিক কৰিব পাৰোঁ, বোধহয় তেওঁৰ ওজন বাঢ়িব। উচ্চতা যদি ঠিকে আছে, তেনেহ'লে তেওঁ এই বিষয়ত চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই বুলিয়ে মই ভাবোঁ।
1: হয়, বকুলি বৈশ্য এগৰাকী আমাৰ গল্পকাৰ উপন্যাসিক। বকুলি বাইদেউ, আমাৰ নিয়মীয়া শ্ৰোতা, গুৰুত্বপূৰ্ণ বিষয়টি আলোচনা কৰাৰ বাবে শ্ৰোতাসকল নিশ্চয় উপকৃত হ'ব বুলি তেখেতে কৈছে। কল্পনা আমিন শৰ্মা, আকাশবাণীয়ে ধন্য কৰা আমাৰ জীৱন, আকাশবাণী গুৱাহাটী আমাৰ অভিভাৱক স্বৰূপ। অভিভাৱকে যেনেদৰে নিজৰ সন্তানৰ পচন্দতকৈ হিত সাধন হোৱা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আকাশবাণীও শ্ৰোতাৰ ভাল লগাকৈ শ্ৰোতাৰ বাবে কি ভাল তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সেয়েহে নিশ্চিন্ত হৈ আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি থাকোঁ। আজিও শুনি আছোঁ শ্ৰোতা ৰাইজৰ কি প্ৰয়োজন সেয়া আকাশবাণীয়ে বাৰুকৈয়ে জানে। ধন্যবাদ জনাইছে তেখেতে এপ'লো এক্সেল কেয়াৰ হাস্পাতালক আৰু আকাশবাণী গুৱাহাটীক। ধন্যবাদ কল্পনা আমিন শৰ্মা, তেখেতে মংগলদৈৰ পৰা আমাৰ বাৰ্তা প্ৰেৰণ কৰিছে, আমাৰ নিয়মীয়া শ্ৰোতা। কিৰণ চন্দ্ৰ নাথ, সুন্দৰ অনুষ্ঠান শুনি আছোঁ, সদায় ৰেডিঅ'টোকে সহচৰ কৰি লোৱা দুজন বিশেষ ব্যক্তিৰ নাম আজি ল'ব বিচাৰিছোঁ। দুয়োজনে অশীতিপৰ অৱসৰ গ্ৰহণ কৰিছে, সামাজিকভাৱে সক্ৰিয়। মংগলদৈ উপহুপাৰা ইণ্ডাষ্ট্ৰী অঞ্চলৰ গোলোক কলিতা আৰু চক্ৰধৰ নাথ, আপোনালোকৰ অনুষ্ঠান শুনি আছে কিৰণ চন্দ্ৰ নাথৰ সৈতে। ধন্যবাদ জনাইছোঁ আপোনালোকে। যদি এনেকুৱা কিবা বিষয় আপোনালোকৰ পৰিয়ালত আছে, যদি সুধিব বিচাৰে, আমাৰ চিকিৎসক অতিথিগৰাকীক সুধিব পাৰে। জগত বসুমতাৰী এতিয়াও সুন্দৰ অনুষ্ঠান শুনিবৰ বাবে বহিছোঁ বুলি কৈছে। আপোনালোকে অনুষ্ঠানি শ্বেয়াৰ কৰিব যাতে এই বাৰ্তাসমূহ ৰাইজৰ মাজলৈ যায়, জনসজাগতামূলক স্বাস্থ্য সজাগতাৰ এই বাৰ্তাসমূহ ৰাইজৰ মাজলৈ গৈ তেওঁলোকো যাতে সকলো উপকৃত হয়। যিসকলে এই মুহূৰ্তত অনুষ্ঠানি চোৱা নাই, তেওঁলোকো যাতে উপকৃত হয়, তাৰ বাবে আপোনালোকে এইখিনি সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। আমি শিশুৰ বৃক্কৰোগ সম্পৰ্কে বা কিডনীৰ ৰোগৰ সম্পৰ্কে আমি কথা পাতি আছোঁ, কিন্তু অভিভাৱকসকল বিশেষকৈ এই ক্ষেত্ৰত সচেতন হ'ব লাগে। আৰু এগৰাকীয়ে কৈছে যে শিশুটিয়ে ক'ব নোৱাৰে তেওঁৰ কি হৈছে, গতিকে অভিভাৱকসকলেই মূল যিসকলে তেওঁলোকৰ সন্তানটিৰ কি হৈছে সেয়া বুজিবলৈ প্ৰয়াস কৰিব লাগে। কিডনীৰ যদি ৰোগত ভুগিছে, তেতিয়া কেনেকুৱা কেনেকুৱা ধৰণৰ লক্ষণ দেখিলে আচলতে অভিভাৱকগৰাকী সতৰ্ক হ'ব লাগে, আৰু সেই লক্ষণ দেখাৰ পাছতে তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। গতিকে কেনেকুৱা কেনেকুৱা এনেকুৱা সতৰ্কতামূলক কিছু চিন আমি দেখিবলৈ পাওঁ বা লক্ষণ দেখিবলৈ পাওঁ, সেই সম্পৰ্কে অলপ কওকচোন।
0: খুবেই গুৰুত্বপূৰ্ণ, কাৰণ বহু ক্ষেত্ৰত যেতিয়া আমি এজন শিশু কিডনী ৰোগত ভুগি আছেনে নাই সেইটো কিন্তু আমি কেতিয়াও সন্দেহৰ ভাবেও আমি লক্ষ্য নকৰোঁ। কাৰণ কিয়, শিশুৰ ক্ষেত্ৰত কিডনী ৰোগৰ যিবিলাক সমস্যা সেইবিলাক মেক্সিমাম এছিম্পটমেটিক হৈ থাকে। আমি যেতিয়া শিশু এটা একদম শেষ পৰ্যায়ৰ ফালে যেতিয়া আমি দেখোঁ যে কিছুমান তাৰ প্ৰকট মানে লক্ষণ যদি আমি দেখা নাপাওঁ, বহু ক্ষেত্ৰত এই কিডনী ৰোগৰ সমস্যাবোৰ আমাৰ পৰা একেবাৰে আওহতীয়া হৈ থাকে। এতিয়া যদি এই কথাখিনি কোৱাৰ উপৰিও যদি আমি লক্ষ্য কৰোঁ, মই ঠিক অলপ আগতে কথাখিনি উল্লেখ কৰি গৈছোঁ, পুনৰাবৃত্তি কৰিব বিচাৰিছোঁ। এক নম্বৰ কথাটো হৈছে কি, যদি এজন শিশু তেওঁলোকৰ যদি বৃদ্ধি যদি সঠিক পৰিমাণে হোৱা নাই, তেনেহ'লে যদি আমি আৰু ভাবোঁ যে সেই বৃদ্ধিৰ কাৰণ যদি বিশেষকৈ আমি চালি জাৰি চাই পেলাই উলিয়াব পৰা নাই, তেনেহ'লে শিশুক কিন্তু তাৰ কিডনীৰ লগত জড়িত কিছুমান সমস্যা আছে বুলি আমি ভাবি লোৱাটো উচিত। এতিয়া বাকীখিনি কথালৈ আহোঁ মই। এতিয়া আমি কিডনী বুলি ক'লে কি ক'ম, আমি পেচাবৰ কথাটো আমি প্ৰথমে আহি পৰে। যেতিয়া এটা শিশুৱে যদি তাৰ পেচাবৰ পৰিমাণটো যদি খুব কম হয় বা যদি জোখতকৈ বহুত বেছি পৰিমাণৰ পেচাব কৰে, তেনেহ'লে আমি সন্দেহ কৰাৰ থল থাকে। দুই নম্বৰ কথা আহিলে পেচাবৰ কালাৰ, ৰংটো কেতিয়াবা যদি গাখীৰৰ নিচিনা হয় অৰ্থাৎ ঘোলা নিচিনা হয়, যদি পেচাবৰ ৰংটো যদি ক্লিয়াৰ নহয় বা কেতিয়াবা যদি ৰঙচুৱা হয় বা ৰঙা চাহৰ নিচিনা যদি হয়, তেনেহ'লে আমি সন্দেহ কৰাটো উচিত যে সেই শিশুটিৰ হয়তো কিবা কিডনীৰ সমস্যাত ভুগি আছে। দুই নম্বৰ কথা হৈছে কি, যে যিটো আমাৰ চকুত প্ৰকট হৈ উঠে সেইটো হৈছে শৰীৰটো ফুলি যোৱা। আপুনি দেখিছে যে শিশুটিৰ কোনো ধৰণৰ সমস্যা দেখা পোৱা নাই, কিন্তু লাহে লাহে লাহে দেখিছে চকুৰ পাহিৰ পৰা তলৰ অংশটো বা মুখখন বা তেওঁৰ ভৰিকেইটা বা পেটটো লাহে লাহে যদি গ্ৰেজুৱেলি যিটো আমি কওঁ লাহে লাহে যদি ফুলিবলৈ আপোনাৰ চকুত দেখা পাইছে, তেনেহ'লে আমি সন্দেহ কৰা উচিত যে সেই শিশুটি হয়তো কিডনী ৰোগত ভুগি আছে। দ্বিতীয় কথাটো উল্লেখ কৰিব খুজিছোঁ, যদি শিশুটি ইনএক্টিভ মিনছ সি বয়স অনুসৰি যিবিলাক তাৰ চঞ্চলতা যাৰ উৎফুল্লতা থাকিব লাগে, যদি আমি দেখিছোঁ যে শিশুটি তেনেধৰণৰ উৎফুল্লতা তাৰ জীৱনত নাই, সি খুব ডিপ্ৰেছড বা সি এনিটাইম বহি থাকি ভাল পায় বা খেলা ধূলাৰ

0: সি খুব আগ্ৰহ নেদেখুৱাই হয়তো আমি লক্ষ্য কৰিব লাগিব যে সি হয়তো কিবা সমস্যাত ভিতৰুৱাকৈ ভুগি আছে। বিশেষকৈ দেখা যায় যে কি এনিমিয়াত তেওঁলোকে ভোগে বা অন্য ধৰণৰ ইলেক্ট্ৰলাইট ডেফিচিয়েঞ্চি হোৱাৰ কাৰণে তেওঁলোকে এই জীৱনৰ সেই আগ্ৰহটো তেওঁলোকৰ নাথাকে, চঞ্চলতাটো নাথাকে, উৎফুল্লতাটো নাথাকে। তেতিয়া আমি কিন্তু কিডনি ৰোগৰ সমস্যাত সি ভুগিব পাৰে বুলি ভাবি লোৱাটো উচিত। আগতে উল্লেখ কৰা নিচিনাকৈ হয়তো যদি আমি দেখিছোঁ তাৰ ধৰি ভৰি বেঁকা, হাত বেগা বা গাঁঠিবিলাকৰ যদি কিবা কাৰণত যদি ফুলি গৈছে, তেনেহ'লে আমি সন্দেহ কৰিব লাগিব যে হয়তো সি তাৰ কিছুমান ভিতৰুৱা বিক্ক ৰোগ আহোহা থাকিব পাৰে। ইয়াতে উল্লেখ কৰিবলগীয়া আৰু এটা সমস্যা হৈছে যে আমি বহু ক্ষেত্ৰত যেতিয়া এজন শিশু আমাৰ ওচৰলৈ আহে তেতিয়া আমি সদায় আমি ব্লাড প্ৰেছাৰটো জোখোঁ। কেতিয়াবা গম নোপোৱা ধৰণে বা আচৰিত ধৰণে আমি দেখোঁ যে শিশুটিৰ ব্লাড প্ৰেছাৰটো খুব বেছি বাঢ়ি আছে। যদিও আমি বহু ক্ষেত্ৰত ব্লাড প্ৰেছাৰ জোখা নহয়, কিন্তু ব্লাড প্ৰেছাৰ জুখি পেলাই আমি এটা শিশুক তাৰ ভিতৰত কিডনীৰ বেমাৰ আছে নে আমি এটা আঁহোহা ল'ব পাৰোঁ বা ধৰিব পাৰোঁ। কাৰণ যেতিয়া আমি দেখোঁ যে অন্য ধৰণৰ কোনো সমস্যা নাই প্ৰাপ্তবয়স্কৰ মানুহৰ নিচিনাকৈ, যদি এটা শিশু আননোয়িংলি যদি আমি খুব বেছি ব্লাড প্ৰেছাৰ পাওঁ, তেনেহ'লে আমি ভাবি লোৱাটো উচিত যে তাৰ হয়তো কিবা কাৰণত আণ্ডাৰলাইং কিবা এটা কিডনী ডিজিজ বা হাৰ্টৰ ডিজিজো থাকিব পাৰে। মই সেইটো এতিয়া আজিৰ বিষয়বস্তুলৈ আনিব খোজা নাইকিয়া, কিডনীৰ সমস্যা থাকিব পাৰে বুলি ভাবি লোৱাৰ এটা থল থাকে। ইয়াতে উল্লেখ কৰিব পাৰি যে কি কি অন্য ধৰণৰ সমস্যা, মই ৰঙৰ কথা ক'লোঁ, পৰিমাণৰ কথা ক'লোঁ। কেতিয়াবা যদি পেচাব কৰা অৱস্থাত যদি খুব বিষায়, যদি সেই শিশুটিয়ে যদি ৰখি ৰখি পেলাই পেচাব কৰে, অৰ্থাৎ সি অকণমান পেচাব কৰিলে তাৰপিছত সি সম্পূৰ্ণৰূপে তাৰ সোঁতটো ভালকৈ অহা নাইকিয়া পেচাবৰ ৰখি গৈছে, বা কেতিয়াবা আমি দেখোঁ যে নাই সি খুব জোৰ লগাই পেচাব কৰিছে তথাপিও তাৰ ড্ৰপ ড্ৰপ কৰিহে পেচাব গৈছে, বা কেতিয়াবা তাৰ পেটৰ তল পেটটো যদি খুব প্ৰায় বিষাই থাকে, তেনেহ'লে আমি ডেফিনেটলি সন্দেহ কৰিব লাগিব যে তাৰ সেই শিশুটোৰ কিবা গঠনমূলক সমস্যা আছে। এনেধৰণৰ সমস্যা বিশেষকৈ আমি একবছৰ তলতে লক্ষ্য কৰাটো উচিত। তেতিয়াহে যদি আমি তাক সঠিক সমাধান দিব পাৰোঁ, তেনেহ'লে সেই শিশুটিৰ ভৱিষ্যতে হোৱা কিডনী বেমাৰৰ পৰা আমি তেওঁলোকক ৰক্ষা কৰিব পাৰোঁ। এইখিনি সাধাৰণ কথা যিখিনিৰ পৰা আমি এজন শিশুক ৰোগৰ লক্ষণবোৰ আমি ধৰি ল'ব পাৰোঁ।
1: হয়, কৰবী গগৈয়ে তেখেতে কৈছে যে কথাখিনি শুনি উপকৃত হৈছোঁ, চিকিৎসকগৰাকীয়ে বৰ সুন্দৰকৈ কথাবোৰ বুজাই দিছে, শুনি ভাল লাগিছে, তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। আপুনি যিধৰণে বুজাইছে তেওঁ খুব ভাল পাইছে, কৰবী গগৈয়ে তেখেতে কৈছে যে খুব ভালকৈ বুজাই দিছে, কৃতজ্ঞতা জনাইছে আপোনাক। আৰু এটি সুন্দৰ অনুষ্ঠান শুনি আছোঁ বুলি জগত বসুমতাৰীয়ে উল্লেখ কৰিছে। আমি কিডনীৰ ৰোগৰ সম্পৰ্কে পাতি আছোঁ, যদি আমি আপোনাক সোধোঁ যে জন্মগত নেকি কিডনীৰ ৰোগটো শিশুৰ, জন্মতে হয় নে জন্মৰ পাছত হয়, এই সম্পৰ্কে কি ক'ব বিচাৰিব?
0: হয়, এতিয়া আমি খুব গুৰুত্বপূৰ্ণ, কাৰণ মই অনুষ্ঠানৰ প্ৰথমতে এই কথাখিনি উল্লেখ কৰিছিলোঁ যে এজন প্ৰাপ্তবয়স্ক আৰু এজন শিশুৰ মাজৰ কিডনীৰ সমস্যা বেলেগ বেলেগ। এতিয়া বহু ক্ষেত্ৰত কিন্তু আমি শিশুৰ ক্ষেত্ৰত কিডনীৰ বিষয়ক সমস্যাবোৰ জন্মগত বুলি ভাবি লোৱাটো উচিত হয়। কাৰণ কিয়, যেতিয়া মাতৃগৰ্ভত সেই কিডনীটো গঠন হয়, যদি গঠনমূলক কিবা সমস্যা থাকে, তেনেহ'লে ডেফিনেটলি হয়তো আমি কিবা কাৰণত প্ৰথম চাৰিমাহ, ছমাহ বা একবছৰ কথাখিনি মিছ হৈ যাব পাৰে কিবা কাৰণত, কিন্তু পিছৰ পৰ্যায়ত ৰোগৰ লক্ষণে, কিডনীৰ ৰোগৰ লক্ষণে শিশুটিক দেখা দিয়ে। এতিয়া কথাটো হৈছে যে কি, আমি কিডনী বুলি ক'লে আমি দুটা কিডনী আমাৰ শৰীৰত থাকে, সেই কিডনীত যেতিয়া পেচাব গঠন হয় বা উৎপন্ন হয়, সেই পেচাবখিনি ইউৰেটাৰ বুলি যিটো নলী, সেই দুডাল নলীৰে আহি আমাৰ বৃক্কস্থলীত, যিটো আমি ব্লাডাৰ বুলি কওঁ, ব্লাডাৰত আহি জমা হয়। তাৰপিছত ইউৰেথ্ৰা দি লাহে লাহে শৰীৰৰ পৰা পেচাবটো সময়ে সময়ে আমি বাহিৰ কৰি দিওঁ। এতিয়া কিডনীত সমস্যা হ'ব পাৰে, ইউৰেথ্ৰাত সমস্যা হ'ব পাৰে, ইউৰিনেৰী ব্লাডাৰত সমস্যা হ'ব পাৰে, ইউৰেথ্ৰা আৰু ব্লাডাৰৰ মাজত কেতিয়াবা এখন এক্সট্ৰা দুৱাৰ থাকে যি হয়তো শিশুটিক এটা সমস্যা দেখা দিব পাৰে, যিটো আমি অলপতে উল্লেখ কৰিছোঁ যে শিশুটোৱে দুৱাৰখন, এক্সট্ৰা দুৱাৰখন থকাৰ কাৰণে কি হয়, সি ভালদৰে পেচাব কৰিব নোৱাৰে, পেচাব কৰাৰ সময়ত খুব জোৰ লগাবলগীয়া হয়। এই সমস্যাবোৰ কিন্তু জন্মগত। পিছৰ পৰ্যায়ত যিবিলাক মই কৈছোঁ যে হয়তো ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে, অন্য ধৰণৰ কিছুমান ছিষ্টেমিক বেমাৰ, ছিষ্টেমিক বেমাৰ বুলি ক'লে আমি কি বুজোঁ, ধৰি লওক এটা আমি প্ৰায় আমাৰ এই উত্তৰ পূৰ্বাঞ্চলত SLE বুলি যিটো বেমাৰ, ছিষ্টেমিক লুপাছ এৰিথ্ৰমেটাইছিছ, সেই বেমাৰটো খুবেই বেছি। বিশেষকৈ আমি দেখিছোঁ যে এই উত্তৰ পূৰ্বাঞ্চলত আৰু বা গোটেই চাউথ ইষ্ট এছিয়াৰ যদি আমি গোটেই অঞ্চলটোৰ কথা ভাবোঁ, SLE বেমাৰটো কিন্তু ৱৰ্ল্ডত ভিতৰত এই এই মানে

0: অঞ্চলত খুবই বেছি হয়। এই ক্ষেত্ৰত কিন্তু শিশুখিনিও হাত সাৰি নাযায়। এই এছালি বেমাৰটো শিশুখিনিৰ ক্ষেত্ৰতো সমানে হয়, ই এটা ছিষ্টেমিক বেমাৰ, অৰ্থাৎ শৰীৰৰ বিভিন্ন অংগত সি ইনভলভ হ'ব পাৰে। সেই ছিষ্টেমিক বেমাৰৰ কাৰণেও কিন্তু কিডনী ইনভলভ হয়। ইয়াৰ পিছতে ক'ব পাৰি যে কিছুমান ইনফেকশ্যনৰ পিছতো আমি গ্ৰমেলুলাৰ নেফ্ৰাইটিছ, অৰ্থাৎ কিডনীৰ যিবিলাক একক ইউনিট, যিবিলাক আমি নেফ্ৰন বুলি কওঁ, তাত ই সমস্যা দেখা দিব পাৰে, যাৰ কাৰণে এটা শিশুৰ পেচাব ৰঙা হ'ব পাৰে, যাৰ কাৰণে এটা শিশুৰ লাহে লাহে ফুলিব পাৰে, যাৰ কাৰণে এটা শিশুৰ প্ৰেচাৰটো লাহে লাহে বাঢ়িব পাৰে। তো এনেধৰণৰ কিছুমান সমস্যা। কিন্তু তেখেতে যিটো প্ৰশ্ন সুধিছে বা আপুনি জনালে যে ই জন্মগত হ'ব পাৰে, ডেফিনেটলি জন্মগত হ'ব পাৰে। এটা ব্ৰড টাৰ্ম আছে যিটোক আমি কেকুট বুলি কওঁ, কনজেনিটেল এনমেলি অফ কিডনী এণ্ড ইউৰিনেৰী ট্ৰেক। এই কেকুট সমস্যাটোৱে হৈছে এটা ডাঙৰ সমস্যা। এই কেকুট লৈ পেলাই যদি এজন শিশু জন্ম পায়, সেই শিশুটিক আমি যদি সোনকালে আমি ডায়েগনোজ কৰিব পাৰোঁ আৰু সোনকালে যদি তাৰ চাৰ্জিকেলি হওক বা অন্য কিবা সমস্যা থাকিলে যদি সমাধান দিব পাৰোঁ, তেনেহ'লে ভৱিষ্যতে হ'ব পৰা কিডনী ৰোগৰ পৰা এই শিশুখিনিক কিন্তু আমি এটা সকাহ দিব পাৰোঁ।
1: হয়, আৰু এইখিনিতে মোৰ জানিব মন গৈছে, এয়া জেনেটিক হ'ব পাৰে নেকি?
0: জেনেটিক হ'ব পাৰে। এতিয়া আজিকালি যিবিলাক দুৰাৰোগ্য বেমাৰ, সেই দুৰাৰোগ্য বেমাৰৰ ক্ষেত্ৰত আমি খুবেই তৎপৰ হৈ থাকোঁ যে এইবিলাক কিবা জেনেটিক কিবা সংগতি আছে নেকি। বহু ক্ষেত্ৰত দেখা গৈছে যে এই কেকুট বোলা যিটো বস্তু মই টাৰ্ম ক'লোঁ, যে যিবিলাক গঠনমূলক যিবিলাক সমস্যা কিছুমান জেনেটিক কাৰণৰ কাৰণে হয়, বহু ক্ষেত্ৰত আমি যদি একদম ক্লিয়াৰ কাট আমি গম নাপাওঁ যে এজন শিশুক, এটা পৰিয়ালৰ এজন শিশু ইনভল্ভ হৈছে, তেওঁৰ ককায়েক বা তেওঁৰ মাক দেউতাকৰ সেইটো বেমাৰ আছে নে নাই ক'ব নোৱাৰি। কিন্তু বহু ক্ষেত্ৰত কিছুমান জিনৰ কিন্তু তাৰ হেৰি থাকে, সংলগ্ন থাকে। যদিও আমি জিনৰ কিছুমান এনেকুৱা ধৰণৰ, এইটো এটা বিশাল ছাবজেক্ট হয়, সেই ছাবজেক্টবিলাকত এনেকুৱা ধৰণৰ কথা যে কি আমি কিডনীৰ সমস্যা আমি বিচাৰ বিবেচনা কৰা বা চিকিৎসা কৰাৰ পিছতো জিনৰ কথাটো আমি পাতিব লাগিব। কাৰণ কিয়নো জিনৰ কিছুমান জিন এনেকুৱা হৈছে যে সি বংশগতভাৱে সেই বেমাৰটো ঠেলি লৈ লৈ গৈ থাকে, এটা জেনেৰেশ্যনত হ'ল পিছৰ জেনেৰেশ্যনটো হোৱা থাকে। যদি তেনেকুৱা ধৰণৰ কেতিয়াবা জিন দেখা পাওঁ, তেনেহ'লে সেই পৰিয়ালটোক বিশেষকৈ আমি তেওঁলোকক জেনেটিক কাউন্সেলিং কৰা উচিত, যাতে পিছৰ জেনেৰেশ্যনতো একেধৰণৰ বেমাৰ আহি নপৰে। যদিও খুব ৰেয়াৰ, তথাপিও কিন্তু জিনৰ সংগতি থকা কথাটো আমি কেতিয়াও ওলাই কৰিব নোৱাৰোঁ। তো সেইকাৰণে আমি এই ক্ষেত্ৰত আমি কিছুমান দুৰাৰোগ্য বেমাৰৰ ক্ষেত্ৰত আমি জেনেটিকৰ কথাটো আমি আহি পৰে।
1: বংকিম দাস, আপুনি লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা, মই ৰেডিঅ'ৰ মাধ্যমেৰে অনুষ্ঠানটি শুনি আছোঁ, নজনা কথা জানিব পাৰিছোঁ। কেইদিনমান আগত ফেচবুকৰ জৰিয়তে চিকিৎসক এগৰাকীক প্ৰশ্ন কৰিছিলোঁ যে মই লিখিলে হাতখন কঁপি থাকে, এইটো প্ৰভাতী তৰংগ অনুষ্ঠানতে আপুনি লিখিছিল, মোৰ মনত আছে, আমাৰ এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত অনুষ্ঠানটি প্ৰচাৰ হৈছিল। মই লিখিলে হাতখন কঁপি থাকে, চিকিৎসকগৰাকীয়ে মোক যি পৰামৰ্শ দিলে মই প্ৰমাণ পোৱাত খুব আনন্দিত হৈছোঁ। ধন্যবাদ বংকিম দাস, আপুনি উপকৃত হৈছে আমাৰ আলোচনাৰ মাজেৰে, চিকিৎসকগৰাকীৰ পৰামৰ্শত, গতিকে আপুনি কৃতজ্ঞতা জ্ঞাপন কৰিছে, আনন্দিত হৈছে, ধন্যবাদ জনাইছোঁ। ভদ্ৰাৱতী বৰ্মন, অতি সুন্দৰ অনুষ্ঠান এটি শুনি আছোঁ বুলি কৈছে উত্তম কুমাৰ ৰয়, আপুনি অনুষ্ঠানলৈ আহিছে। আপোনালোকে অনুষ্ঠানটি শ্বেয়াৰ কৰক যাতে সৰহ সংখ্যক শ্ৰোতাই এই অনুষ্ঠানটি উপভোগ কৰিব পাৰে আৰু উপকৃত হয় এই কথাখিনিৰ মাজেৰে। শ্ৰোতাসকল, আপোনালোকক জনাব বিচাৰিছোঁ, প্ৰায় আধা ঘণ্টা সময় আমি আলোচনা কৰিলোঁ আৰু আধা ঘণ্টা সময় আলোচনা কৰিম। এই আলোচনা, এই যে অনুষ্ঠান প্ৰভাতী তৰংগ অনুষ্ঠানটি, আজি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450 ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: শ্ৰোতাসকল, আমি প্ৰভাতী তৰংগ অনুষ্ঠানটিত কথা পাতি আছোঁ শিশুৰ কিডনী ৰোগ সম্পৰ্কে। ইতিমধ্যে অপৰাজিতা গোস্বামী কৈছে আজি অতি গুৰুত্বপূৰ্ণ অনুষ্ঠানটি শুনি আছোঁ, কিডনী ৰোগৰ প্ৰধান কাৰণবিলাক জানিলে নিশ্চয় উপকৃত হ'ম, সেই সম্পৰ্কে আমি কথা পাতিম এতিয়া। সেই বিষয়টোলৈ আমি আগবাঢ়িব বিচাৰিছিলোঁ। অপৰাজিতা গোস্বামী, ধন্যবাদ আপোনাৰ বাৰ্তাটিৰ বাবে। স্মিতা গোস্বামীয়ে কৈছে খুব সুন্দৰ অনুষ্ঠান, আমি সকলোৱে উপকৃত হৈছোঁ, ধন্যবাদ। চন্দ্ৰমা দেৱী, তেওঁ মংগলদৈৰ পৰা আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে, তেওঁ আমাৰ অনুষ্ঠানত ভাগ লৈছে। এতিয়া আমি

0: আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ যে শিশুৰ বৃক্কৰোগ সম্পৰ্কে আমি গম পালোঁ, কিন্তু সেই শিশুৰ যে বৃক্কৰোগ হয় এই কাৰণ সম্পৰ্কে আপুনি কিছু কথা কৈছে, আকৌ এবাৰ যিহেতু অভিভাৱকসকলে চাই আছে তেওঁলোকে উপকৃত হৈছোঁ বুলি কৈছে, গতিকে আকৌ এবাৰ আমি ইয়াৰ হ'ব পৰা কাৰণসমূহ কি কাৰণতনো হয় সেই সম্পৰ্কে আকৌ এবাৰ আমি কথা পাতিব বিচাৰিছোঁ।
1: ধন্যবাদ। আমি অলৰেডি বহুখিনি কথা উল্লেখ কৰিছোঁ, চুই গৈছোঁ আমি, তথাপি মই আকৌ এটা কথা আকৌ উল্লেখ কৰিছোঁ যে যিটো আমাৰ বংশগতভাৱে হ'ব পৰা যিবিলাক আসোহা গঠনমূলক যিবিলাক সমস্যা, বহু ক্ষেত্ৰত এই সমস্যাবোৰ আমি শিশু এটা জন্ম হোৱাৰ আগতেই ধৰাব ল'ব পাৰোঁ। আমাৰ আজিকালি এটা নিয়মে যে আমি গৰ্ভৱতী মাতৃ এগৰাকীৰ আমি আল্ট্ৰাচাউণ্ড কৰি শিশুটিৰ অংগ প্ৰত্যংগবোৰ ভালদৰে ডেভেলপ হৈছে নে নাই সেইখিনি আমি ধৰিব পাৰোঁ। ঠিক তেনেকৈ সেই সময়তে আমি শিশুটিৰ কিডনী ভালদৰে ডেভেলপ হৈছে নে নাই, শিশুটিৰ গঠনমূলক কিবা সমস্যা হৈছে নে নাই সেই আল্ট্ৰাচাউণ্ডৰ যোগেদি আমি গম পাওঁ। এনে কিছুমান বেমাৰ আছে যিবিলাক জন্ম হোৱাৰ লগে লগে সেই আসোহাবোৰ দূৰ কৰিব পাৰি। গতিকে তেনেকুৱা সমস্যা যদি আমি ধৰা পেলাওঁ তেনেহ'লে আমি সোনকালেই জন্মৰ পিছতেই এজন শিশুৰোগ বৃক্কৰোগ বিশেষজ্ঞৰ লগত কথা পতাটো খুবেই দৰকাৰী। এইখিনিতে মই উল্লেখ কৰিব বিচাৰোঁ যে আগতেও উল্লেখ কৰিলোঁ ইনফেক্ট মই যে যদি শিশু এটা প্ৰিমেচিয়'ৰলি জন্ম পায় তেনেহ'লে সেই শিশুটিৰ কিডনী ৰোগৰ প্ৰতি কিন্তু বেছি অলপ প্ৰকট, কাৰণ কিয় সেই শিশুটি প্ৰিমেচিয়'ৰলি জন্ম পোৱাৰ লগে লগে কি হয় আমি বহু ক্ষেত্ৰত তেওঁলোকক NICU-ত ৰাখিবলগীয়া হয়। তো NICU মানে নিউনেটাল ইনটেনচিভ কেয়াৰ ইউনিট, কাৰণ তেওঁলোকক খাদ্যৰ ক্ষেত্ৰত কিছুমান ছাপৰ্ট দিব লাগে, তেওঁলোকক ইনফেকশ্যন নোহোৱাৰ কাৰণে কিছুমান এণ্টিবায়'টিকৰ ইউজ কৰিবলগীয়া হৈ যায়, বা তেওঁলোকক ঠাণ্ডা নপৰিবৰ কাৰণে আমি তেওঁলোকক ৱাৰ্মাৰ থাকে এটা বেলেগ এটা বিশেষ এনভাইৰমেণ্টৰ মাজত তেওঁলোকক ৰাখিবলগীয়া হয়। সেই সময়ত যদি এটা শিশুৰ ইনফেকশ্যন হয় সেই যিটো অপৈণত কিডনী সেই কিডনীটোত কিন্তু অপকাৰ আহিব পাৰে। দ্বিতীয়তে এটা খুব ইম্পৰ্টেণ্ট কথা হৈছে যে আমি বাৰ্থ এস্পেক্সিয়া মানে যদি এজন শিশুৱে জন্মৰ লগে লগে যদি ভালকৈ উশাহ ল'ব নোৱাৰে, যদি শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যায় তেতিয়াও কিন্তু সেই শিশুটিৰ কিডনী এফেক্ট পৰে, কাৰণ সেই কিডনীটোকো অক্সিজেন লাগে। সেই অক্সিজেনৰ পৰিমাণ যদি কিডনীটোলৈ ভালদৰে চলাচল নহয় তেনেহ'লে সেই কিডনীটোৰ খুব জন্মৰ পিছতেই খুব সোনকালে বিকল হোৱা দেখা যায়। এইটো হৈছে জন্মৰ লগে লগে হোৱা সমস্যা। দ্বিতীয় পৰ্যায়ত হ'ব পৰা সমস্যাবোৰ যেনেকৈ মই আগতেও উল্লেখ কৰিলোঁ যে খুব কমনলি হ'ব পৰা ইনফেকশ্যনৰ কথাটো মই কৈ লওঁ, সেইটো ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যনছ। যিহেতু তেওঁ আমাৰ কাৰণসমূহৰ কথা কৈ আছে, তো ইউৰিনেৰী ইনফেকশ্যন এটা খুব ডাঙৰ সমস্যা ক'ব গ'লে। বহু ক্ষেত্ৰত আমি দেখিছোঁ যে ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন কেতিয়াবা খুব অ'ভাৰ ডায়েগনচিছ হয়, আমি কম লক্ষণতে আমি কিডনীৰ ইনফেকশ্যন হোৱা বুলি ভাবোঁ বা ইউৰিনৰ ইনফেকশ্যন হোৱা বুলি ভাবোঁ, কেতিয়াবা আণ্ডাৰ ডায়েগনচিছো হয়। বহু ক্ষেত্ৰত এনেকুৱা হৈছে যে কোনোবা এটা শিশুৰ জ্বৰ হৈছে বা লগে লগে আমি ভাবি ল'লোঁ যে না হয়তো ইউৰিনৰ ইনফেকশ্যন হ'ব পাৰে, আমি সোনকালে এণ্টিবায়'টিক দিলোঁ, সেইটো উচিত নহয়। আমি প্ৰথমে চালি জাৰি চাই বেমাৰটো ভালদৰে সঠিক হোৱাৰ পিছতহে আমি এণ্টিবায়'টিক ব্যৱহাৰ কৰাটো উচিত, বাৰু সেইখিনি পিছলৈ আমি আকৌ লাগিলে আলোচনা কৰিম। ইয়াতে মই উল্লেখ কৰিব বিচাৰোঁ যদি আমি ইউৰিনৰ ইনফেকশ্যন হয় বিভিন্ন পৰ্যায়ত ইউৰিনৰ ইনফেকশ্যনৰ লক্ষণবোৰ বেলেগ বেলেগ হয়। ইউৰিনৰ ইনফেকশ্যনৰ কথা আলোচনা কৰাৰ আগতে তাৰ আগতে আমি ভাবি ল'ব লাগিব যে এই ইউৰিনৰ ইনফেকশ্যনটো কেনেকৈ হ'ব পাৰে। এতিয়া এটা শিশুৰ যদি ধৰি লওক আমি তাৰ পেচাব পায়খানাৰ যিটো গতি ধৰি লওক যিটো পৰিমাণত হ'ব লাগে, এজন শিশুৱে ৰেগুলাৰলি পায়খানা কৰিব লাগে, পায়খানা সদায় ক্লিয়াৰ হ'ব লাগে, কনষ্টিপেশ্যন হ'ব নালাগে, যদি এটা শিশু কনষ্টিপেশ্যনত ভুগি থাকে তেনেহ'লে সেই শিশুবিলাকৰ ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন হোৱাৰ চান্স খুব বেছি। মই আগতে উল্লেখ কৰা ধৰণৰ যদি শিশু এটা যদি তাৰ ইউৰিনৰ ফ্ল' যদি ভাল নহয়, ইউৰিনৰ সুতত যদি তাৰ মানে অলপ প্ৰব্লেম হয় বা পেচাব কৰিলে যদি সি দুখ পায় তেনেহ'লে আমি ভাবি ল'ব লাগিব যে শিশুৰ সেই নলীত হয়তো কিবা সমস্যা থাকিব পাৰে, সেই শিশুবিলাকৰো কিন্তু ইউৰিনৰ ইনফেকশ্যন হোৱাৰ সম্ভাৱনা যথেষ্টই বেছি। দ্বিতীয় পৰ্যায়ত যদি আমি দেখোঁ যে এই ইউৰিনৰ ইনফেকশ্যনটোৱে কিন্তু গোটেই যিটো আমাৰ ইউৰিনেৰী ট্ৰেক কিডনীৰ পৰা আৰম্ভ কৰি ইউৰেটাৰ ইউৰিনেৰী ব্লাডাৰ আৰু ইউৰেথ্ৰা এই জেগাখিনিত কিন্তু কিছুমান আসোহাহ এৰি থৈ গুচি যায় ইউৰিনৰ ইনফেকশ্যন হোৱাৰ পিছত। কিন্তু এটা ইউৰিনৰ ইনফেকশ্যনৰ পৰা এজন শিশু আৰোগ্য হোৱাৰ পিছত কিবা আসোহাহ থাকি গ'ল নেকি সেই বস্তুটো

0: কিন্তু আমি ভালদৰে চোৱাটো উচিত। কাৰণ যদি আমি সেই কথাখিনি যদি ভালকৈ চালি জাৰি নাচাওঁ বা সেইখিনি যদি ভালকৈ উলিয়াই ল'ব নোৱাৰোঁ, তেনেহ'লে সেই শিশুটিৰ সেই থাকি যোৱা আসোহাখিনিয়ে কিন্তু পিছৰ পৰ্যায়ত কিডনীৰ এটা বিপৰীত ধৰণৰ এফেক্ট পেলাব পাৰে। তৃতীয় পৰ্যায়ত মই আগত কৈছোঁ যে ছিষ্টেমিক ডিজিজবিলাকৰ কথা ক'লোঁ, কিছুমান কমন ডিজিজ আছে বা কেতিয়াবা ধৰি লওক এনেকুৱা এটা ছিটুৱেশ্যন আহি গ'ল যে এটা খুব শিশু খুব ছিৰিয়াছ অন্য কিবা বেমাৰৰ কাৰণে আই চিউত থাকিবলগীয়া হ'ল, বেলেগ বেলেগ ধৰণৰ মেডিচিন ইউজ কৰিবলৈ, বহু ক্ষেত্ৰত কিন্তু সেই মেডিচিনবিলাকে শিশু এটাৰ কিডনীত আসোহা পেলাব পাৰে। ধৰি লওক এটা সাধাৰণ উদাহৰণ মই দিছোঁ যে এজন শিশুৰ ডায়েৰিয়া হৈছে। ডায়েৰিয়া হ'লে আমি কি কৰোঁ যে আমি অ' আৰ এছ খুৱাব লাগে। যদি আমি ভাল পৰিমাণে অ' আৰ এছ নুখুৱাওঁ, যদি শিশুটি দেখিছোঁ যে খুব বেছি পৰিমাণৰ ডায়েৰিয়া হৈছে, শৰীৰৰ পৰা বহুত পৰিমাণৰ পানী ওলাই গৈছে, সেই পানীখিনি যদি আমি ভালদৰে ৰিপ্লেনিছ নকৰোঁ, যিখিনি পৰিমাণৰ পানী শৰীৰৰ পৰা ওলাই গৈছে সেই সম পৰিমাণৰ পানী যদি শিশুটি খুৱাব নোৱাৰোঁ, শিশুটি ডিহাইড্ৰেশ্যনত যায়, আৰু বেছি পৰিমাণৰ যদি ডিহাইড্ৰেশ্যনত গুচি যায়, লাহে লাহে কি হয়, কিডনীৰ সমস্যা দেখা দিয়ে। অৰ্থাৎ আমি একিউট কিডনী ইঞ্জুৰি বুলি কওঁ, যে সি সোনকালেই হয়তো কেতিয়াবা কিডনী ফেইলত গুচি যায়। এটা অলপ যদিও অপ্ৰয়োজনীয় বুলি ভাবিলেও ভুল হ'ব, কাৰণ কেতিয়াবা এনেকুৱা এটা বেমাৰ আছে যে এটা শিশুৰ হয়তো ডিচেণ্টেৰি হৈছে, তাৰ ঢিলা পায়খানা হৈছে বা পায়খানাত বিজল পৰিছে বা তেজ গৈছে, আমি যিটো ডিচেণ্টেৰি বুলি আমি বুজোঁ, সেই ডিচেণ্টেৰিৰ পিছত কেতিয়াবা কি হয়, এনেকুৱা এটা শৰীৰত কিছুমান ৰিয়েকশ্যন ঘটে যিটো কি কিডনীটোৰ অলপ এফেক্ট কৰিব পাৰে, যিটোক আমি হিমোলাইটিক ইউৰেমিক চিনড্ৰোম বুলি কওঁ। এটা খুব নটৰিয়াছ ডিজিজ মই ক'বলৈ মানে উল্লেখ কৰিছোঁ, কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে এনেকুৱা সমস্যাৰ ক্ষেত্ৰত ইমানেই এগ্ৰেছিভলি শিশুটিক ট্ৰিটমেণ্ট কৰিবলগীয়া হয় যে যদি আমি সেইখিনি সময়ত প্ৰথম সপ্তাহতে যদি আমি ভালদৰে ট্ৰিটমেণ্টটো আগ নবঢ়াওঁ, তেনেহ'লে সেই কিডনীটো সম্পূৰ্ণৰূপে বিকল হৈ যোৱাৰ চান্স থাকে। কিছুমান সৰু সৰু কথা কেতিয়াবা আমি যদি অকণমানো নেগলেক্ট কৰোঁ, তাৰ কিন্তু ফলাফল খুব বেয়া হয়। গতিকে এটা কথাই খুব দৰকাৰী যে যদি আপোনাৰ মনত কেতিয়াবা আসোহা আহি পৰে যে নাই ই কিডনীৰ বিষয়ক হ'ব পাৰে, বা কোনোবা এজন চিকিৎসকে যদি আপোনাক কৈছে নাই আপুনি ভাল চিকিৎসালয় যোৱা উচিত, মই ভাবোঁ এই ক্ষেত্ৰত কেতিয়াও অৱহেলা কৰাটো উচিত নহয়।
1: হয়, শ্ৰোতাসকল, আপোনালোকে কথাখিনি শুনি উপকৃত হৈছে, বহুতো বাৰ্তা আহি আছে। এতিয়াৰে পৰা নিয়ন্ত্ৰণ কক্ষত দায়িত্ব লৈছে ধীৰাজ বৈশ্য, আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন আৰু মায়ামণি শৰ্মা। এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আহিছে কৌস্তভ দাস, ট্ৰান্সমিটাৰৰ দায়িত্বত আহিছে মিতুল গগৈ আৰু আছিফ আহমেদ। আপোনালোকে পোনপটীয়াকৈ আমাৰ অনুষ্ঠানটি উপভোগ কৰি আছে ফেচবুক পেজত, ডিম্পুল বৰগোহাঁই আছে, ডিউটিৰ ৰুমত আছে বিনীতা ডেকা, কিছু সময়ৰ পাছত এই দায়িত্বলৈ আহিব নিমিষা ভৰালী দাস, আৰু মোক ষ্টুডিঅ'ত সহযোগ কৰিছে সুশান্ত দত্তই। আমি আজি শিশুৰ কিডনী ৰোগ সম্পৰ্কে কথা পাতি আছোঁ, আমি ডাক্টৰ বৰাৰ সৈতে কথা পাতিছোঁ। বনশ্ৰী হাজৰিকা এটি প্ৰশ্ন আগবঢ়াইছে, প্ৰভাতী সম্ভাষণ জনাইছে, তেখেতে খুব সুন্দৰ অনুষ্ঠান, এটা কথা জানিব বিচাৰিছোঁ, এপ'লো এক্সেলকেয়াৰ হাস্পাতালত শিশুৰ বাবে কিডনী ট্ৰান্সপ্লাণ্ট হয় নেকি বা আগতে হৈছে নেকি, ছাকচেছ ৰেট কেনেকুৱা, বা শিশুৰ যদি এনে, মই লগতে এটা সংযোগ কৰি দিব বিচাৰিছোঁ, এপ'লো এক্সেলকেয়াৰত যদি শিশুৰ কিডনী ৰোগ হয় তেতিয়া তেওঁলোকৰ চিকিৎসাৰ বাবে কি ধৰণৰ আপোনালোকৰ সুব্যৱস্থা আছে, সেই সম্পৰ্কে অলপ শ্ৰোতাসকলক কওকচোন।
0: হয়, মই ক'বলৈ পাই মই গৰ্ব অনুভৱ কৰিছোঁ, একচুৱেলি গৰ্বিত অনুভৱ কৰিছোঁ, এইকাৰণে যে এজন শিশুৰোগ বিশেষজ্ঞ হিচাপে, এজন শিশুৰ বৃক্কৰোগ বিশেষজ্ঞ হিচাপে আজি যোৱা 8-10 বছৰ ধৰি পেলাই মই সেৱা আগবঢ়াই আহি আছোঁ, আৰু এই সময়খিনিত আমি বহু ধৰণৰ শিশুৰ কিডনী ৰোগ দেখা পাইছোঁ, বহু ক্ষেত্ৰত আমি চিকিৎসা কৰিছোঁ, আৰু মই বহু ক্ষেত্ৰত সফল হৈছোঁ বুলিয়ে ক'ব লাগিব, কাৰণ বহু ক্ষেত্ৰত এই বিষয়টো বহুত সজাগ নহয় মানুহবোৰ, এক নম্বৰ কথা। দুই নম্বৰ কথা, বহুতে নাজানেও যে এনেকুৱা এটা চিকিৎসা আছে বা এনেকুৱা ধৰণৰ চিকিৎসাও হ'ব পাৰে শিশুৰ ক্ষেত্ৰত। আমাৰ বহুত আগৰ পৰাই আমি এটা কথা সদায় মানে মনত এটা থাকি যায় যে ই এটা দুৰাৰোগ্য বেমাৰ, ইয়াত কোনো ধৰণৰ অসমত বা এই উত্তৰ পূৰ্বাঞ্চলত কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা নাই, গতিকে মানুহসকল বাহিৰলৈ যোৱাৰ এটা প্ৰৱণতা থাকে। মই কিন্তু এই অনুষ্ঠানৰ যোগেদি সকলোকে এটা আগ্ৰহ কৰিব পাৰোঁ যে আমাৰ এপ'লো এক্সেলকেয়াৰত ইয়াৰ সকলোখিনি সুবিধা আছে, আমি সকলো ধৰণৰ কিডনীৰ ৰোগৰ সমস্যাক আমি তাক তাৰ এটা সফল সমাধানৰ কাৰণে আপুনি আপোনাক এটা বাট দেখাব পাৰোঁ। এতিয়া দেখা গৈছে যে তেখেতৰ এটা প্ৰশ্ন মই প্ৰথমে উল্লেখ কৰোঁ যে শিশুৰ ট্ৰান্সপ্লাণ্ট আমাৰ তাত হয়নে নহয়। আমি এতিয়ালৈকে 3-4 জন শিশুৰ ট্ৰান্সপ্লাণ্ট

কৰিছোঁ। বিশেষকৈ এই ট্ৰান্সপ্লাণ্টৰ ক্ষেত্ৰত আমাৰ এজন সহযোগী অন্য এজন চিকিৎসক জড়িত হৈ আছে। বহু ক্ষেত্ৰত দেখা গৈছে যে আমাৰ এপ'ল' এক্সেল কেয়াৰ হস্পিটেলত যিজন প্ৰথম ৰোগী যাৰ কিডনি ট্ৰান্সপ্লাণ্ট কৰাইছিল তেওঁ কিন্তু এজন শিশুহে আছিলে। সেই যিটো আমাৰ বুৰঞ্জী, সেই বুৰঞ্জীটো যদি আমি চাওঁ দেখা পাওঁ যে এজন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এজন বেলেগ এজন চিকিৎসক সেইটো ট্ৰিটমেণ্ট কৰি আছিলে। শিশুটিৰ খুব বেছি প্ৰেছাৰ আছিলে, ইনফেক্ট প্ৰেছাৰ আছিলে। আৰু পিছলৈ আমি দেখা পালোঁ যে এদিন খুব এটা বেলেগ এটা কাৰণত তেওঁলোকে ইমাৰ্জেঞ্চিত আহিবলগীয়া হ'ল। আমি দেখা পালোঁ যে তাৰ কিডনি সম্পূৰ্ণৰূপে বিকল হৈ গৈছে। আমি প্ৰথম অৱস্থাত সেই শিশুটিক তেওঁৰ যাৱতীয় চিকিৎসাবোৰ দিয়াৰ পিছত তেওঁলোকক আমি কাউন্সিলিং কৰিলোঁ যে এনেকুৱা এনেকুৱা কথা, শিশুটিক হয়তো আমি এটা নতুন কিডনি সংৰোপণ কৰিব লাগিব। আমি সৌভাগ্যৱান যে সেই তেওঁলোকৰ পিতৃ মাতৃ আমাৰ লগত সহযোগ কৰিলে আৰু পিছৰ পৰ্যায়ত আমি শিশুটিক আমি ট্ৰান্সপ্লাণ্ট কৰালোঁ আৰু শিশুটি বৰ্তমান সুস্থ হৈ আছে। তাৰপিছতো আমি দুই তিনিটা শিশুৰ ইয়াতে ট্ৰান্সপ্লাণ্ট হৈ গৈছে। মানে কথা এইখিনিয়ে ভাল লাগে যে কি আমাৰ যদিও আমি খুব প্ৰাৰম্ভিক পৰ্যায়তে আছোঁ শিশুৰ ক্ষেত্ৰত, তথাপিও আমি দেখিছোঁ যে এই ক্ষেত্ৰত আমি কিছু পৰিমাণে সফল হ'ব পাৰিছোঁ। দ্বিতীয় কথা যে এই শিশুৰ ৰোগবিলাকৰ, কিডনি ৰোগবিলাকৰ কেনেকুৱা ধৰণৰ চিকিৎসা আমাৰ তাত হয়। এতিয়া যদি আমি প্ৰথম নৱজাতক শিশুৰ পৰা যদি আৰম্ভ কৰোঁ, তেনেহ'লে তাৰ আমি কি কি চিকিৎসা কৰিব পাৰোঁ? এটা শিশুৰ যেতিয়া কিডনি বিকল হয়, তেতিয়া আমি প্ৰথম অৱস্থাত যেতিয়া আমি দেখোঁ যে তাক মেডিচিনৰ দ্বাৰা সেইখিনি আমি কণ্ট্ৰল কৰিব পৰা হোৱা নাইকিয়া, তেনেহ'লে আমি শিশুটিক ডায়েলিচিছ কৰিবলগীয়া হৈ যায়। এতিয়া ডায়েলিচিছ বস্তুটো কেনেকুৱা? আমি বহু ক্ষেত্ৰত দেখোঁ যে ডায়েলিচিছ কৰিবৰ কাৰণে এজন প্ৰাপ্তবয়স্ক মানুহক এটা ডায়েলিচিছ চেণ্টাৰত লৈ যায় বা এখন হস্পিটেলত লৈ যায় য'ত এটা মেচিনৰ দ্বাৰা তেওঁ শৰীৰৰ পৰা ব্লাডবোৰ উলিয়াই দিয়া হয়। মেচিনত সেই ব্লাডখিনি পৰিষ্কাৰ হোৱাৰ পিছত আকৌ এডাল বেলেগ নলীদিয়ে আহি পেলাই শৰীৰৰ ভিতৰত সোমাই দিয়া হয়, যিটো আমি হিমোডায়েলিচিছ বুলি কওঁ, ব্লাড বেছ থেৰাপি। আমি ব্লাডটো সম্পূৰ্ণভাৱে উলিয়াই লৈ গৈ পৰিষ্কাৰ কৰি আকৌ শৰীৰৰ ভিতৰত সোমোৱাই দিয়া হয়, যি হিমোডায়েলিচিছ বুলি কয়। এটা মেচিন থাকে তাতে। এই হিমোডায়েলিচিছটো যদিও প্ৰাপ্তবয়স্কৰ শিশুৰ ক্ষেত্ৰত হয়, যিবিলাক নৱজাতক শিশু যাৰ ওজন অতিমাত্ৰা কম, 2 কিলো 500 বা 2 কিলো ওজনৰ শিশু বা 3 কিলো ওজনৰ শিশু, সেই শিশুবিলাকক আমি ডায়েলিচিছ কেনেকৈ কৰিম? সেই শিশুবিলাকৰ ডায়েলিচিছৰ পদ্ধতিটো বেলেগ, যিটোক আমি পেৰিটনিয়েল ডায়েলিচিছ বুলি কওঁ। পেৰিটনিয়েল ডায়েলিচিছ মানে কি হয়, যে এটা নলী এডাল আমি তাৰ পেটৰ ভিতৰত সোমোৱাই দিওঁ, তাৰ ভিতৰতে আমি ডায়েলিচিছ ফ্লুইড ভৰাই সেই ডায়েলিচিছ ফ্লুইডখিনিয়ে তাৰ যিটো শৰীৰৰ অপকাৰী বস্তু, যিবিলাক টক্সিনছ, সেইবোৰ লাহেকৈ সি টানি লৈ গুচি আহে আৰু পানীখিনি আকৌ বাহিৰ শৰীৰৰ পৰা বাহিৰলৈ আমি উলিয়াই দিওঁ। আৰু তেনেকৈ সেই শৰীৰৰ থকা তাৰ যিবিলাক টক্সিন, যিবিলাক অলাগতিয়াল বস্তু, সেইবোৰ লাহে লাহে শৰীৰৰ পৰা ওলাই গুচি যায়। আৰু সেই পৰ্যায়টোত লাহে লাহে আমি যেতিয়া দিনটোত বহুতবাৰ যেতিয়া কৰি থাকিবলগীয়া হৈ যায়, তেতিয়া আমি দেখোঁ যে শিশুটিৰ কিডনিটো গ্ৰেজুৱেলি ইম্প্ৰুভমেণ্টৰ ফালে আহি থাকে। এই ক্ষেত্ৰত বহুতখিনি স্কিলৰ প্ৰয়োজন হয় একচুৱেলি। আৰু যিখিনি আমাৰ লগত টেকনিচিয়ান লাগে, তেওঁলোকো অলপমান মানে সমৰ্থ হোৱাটো খুব দৰকাৰী, কাৰণ এজন চিকিৎসক হিচাপে 24/7 শিশু পেচেণ্টজনৰ ওচৰত থাকিব নোৱাৰে। সেইকাৰণে আমাৰ যিখিনি টেকনিচিয়ান, সেই টেকনিচিয়ানখিনিও এই বিষয়ত তেওঁলোকৰ জ্ঞান থকাটো উচিত, বা তেওঁলোকে এই বিষয়টোৰ প্ৰতি এটা যিখিনি স্কিল, সেই স্কিলখিনি থকাটো দৰকাৰী। কিন্তু মই মানে কওঁ যে আমাৰ এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ শিশুৰোগ বিভাগত আমাৰ তেনেকুৱা ধৰণৰ টেকনিচিয়ানো আছে, আমি তেওঁলোকক শিকাই বুজাইও লৈছোঁ যেতিয়া আমি এটা পেৰিটনেল ডায়েলিচিছ কৰিবলগীয়া হয়, তেওঁলোকৰ পৰা আমি সম্পূৰ্ণৰূপে তেওঁলোকৰ পৰা সহায় পাওঁ আৰু তেওঁলোকে এইখিনি ক্ষেত্ৰত সমৰ্থ। দ্বিতীয় ক্ষেত্ৰত যদি তাৰ ওপৰৰ শিশুখিনিৰ কথা ভাবোঁ, কেতিয়াবা ধৰি লওক একিউট কিডনি ইজ বুলি কওঁ, তেওঁলোকৰ অন্য একো সমস্যা নাছিলে, ছাডেনলি দেখিলোঁ তেওঁলোকৰ কিডনিটো বিকল হৈছে, তেওঁলোকক আমি ধৰি লওক আমি এনেকুৱা ধৰণৰ এটা পেৰিটনেল ডায়েলিচিছ দিবলগীয়া হৈছে, কেতিয়া আমি সেই সমাধানৰ কাৰণে পেৰিটনেল ডায়েলিচিছ আমি কৰিব পাৰোঁ? এতিয়া হিমোডায়েলিচিছ আমি কেনেকুৱা ধৰণৰ শিশুক কৰিব পাৰোঁ? ধৰি লওক হিমোডায়েলিচিছ কৰিবৰ কাৰণে আমি দেখিছোঁ যে বহুত পৰিমাণৰ ব্লাড শৰীৰটোৰ পৰা উলিয়াই আনিবলগীয়া হয়। সেই ক্ষেত্ৰত আমি শিশুটিৰ ওজনটো অলপ বেছি হ'ব লাগে। খুব সৰু বেবীক আমি ক'লোৱেই যে কৰিব নোৱাৰোঁ, যেতিয়া 10 কিলোৰ ওপৰ হয় তেতিয়াহ'লে আমি এটা মেচিনত তাক হিমোডায়েলিচিছ কৰিব পাৰোঁ। আমাৰ শিশুৰোগ বিভাগত এনেকুৱা এটা সুবিধা আছে, আমি শিশুৰো হিমোডায়েলিচিছ কৰিব পাৰোঁ। দ্বিতীয় ক্ষেত্ৰত আমি কি কি আৰু থাকে, ধৰি লওক কিছুমান ৰোগ

0: আমি সঠিক তাৰ কাৰণ জানিবৰ কাৰণে বায়'প্চি কৰিবলগীয়া হয়। আমি আমাৰ চিকিৎসালয়ত কিডনী বায়'প্চি কৰাৰ সকলো ধৰণৰ সুবিধা আছে আৰু সেইখিনি কাম মই নিজেই মই মোৰ সেইখিনি স্কিল আছে আৰু মই নিজেই কৰোঁ। আমি বেলেগৰ লগত কোনো ধৰণৰ ডিপেণ্ডেণ্ট হ'বলগীয়া নহয়। সেইখিনি আমি খুব অতি সোনকালে কৰিব পাৰোঁ। বহু ক্ষেত্ৰত ই ডে কেয়াৰ বেচিছত কৰিব পাৰোঁ। অৰ্থাৎ আমি যদি কিবা দেখিলোঁ যে সমস্যাটোৰ কাৰণে আমাৰ বায়'প্চি এটা লাগে, ৰাতিপুৱা আমি মাতিলোঁ শিশুজন আমাক, আমি অলপ দেৰি সময় আমি অবজাৰ্ভেশ্যনত ৰাখিলোঁ, বায়'প্চিটো কৰিলোঁ, বায়'প্চিৰ পিছত কিবা অসুখ আছে নেকি তাৰ কাৰণে আমি আকৌ হয়তো 2-3 ঘণ্টা সময় হস্পিটেলতে ৰাখি সন্ধ্যালৈ আমি তেওঁলোকক বিদায় দিব পাৰোঁ। অৰ্থাৎ এটা ডে কেয়াৰ বেচিছত আমি সকলো সমস্যা সমাধান কৰি পেলাই তেওঁলোকক আমি পঠাব পাৰোঁ। তৃতীয় ক্ষেত্ৰ হৈছে, আৰু এটা খুব ডাঙৰ সমস্যা হৈছে যে প্লাজমা ফেৰেচিছ। কিছু কিছু ৰোগত প্লাজমা অৰ্থাৎ আমাৰ শৰীৰৰ যিটো বগা ব্লাড, য'ত নেকি ক্লটিং ফেক্টৰবোৰ থাকে, য'ত নেকি অন্য ধৰণৰ প্ৰটিন চ্ৰটিন এইবিলাক বস্তু থাকে, সেই প্লাজমা ফেৰেচিছটো আমি 2-3 জন শিশুক কৰিবলৈ সমৰ্থ হৈছোঁ। বিশেষকৈ মই অলপতে উল্লেখ কৰি যোৱা হিমোলাইটিক ইউৰেমিক চিনড্ৰম যিটো বেমাৰ, য'ত নেকি আমি প্ৰথম সপ্তাহতে খুব এগ্ৰেছিভলি যাক ট্ৰিটমেণ্ট কৰিবলগীয়া হৈ যায়, কিন্তু সেইখিনি ক্ষেত্ৰত আমি কৰিব পাৰিছোঁ। অলপতে মই নাম উল্লেখ কৰিব নবিচাৰোঁ যদিও মংগলদৈ এজন শিশু, 8 বছৰীয়া শিশুক তেনেকুৱা ধৰণৰ এটা ৰোগত যেতিয়া আমাৰ সন্মুখলৈ আহিছিলে, তো আমাৰ এই অঞ্চলৰে বহু হস্পিটেলত এই কামটো কৰিবলৈ অপাৰগ হোৱাৰ পিছত তেওঁ আমাৰ ওচৰত আহিছে। আমি অতিকৈ মানে সুখী যে যদিও তেওঁলোক বহু সময় আমাৰ চিকিৎসালয়ত ভৰ্তি হৈ থাকিব লাগিছে, কিন্তু আমি হাঁহি মুখেৰে শিশুটিক ঘৰলৈ বিদায় দিব পাৰিলোঁ। খুব ভাল লাগিল, এটা আমাৰ ডাঙৰ অভিজ্ঞতা। চ' এনেকুৱা ধৰণৰ যিবিলাক আমাৰ প্ৰচিডিউৰ আছে, সেই সকলোখিনি প্ৰচিডিউৰ আমাৰ ডিপাৰ্টমেণ্টত আমি কৰিব পাৰোঁ। ইয়াৰ বাবে আমি সঁচাকৈ গৰ্বিত
1: হয়। আপুনি কথাখিনি বৰ সুন্দৰকৈ বুজাই ক'লে। আৰু এপ'লো এক্সেল কেয়াৰ হাস্পাতাল আপোনালোকে কি ধৰণে শিশুৰ বৃক্কজনিত ৰোগ, কিডনী ৰোগ বা অন্যান্য ক্ষেত্ৰত কি ধৰণে সহযোগ কৰিছে, চিকিৎসা যতন আপোনালোকৰ আছে, সেয়া সকলোখিনি আমি গম পালোঁ আৰু শ্ৰোতাসকলো নিশ্চয় উপকৃত হ'ব। আৰু আপোনালোকৰ যে ছাকচেছ ৰেট, সফলতাৰ হাৰ খুব বেছি, আৰু আপুনি নিজেই কৈছে যে শিশু এটিক যেতিয়া সফলতাৰে স্বাস্থ্য যতন লৈ যেতিয়া হাঁহি মুখে ঘৰলৈ পঠিয়াই দিব পাৰি,
0: তাতকৈ ডাঙৰ স্যাটিসফেকশন আৰু নাই।
1: কবিতা ডেকা, আপুনি কৈছে অতি দৰকাৰী বিষয় এটি আলোচনা কৰা হৈছে। মই ভাবোঁ আমাৰ পিছপৰা অঞ্চলৰ পিতৃ মাতৃসকলক সজাগতাৰ অভিযানৰ যোগেদি সংকটৰ সময়ত কি কৰিব লাগে জনোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, নিশ্চয় উপকৃত হ'ব। সেইকাৰণে আৰু আকাশবাণী যিহেতু ৰেডিঅ' আমাৰ গাঁৱে ভূঞে সকলোতে শুনিবলৈ সক্ষম হয়, সেইকাৰণে আমি অনুষ্ঠানটি প্ৰচাৰ কৰোঁ যাতে আমাৰ গাঁৱৰ অঞ্চলৰ যিসমূহ অঞ্চলত অন্য মাধ্যম নাই, কেৱল ৰেডিঅ'টো শুনিবলৈ পায়, তেনেকুৱা অঞ্চলৰ যিসকল আছে তেখেতসকলেও যাতে এই ৰেডিঅ'ৰ মাজেৰে তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ অনুষ্ঠানটিৰ পৰা তেওঁলোকে এটা উপকৃত হ'ব পাৰে, তাৰ বাবে আমি এই প্ৰয়াস কৰি আহিছোঁ। এপ'লো এক্সেল কেয়াৰ হাস্পাতালে আমাক এই ক্ষেত্ৰত সহযোগ কৰিছে। ৰিণু ভট্টাচাৰ্য, আপুনি কৈছে অতি প্ৰাসংগিক অনুষ্ঠান এটি শুনি আছোঁ। খাদ্য প্ৰণালী আৰু জীৱনশৈলীয়ে শিশুৰ বা বয়স্ক লোকৰ কিডনী ৰোগ বৃদ্ধি পাইছে নেকি, খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰা?
0: খুব ভাল প্ৰশ্ন,
1: এই কথা এটা সুধিছে, এইটো আপোনাৰ সৈতে পাতিম। বৰ দৰকাৰী অনুষ্ঠান, জনসাধাৰণক অলপ হ'লেও সজাগ আৰু সচেতন কৰিব। আপোনালোকে যিসকলে বাৰ্তা প্ৰেৰণ কৰিছে বা শুনি আছে, চাই আছে, তেওঁলোকে প্ৰত্যেকেই অনুষ্ঠানটি শ্বেয়াৰ কৰকচোন যাতে পৰৱৰ্তী সময়তো সকলোৱে যাতে এইটো অনুষ্ঠানৰ পৰা উপকৃত হ'ব পাৰে। মন্দিৰত আমলি, আপুনি কিডনীৰ স্বাস্থ্য ভালে ৰাখিবলৈ কেনেধৰণৰ খাদ্য খোৱা উচিত সেই সম্পৰ্কে বুজাই ক'লে নিশ্চয় উপকৃত হ'ব, এই কথাটো কৈছে। আৰু এই বিষয়ে আমি পাতিবলৈ আগবাঢ়িছিলোৱেই, গতিকে এই কথাটো আমি ডাক্টৰ বৰাৰ সৈতে পাতিম। আৰু খাদ্য প্ৰণালী আৰু জীৱনশৈলী, প্ৰথমে এইটো কথা পাতি লওঁ, আমাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী, এয়া শিশু হওক বা বয়স্ক লোক হওক, তেওঁলোকৰ কিডনীৰ যিটো সমস্যা বৃদ্ধি কৰাত ই অৰিহণা যোগাইছে নেকি, এই সম্পৰ্কত আপুনি কি কওক?
0: এতিয়া আমি গোটেই যদি আমাৰ সমাজ ব্যৱস্থাটো চাওঁ, আমি কিছু কিছু ক্ষেত্ৰত আমি ক'ব লাগিব যে আমাৰ বজাৰখন খুব বেলেগ ধৰণৰ সামগ্ৰীৰে আজিকালি ব্যস্ত। পেকেট ফুড, আমাৰ সহজে উপলব্ধ খানাবোৰ আমাৰ কাৰণে খুবেই মানে এনেকুৱা হৈছে, আমাৰ জীৱনৰ অংগ নিচিনা হৈ গৈছে যে সেইবোৰৰ অবিহনে যেন আমি জীয়াই থাকিব নোৱাৰোঁ। তো এতিয়া কথাটো হৈছে যে কি, আমি সেইবোৰ গ্ৰহণ কৰিম নে আমি এটা গতানুগতিক জীৱন যাপন কৰিম। এতিয়া দেখা হৈছে যে কি, এই কিডনী ৰোগৰ ক্ষেত্ৰত খাদ্যাভ্যাস আৰু খাদ্যৰ প্ৰণালী বা আমি কেনেকুৱা সময়ত খাদ্য গ্ৰহণ কৰিছোঁ, সেইটো এটা বিৰাট ডাঙৰ
1: জীৱনশৈলী,
0: সেইটো এটা ডাঙৰ ৰোল প্লে কৰি আছে। কাৰণ আমি যিবিলাক লাইফষ্টাইল ডিজিজ বুলি কওঁ, মই এতিয়া ডাঙৰ কথা প্ৰথমে উল্লেখ কৰি লৈছোঁ, যিবিলাক লাইফষ্টাইল ডিজিজ, ধৰি লওক অবেচিটি, হাইপাৰটেনশ্যন, ডায়েবেটিছ, এইবোৰ হৈছে আমি গঢ়ি লোৱা বেমাৰ। বহু

ক্ষেত্ৰত যদিও আমি বংশগত হয় বুলি ক'ব বিচাৰোঁ, তথাপিও দেখা যায় যে কি আমাৰ এজন যিবিলাক অবেছ, যিবিলাকৰ অভাৰৱেইট মানুহ, তেওঁলোকৰ কিন্তু অতি সোনকালে ডায়েবেটিছ ৰোগত ভোগে, তেওঁলোকে অতি সোনকালে হাইপাৰটেনশ্যনত ভোগে, তেওঁলোকৰ কিডনীৰ আঁসোহা হোৱাৰ চান্স মই কওঁ যে 80%ৰ বেছি। গতিকে আমি প্ৰথমে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত আমি এইটো গুৰুত্ব দিব লাগিব যে তেওঁলোকে তেনেকুৱা ধৰণৰ বেমাৰৰ পৰা যাতে নিজকে বচাই ৰাখিব পাৰে। তো এই ক্ষেত্ৰত আমি কি কি কৰিব পাৰোঁ? এতিয়া খাদ্য প্ৰণালীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমি যিবিলাক আমাৰ বেলেঞ্চ ডায়েট, সেইখিনি আমাৰ কাৰণে যথেষ্ট। আমি জিভাৰ ৰুচিৰ কাৰণে আমি অত্যাধিক খোৱাটো উচিত নহয়। এতিয়া অত্যাধিক বুলি ক'লে আমি কি কৰোঁ, যে সকলো বস্তু যেতিয়া নিয়মিত পৰিমাণে আমি গ্ৰহণ কৰোঁ সেই শৰীৰৰ কাৰণে উপকাৰী। যিকোনো বস্তু আমি পৰিমাণতকৈ যদি বেছি খাওঁ সি হয়তো আমাৰ কাৰণে অপকাৰী হ'ব। এতিয়া আমাৰ যিবিলাক দৈনন্দিন খাদ্যাভ্যাস আমাৰ এই অঞ্চলৰ কাৰণে, এই খাদ্যবিলাক হয়তো আমাৰ কাৰণে মূলতঃ ক'ব গ'লে ই কেতিয়াও অপকাৰী হ'ব নোৱাৰে। কিন্তু আমি যিবিলাক আমি আজিকালি বজাৰত উপলব্ধ যিবিলাক সহজলভ্য আমাৰ যিবিলাক পেকেট ফুডৰ কথা কওঁ, সেইবোৰ কিন্তু অত্যাধিক পৰিমাণে কেতিয়াও উচিত নহয়। এইবিলাকৰ কাৰণে আমাৰ অবেচিটি বাঢ়ি গৈছে, আমাৰ লিপিড প্ৰফাইল যিবিলাক আমাৰ ডিছলিপিডিমিয়া বুলি কওঁ বা এইবিলাকৰ আঁসোহা আহি পৰে, লাহে লাহে আমি ব্লাড প্ৰেছাৰ বা ডায়েবেটিছ ৰোগত ভোগোঁ। কিছুমান আজিকালি বজাৰত উপলব্ধ কিছুমান এনেকুৱা ধৰণৰ জুচজাতীয় পনীয় সামগ্ৰী আছে যিবিলাকত আমি একচুৱেলি এই যিবিলাকৰ তাৰ কণ্টেণ্ট লিখা থাকে, যিবিলাক তেওঁলোক যিবিলাক বস্তু তাতে সেই বস্তুটোত থাকে, আমি কিন্তু একচুৱেলি তাক প্ৰপাৰলি আমি পঢ়িবই নাজানো। তাতে যিবিলাক বস্তু উল্লেখ থাকে সেই উল্লেখ থাকে কিমান পৰিমাণৰ আছে, আমাৰ শৰীৰৰ কাৰণে সিমানখিনি পৰিমাণ উচিত হয়নে নহয় একচুৱেলি আমি নাজানো। সেই ভুলখিনিৰ কাৰণে আমি তাক যি আমি গ্ৰহণ কৰি আছোঁ কিন্তু তাৰ পৰা আমি অপকাৰো পাই আছোঁ। গতিকে সেইবিলাক খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি অলপ নিয়মিত হোৱাটো দৰকাৰী। আৰু কিছুমান যিবিলাক অথৰিটি থাকে সেই অথৰিটিৰ ফালৰ পৰাও কিছুমান কিছুমান ৰুল ৰেগুলেশ্যন এইবোৰ ক্ষেত্ৰত থাকিব লাগে, কাৰণ আমি বজাৰত ইমান অসংখ্য ধৰণৰ বস্তু আছে য'ত নেকি আমি তাক মানে চালি জাৰি চাবলৈও আমাৰ সময় নাইকিয়া। সেইকাৰণে মই কওঁ যে আমাৰ যিটো নিয়মিত যিটো আমাৰ খাদ্য সেইটোৱেই গ্ৰহণ কৰক, যিবিলাক উপৰুৱা খাদ্য সেইখিনি ক্ষেত্ৰত নিজকে অলপ সংযম কৰি ৰখাটো দৰকাৰী। দ্বিতীয় ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে কিছুমান ক্ষেত্ৰত ছল্টৰ পৰিমাণ ইমানেই বেছি, নিমখজাতীয় পদাৰ্থৰ ইমানেই বেছি যে সি শৰীৰৰ কাৰণে অপকাৰী। এতিয়া এজন ৰোগী যেতিয়া ডায়েবেটিছ ৰোগত ভোগে বা এজন কিডনী ৰোগত অলৰেডি ভুগিবলৈ আৰম্ভ কৰে, তেওঁলোকৰ খাদ্য কেনেকুৱা হ'ব লাগে, এজন কিন্তু যিবিলাক খাদ্যৰ বিশেষজ্ঞ থাকে, যিবিলাক নিউট্ৰিশ্যনিষ্ট থাকে, তেওঁলোকৰ পৰা এটা তেওঁলোকৰ পৰা এখন ডায়েট চাৰ্ট বা তেওঁলোকৰ পৰা এটা উপদেশ লৈ লোৱাটো খুবেই উচিত। কিছু ক্ষেত্ৰত আমি হাইপাৰটেনশ্যন ৰোগীক আমি বেছি পৰিমাণে নিমখ দিয়াটো উচিত নহয়। কিডনী ৰোগীত অলৰেডি যোনে ভুগিছে বা যাৰ ডায়েলিচিছৰ কাৰণে যোনে আগবাঢ়ি গৈছে তেওঁলোকে পটেছিয়ামজাতীয় বস্তুবোৰ লৈ বেছিকৈ লৈ থকা উচিত নহয়। আৰু দুই নম্বৰতে যিবিলাক ড্ৰাই ফ্ৰুটছ আমাৰ যদিও শিশুসকলৰ কাৰণে খুব উপকাৰী বা ড্ৰাই ফ্ৰুটছে বহুত পৰিমাণৰ শক্তি দিয়ে বা অকণমান খালেই হয়তো আমাৰ বহুত পৰিমাণৰ এনাৰ্জি পাই যাওঁ, সেইবোৰৰ ক্ষেত্ৰত কিন্তু এজন কিডনী ৰোগত অলৰেডি যিবিলাকে ভুগিবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ কাৰণে সেইবিলাক বৰ সমীচীন নহয়। এতিয়া মই ঘূৰি আহোঁ শিশু শিক্ষকসকলৰ ক্ষেত্ৰত। শিশু ক্ষেত্ৰৰ ক্ষেত্ৰতো আমি কিন্তু মই উল্লেখ কৰা ধৰণে অবেচিটি অৰ্থাৎ মেদবহুলতা কিন্তু আজিকালি সমাজত খুবেই বেছি। আজিৰ পৰা যদি 10-20 বছৰ আগৰ কথা আমি যদি ভাবোঁ, আমি যেতিয়া গুৱাহাটী মেডিকেল কলেজত পেডিয়াট্ৰিক্সৰ অধ্যয়ন কৰি আছোঁ সেই সময়ত আমি মেল নিউট্ৰিশ্যন বুলি ক'লে আমি ভয় লাগে যে এনেকুৱা এটা ক্ষীণকাই এজন শিশু লৈ আহে য'ত সি য'ত নেকি সি ইমানেই অতি দুৰ্বল, এনি টাইম বিচনাত মূৰ পেলাই থাকে, খাব নোৱাৰে, পেট ফুলি থাকে, ডায়েৰিয়া বা অনেক ধৰণৰ সমস্যা যিটোক আমি মেল নিউট্ৰিশ্যন বুলি কওঁ। সেই মেল নিউট্ৰিশ্যনৰ পৰিৱৰ্তে আজিকালি সমাজত কিন্তু আমি মেদবহুলতাটো আমি বেছি পৰিমাণে দেখা পাইছোঁ। ই এটা কিন্তু আমাৰ কাৰণে খুব বেয়া লক্ষণ। এই মেদবহুলতাৰ কাৰণে কিন্তু লাহে লাহে এজন শিশুৰ ব্লাড প্ৰেছাৰ বাঢ়িবলৈ আৰম্ভ কৰে। দুই নম্বৰতে তেওঁলোকৰ বেছি ওজন হোৱাৰ কাৰণে অকল কিডনী ৰোগ বুলিয়ে নহয়, লাহে লাহে তেওঁলোকৰ জইণ্টছৰ প্ৰব্লেম ষ্টাৰ্ট হয় আৰু শেষৰ পৰ্যায়ত এই হাইপাৰটেনশ্যনে বা এনেকুৱা ধৰণৰ মেদবহুলতে ইনচুলিন ৰেজিষ্টেঞ্চৰ ফালে ঠালি দিয়ে, যি নেকি সেই শিশুটি ডায়েবেটিছ ৰোগত টাইপ 2 ডায়েবেটিছ ভোগে

0: গ্ৰেজুৱেলি গ্ৰেজুৱেলি হয়তো কিডনী ৰোগত তেওঁলোকে সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে এই মেদবহুলতাৰ কাৰণবোৰ যদি আমি চাওঁ, ইয়াৰ ক্ষেত্ৰত আমি দেখিছোঁ যিবিলাক সহজে উপলব্ধ খাদ্য আৰু প্ৰপাৰ এক্সাৰচাইজৰ অভাৱ। আমাৰ স্কুলৰবিলাকৰ যদি কথা পাতোঁ, আমাৰ অঞ্চলবিলাকৰ যদি কথা পাতোঁ, শিশুবিলাকৰ তেওঁলোকৰ শৰীৰৰ কাৰণে যিমান পৰিমাণৰ এক্সাৰচাইজ বা তেওঁলোকৰ মুকলি বতাহত খেলা ধূলা কৰাৰ যিটো সুবিধা, আমাৰ কিন্তু এই চহৰীয়া পৰিৱেশত সেইটো খুবেই কমি গৈছে। সেইটো আমাৰ কাৰণে খুবেই বেয়া লক্ষণ। আমি এনকাৰেজ কৰিব লাগে যে স্কুলৰ পৰিৱেশতে হওক বা অঞ্চলতে হওক, আমি তেওঁলোকক মুকলি আকাশৰ তলত খুব ভালদৰে খেলা ধূলা কৰিবলৈ, খেলা ধূলা মানে এনেকুৱা নহয় যে কি আমি সাঁতোৰত আমি এটা মেডেল লৈ আহিব লাগিব, আমি ফুটবলত এটা কিবা এটা পজিশ্যনলৈ যাবলৈ, এনেকুৱা নহয়। কিন্তু শাৰীৰিক যিটো আমাৰ চলাচল, যিটো আমাৰ এক্সাৰচাইজ বা ব্যায়াম যিটো আমি কওঁ, সেইটো কিন্তু এজন শিশুৰ কাৰণে দৰকাৰ। ই অকল কিডনী ৰোগ বচাবৰ কাৰণেই নহয়, কিন্তু ই অভাৰঅল যিটো আমাৰ স্বাস্থ্য, সেই স্বাস্থ্যৰ কাৰণেও কিন্তু ই এটা খুবেই দৰকাৰী। কাৰণ অকল আমি কিডনী ৰোগ ৰোধ কৰিবৰ কাৰণে আমি এজনক এইবিলাকৰ পৰা বাধা দিয়াটো উচিত নহয় বা খেলা ধূলাৰ কাৰণে এনকাৰেজ কৰাটো উচিত নহয়। মগজুৰ বিকাশ বা তাৰ অভাৰঅল যিটো বিকাশ, সেই বিকাশৰ কাৰণে কিন্তু আমি প্ৰপাৰ যিটো সুষম আহাৰ সেইটো গ্ৰহণ কৰা উচিত। আৰু দ্বিতীয়তে তেওঁলোকক নিয়মিত পৰিমাণৰ সদায় এটা খেলা ধূলাৰ ব্যস্ত ৰখাটো কিন্তু খুবেই দৰকাৰী। দ্বিতীয়তে আমি সববোৰ কিবা এটা নতুন বস্তু গ্ৰহণ কৰাৰ আগত আমি তাক প্ৰথমে চালি জাৰি চাই লোৱাটো খুব দৰকাৰী। আৰু এটা কিছুমান কথা মই উল্লেখ কৰিব পাৰোঁ যে কিছুমান আনডকুমেণ্টেড বজাৰত উপলব্ধ কিছুমান এনেকুৱা ধৰণৰ বস্তু থাকে, এনাৰ্জি ড্ৰিংক বুলিয়ে কওক বা কিছুমান পেকেট ফুড য'ত নেকি অলপ বেছি শক্তিদায়ক বুলি কয়, কিন্তু এনেকুৱা ধৰণৰ বস্তুত কিছুমান হেভি মেটেল থাকে। সেই হেভি মেটেলে কিন্তু আমাৰ শৰীৰৰ কাৰণে খুবেই অপকাৰী। হেভি মেটেলবিলাকে গ্ৰেজুৱেলি গ্ৰেজুৱেলি কিন্তু আমাৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলায় আৰু এজন শিশুক অকল কিডনী বুলিয়েই নহয় বেলেগ অন্যান্য সমস্যাৰ প্ৰতি কিন্তু আমাক ঠেলি দিয়ে। এইখিনি ক্ষেত্ৰত মই আৰু এটা বস্তু উল্লেখ কৰিব বিচাৰোঁ, যিহেতু আমি মেদবহুলতাৰ কথা কৈ আছোঁ, আজিৰ সমাজত আজি শিশুবিলাকৰ মাজত মই দেখা পাইছোঁ স্ক্ৰীণ টাইমৰ কথা হয়তো আগতে আপোনালোকে উল্লেখ কৰিছে বা ডিছকাছ কৰিছে বোধহয়। আমি দেখিছোঁ যে এজন শিশু মোবাইল লৈ পেলাই ইমান এডভ্যস্ত বা তেওঁলোকে লেপটপ ডেস্কটপ লৈ ইমান এডভ্যস্ত, বা আজিকালি কিছুমান স্কুলৰ পৰাও দেখিছোঁ যে তেওঁলোকৰ স্ক্ৰীণ টাইমটো ইমান বঢ়াই দিছে, ই কিন্তু শৰীৰৰ যিবিলাক আমাৰ চলাচল বা ব্যায়ামৰ বা তেওঁলোকে এক জেগাত বেছিকৈ বহি থাকিবলগীয়া হৈছে, বা কিছুমান পিতৃ মাতৃও এনেকুৱা দেখিছোঁ যে নাই তেওঁলোকক মোবাইলটো দিয়াৰ লগে লগে শিশুটিয়ে এটা আপত্তি কম কৰে, তেওঁলোকে অভ্যস্ত হৈ থাকে স্ক্ৰীণখনৰ লগত, এইটো খুবেই বেয়া লক্ষণ। আমি এই শিশুখিনিক কিন্তু সেই পৰ্যায়টোৰ পৰা আমি উলিয়াই আনিব দৰকাৰ হৈছে, যাতে আমি এটা বেলেগ এটা তেওঁলোকক পথ ভালকৈ দেখাব পাৰোঁ শিশু ক্ষেত্ৰত।
1: আজি কথাখিনি নিশ্চয়কৈ সকলোকে উপকৃত কৰিব। ইতিমধ্যে স্মিতা গোস্বামী কৈছে কথাবোৰ খুব সুন্দৰকৈ বুজাই দিছে, নীলাক্ষী বৰদলৈ বৰা বৰ সুন্দৰ অনুষ্ঠান, খাদ্যাভ্যাসৰ বিষয়ে অলপ বুজাই ক'ব নেকি, ইতিমধ্যে আমি এই বিষয়ে কথা পাতি আছিলোঁ। কল্পনা কলিতাই কি খালে ভাল আৰু কোনবোৰ খাব নালাগে সেই বিষয়ে ক'বচোন, আমি এই খাদ্যৰ কথা ইতিমধ্যে পাতিলোঁ। হেম বৰগোহাঁই, আপোনালোকে প্ৰচাৰ কৰা স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠানবোৰে ৰেডিঅ'ৰ শ্ৰোতাক উপকৃত কৰিছে, আজিৰ চিকিৎসকগৰাকীয়ে কথাবোৰ ইমান সুন্দৰকৈ বুজাই দিছে, তেখেতক ধন্যবাদ জনাইছোঁ। শিশুৰ কিডনীৰ বেমাৰ থাকিলে ৰাতি ৰাতি জ্বৰ হয় নেকি, ঘিলামৰা লখিমপুৰৰ পৰা হেম বৰগোহাঁই জানিব বিচাৰে।
0: হয়, এটা কথা খুব তেওঁ ৰিলেট কৰিছে, কিন্তু মই এইখিনিতে কওঁ যে যদি ক্ৰনিক কিডনী ডিজিজত যদি ভোগে, যদি কিডনী বিকল হোৱাৰ যদি আৰম্ভ হৈছে, এনেবোৰ শিশুৰ কি হয় ঘটনাবোৰ, যে তেওঁলোকৰ এনিমিয়া থাকে, লগত হিমগ্ল'বিনৰ পৰিমাণ কম থাকে। আমি হিমগ্ল'বিন যাৰ ভাল, সেই শিশুটি খুব স্বচ্ছল, তাৰ মেমৰি খুব ভাল থাকে, তাৰ হেলথটো খুব ভাল থাকে। যাৰ হিমগ্ল'বিন কম, তেওঁলোকৰ কি হয় যে সি বেলেগ বেলেগ ৰোগত সোনকালে ভোগে। অকল কিডনী বেমাৰী বুলিয়েই নহয় যে যাৰ হিমগ্ল'বিন কম তেওঁলোকে তাৰ ইমিউনিটি লেভেলটো অলপ কম থাকে, সেইবোৰলৈকে সোনকালে ভাইৰেল ইনফেকশ্যন বা এনেকুৱা ধৰণৰ হয়। তেতিয়া আমি হয়তো ভাবিব পাৰোঁ যে অকল কিডনী ৰোগ বুলি ভবাটো উচিত নহয়, যে সঘনাই জ্বৰ হোৱাটো বা হয়তো তাৰ হয়তো ইমিউনিটি অলপ তাৰ ল' বা ডাউন, সেই ক্ষেত্ৰত কিন্তু আমি চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত।
1: উপাসনা মহন্ত তেজপুৰৰ পৰা তেখেতে এই কথা জানিব বিচাৰিছে, বৰ উপকাৰী আৰু সময় উপযোগী আলোচনা। সৰু ল'ৰা ছোৱালীৰ ইউৰিন ইনফেকশ্যনৰ কাৰণ স্কুল বা ঘৰৰ বাহিৰত ব্যৱহাৰ কৰা টয়লেট ছিট অপৰিষ্কাৰ হোৱাৰ বাবেও হ'ব পাৰে নেকি?
0: খুব ভাল প্ৰশ্ন তেখেতে। মই এইখিনি ক্ষেত্ৰত বহু পিতৃ মাতৃৰ লগত যেতিয়া আমি কথা পাতোঁ ইউৰিনৰ ইনফেকশ্যন লৈ পেলাই অহাৰ ক্ষেত্ৰত, আমি দেখা পাওঁ যে মই এই বিষয়ত অকণমান অলপ আগতে আলোচনা কৰি গৈছোঁ যে ইউৰিনৰ ইনফেকশ্যনৰ ক্ষেত্ৰত শৌচ পেচাব

0: বহুতো লোক উপকৃত হ'ব আৰু এই অনুষ্ঠানটি সকলোৱে শ্বেয়াৰ কৰক সেই আহ্বান জনাইছোঁ। আপোনাক পুনৰবাৰ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ
0: ধন্যবাদ জনাইছোঁ এপ'লো এক্সেল কেয়াৰ হাস্পাতালক, তেখেতসকলৰ সৌজন্যত আজিৰ এই প্ৰভাতী ৰংগ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকল, সকলো ভালে কুশলে থাকক, আপোনাৰ শিশুটিৰ যত্ন ল'ব, নিজৰ স্বাস্থ্যৰ যত্ন ল'ব। স্বাস্থ্য সজাগতাৰ দিশত আকাশবাণী গুৱাহাটীৰ এই যি এক অনন্য পদক্ষেপ, এই যাত্ৰাৰ সংগী হোৱা এপ'লো এক্সেল কেয়াৰ হাস্পাতালকো ধন্যবাদ জনাই আজিৰ প্ৰভাতী তৰংগ অনুষ্ঠানটি মই ইন্দ্ৰজিৎ দাসে ইয়াতেই সামৰিব বিচাৰিছোঁ। ধন্যবাদ ডিম্পল, ধন্যবাদ জনাইছোঁ সুশান্ত দত্ত। সকলো ভালে কুশলে থাকিব।

0: প্ৰভাতী তৰংগ শুনিলে। আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সূৰ্যানত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰ' হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়।
5: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
4: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
5: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব।
4: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
5: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
4: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
6: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰিব। দেশৰ প্ৰায় 200টা স্থানত আজি এই উপলক্ষে আঞ্চলিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ আৰু IIT গুৱাহাটীৰ মিনি প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হ'ব। তদুপৰি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰটো বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ উদগনিমূলক ধনৰাশি প্ৰদান উপলক্ষে অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানসমূহত নিয়োগকৰ্তা, কৰ্মচাৰী, ঔদ্যোগিক প্ৰতিনিধি তথা অন্যান্য অংশীদাৰসকলে অংশ ল'ব। গুৱাহাটীত আয়োজিত অনুষ্ঠানত শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি তথা আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, হস্ততাঁত, বস্ত্ৰশিল্প আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, সাংসদ বিজুলী কলিতা মেধিকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাই দেশত 15 লাখ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সহায় কৰিছে। কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুয়োপক্ষকে আনুষ্ঠানিক অৰ্থব্যৱস্থাত অংশগ্ৰহণৰ প্ৰতি উৎসাহিত কৰাৰ বাবে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। ইয়াৰ অধীনত প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰাসকলক 15,000 টকাকৈ প্ৰদান কৰা হয়। তদুপৰি অতিৰিক্ত নিয়োগ সৃষ্টি কৰা নিয়োগকৰ্তাসকলক প্ৰতিমাহে প্ৰতিজন অতিৰিক্ত কৰ্মচাৰীৰ বাবে 3,000 টকাকৈ উদগনিমূলক ধন প্ৰদান কৰা হয়। বিগত বৰ্ষৰ 1 আগষ্টত ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে 2 বছৰৰ ভিতৰত দেশত 3,50,00,000ৰো অধিক নিয়োগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত NDA চৰকাৰৰ 12 বছৰীয়া কাৰ্যকালৰ পূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। বাক্সা জিলাৰ আদলবাৰী সমূহীয়া ভৱনত কালিৰে পৰা 3দিনীয়াকৈ জনকল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা যাতে সকলো শ্ৰেণীৰ লোকে লাভ কৰিব পাৰে, এই উদ্দেশ্যৰে জিলাখনৰ 5টা উন্নয়ন খণ্ড সামৰি এই শিবিৰ অনুষ্ঠিত হৈছে। কাৰ্যসূচীত অংশ লৈ জিলা আয়ুক্ত কিমনে চাংচনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কল্যাণকামী পদক্ষেপ, বিশেষকৈ মহিলা কেন্দ্ৰিক আঁচনি আৰু সামাজিক সুৰক্ষাৰ সৈতে জড়িত কাৰ্যসূচীসমূহত আলোকপাত কৰে। অনুষ্ঠানত বিধায়ক মনেশ্বৰ ব্ৰহ্ম, থানেশ্বৰ বসুমতাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। যোৰহাট জিলাৰ তিতাবৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত জনকল্যাণ শিবিৰ আজি তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালাই মুকলি কৰে। অনুষ্ঠানত চৰকাৰী আঁচনিসমূহৰ সুবিধা প্ৰান্তীয় অঞ্চলৰ লোকেও লাভ কৰাটো নিশ্চিত কৰা, কল্যাণকামী পদক্ষেপসমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশনাত তেজপুৰৰ সশস্ত্ৰ সীমাবল আৰু বিহাৰ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা 115 জন যুৱক যুৱতীক উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত কেইবাগৰাকীও নাবালিকাকে ধৰি 48 গৰাকী যুৱতী আৰু 67

0: জন যুবক আছে। চৰকাৰী চাকৰিৰ ভুৱা প্ৰতিশ্ৰুতিৰে অসমৰ পৰা বিহাৰলৈ নিয়াৰ পৰৱৰ্তী সময়ত এই যুৱক যুৱতীসকলক বন্দী কৰি ৰখা হৈছিল। মঙলদৈৰ বেজাপাৰাৰ এছ এছ বিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ চোৰাংচোৱা শাখা আৰু মানৱ সৰবৰাহ বিৰোধী গোটৰ মুৰববী পৰিদৰ্শক মনোজ কুমাৰ শৰ্মাই এই তথ্য প্ৰকাশ কৰিছে। বিষয়াগৰাকীয়ে সদৰি কৰা অনুসৰি মানৱ সৰবৰাহ চক্ৰটোৱে তামোলপুৰ জিলাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্ত অঞ্চলত বাস কৰা দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতীক লক্ষ্য কৰি লৈছিল। চক্ৰটোৱে তেওঁলোকক কৃষি বিভাগত চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে বিহাৰলৈ লৈ গৈ আবদ্ধ কৰি ৰাখিছিল। বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ডিমা হাছাও জিলাৰ উমৰাংচুৰ কপিলি জলবিদ্যুৎ প্ৰকল্পৰ খান্দং বান্ধৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত বান্ধটোৰ তিনিখন গেট খুলি দিয়া হৈছে। কালি পুৱা 7:30 বজাৰ পৰা প্ৰায় 157 কিউমেক পানী মুকলি কৰি দিয়া হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জনসংযোগ বিষয়াই এখন জনস্বাৰ্থ জড়িত জাননী জাৰি কৰিছে। এই অনুসৰি কপিলি আৰু কিলিং নৈৰ পাৰত বাস কৰা ৰাইজক নদীৰ পাৰ আৰু নামনি অঞ্চলৰ পৰা দূৰৈত থাকিবলৈ কোৱা হৈছে। তদুপৰি নদীত গা ধোৱা, মাছ ধৰা আদিৰ পৰাও বিৰত থাকিবলৈ কোৱা হৈছে। সকলোকে প্ৰশাসনৰ নিৰ্দেশ মানি চলিবলৈ আহ্বান জনোৱা হৈছে। ধেমাজি জিলাৰ নীলখ বালিজানত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস আয়োজন কৰা হৈছে। নীলখ বালিজান জনসেৱক পুথিভঁৰালৰ সৌজন্যত গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ মাজত কবিতা আবৃত্তি, ৰাভা সংগীত, কুইজ, আলোচনা চক্ৰ, একাংক নাট প্ৰতিযোগিতা আদি অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এতিয়া ষ্টুডিঅ'ত আছো মই লোভিতা, ডিউটি ৰুমত নিমিষা ভৰালী দাস, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, আতিবুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন, মায়ামণি শৰ্মা। ট্ৰান্সমিটাৰত আছে মিতুল গগৈ, আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা। এতিয়া নিবেদন কৰা হৈছে পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াইছে গুণপ্ৰভা বৰাই।
2: आज ही अपने स्वास्थ्य के लिए उठाए सही कदम। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में गुणवत्तापूर्ण होम्योपैथिक परामर्श, रोगी केंद्रित देखभाल तथा कुछ विशेष स्वास्थ्य स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा विशेष परामर्श सेवाएं उपलब्ध है। चयनित मरीज प्राप्त कर सकते हैं निःशुल्क दवाई एवं प्रयोगशाला जाँच सेवाएं। आइए और एक विश्वसनीय सरकारी संस्थान में किफायती और सहयोगात्मक स्वास्थ्य सेवाओं का अनुभव करें।
3: RRIH भेटापाड़ा गुवाहाटी।
2: यह संदेश जनहित में जारी।
4: ये आकाशवाणी गुवाहाटी का महाबाहु है। लीजिए अब प्रस्तुत है कार्यक्रम परागमाला लाइव। इस कार्यक्रम में आप सभी का बहुत बहुत स्वागत है। आज की इस कड़ी में आपके साथ हूँ मैं गुना प्रभा बोरा। आज यानी कि 19 जून को नेशनल रीडिंग डे यानी राष्ट्रीय पठन दिवस पुस्तकालय आंदोलन के जनक के सम्मान के तौर पर मनाया जाता है। पुथुवैल नारायण पनिकर भारत में पुस्तकालय आंदोलन के जनक थे। वह शिक्षक और समाज सेवक थे जिन्होंने केरल में पुस्तकालय आंदोलन की शुरुआत की थी। उनको केरल में पुस्तकालय आंदोलन का पिता कहा जाता है। पीएन पेनिकर ने अपने गृहनगर में एक अध्यापक तौर पर 1926 में सदाना धर्मम पुस्तकालय की शुरुआत की थी। इस बीच आइए सुनते हैं लता मंगेशकर और मुकेश का गाया श्री 420 फिल्म का गीत, जिसमें शिक्षिका बच्चों को शब्दों को पढ़ना और पहेली सुलझाने की कला सिखा रही है।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ পূৰ্ণ শিল্পম শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
1: মানুহে কথা ক'ব জনাৰ আগতেই ছবি আঁকিছিল, শিলত, গুহাত, মাটিত নিজৰ অনুভৱ, ভয়, আশা আৰু স্বপ্নবোৰক সাকাৰ ৰূপ দিছিল।
2: সেই সময়ৰ পৰাই আৰম্ভ হৈছিল শিল্পৰ এক অনন্য যাত্ৰা,
3: চিত্ৰ আৰু ভাস্কৰ্য্য়।

0: এয়া আমি সোমাই আহিছোঁ গুৱাহাটীৰ বেলতলাস্থিত ধৰ্মপুৰ গলিয়েদি। সোমায়ে বাওঁহাতে থকা এটি শিল্পাগাৰে হাতবাউল দি মাতিছে আমাক। সেয়া হৈছে সকলোৰে আদৰৰ পূৰ্ণ শিল্পমৰ শিল্পাগাৰ।
1: হাজাৰ হাজাৰ চিত্ৰ ভাস্কৰ্যৰে আঁতৰৰ পৰাই জিলিকি আছে এই পূৰ্ণ শিল্পম। কথিত আছে যে চিত্ৰ ভাস্কৰ্যক এক জীৱন্ত ৰূপ দিয়ে চিত্ৰ ভাস্কৰ্য শিল্পীয়ে। এই পূৰ্ণ শিল্পমত আছে তেনে বহুজন শিল্পী।
0: চিত্ৰ ভাস্কৰ্যৰ অনুপম সৃষ্টিৰ খনিকৰ দিগন্ত মাধৱ গোস্বামীৰ তত্বাৱধানত প্ৰাণ পাই উঠে এই পূৰ্ণ শিল্পম। আহকচোন আপোনালোকৰ লগতো চিনাকি কৰাই দিওঁ তেওঁক, লগতে তেওঁৰ পৰা জানিব প্ৰয়াস কৰোঁ এই সোণালী শিল্পাগাৰৰ বিষয়ে।
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ আমাৰ এই অনুষ্ঠানলৈ আপোনাক আন্তৰিকতাৰে আদৰণি জনাইছোঁ।
3: নমস্কাৰ।
2: পূৰ্ণ শিল্পম সৰ্বত্ৰ চৰ্চিত এটি নাম, গতিকে আপোনাৰ পৰা প্ৰথমেই জানিব বিচাৰিছোঁ পূৰ্ণ শিল্পম কি?
3: পূৰ্ণ শিল্পম হ'ল আমাৰ প্ৰাণ, এনেকৈ কৈ ভাল পাম, কাৰণ পূৰ্ণ শিল্পমৰ জৰিয়তে আমি ভালপোৱা কামবিলাক কৰিবলৈ আমি এটা নিজৰ বাট

0: যেতিয়া আমি নিজে মোকলাই লৈছোঁ, ইয়াতে আমি বিভিন্ন ধৰণৰ শিল্প চৰ্চা কৰি থাকোঁ। ইয়াতে বিশেষকৈ আমি প্ৰতিমূৰ্তি নিৰ্মাণ কৰা কামবিলাক আমি কৰি আছোঁ। তাতে আমি স্মাৰকসমূহ আমি নিৰ্মাণ কৰোঁ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত দিবৰ বাবে কিছুমান মেমেণ্টো তৈয়াৰ কৰোঁ। অসমীয়া জাতীয় জীৱনৰ পৰিচয়সমূহ লৈ আমি যেনে জাপি, ঢোল, পেঁপা, গড় ইত্যাদি আমাৰ পৰিচয়বিলাক, আমাৰ গৌৰৱবোধৰ চানেকিবিলাক আমি লৈ আমি কিছুমান মেমেণ্টো তৈয়াৰ কৰোঁ। আৰু তাৰ লগে লগে আমি ইয়াত অডিঅ' ভিডিঅ' প্ৰডাকশ্যনৰ কামো কৰোঁ, কেতিয়াবা আমি সংগীতৰ কামো কৰোঁ, আৰু আমি হাঁহি মাতি থাকোঁ আৰু।
1: এই ধাৰণাটো আপোনাৰ মনলৈ কেনেকৈ আহিল?
0: পূৰ্ণ শিল্প মানে সৰুৰে পৰা যিহেতু শিল্পকলাৰ সৈতে জড়িত হৈ আছিলোঁ, কৰি ভাল পাওঁ আচলতে। বিভিন্ন ক্ষেত্ৰত অভিনয়, নাটকেই হওক বা অন্যান্য হস্তশিল্পৰ ক্ষেত্ৰতেই হওক, খুব এটা অনুৰাগ সৰুতেই আছিলে, সৰুৰ পৰাই আছিলে। আৰু শেহতীয়াকৈ যদিও অকলে কাম কাজখিনি কৰি আহিছিলোঁ, এটা বিশেষ শিল্পকলাৰ আমি চৰ্চা কৰিছিলোঁ। বিশেষকৈ 2005 চনমানৰ পৰা চেণ্ড এনিমেশ্যন, তাৰ জৰিয়তে মানে বালিৰে ছবি অঁকা যায় আৰু সেই বালিৰে অঁকা ছবি প্ৰজেক্টৰ মাধ্যমেৰে দৰ্শকসকলক দেখুওৱা যায় আৰু লগতে আঁত ধৰি যায় এখন আলেখ্যৰ জৰিয়তে। গতিকে সেইটো আমি যেতিয়া মঞ্চত পৰিৱেশন কৰোঁ, মোৰ লগতে বহুকেইগৰাকী শিল্পী কলা কুশলী জড়িত হৈ থাকে, গতিকে মই হৈ নহয় আমি হৈ কাম কৰাৰ সুবিধাটো আমাৰ তেতিয়াই পাইছিলোঁ। আৰু তেতিয়াই আমাক এটা নামৰ প্ৰয়োজন হৈছিলে আৰু সেই নামটো থৈছিলোঁ পূৰ্ণ শিল্পম। এইটো আচলতে সংস্কৃত মূলৰ এটি শব্দ, আমি এনেকৈ কৰি লৈছোঁ আচলতে। পূৰ্ণ শব্দটোৰ অৰ্থটো সকলোৱে বুজি পায়, শিল্পম বুলি ক'লেও শিল্প বুলি ক'লেও বুজি পায় আচলতে, সেইকাৰণে পূৰ্ণ শিল্পম বুলি কওঁ সংস্কৃতত। আৰু এইটো আচলতে বিশেষ পদ নহয়, কিন্তু কিন্তু আমাৰ প্ৰয়োজন হৈছিলে, সেইটো ভাল পাইছিলোঁ যিহেতু শিল্পবিলাকে পূৰ্ণতা পাব পৰাকৈ, বিভিন্ন ধৰণৰ শিল্প যিহেতু আমি ইয়াত চৰ্চা কৰি থাকোঁ, গতিকে পূৰ্ণতা পাবৰ বাবে নামটো এনেদৰে দিয়া হৈছিলে। আৰু আমি কওঁতেও পূৰ্ণ শিল্পম বুলি নকৈ, যিহেতু সংস্কৃত মূলৰ শব্দ, আমি পূৰ্ণ শিল্পম বুলি কৈ ভাল পাওঁ।
1: লগতে আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু ইয়াত চিত্ৰ ভাস্কৰ্য কাম কৰা হয়, গতিকে কেনেধৰণৰ ইয়াত বস্তু সামগ্ৰী নিৰ্মাণ কৰা হয়?
0: আমি আচলতে আমাৰ এটি শিল্পালয় আছে, পূৰ্ণ শিল্পমৰ শিল্পালয় বেলতলা তিনিআলিতে আমাৰ শিল্পালয়টো। ইয়াতে আমি বিশেষকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা, আমি বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰোঁ। তাৰপিছত ইয়াৰ লগে লগে বিভিন্ন ধৰণৰ ৰিলিফ স্কাল্পচাৰ কিছুমান আমি তৈয়াৰ কৰোঁ, আৰু হোম ডেকৰ কিছুমান আইটেম আমি তেনেকৈ ইয়াত আমি বনাওঁ, আমি নিজে হেৰি কৰোঁ। আৰু বিভিন্ন মাধ্যমত আমি ইয়াত কাম কৰি আছোঁ, বিশেষকৈ গ্লাছ ফাইবাৰে হওক বা মেটেলতে হওক, আমি সেইবিলাক আমি প্ৰতিমূৰ্তিসমূহ আমি নিৰ্মাণ কৰোঁ। আৰু তাৰোপৰি আমি ইয়াতে মেমেণ্টোখিনি আমি ডিজাইন কৰোঁ, যিটো মই ইতিমধ্যে কৈছোঁ।
1: আৰু যিহেতু এতিয়া মানুহে এই পূৰ্ণ শিল্পমৰ পৰা বহু বস্তু, বহু সামগ্ৰী বিভিন্ন সময়ত ক্ৰয় কৰা দেখা পোৱা যায়, গতিকে মানুহৰ ডিমাণ্ডটো আচলতে ক'ত বেছি, কোনবোৰ বস্তুত বেছি ডিমাণ্ড, মানে মানুহে কোনবোৰ বস্তু বেছি আঁকোৱালি ল'ব বিচাৰে?
0: মই ভাবোঁ যে মানুহে যেতিয়া নিজক দেখা পায় শিল্পৰ মাধ্যমেৰে হওক বা অন্যান্য দিশতে হওক, মানুহে কি বিচাৰে, নিজৰ প্ৰতিফলিত হোৱা ৰূপ এটা চাবলৈ বিচাৰে নহয় জানো? যেনেকৈ আমি আইনাখন চাওঁ, আৰু আমি ভাল পাওঁ যে আমি আমাকে আমি দেখুৱাব যত্ন কৰিছোঁ আমাৰ শিল্পকৰ্মবিলাকৰ জৰিয়তে। আমি থলুৱা আমাৰ অসমীয়া জাতীয় জীৱনৰ ইটো সিটো বিষয়বস্তু, আমাৰ পৰিচয়বিলাক, আমি গৌৰৱবোধবিলাক লৈ আমি ৰাইজৰ বাবে আমি শিল্প আকাৰে, মেমেণ্টো আকাৰে আমি পঠাই দিব পাৰিছোঁ। বজাৰত উপলব্ধ যিবোৰ, বিশেষকৈ এইটো খুব পৰিতাপৰ বিষয় যে অসমীয়া গামোচাখনো চীনত হৈ আহে নহয় জানো? অসমীয়া জাতীয় জীৱনৰ ইটো সিটো বিভিন্ন ধৰণৰ, অকল অসমীয়া বুলিয়েই ক'বলৈ নাযাওঁ, ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে বিভিন্ন পৰম্পৰাগত সাজ সজ্জাই হওক, সেয়া বিভিন্ন শিল্পই হওক, চিনাকি হওক, গৌৰৱবোধৰ চানেকি হওক, এইসমূহ চাইনাই কিয় মানে আগভাগ ল'ব লাগে? আমি ইয়াৰ থলুৱাসকলে আমি সেই তাৰ মূল্যটো বুজি পোৱা উচিত বুলি ভাবোঁ, আৰু সেই উদ্দেশ্যেৰে আমি জাতীয় জীৱনৰ চিনবিলাকক আমি বেছিকৈ গুৰুত্ব দিওঁ আমাৰ শিল্পকৰ্মবিলাকত, সেইকাৰণে হয়তো মানুহে আঁকোৱালি লৈছে।
1: আপোনালোকে সামগ্ৰীসমূহ নিৰ্মাণ কৰোঁতে কেনেধৰণৰ কেঁচা সামগ্ৰী ব্যৱহাৰ কৰে?
0: আমি প্ৰথমে বিশেষকৈ প্ৰতিমূৰ্তিৰ ক্ষেত্ৰত হওক, প্ৰতিমূৰ্তিৰ ক্ষেত্ৰত আমি প্ৰথমে আমি যেতিয়া আমি বেলেগ এটি বিভাগলৈ আমি ৰূপান্তৰিত কৰিবলগীয়া হয়, প্ৰথম আমাৰ মাধ্যমটো থাকে মাটি। মাটিৰে আমি প্ৰথম এটি মডেল তৈয়াৰ কৰি লওঁ, তাৰপিছত যদি সেই মাটিৰ মডেলটো যেতিয়া প্ৰয়োজন সাপেক্ষে আমি ফাইবাৰলৈ হওক, কেতিয়াবা মেটেললৈ হওক আমি লৈ যাবলগা হয়, তেতিয়া আমি মোল্ড মেকিং কৰিবৰ বাবে এটি প্ৰচেছ আছে যিহেতু, তাৰ বাবে কিছুমান প্ৰয়োজনীয় সামগ্ৰী থাকে, কেতিয়াবা প্লাষ্টাৰ পেষ্ট লাগে বা কেতিয়াবা চিলিকন জাতীয় দ্ৰব্যসমূহ লাগে, আমি সেইবোৰ লৈ মোল্ড ল'ব লগা হয়।

0: তাৰপিছত আমি মূল মাধ্যম ফাইবাৰ হওক বা যিটো মাধ্যমত প্ৰয়োজন হয় সেই মাধ্যমলৈ আমি ৰূপান্তৰিত কৰিব লগা হয়।
1: আচলতে পূৰ্ণ শিল্পমক লৈ আমি যিসমূহ কথা গম পোৱা নাছিলোঁ আগতে, আজি আপোনাৰ পৰা সেই কথাখিনি আমি আচলতে জানিব পাৰি নিজে সৌভাগ্যৱান বুলি ভাবোঁ। এতিয়া আপোনাৰ পৰা জানিব বিচাৰোঁ, জুবিন গাৰ্গ আৰু পূৰ্ণ শিল্পম এক এৰাব নোৱাৰা সম্পৰ্ক, লগতে জুবিন গাৰ্গ পূৰ্ণ শিল্পম বিভিন্ন সময়ত বিভিন্ন দিশত সৰ্বত্ৰ চৰ্চিত আচলতে এটা বিষয়। এই ক্ষেত্ৰত আপুনি কেনেধৰণে আমাৰ শ্ৰোতাসকলক ক'ব বিচাৰিব?
0: মোৰ জীৱনটো ধন্য যে জুবিন গাৰ্গৰ নিচিনা এগৰাকী ব্যক্তিত্ব মোৰ বাবে, তেওঁক মই পৰামৰ্শদাতা বুলিয়ে কওঁ, মোৰ গুৰুতুল্য ব্যক্তি হিচাপে হওক বা প্ৰতিটো ক্ষেত্ৰতে মোৰ নিজৰ দাদায়ে যেনেকৈ মোক পৰামৰ্শ দিলেহেঁতেন, মোৰ প্ৰতিটো ভাল কামত জুবিন দাই সদায় সহযোগ কৰিছিলে, সদায় উৎসাহ উদ্দীপনা যোগাইছিলে। আৰু জুবিন দাই সদায় এটা কথা মোক কৈছিলে যে মই বুলি একো কাম কৰিব নোৱাৰোঁ আমি জীৱনত, আমি যেতিয়া হ'ব নোৱাৰোঁ তেতিয়াহ'লে মই হৈ থাকি লাভ নাই। গতিকে সেই মইৰ পৰা আমি কথাটো ক'বলৈ আমি ভাল পোৱা হ'লোঁ। আৰু সেইটো সেই কথাটো জুবিন দাই শিকাইছিলে, মাউখে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই বুলি কোৱা হয়। গতিকে আমি লগে ভাগে কাম কৰি থাকি ভাল পাওঁ। জুবিন দাও বহুবাৰ আমাৰ শিল্পালয়লৈ আহিছে আৰু তেওঁ নিজেও বহু কেটি কামৰ দায়িত্ব আমাক দিছিলে। আমি সেইমতে তেওঁৰ ছবিবিলাকতেই হওক বা তেখেতৰ ব্যক্তিগত সামাজিক অনুষ্ঠানৰ বাবে হওক, কিছুমান বিশেষ প্ৰতিমূৰ্তি ইত্যাদি সেইবিলাক আমি তৈয়াৰ কৰি দিয়াৰ সুযোগ সুবিধা লাভ কৰিছিলোঁ। আৰু মোৰ এটা সপোন এটা তেওঁ জীয়াই থাকোঁতেই সফল হ'ল বুলি ক'ব বিচাৰিছোঁ। জুবিন দাৰ এটি ইচ্ছা আছিলে যে তেওঁৰ এটি প্ৰতিমূৰ্তি হওক। তেওঁ কৈছিলে যে মানুহ মৰিলেহে মূৰ্তি বনায়, মানুহ জীয়াই থাকোঁতে মূৰ্তি বনাব লাগে, তই মই জীয়াই থাকোঁতে মূৰ্তি এটা বনাই, এনেকৈ বুলি কৈছিলে। আৰু সেইটো সফলো হ'ল। তেখেতৰ জীৱনকালতে, তেখেতৰ মৃত্যুৰ 2-3 বছৰ আগতে এটি প্ৰতিমূৰ্তি বনালোঁ। তেওঁ নিজে থিয় হৈ থাকি প্ৰতিমূৰ্তিটো চাই দিলে আৰু তেওঁ ভবাৰ দৰে আমি প্ৰতিমূৰ্তিটো বনাবলৈ যত্ন কৰিলোঁ। তেওঁ প্ৰতিমূৰ্তিৰ বাবে প্ৰয়োজনীয় যি বস্তু লাগে, তেওঁ যেনে টুপিটোৱেই পিন্ধিবনে নে খালী চুলিৰে থাকিবনে বা পোচাকবিলাক কেনেধৰণৰ হ'ব, এইবোৰ সব জুবিন দাই কোৱা মতে আমি তেনেকৈ বনাই দিয়াৰ সুযোগ লাভ কৰিছিলোঁ। আৰু আজি প্ৰতিমূৰ্তিটো ডিগবৈত আছে, জুবিন দাই নিজে উন্মোচন কৰি থৈ আহিলে। গতিকে সেইখিনিয়ে, জুবিন দাৰ কথা ওলালে শেষ নহয়।
1: আৰু জুবিন দা যেতিয়া আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, আচলতে তেখেত সদায় আমাৰ মাজত থাকিব, তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব, তেখেত অমৰ। কিন্তু কায়িকভাৱে যেতিয়া আমাৰ মাজৰ পৰা আঁতৰি গ'ল, তেতিয়া আপুনি সেই জুবিন দাৰ যি পদচিহ্ন, সেই পদচিহ্ন আপুনি নিজৰ লগত ৰাখিছিলে, সেই ক্ষেত্ৰত আপুনি কি ক'ব?
0: মানে জুবিন দাৰ কিন্তু জীৱনকালতে মই হাতৰ চাপটো লৈছিলোঁ। তেওঁ 47 নে 48 বছৰ বয়স মানে জন্মদিনটোত, মই পাহৰিছোঁ অকণমান, সেইখিনি সময়তে সেই জন্মদিনৰ দিনাখনেই মই দাদাক কৈছিলোঁ যে দাদা আপোনাৰ পৰা বস্তু এটা লাগে। বোলে কি লাগে? আপোনাৰ হাতখন লাগে মোক, লৈ যাম মোৰ হাতখন লৈ গৈ কি কৰিবি তই? তাৰপিছত মই কৈছোঁ নহয় মই বেলেগ এটা হেৰি কৰি পেলাই লৈ যাম, আপোনাৰ হাতৰ চাপটো মই ল'ম। কি কৰিবি? কি কৰোঁ পিছত দেখা যাব, কিন্তু মই বস্তুটো লৈ যাওঁ, এইটো আমাৰ বাবে খুব আপুৰুগীয়া সম্পদ। আপোনাৰ হাতখন যেতিয়া শুই উঠি আপোনাৰ হাতখন দেখা পাম, প্ৰভাতে কৰ দৰ্শনম বুলি কোৱা হয়, সেই তাৰো সুবিধা মই লাভ কৰিম। আৰু আপোনাৰ হাতখন যেতিয়া মোৰ ওপৰত থাকিব, তেনে যেনে মোৰ অনুভৱ হ'ব আৰু মোৰ ভাল লাগিব, সেইবুলি ভাবি তেখেতৰ হাতৰ চাপটো লৈ আহিছিলোঁ। আৰু ভবা নাছিলোঁ যে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ ভৰি চাপটো গ্ৰহণ কৰিব লাগিব, সেইটো ইমান গধুৰ দায়িত্ব এটা মোৰ হাতত পৰিব বুলি মই ভবা নাছিলোঁ। আচলতে সেইটো মই নিজে ইচ্ছা কৰিলোঁ, ইচ্ছা কৰি পৰিয়ালৰ লোকক মই জনালোঁ যে মই ভৰি চাপটো সংগ্ৰহ কৰি ৰাখিব বিচাৰিছোঁ। আৰু ভবামতেই তেওঁলোকে সুবিধা কৰি দিলে। আৰু সেই স্পৰ্শ, জুবিন দাক শেষবাৰৰ বাবে যিটো স্পৰ্শ, সেইটো একদম আমৃত্যু পাহৰিব নোৱাৰা স্পৰ্শ মোৰ হাতত থাকি গ'ল।
1: আচলতে সঁচাই যেতিয়া আমাৰ শ্ৰোতাসকলকো জনাওঁ যে যেতিয়া পূৰ্ণ শিল্পমলৈ তেওঁলোক সোমাই আহিব, আমি যেনেকৈ আজি সোমাই আহিছোঁ, তেতিয়াই পূৰ্ণ শিল্পমৰ যে প্ৰতিটো কোঠা, প্ৰতিটো ঠাইতে যেন আচলতে জুবিন দা আছে এনেকুৱা লাগে। কাৰণ সোমাই আহিয়েই প্ৰথম কোঠাটোতে সেই জুবিন দাৰ হাত, জুবিন দাৰ পদচিহ্ন, লগতে প্ৰতিটো কোঠাতে তেখেতৰ সেই প্ৰতিমূৰ্তি সৰু সৰু আকাৰে। গতিকে জুবিন দা আৰু পূৰ্ণ শিল্পম সঁচাকৈ আচলতে এক এৰাব নোৱাৰা সম্পৰ্ক।
2: সময় বাগৰি গ'ল, কিন্তু চিত্ৰকলাৰ ভাষা একেই আছে। আজিও শিল্পীয়ে ৰং আৰু তুলিকাৰে নিজৰ মনৰ কথা

0: প্ৰকাশ কৰে। প্ৰকৃতিৰ সৌন্দৰ্য হওক বা সমাজৰ বাস্তৱতা, চিত্ৰই সদায় কথা কয়।
1: তাৰ লগে লগে ভাস্কৰ্য হৈছে স্থিৰতাৰ মাজত জীৱনৰ স্পন্দন। পাথৰ, মাটি বা ধাতুত গঢ়া এই মূৰ্তিবোৰ নীৰৱ হৈ থাকিও বহুত কথা কয়। চিত্ৰ আৰু ভাস্কৰ্য দুয়োটা কেৱল শিল্প নহয়, এইবোৰ আমাৰ সংস্কৃতি, ইতিহাস আৰু পৰিচয়ৰ দৰ্পণ।
0: যেতিয়া মানুহে প্ৰথমবাৰৰ বাবে নিজৰ অস্তিত্ব অনুভৱ কৰিলে, তেতিয়া শব্দ বিচৰা নাছিল, বিচাৰিছিল প্ৰকাশৰ ভাষা। আৰু সেই প্ৰথম ভাষাই আছিল চিত্ৰ আৰু ভাস্কৰ্য।
1: এই দুয়োটা কলাই মানৱ সভ্যতাৰ ইতিহাস সংৰক্ষণ কৰি ৰাখিছে। এই কলাই কেৱল সৌন্দৰ্য বৃদ্ধি নকৰে,

0: সিও বহুত কথা কয়। চিত্ৰ আৰু ভাস্কৰ্য দুয়োটা কেৱল শিল্প নহয়, এইবোৰ আমাৰ সংস্কৃতি, ইতিহাস আৰু পৰিচয়ৰ দৰ্পণ।
1: যেতিয়া মানুহে প্ৰথমবাৰৰ বাবে নিজৰ অস্তিত্ব অনুভৱ কৰিলে, তেতিয়া শব্দ বিচৰা নাছিল, বিচাৰিছিল প্ৰকাশৰ ভাষা। আৰু সেই প্ৰথম ভাষাই আছিল চিত্ৰ আৰু ভাস্কৰ্য।
0: এই দুয়োটা কলাই মানৱ সভ্যতাৰ ইতিহাস সংৰক্ষণ কৰি ৰাখিছে। এই কলাই কেৱল সৌন্দৰ্য বৃদ্ধি নকৰে, বৰঞ্চ সমাজৰ চিন্তা চেতনাৰ প্ৰতিফলনো কৰে। শিক্ষাৰ ক্ষেত্ৰতো এইবোৰৰ গুৰুত্ব অধিক, কিয়নো এই দুই কলাই সৃষ্টিশীলতা আৰু কল্পনা শক্তি বৃদ্ধি কৰে।
1: চিত্ৰ আৰু ভাস্কৰ্য দুয়োটা কলাই মানুহৰ অন্তৰৰ ভাষা প্ৰকাশ কৰাৰ এক শক্তিশালী মাধ্যম। ইহঁতৰ মাজত পাৰ্থক্য থাকিলেও দুয়োটাই মিলি শিল্প সংস্কৃতিৰ জগতখনক অধিক সমৃদ্ধ আৰু সুন্দৰ কৰি তোলে।
2: আমি ইয়াত দেখিছোঁ আপোনাৰ সৈতে আৰু বহুজন কামত লাগি আছে, তেওঁলোকৰ বিষয়ে অকণমান কওকচোন। তেওঁলোকৰ সৈতে আমি কথা পাতিম বাৰু, কিন্তু আপোনাৰ মুখেৰে অলপমান জানিব বিচাৰিছোঁ।
3: আমাৰ ইয়াত অসমৰ বিভিন্ন ঠাইৰ মানে যুৱক যুৱতী শিল্পী কলা কৌশলীয়া আমাৰ সৈতে জড়িত হৈ আছে। ইয়াতে আমাৰ যিটো শিল্পালয় আছে, ইয়াতে কেইজনমান ইয়াত থাকে আৰু কেইজনমানে গুৱাহাটীত ভিতৰতে থাকে, আৰু তেওঁলোকে অহা যোৱা কৰি আমাৰ ইয়াত শিল্প সহযোগিতা আগবঢ়াই আহিছে। আৰু অসমৰ বিভিন্ন ঠাই নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে যেতিয়া শিক্ষিত যুৱক যুৱতী, তেওঁলোকে এটি চৰকাৰী চাকৰিৰ বাবে আশা নকৰি, তেওঁলোকে বেলেগ ধৰণৰ এটি কোম্পানীত জইন নকৰি, নিজৰে যে হাতেৰে কিবা এটা কাম কৰি খাম বুলি এটা পৰিৱেশ বিচাৰি আমাৰ ইয়ালৈ আহিছে। এইটো আমাৰ বাবে বৰ ভাল লগা বিষয়। আৰু তেওঁলোকে কিন্তু এখন এখন ঘৰ চলাই আছে আমাৰ পূৰ্ণ শিল্পমৰ জৰিয়তেই, শিল্পকৰ্ম কৰি তেওঁলোকে কিন্তু প্ৰত্যেকে এখন এখন ঘৰ চলাই আছে। এনেকৈ প্ৰায় 15জনমান আমাৰ শিল্পী কলা কৌশলী আমাৰ শিল্পালয়ত আছে।
2: নমস্কাৰ, আপোনাক আমাৰ আজিৰ অনুষ্ঠানলৈ স্বাগতম। আমি যিহেতু গম পাইছোঁ যে আপুনি পূৰ্ণশিল্পমৰ এগৰাকী সদস্য, বৰ্তমান পূৰ্ণশিল্পমে বহু লোকক এই ক্ষেত্ৰত আচলতে নতুন জীৱন দিছে, লগতে পূৰ্ণশিল্পমে বহুতৰে আচলতে জীৱন নিৰ্বাহৰ বাট মুকলি কৰি দিছে। আপুনিও এগৰাকী এই পূৰ্ণশিল্পমৰ সদস্য, এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা?
4: পূৰ্ণশিল্পমৰ লগত জড়িত হ'বলৈ পাই মইতো খুবেই সুখী। প্ৰথমতে কওঁ যে মই প্ৰফেচনেলি এক্টৰ হয়, তো মই ইয়াতে ডাবিং দিব আহোঁতে এই পৰিৱেশটো মই দেখা পালোঁ। আৰু মই সৰুৰে পৰা আৰ্টৰ লগত অকণমান জড়িত আছিলোঁ, সেই সূত্ৰে মই দিগন্তকো আগত জানো। তাৰপিছতে মোক ওচৰতে মই ঘৰতে লৈ থাকি আজৰি সময়ত এইবিলাক কাম কৰাৰ ইচ্ছা এটা আছিল, মোৰ নিজৰ কথা কৈছোঁ দেই। তাৰপাছতে দিগন্তই ক'লে যে আপুনি ইয়ালৈকে গুচি আহক। তো মই যেতিয়া নিজৰ ভাড়াঘৰত এৰি পেলাই মই ইয়ালৈ আহিলোঁ, ইয়াত মই আজৰি সময়ত এইবিলাক কৰোঁ আৰু বাকী সময়ত মই শ্বুটিং কৰোঁ। তেনেকৈ বহুত মোৰ বাহিৰে যিসকল জড়িত হৈ আছে তেওঁলোকতো খুব সুন্দৰভাৱে ইয়াত কাম কৰি আছে, আৰু তেওঁলোকৰ সঁচাকৈয়ে তুমি কোৱাৰ দৰে এটা সংস্থাপনৰ বাট মুকলি হৈছে। আৰু আৰ্ট ক্ৰাফ্টৰ লগত এই যিটো ক্ষেত্ৰ, কলাৰ যিটো শিল্প, শিল্পৰ যিটো মানে ক্ষেত্ৰখন, সেই ক্ষেত্ৰখনত নিজকে নিয়োজিত কৰিব পাৰে প্ৰত্যেকজনেই সুখী, আৰু তেওঁলোকৰ নিজৰ সংস্থাপনৰ এটা বাট মুকলি হোৱাটো সত্য কথা। আৰু মোৰ খুবেই ভাল লাগে ইয়াত কাম কৰি। আজি মই যোৱাটোৰ পৰা শ্বুটিং কৰি আহি পাইছোঁ, ৰাতিপুৱা আহি দুঘণ্টা মাত্ৰ ৰেষ্ট লৈছোঁ, লৈ এতিয়া আকৌ কাম কৰি আছোঁ। তেনেকৈ প্ৰত্যেকজনে খুব সুখীয়াৰে কাম কৰি আছে, মনটো ফূৰ্তিৰে কাম কৰি থাকে ইয়াত। প্ৰত্যেকটো মুহূৰ্তত আচলতে ফূৰ্তিৰ মাজতে কাম হয়, আৰু সেইটো এটা বেলেগ আনন্দ। ইয়াত জড়িত হৈ থাকিলেহে গম পোৱা যায় সেই আনন্দখিনি।
2: আচলতে সঁচাই পূৰ্ণশিল্পমত যিমান কেইগৰাকী সদস্য বৰ্তমান মানে নিয়োজিত হৈ আছে, সকলোৱে যেন নিজৰ ঘৰখনৰ নিচিনাই কাম কৰি থাকে, সকলো যে ঘৰৰ এগৰাকী সদস্যই। গতিকে আপোনাৰ পৰা সেই আপোনাৰ অনুভৱখিনি জানি বহুত ভাল লাগিল। আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
3: ধন্যবাদ।
2: শ্ৰোতাসকলক এইবাৰ জনাবলৈ পাই সঁচাকৈ আচলতে আনন্দিত হৈছোঁ যে আমি পূৰ্ণশিল্পমলৈ যেতিয়া সোমাই আহিছিলোঁ, যেতিয়া আমি পূৰ্ণশিল্পমৰ স্বত্বাধিকাৰীৰ লগতে সদস্যসকলৰ লগত কথা পাতিছিলোঁ, তেতিয়া আমি আচলতে প্ৰায়ে শুনা এটা নাম হৈছে পাপুদা। সকলো ইফালে গৈছে পাপুদা, সিফালে গৈছে পাপুদা। গতিকে আমি সেই পাপুদাৰ কাষত আহি উপস্থিত হৈছোঁহি, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম পূৰ্ণশিল্পমৰ লগত জড়িত হৈ

0: খেতৰ অনুভৱ কেনেকুৱা?
1: অনুভৱটো সঁচাই ভাল, কাৰণ পূৰ্ণশিলব্ৰহ্মৰ জন্মদিনাখনৰ পৰা মই এই অনুষ্ঠানটোৰ লগত জড়িত, গতিকে অনুভৱটো বিৰাট ভাল আৰু এনেকুৱা কাম কৰি পেলাই বিৰাট ভাল পাওঁ। সেইটো কাৰণে কামৰ মাজতো আহি পেলাই আমি ইয়াত লাগি থাকোঁহি, বহুত ভাল লাগে।
0: পাপুদা, আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি এতিয়া বৰ্তমান গুৱাহাটীৰ বেলতৰাৰ যি এই পূৰ্ণশিল্পমত আপুনি এতিয়া সদস্য হিচাপে আছে, কিন্তু আপোনাৰ ঘৰ ক'ত?
1: মোৰ ঘৰ লখিমপুৰৰ বিহপুৰীয়াত, আৰু সেই সূত্ৰে দিগন্তৰ লগত মোৰ একেবাৰে ট্ৰান্সফাৰ, আৰু সেই সূত্ৰে আহি পেলাই মানে আমি আলোচনা হয় সৰুৰ পৰা তাৰ লগত, এইবোৰ লগত জড়িত আমি, ময়ো তাৰ পৰা আহি আহি এই পূৰ্ণশিল্পমটোৰ জন্ম ইয়াতে হ'ল, তাৰপিছত ইয়াৰ লগত এনেকৈ জড়িত আৰু।
0: আৰু ইয়াত আপোনালোকে কেনেধৰণৰ কামবোৰ কৰে বাৰু?
1: ইয়াত বিভিন্ন ধৰণৰ কাম হয়, এতিয়া ভাস্কৰ্যৰ কামখিনি হয়, মেমেণ্টো স্মাৰক যিখিনি হয় তাৰ কাম হয়, সকলো বেলেগ বেলেগকৈ হয়। আৰু ইয়াতে অডিঅ' ষ্টুডিঅ' আছে, ক্ৰোমা ষ্টুডিঅ' আছে, তেনেকুৱাও কাম হয়, গোটেই কামখিনি তেনেকৈ হয়।
0: যিহেতু পূৰ্ণশিল্পমৰ লগত আপোনালোক এতিয়া সদস্য হিচাপে জড়িত হৈ আছে, একেখন ঘৰৰ সদস্য হিচাপে আপোনালোক আছে, এই ক্ষেত্ৰত পূৰ্ণশিল্পমৰ কথা আমাৰ নৱপ্ৰজন্মক আপোনালোকে কেনেদৰে ক'ব?
1: নৱপ্ৰজন্মক এইটোৱে ক'ম, তেওঁলোকো আহক, আমি সহায় কৰিম, তেওঁলোকে শিকক বস্তুটো কেনেকৈনো ৰেজিনত কেনেকুৱা কাম হয়, ৰেজিনৰ পৰা ফাইবাৰলৈ কেনেকৈ হেৰি কৰা হয়, কেনেকৈনো আমি ভাস্কৰ্যবোৰ কেনেকৈ বনাওঁ, মাটিৰে প্ৰথম কেনেকৈ বনাওঁ, মূৰ্তি চুটি বনোৱা হয় যিহেতু, তেওঁলোকক আহক শিকক, শিকাবলৈ বা শিকিবলৈতো আগ্ৰহ থকাসকলক আমি সদায় নিমন্ত্ৰণ দি আছোঁ।
0: হয়, আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম।
2: নমস্কাৰ।
0: যিহেতু দেখিছোঁ পূৰ্ণশিল্পমৰ এই যি কৰ্মৰত আচলতে সকলো সদস্য, তাৰ মাজৰে আপুনিও এগৰাকী, ইমান সুন্দৰকৈ প্ৰতিটো স্মাৰকত ইমান ধুনীয়াকৈ আপোনালোকে আচলতে বেলেগ এটা ৰূপ দি আছে, গতিকে এই ক্ষেত্ৰত আপুনি কি জনাব বিচাৰিব? যিহেতু আপুনিও পূৰ্ণশিল্পমৰ এগৰাকী সদস্য হৈ আছে, আপুনি কিমান দিনৰ পৰা এই কাৰ্যত আছে আৰু বৰ্তমান কেনেকুৱা অনুভৱ?
2: অনুভৱ বুলি ক'লে খুবেই সুকীয়া, কাৰণ এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছোঁ 10-15 বছৰমানেই হ'বৰ হ'ল, খুব পুৰণা সদস্য মই, আৰু ইয়াতে প্ৰতিদিনেই নতুন নতুন মেমেণ্টোবোৰ এটা এটাকৈ গঢ় দিয়া হয় আৰু সেই অনুপাতে আমি শিকি শিকি গৈ আছোঁ কেনেধৰণে ৰং কৰি এটা নতুন সৃষ্টিশীল কাম কৰিব পাৰি আৰু নতুন নতুন ৰূপ দিব পাৰি, আমি সেইবোৰ শিকিছোঁ গুৰু দিগন্ত মাধৱ গোস্বামীৰ জৰিয়তে। এইখিনি শিক্ষা ল'বলৈ পাই আমি খুবেই সুখী আৰু ইয়াতে আমাৰ টীমটোত যথেষ্ট কেইজন সদস্য জড়িত হৈ আছে আৰু ন পুৰণি আমি একেলগে গোটেইখিনিয়ে কাম কৰি গৈ আছোঁ, প্ৰতিদিনেই নতুন নতুন সুকীয়া অনুভূতি, সেইটোৱেই ক'ম আৰু।
0: আচলতে ইতিমধ্যে আমাক আৰু এগৰাকী সদস্যই জনাইছে যে ইয়াত সকলোৱে একেখন ঘৰৰে সদস্য হিচাপে সকলোৱে কাম কৰি থাকে হাঁহি ধেমালিৰ মাজেৰে, গতিকে ইয়াত আচলতে যিমানখিনি সময় আপোনালোকে কাম কৰে বা যিমানখিনি সময় এই ঘৰখনত আপোনালোকে কটায়, সেই সময়খিনি বাহিৰে আপুনি এনে আৰু কি কৰে?
2: হয়, ইয়াতে ৰাতি যেতিয়া কাম মই প্ৰফেচনেলি এজ এ মেকআপ আৰ্টিষ্ট, গতিকে সেই কামৰ থ্ৰুৱেদিয়ে দিগন্ত মাধৱ গোস্বামী ছাৰৰ লগত কণ্টেক্ট কৰিছিলোঁ প্ৰস্থেটিক মেকআপৰ জৰিয়তে। তাৰপিছত গম পালোঁ ইয়াতে বিভিন্ন ধৰণৰ প্ৰস্থেটিক মেকআপৰ লগতেও মেমেণ্টোৰ পৰা বিভিন্ন ধৰণৰ ৰেজিনৰ কাম, তাৰপিছতে আপোনাৰ মাটিৰে বনোৱা বস্তুৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কামবোৰ শিকোৱা হয় বুলি গম পাইছিলোঁ, তেতিয়াৰ পৰা ইয়াতে জড়িত। আৰু এই কামখিনিৰ জৰিয়তে কম মানে আৰু আমাক দৰকাৰহে হয়, আৰু ইয়াৰ যিখিনি একেলগে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে যিখিনি সময়লৈকে আমি থাকোঁ, অনুভৱ নহয় যে আমি বেলেগ এটা অনুষ্ঠানত বা ক'ৰবাত আছোঁ, ঘৰ এখনতেই থকাৰ নিচিনা ৰাতিপুৱাৰ, আৰু যিটো ব্যস্ততা ইয়াতে কেনেকৈ সময়বোৰ পাৰ হয় সঁচাকৈ আমি গমেই নাপাওঁ।
0: আৰু আপোনাৰ পৰিচয়টো আমাক জনাব।
2: মোৰ পৰিচয়টো ক'বলৈ গ'লে একদম সাধাৰণ ছোৱালী, এক নম্বৰ কথা, অসমৰে ছোৱালী, মৰিগাঁৱৰ জীয়ৰী, মোৰ নামটো শ্ৰী যুগকৃষ্ণা বৰদলৈ।
0: ধন্যবাদ জনাইছোঁ, এনেদৰেই পূৰ্ণশিল্পমৰ লগত সদায় যাতে জড়িত হৈ থাকে। ধন্যবাদ। নমস্কাৰ, আকাশবাণী আমাৰ এই অনুষ্ঠানটোতে আপোনাক আন্তৰিকতাৰে আদৰণি জনাইছোঁ। ইতিমধ্যে পূৰ্ণশিল্পমলৈ আহি আপোনাক লগ পালোঁ আৰু গম পোৱা মতে পূৰ্ণশিল্পমৰ লগত আপুনি সেই জন্ম লগ্নৰে পৰা জড়িত হৈ আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব?
3: ভাল লাগিল এই পূৰ্ণশিল্পমৰ বিষয়ে ক'বলৈ পাই আচলতে মোৰ ভাল লাগিছে, এইকাৰণে কাৰণ একেবাৰে আৰম্ভণিৰ পৰাই দেখিছোঁ

0: আৰু পূৰ্ণশিল্পমৰ কথা ক'বলৈ গ'লে ইয়াৰ যি স্বত্বাধিকাৰী আৰু ইয়াৰ মূল মানুহজন, আচলতে মূল খনিকৰজন দিগন্ত মাধৱ গোস্বামী, আমাৰ ব্যক্তিগত সুসম্পৰ্ক আছে। আমি খুব কলেজীয়া দিনৰ পৰাই বন্ধু, সেই কথা নক'লে নহ'ব। আৰু মূলতঃ পূৰ্ণশিল্পমৰ কথা ক'বলৈ গৈ মই এতিয়া দিগন্ত মাধৱ গোস্বামীৰ কথা ক'বই লাগিব, যদিও বা বন্ধু, খুব শ্ৰদ্ধা সহকাৰে তেওঁৰ নাম লওঁ বন্ধু হ'লেও। আৰু আমি পূৰ্ণশিল্পমৰ কথা ক'বলৈ গৈ এটা কথা ক'বই লাগিব যে এগৰাকী প্ৰত্যেকগৰাকী মানুহে আচলতে প্ৰতিভা থাকে। প্ৰত্যেক কোনো মানুহেই এই পৃথিৱীত প্ৰতিভাহীন নহয়, সকলো মানুহৰেই কিবা নহয় কিবা প্ৰতিভা থাকেই এই পৃথিৱীত। কিন্তু কথাটো হ'ল, সেই প্ৰতিভাৰ আটাইতকৈ বেছি মেক্সিমাম ব্যৱহাৰ কৰিছেনে নাই, তেওঁ সেই প্ৰতিভাটো চিনি উলিয়াইছেনে নাই, আৰু নিজৰ জীৱনকালত সেই প্ৰতিভাক চিনি লৈ তাৰ সৰ্বাংগীন দিশত তাৰ ব্যৱহাৰ কৰা যদি কোনোবা এজন মানুহ আছে, সেইজন হৈছে দিগন্ত মাধৱ গোস্বামী। গতিকে এই ক্ষেত্ৰত তেখেতৰ পৰা আমি সেইটো শিকিব পাৰোঁ যে নিজৰ প্ৰতিভাৰ সৰ্বাংগীন আৰু সৰ্বাত্মক ব্যৱহাৰ আমি কিদৰে কৰিব পাৰোঁ। গতিকে এই কথাটো আমি দিগন্ত মাধৱ গোস্বামী আৰু তেওঁৰ পূৰ্ণশিল্পমৰ পৰা আমি শিকিব পাৰোঁ। সেয়াই আমাক এটা প্ৰেৰণা দিয়ে, আমাক উৎসাহ জন্মায়, আৰু আমাৰ গোটেই বন্ধুবৰ্গৰ মাজত অনবৰতে এটা সৃষ্টিশীল চেতনা যোগায় আচলতে। আৰু পূৰ্ণশিল্পমলৈ আমি সেইকাৰণে আমি সঘনাই আহোঁ, আমি যেতিয়াই সুবিধা পাই আহোঁ, আৰু ইয়ালৈ আহিলেই আমাৰ সেই সৃষ্টিশীল চেতনাটো যেন ক'ৰবাত আৰু অকণমান বেছি হৈ উঠে, ত্বৰান্বিত হৈ উঠে। সেইটোৱে আটাইতকৈ ভাল লগা বিষয় এই পূৰ্ণশিল্পমৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ। আৰু এটা কথা মোৰ ভাবি ভাল লাগে যে আমি ইয়াৰ আৰম্ভণিৰে পৰা দেখি আহিছোঁ কেনেকৈ ধাপে ধাপে ধাপে উজাই আহিছে পূৰ্ণশিল্পম, উন্নত হৈ গৈ আছে দিনক দিনে। গতিকে এই যে আমাৰ অসমৰ চাৰু কাৰু কলা স্থপতি সংস্কৃতি, সেইবিলাকক লৈও যে কোনোবাই এটা কেৰিয়াৰ গঢ় দিব পাৰে, আৰু নিজৰ কেৰিয়াৰে নহয় সেই প্ৰতিষ্ঠানটোৰ অধীনত আন 10-12 বিভিন্নজনে নিজৰ ভাতমুঠি মোকলাব পাৰিছে, সেইটো কিন্তু অসমৰ ভিতৰতেই হয়তো পূৰ্ণশিল্পম তেনেধৰণৰ এটা প্ৰথম প্ৰতিষ্ঠান। আৰু সেইকাৰণে আমি পূৰ্ণশিল্পমক লৈ সদায় আমি গৌৰৱ কৰি আহিছোঁ, আগলৈও কৰি যাম। ধন্যবাদ।
1: ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ আপুনি আমাক কথাখিনি জনোৱাৰ বাবে।
2: চিত্ৰ কেৱল ৰং নহয়, ই হৈছে নীৰৱতাৰ ভাষা, য'ত শিল্পীয়ে নিজৰ অশ্ৰু লুকুৱাই হাঁহিৰে ৰহণ সানে। চিত্ৰ ভাস্কৰ্য, ই হৈছে সময়ৰ সংগ্ৰাম।
3: শিল্পীৰ আঙুলিৰ আঘাতত শিলৰ বুকুত ফুটি উঠে জীৱন, যেন কঠোৰতাৰ মাজতো এক কোমল স্পন্দন লুকাই থাকে। ই যেন প্ৰমাণ নীৰৱতাই কেতিয়াবা আটাইতকৈ জোৰেৰে কথা কয়।
4: ইমানবোৰে শ্ৰোতাসকলে পূৰ্ণশিল্পম শীৰ্ষক প্ৰামাণ্য লক্ষ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে কস্তুৰীমা দাস আৰু ত্ৰিদিশা বৰাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: सुबह 11 बजे मन की बात।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: एक फर्जी वीडियो का खंडन किया है जिसमें केंद्रीय रक्षा मंत्री राजनाथ सिंह को एक निवेश प्लेटफॉर्म का समर्थन करते हुए गलत तरीके से दिखाया गया है। वीडियो में दावा किया गया है कि 22,000 रुपए की एकमुश्त जमा राशि से प्रतिदिन 80,000 रुपए तक का रिटर्न मिल सकता है। पत्र सूचना कार्यालय की तथ्य जांच इकाई ने स्पष्ट किया है कि यह वीडियो फर्जी है और आर्टिफिशियल इंटेलिजेंस AI द्वारा बनाया गया है। भारत का LNG टैंकर दिशा हॉर्मुज जल डमरू मध्य को पार करने के बाद आज सुबह गुजरात के दाहेज बंदरगाह पर पहुंच गया। ये कतर के रस लाफान टर्मिनल से 62,370 मीट्रिक टन द्रवीकृत प्राकृतिक गैस LNG लेकर आया है। भारत ने संयुक्त राष्ट्र मानवाधिकार परिषद में पाकिस्तान की कड़ी आलोचना करते हुए सिंधु जल संधि को पुरानी और वर्तमान परिस्थितियों के प्रतिकूल बताया है। भारत ने समझौते को मौजूदा हालात के विपरीत बताते हुए कहा कि जो देश आतंकवाद को प्रायोजित करता रहा है वो सद्भावना और मित्रता पर आधारित सहयोग की अपेक्षा नहीं कर सकता। आज राष्ट्रीय पठन दिवस है। ये दिन प्रतिवर्ष केरलम में पुस्तकालय आंदोलन के जनक पुथुवाइल नारायण पणिकर की जयंती के उपलक्ष्य में मनाया जाता है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: एया आकाशवाणी गुवाहाटी दुपरियार आंचलिक बातरीर सहिते मैं जयंती रानी डेका। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি 2,400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি অসমতো এই উপলক্ষে কাৰ্যসূচীৰ আয়োজন NDA চৰকাৰৰ 12 বছৰীয়া কাৰ্যকালৰ পূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত জনকল্যাণ শিবিৰ অনুষ্ঠিত সশস্ত্ৰ সীমাবল আৰু বিহাৰ আৰক্ষীৰ যুটীয়া অভিযানত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা 115 যুৱক যুৱতীক উদ্ধাৰ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰি মেক্সিকোৰ প্ৰথমখন দেশ হিচাপে নক আউট পৰ্যায়ত প্ৰৱেশ। প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2,400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰিব। দেশৰ প্ৰায় 200 স্থানত আজি এই উপলক্ষে আঞ্চলিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ আৰু IIT গুৱাহাটীৰ মিনি প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হ'ব। তদুপৰি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্ৰতো বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ উদগনিমূলক ধনৰাশি প্ৰদান উপলক্ষে অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানসমূহত নিয়োগকৰ্তা, কৰ্মচাৰী, ঔদ্যোগিক প্ৰতিনিধি তথা অন্যান্য অংশীদাৰসকলে অংশ ল'ব। গুৱাহাটীত আয়োজিত অনুষ্ঠানত শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি তথা আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, হস্ততাঁত বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, সাংসদ বিজুলী কলিতা মেধিকে ধৰি অন্যান্য ব্যক্তিসকল উপস্থিত থাকিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাই দেশত 15 লাখ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সহায় কৰিছে। কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুয়োপক্ষকে আনুষ্ঠানিক অৰ্থব্যৱস্থাত অংশগ্ৰহণৰ প্ৰতি উৎসাহিত কৰাৰ বাবে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। ইয়াৰ অধীনত প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰাসকলক 15,000 টকাকৈ প্ৰদান কৰা হয়। তদুপৰি অতিৰিক্ত নিয়োগ সৃষ্টি কৰা নিয়োগকৰ্তাসকলক প্ৰতিমাহে প্ৰতিজন অতিৰিক্ত কৰ্মচাৰীৰ বাবে 3,000 টকাকৈ উদগনিমূলক ধন প্ৰদান কৰা হয়। বিগত বৰ্ষত 1 আগষ্টত ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে 2 বছৰৰ ভিতৰত দেশত 3,50,00,000ৰো অধিক নিয়োগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বত NDA চৰকাৰৰ 12 বছৰীয়া কাৰ্যকালৰ পূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত জনকল্যাণ শিবিৰ অনুষ্ঠিত হৈছে। বাক্সা জিলাৰ আদলবাৰী সমূহীয়া ভৱনত কালিৰে পৰা 3-দিনীয়াকৈ জনকল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা যাতে সকলো শ্ৰেণীৰ লোকে লাভ কৰিব পাৰে এই উদ্দেশ্যেৰে জিলাখনৰ 5টা উন্নয়ন খণ্ডক সামৰি এই শিবিৰ অনুষ্ঠিত হৈছে। কাৰ্যসূচীত অংশ লৈ জিলা আয়ুক্ত কিমনে চাংচনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কল্যাণকামী পদক্ষেপ, বিশেষকৈ মহিলা কেন্দ্ৰিক আঁচনি আৰু সামাজিক সুৰক্ষাৰ সৈতে জড়িত কাৰ্যসূচীসমূহত আলোকপাত কৰে। অনুষ্ঠানত বিধায়ক মনেশ্বৰ ব্ৰহ্ম, থানেশ্বৰ বসুমতাৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। जोरहाट जिलार तितबर खंड उन्नयन विषयार कार्यालय सभाकक्षत आयोजित जनकल्याण शिविर आजि तितबरर विधायक धीराज गुवालाय मुकलि करे। अनुष्ठानत सरकारी आँचनिसमूहर सुविधा प्रान्तीय अञ्चलर लोकेओ लाभ कराटो निश्चित

0: কৰা কল্যাণগামী পদক্ষেপসমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশনাত তেজপুৰৰ সশস্ত্ৰ সীমাবল আৰু বিহাৰ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা 115 জন যুৱক যুৱতীক উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত কেইবাগৰাকীও নাবালিকাকে ধৰি 48 গৰাকী যুৱতী আৰু 67 জন যুৱক আছে। চৰকাৰী চাকৰিৰ ভুৱা প্ৰতিশ্ৰুতিৰে অসমৰ পৰা বিহাৰলৈ নি এই যুৱক যুৱতীসকলক বন্দী কৰি ৰখা হৈছিল। মঙলদৈ বেজাপাৰাৰ এছ এছ বিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ চোৰাংচোৱা শাখা আৰু মানৱ সৰবৰাহ বিৰোধী গোটৰ মুৰববী পৰিদৰ্শক মনোজ কুমাৰ শৰ্মাই এই তথ্য প্ৰকাশ কৰিছে। বিষয়াগৰাকীয়ে সদৰী কৰা অনুসৰি মানৱ সৰবৰাহ চক্ৰটোৱে তামোলপুৰ জিলাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্ত অঞ্চলত বাস কৰা দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতীক লক্ষ্য কৰি লৈছিল। চক্ৰটোৱে তেওঁলোকক কৃষি বিভাগত চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে বিহাৰলৈ লৈ গৈ আবদ্ধ কৰি ৰাখিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত চলিত বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত উত্তীৰ্ণ অসমৰ 25 গৰাকী পৰীক্ষাৰ্থীলৈ 50,000 টকাকৈ আগবঢ়োৱা জলপানীৰ বাবে আবেদনৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে কালি এটা বিবৃতিযোগে কয় যে এই বৰ্ষৰ ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ 25 গৰাকী পৰীক্ষাৰ্থীক মূল আৰু মৌখিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ সন্থাই 50,000 টকাকৈ জলপানী আগবঢ়াব। এই জলপানী লাভ কৰিবলৈ পৰীক্ষাৰ্থীসকলক ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.in আবেদন কৰিবলৈ আহান জনোৱা হৈছে। 24 জুনৰ নিশা 12 বজালৈ এই আবেদন প্ৰক্ৰিয়া চলি থাকিব। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে অহা সোমবাৰৰ পৰা শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নিল পালে কালি এখন সংবাদমেলত অম্বুবাচী মেলাৰ সময়ত কামাখ্যা মন্দিৰলৈ আগমন হ'বলগীয়া হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত 2টা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰ সমূহত ভক্তৰ বাবে থকা খোৱা চিকিৎসা অনাময় আদিৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু বন্দৰত স্থাপন কৰা শিবিৰৰ মাজত যাতায়াতৰ বাবে প্ৰশাসনৰ ফালৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে। গুৱাহাটী যান বাহন আৰক্ষীয়ে অম্বুবাচী মেলাৰ বাবে কেতবোৰ বিশেষ নিয়ম প্ৰৱৰ্তন কৰিছে। আৰক্ষীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই কালি এখন সংবাদমেলত এই বিষয়ে সদৰি কৰি এইদৰে কয়।
1: যিটো আমাৰ ফুট হিল নাৰ্চাৰী কাটিঙ বা টুৱাৰ্ছ মা কামাখ্যা টেম্পললৈকে কোনো ধৰণৰ যান বাহন চলিবলৈ দিয়া নহ'ব। কিন্তু এই ক্ষেত্ৰত কিছুমান আমি ৰিলেক্সেশ্যন দিব লগা হয়, যেনে যদি কিবা ক্ষেত্ৰত এম্বুলেঞ্চৰ ইউজ হয় বা পি ডাব্লিউ ডিৰ যিখিনি ৱাটাৰ ছাপ্লাই গাড়ী তেনেকুৱা। তাৰোপৰি এই ৰাস্তাটোত যিখিনি আমাৰ পানী চলোৱা বা অন্য ধৰণৰ গাড়ী ৰাতি 11টাৰ পৰা 5টা বজাৰ ভিতৰতে এই সময়সীমাত ফুট হিলৰ পৰা মা কামাখ্যা টেম্পললৈ অহা যোৱা কৰিব পাৰি। ইয়াৰ কাৰণে যিখিনি লোকেল ৰেচিডেণ্টছ আছে, কাৰণ মালিগাঁও অঞ্চলত বহুত লোকেল ৰেচিডেণ্টছ থাকে, তেওঁলোকৰ ছাৰ্ভিচ লেন দি তাৰমানে নীলাচল ফ্লাইঅভাৰৰ তলেদি আহিবলৈ দিয়া হ'ব, যাতে তেওঁলোকে ঘৰাঘৰি যাব পাৰে।
0: গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত কালিৰে পৰা গোলকীয় সৌৰ প্ৰদৰ্শনী অসম আৰু উত্তৰ পূব ভাৰত তথা গোলকীয় বেটাৰী প্ৰদৰ্শনীৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছে। প্ৰদৰ্শনীত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য আৰু চুবুৰীয়া অঞ্চলৰ 5,000ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। সৌৰ শক্তি আৰু বেটাৰী সঞ্চয় ব্যৱস্থাৰ বিষয়ক এই প্ৰদৰ্শনীৰ প্ৰথম দিনা কালি খণ্ডটোৰ সৈতে জড়িত উদ্যোগপতি, ই পি চি প্ৰতিষ্ঠান, নীতি প্ৰণেতা, বিনিয়োগকাৰী, চৰকাৰী বিষয়া, বিদ্যুৎ বিতৰণ সংস্থা আৰু প্ৰযুক্তি বিশেষজ্ঞসকল একেখন মঞ্চতে সমবেত হয়। প্ৰদৰ্শনীত আদানী, শক্তি পাম্পছ, মাইক্ৰটেক, এক্সাইড আদি কোম্পানীয়ে স্মাৰ্ট শক্তি ব্যৱস্থা আৰু নিকা শক্তি সমাধানৰ আধুনিক প্ৰযুক্তি প্ৰদৰ্শন কৰে। অনুষ্ঠানত নবীকৰণযোগ্য শক্তিৰ উৎকৰ্ষ বঁটাৰ জৰিয়তে দেশৰ বিভিন্ন কোম্পানী, উদ্যোগপতি, উদ্ভাৱক আৰু পেছাদাৰীসকলক এই খণ্ডলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সন্মানিত কৰা হয়। প্ৰদৰ্শনীৰ আজি সামৰণি পৰিব। জোৰাম পিপলছ মুভমেণ্ট দলৰ প্ৰাৰ্থী লালত লুৱাংকিমাই মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে নিৰ্বাচিত হৈছে। কালি আইজলত বিধানসভাত অনুষ্ঠিত ৰাজ্যসভা নিৰ্বাচনত তেওঁ মিজো নেচনেল ফ্ৰণ্টৰ প্ৰাৰ্থী জোথান চাংগিমাৰক 16টা ভোটত পৰাস্ত কৰে। ৰাজ্যখনৰ বিধানসভাৰ মুঠ 40 গৰাকী সদস্যৰ ভিতৰত 37 জনে ভোটদান কৰে।

0: আৰু ইয়াৰে লালত লুৱাংকিমাই ২৬টা ভোট লাভ কৰাৰ বিপৰীতে জোঠান চাংগিয়ে ১০টা ভোট লাভ কৰে। তামোলপুৰ জিলাৰ কাউৰবাহা আৰক্ষী পহৰা চকীৰ অন্তৰ্গত খণ্ডিকৰ ৰেলৱে ক্ৰছিঙৰ সমীপৰ ৰঙীয়া নাগৰিজুলি পথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ তিনিজনকৈ কিশোৰ আৰু যুৱকৰ মৃত্যু হয়। ৰঙীয়া অভিমুখে গৈ থকা এখন মটৰ চাইকেলৰ সৈতে নাগৰিজুলিৰ দিশৰ পৰা তীব্ৰবেগে আহি থকা এখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত মটৰ চাইকেলত অহা আৰোহীকেইজন গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত আটাইকেইজনকে কাউৰবাহা বি পি চি এইচ আৰু ৰঙীয়াৰ এখন ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হয় যদিও কৰ্তব্যৰত চিকিৎসকে তিনিওগৰাকীকে মৃত ঘোষণা কৰে। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা কিশোৰ যুৱককেইজন হৈছে তামোলপুৰ জিলাৰ চিৰাখুন্দি গাঁৱৰ মাজৰুল চুলতান, জুবাইৰ হুছেইন আৰু চুলতান আলী। দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখনৰ চালক আৰু এগৰাকী লোকক আৰক্ষীয়ে আটক কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দক্ষিণ কোৰিয়াক 1-0 গলত পৰাস্ত কৰি মেক্সিকোই প্ৰথমখন দেশ হিচাপে নক আউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত আজি কানাডাই কাটাৰক 6-0 গলত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত আজি 2,400 কোটি টকা উদগনিমূলক ধনৰাশি মুকলি। অসমতো এই উপলক্ষে কাৰ্যসূচীৰ আয়োজন। এন ডি এ চৰকাৰৰ 12 বছৰীয়া কাৰ্যকালৰ পূৰ্তিৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত জনকল্যাণ শিবিৰ অনুষ্ঠিত আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দক্ষিণ কোৰিয়াক 1-0 গলত পৰাস্ত কৰি মেক্সিকোৰ প্ৰথমখন দেশ হিচাপে নক আউট পৰ্যায়ত প্ৰৱেশ। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এয়া অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা FM বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 kHz। আৰম্ভ কৰিছো হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান।

0: আনুৰাধা পৰিৱালৰ কণ্ঠৰ গীতটি শুনিলে। গীতটি লোৱা হ'ল দাগ দ্য ফায়াৰ চিনেমাৰ পৰা, আৰু এই গীতটিৰে সামৰা হ'ল আজিৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাট পথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নল'ব,
1: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: এতিয়া শুনক আইদেউৰ বুলনী।

আইডিঅ'ৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। প্ৰিয় শ্ৰোতা, প্ৰতি বছৰৰ দৰে এইবাৰো 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হ'ব। এই বছৰৰ যোগ দিৱসৰ মূল ভাৱাৰ্থ হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ। সেয়েহে আমি শিশু তথা বয়োজ্যেষ্ঠসকলেও শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ যোগ অভ্যাস কৰা উচিত।

0: শ্ৰোতা আইডিসকল, আজিৰ বুলনিত আপোনালোকক শুনাবলৈ লৈছো পাণবজাৰৰ সতৰূপা গোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা এখনি গীতিয়ালেখ্য নাচা তমু হৰদেউ নাচা। আলেখ্যখনিৰ ৰচনা আৰু পৰিচালনা চন্দ্ৰমা শৰ্মাৰ। আহকচোন শুনো আজিৰ গীতিয়ালেখ্য নাচা তমু হৰদেউ নাচা।
1: কলা সংস্কৃতি বিপ্লৱৰ সমন্বয়ৰ হেতু গঢ়া অসমীয়াৰ শ্যামলী বুকুত প্ৰস্ফুটিত এপাহী ফুল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ। ৰাভাই ৰচিছিল, সুৰ দিছিল, বিশ্বৰ চন্দত আনন্দিত হৈ কণ্ঠ নিগৰাইছিল এইদৰে।

অসমীয়াই জীয়ৰী বোৱাৰীৰ আজলি মনৰ বাতৰি বিলাই অসমীয়া জাতিৰ সৰল চিটিয়া পৰিচয় দাঙি ধৰিবলৈ লিখিছিল

শব্দৰ মায়াজালেৰে বিপ্লৱী কণ্ঠৰে সুৰৰ যাদু সৃষ্টি কৰা গীতিকাৰ, সুৰকাৰ, গায়ক, চিত্ৰকৰ, অভিনেতা, নৃত্যশিল্পী, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক শতৰূপা গোষ্ঠীৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদন কৰিলোঁ এটি কবিতাৰে। কবিতাৰ শিৰোনাম প্ৰণামো তোমাক। প্ৰণামো তোমাক হে কলাগুৰু, অন্তৰৰ নিভৃত কোণৰ পৰা অসমীয়াৰ স্বাভিমান তুমি, জাতিৰ ধ্বজাবাহক, গীত, সুৰ, চিত্ৰ, নৃত্যৰ যাদুকৰী সমাহাৰেৰে ৰচি গলা অসমীয়া জাতিৰ পৰিচয় চিৰযুগমীয়া, পৰিচয় চিৰযুগমীয়া।

ইমান পৰে শ্ৰোতাসকলে পাণবজাৰৰ শতৰূপা গোষ্ঠীয়ে পৰিৱেশন কৰা গীতিয়ালেখ্য নাচা তমু শৰদেউ নাচা শুনিলে। ৰচনা আৰু পৰিচালনা আছিল চন্দ্ৰমা শৰ্মাৰ। ইয়াত ভাগ লোৱা শিল্পীসকল আছিল ক্ৰমে গীতাঞ্জলি হাজৰিকা, চন্দ্ৰমা শৰ্মা, কবিতা মহন্ত, ৰূপালীম গোস্বামী, পূজা দত্ত আৰু গীতুমণি তালুকদাৰ। প্ৰিয় শ্ৰোতা,

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: আধুনিক গীতৰ অনুষ্ঠানত দীপশিখা দেৱীৰ কণ্ঠত এইবাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত গীত

আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হ'ল দীপশিখা দেৱীৰ কণ্ঠৰ গীতেৰে। আজি নিশা 7:45 পুনৰ প্ৰচাৰ কৰা হ'ব দীপশিখা দেৱীৰ কণ্ঠৰ আধুনিক গীত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে দণ্ডধৰ হাজৰিকা আৰু সংগীসকলে গোৱা ওজাপালি।

0: লগ পাইছোঁ
1: তেতিয়া সময় ঢেকুৰে
0: কৈছে আৰু যেনে কমা ভাল দেউ দেৱতা আছে ইয়াক পাহে ফুল লগাই দি থৈ
1: যাওঁ দি থৈ যাওঁ
0: এই বুলি যেতিয়া সুধিলা
1: সময় ঢেকুৰে
0: কৈছে সময় ঢেকুৰে কৈছে বোলে সদাগৰ
1: এই মন্দিৰটোৰ কথা ক'বা
0: এই মন্দিৰটোৰ কথা ক'লে তোমাৰ বেমাৰ হৈছোঁ
1: আৰু মোৰ ভয় লাগে
0: আৰু মোৰ ভয় লাগে
1: ইয়াতে কোন থাকে জানা না
0: ইয়াতে থাকে বুঢ়া গোহাই ঝাকপুত মা
1: এই তানত পলি এটা সময় থাকে
0: গেলি অলপ ভাল পাই দিয়া
1: হয়নে অঁ তেতিয়া সদাগৰে বোলে
0: আজি ঠিকা আছে পানীৰ মাজত পাইছোঁ আজি
1: গোসানী মনে মনে সময়
0: মনে মনে সময় আছে
1: চিন্তা কৰিলে কথাটো
0: সদাগৰে
1: কি কৈছে হেমতালে
0: ভিঠি উঠি মৰণ নহয় ঘৰটো ভাং
1: এই বুলি
0: ডিঙাত তুলিলেও আমাৰ বাটত ভাত খাই আখৰি হ'ব
1: এই বুলি সুন্দৰকৈ
0: ভাঙি পেলাই মধুকৰ ডিঙাত তুলি লৈছে
1: লৈ পেলাই কি কৰে
0: গোসানী যায় বাপেকৰ ওচৰ পালা
1: পাইছে
0: তাৰ পাছত এতিয়া

0: গোসানীয়ে ভাবিলে হব
1: কথাটো হয়
0: আগে কাকাৰক পাছিল
1: আই এই বোলে সুন্দৰকৈ গোসানীয়ে হুংকাৰ মাৰিলা
0: মাৰাৰ লগে লগে
1: এটা মস্ত পাহাৰ মূৰা পাহাৰ হান হৈ কাকাৰ এটা উৎপত্তি হল
0: যায় কাকাৰ কি কৈছে
1: সাগৰৰ ইপাৰে এখন ঠেঙে দি ধৰি সিপাৰে এখন ঠেঙে দি ধৰি
0: এই
1: গোটাই লংকা হান হৈ পৰি আছে
0: খোলাটো ওপৰত দি কৰি পৰি
1: আছে পৰি আছে
0: আপুনি
1: চিন্তা নকৰিবা মই এইটো বেমাৰৰ কথা জানো
0: সাগৰৰ
1: কাকাৰ এটা হা উপেঙি আছে তাত তাত খুন্দা মাছি
0: মই যেতিয়া আইছে ঘৰত গৰু গুচি থাকো
1: হা তেতিয়া মই এটা মন্ত্ৰ শিকিছিলো
0: বুঢ়াই কৈছিল
1: কি বুঢ়াই শিকাই দিছিল মোক
0: তই দুটা কাকাৰা ধৰি লৈ আহি
1: ধৰি আনিলে মই তোক পুৰি ফেলে ভাত দিব পাৰো
0: তই গোচাৰ যাব পাৰো
1: হা তেতিয়া মই কৈছিলো কাকাৰা চিপা খাই মৰিলিহে মই
0: তেতিয়া বুঢ়াই এটা মন্ত্ৰ শিকাইছিল
1: হা সেই মন্ত্ৰটো কি জানা
0: কি
1: এই শিয়ালৰ মাত শুনিলে বোলে কাকাৰা ইয়াক কাই নৃত্য লৈ যায়
0: মানে হোৱা দিব লাগে
1: হোৱা দিব লাগে
0: এই জুলাই সাতটা পাঁচটা
1: সাতটা পাঁচটা লগ লৈ যায় ডিঙাৰ ডিঙাৰ টিঙাৰ ওচৰত বহি লৈ
0: মুখতে পানীতে
1: পানীৰ ওচৰতে মুখকেইখন লগাই

শ্রোতাসকলে ওজাপালি শুনিলে দণ্ডধৰ হাজৰিকা আৰু সংগীসকলৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত। এতিয়া শুনক প্ৰসন্ন বৰুৱাৰ বাঁহীবাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 2047 চনৰ নিৰ্ধাৰিত লক্ষ্যৰ পূৰ্বেই ভাৰতত চিকেল চেল ৰোগ নিৰ্মূল হ'ব বুলি আস্থা ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা দেওবাৰে পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ পৰীক্ষাৰ্থীসকলৰ বাবে এটা হোৱাটছএপ যোগাযোগ ব্যৱস্থা মুকলি কৰিছে। ডুবাইত অহা 21 জুনত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মেক্সিকোই প্ৰথমখন দেশ হিচাপে নকআউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে আজি তেওঁৰ গৃহৰাজ্য উৰিষ্যালৈ যাব। শ্ৰীমতী মুৰ্মু বিয়লিৰ ভাগত ময়ূৰভঞ্জ জিলাৰ দণ্ডেবচ এয়াৰ ষ্ট্ৰিপত উপস্থিত হ'ব। এই খণ্ডত স্বাস্থ্যসেৱা, আন্তঃগাঁথনি আৰু জনসেৱা শক্তিশালী কৰাৰ লক্ষ্যৰে তেওঁ এলানি কাৰ্যসূচীত অংশ ল'ব। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে আজি সন্ধিয়া ৰাইৰাংপুৰত স্বাস্থ্যসেৱা, খোৱাপানী আৰু ৰাজহুৱা আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰিব। শ্ৰীমতী মুৰ্মুৱে ভুৱনেশ্বৰৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানে আয়োজন কৰা চিকিৎসা খনন প্ৰভাৱিত গাঁওসমূহৰ বাবে পাইপযোগে পানী যোগানৰ বৃহৎ আঁচনি, ব্ৰহ্মকুমাৰীৰ মাতৃশক্তি ভৱন আৰু বিশেষ আৱৰ্ত ভৱন উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 2047 চনৰ নিৰ্ধাৰিত লক্ষ্যৰ পূৰ্বেই ভাৰতত চিকেল চেল ৰোগ নিৰ্মূল হ'ব বুলি আস্থা ব্যক্ত কৰিছে। বিশেষকৈ জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত এই জিনীয় তেজৰ ৰোগবিধৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে কাৰ্যকৰী ব্যৱস্থা ল'বলৈ শ্ৰীমতী মুৰ্মুৱে আহান জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি মধ্যপ্ৰদেশৰ ওমকাৰেশ্বৰত আন্তঃৰাষ্ট্ৰীয় চিকেল চেল দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাগ লৈ এইদৰে কয়। অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল আৰু মুখ্যমন্ত্ৰী মোহন যাদৱ উপস্থিত থাকে। এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বিয়পিব পৰা এই ৰোগবিধক সহজে নল'বলৈ শ্ৰীমতী মুৰ্মুৱে সকলো ৰাজ্য চৰকাৰ তথা বিষয়াসকলক আহান জনায়। তেওঁ ৰাষ্ট্ৰীয় চিকেল চেল এনিমিয়া নিৰ্মূল অভিযানৰ অধীনত মধ্যপ্ৰদেশ চৰকাৰে লাভ কৰা সাফল্যৰ শলাগ লয়। ৰাজ্যখনে এই অভিযানৰ অধীনত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে 2023 চনত এই ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰাৰ সময়ত বৃহৎ পৰিসৰত ইয়াৰ পৰীক্ষণ কৰাটো এটা অন্যতম লক্ষ্য আছিল আৰু মধ্যপ্ৰদেশ চৰকাৰে সম্প্ৰতি এই লক্ষ্যপ্ৰাপ্তি কৰাটো সন্তুষ্টিৰ বিষয়। অনুষ্ঠানত শ্ৰীমতী মুৰ্মুৱে ৰাষ্ট্ৰীয় চিকেল চেল এনিমিয়া নিৰ্মূল অভিযান 2047ৰ অধীনত স্থাপন কৰা বিশেষ প্ৰদৰ্শনী পৰিদৰ্শন কৰে। প্ৰদৰ্শনীত জনজাতি পৰিক্ৰমা, অনুসূচিত জাতি কল্যাণ, চিকিৎসা, শিক্ষা, জনস্বাস্থ্য আৰু আয়ুষকে ধৰি বিভিন্ন বিভাগসমূহে চিকেল চেল ৰোগীৰ বাবে থকা স্বাস্থ্যসেৱা, কল্যাণমূলক আঁচনি আৰু সজাগতা কাৰ্যসূচীৰ বিষয়ত তথ্য আগবঢ়ায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰিব। দেশৰ প্ৰায় 200টা স্থানত আজি এই উপলক্ষে আঞ্চলিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাই দেশত 15 লাখ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সহায় কৰিছে। কৰ্মচাৰী আৰু নিয়োগকৰ্তা দুয়োপক্ষকে আনুষ্ঠানিক অৰ্থব্যৱস্থাত অংশগ্ৰহণৰ প্ৰতি উৎসাহিত কৰাৰ বাবে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। ইয়াৰ অধীনত প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰাসকলক 15,000 টকাকৈ প্ৰদান কৰা হয়। তদুপৰি অতিৰিক্ত নিয়োগ সৃষ্টি কৰা নিয়োগকৰ্তাসকলক প্ৰতিমাহে প্ৰতিজন অতিৰিক্ত কৰ্মচাৰীৰ বাবে 3,000 টকাকৈ উদগনিমূলক ধন প্ৰদান কৰা হয়। বিগত বৰ্ষৰ 1 আগষ্টত ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে দুবছৰৰ ভিতৰত দেশত 3,50,00,000ৰো অধিক নিয়োগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ ওড়িশা আৰু পশ্চিমবংগ

0: অধীনত দেশৰ 9,44,00,000ৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ 18,880 কোটি টকাৰো অধিক ধন প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হ'ব। তেওঁ লগতে ৰাজ্যখনত কেইবাটাও গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কৃষি আঁচনি মুকলি কৰিব। এই আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় অভিযান আৰু প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা অন্যতম। প্ৰধানমন্ত্ৰী মোদীয়ে অহা দেওবাৰে কলকাতাত আয়োজন কৰা 12 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ইয়াৰ পাছত তেওঁ কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰত INS দুনাগিৰি, INS শংখুধাক আৰু INS এগ্ৰে নামৰ 3খন থলুৱাভাৱে নিৰ্মিত নৌজাহাজ মুকলি কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা দেওবাৰে পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ পৰীক্ষাৰ্থীসকলৰ বাবে এটা হোৱাটছএপ যোগাযোগ ব্যৱস্থা মুকলি কৰিছে। 7827980287 এই প্ৰমাণিত নম্বৰৰ জৰিয়তেহে সকলোবোৰ বিভাগীয় হোৱাটছএপ তথ্য প্ৰেৰণ কৰা হ'ব বুলি NTAই স্পষ্ট কৰি দিছে। সংস্থাটোৱে যিকোনো ধৰণৰ বাৰ্তাক বিশ্বাস কৰাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ নাম আৰু নীলা ৰঙৰ প্ৰমাণীকৰণ চিহ্ন পৰীক্ষা কৰিবলৈ পৰীক্ষাৰ্থীসকলক পৰামৰ্শ দিছে। NTAয়ে লগতে 21 জুনৰ পুনৰ পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰৱেশ পত্ৰ ডাউনলোড কৰা পৰীক্ষাৰ্থীসকলে পুনৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰাৰ প্ৰয়োজন নাই বুলি স্পষ্ট কৰিছে। এতিয়ালৈকে নতুন প্ৰৱেশ পত্ৰ ডাউনলোড নকৰা পৰীক্ষাৰ্থীসকলৰ হৈ পৰীক্ষাৰ্থীসকললৈহে SMSE ইমেইল অথবা হোৱাটছএপ বাৰ্তা প্ৰেৰণ কৰা হৈছে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। বহু পৰীক্ষাৰ্থীৰ বাবে তেওঁলোকৰ পচন্দ অনুসৰি নতুন পৰীক্ষা কেন্দ্ৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত যোৱা 3 মে'ৰ পৰীক্ষাৰ বাবে দিয়া প্ৰৱেশ পত্ৰ অহা দেওবাৰৰ পুনৰ পৰীক্ষাৰ বাবে বৈধ নহয় বুলি NTAই উল্লেখ কৰিছে। ডুবাইত ভাৰতীয় কনচুলেট জেনেৰেল আৰু ডুবাই আৰক্ষীৰ ইতিবাচক উদ্যম পৰিষদৰ সমন্বিত উদ্যোগত অহা 21 জুনত 12 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আয়োজন কৰা হ'ব। এই অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ লগতে ডুবাইৰ আৰক্ষী, কূটনীতিক, শিক্ষাৰ্থী আৰু যোগ অনুশীলনকাৰীসকলে অংশগ্ৰহণ কৰিব। অংশগ্ৰহণকাৰীসকলে যোগাসনৰ সময়ত উশাহ নিশাহৰ কৌশল আৰু ধ্যান আদিৰ জৰিয়তে শৰীৰৰ সামগ্ৰিক সুস্থতাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিব। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আকাশবাণীৰ নতুন দিল্লীত থকা প্ৰধান কাৰ্যালয়ত ইয়াৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ বাবেও যোগাসনৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীক আজি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা শুভেচ্ছা বাৰ্তাৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ৰাহুল গান্ধীৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনা কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো ৰাহুল গান্ধীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। জোৰাম পিপলছ মুভমেণ্ট দলৰ প্ৰাৰ্থী কে লালত লুৱাংকিমাই মিজোৰামৰ একমাত্ৰ ৰাজ্যসভাৰ আসনখনৰ বাবে নিৰ্বাচিত হৈছে। কালি আইজলৰ বিধানসভাত অনুষ্ঠিত ৰাজ্যসভা নিৰ্বাচনত তেওঁ মিজো নেচনেল ফ্ৰণ্টৰ প্ৰাৰ্থী জোথান চাংগিমাৰক 16টা ভোটত পৰাস্ত কৰে। ৰাজ্যখনৰ বিধানসভাৰ মুঠ 40গৰাকী সদস্যৰ ভিতৰত 36জনে ভোটদান কৰে আৰু ইয়াৰে লালত লুৱাংকিমাই 26টা ভোট লাভ কৰাৰ বিপৰীতে জোথান চাংগিয়ে 10টা ভোট লাভ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দক্ষিণ কোৰিয়াক 1-0 পৰাস্ত কৰি মেক্সিকোই প্ৰথমখন দেশ হিচাপে নক আউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত আজি কানাডাই কাটাৰক 6-0 পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 2047 চনৰ নিৰ্ধাৰিত লক্ষ্যৰ পূৰ্বেই ভাৰতত চিকেল চেল ৰোগ নিৰ্মূল হ'ব বুলি আস্থা ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা দেওবাৰে পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ পৰীক্ষাৰ্থীসকলৰ বাবে এটা হোৱাটছএপ যোগাযোগ ব্যৱস্থা মুকলি কৰিছে। ডুবাইত অহা 21 জুনত 12 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত মেক্সিকোই প্ৰথমখন দেশ হিচাপে নক আউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিয়মিত 3 বজাত শুনিবলৈ পাব।
1: FM বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 400

11.5 মিটাৰত আৰু 729 কিলোহাৰ্জত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। এতিয়া শুনক নন্দিতা চক্ৰৱৰ্তীৰ কণ্ঠৰ লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্রোতাসকলে লোকগীত শুনিছে নন্দিতা চক্রবর্তীর কণ্ঠত।

0: লোকগীত শুনিলে নন্দিতা চক্ৰৱৰ্তীৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপাহৰ সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon. This is Akashvani and I am Valsa Williams with the Midday News.

0: এয়া
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত চলিত বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত উত্তীৰ্ণ অসমৰ 25গৰাকী পৰীক্ষাৰ্থীলৈ 50,000 টকাকৈ আগবঢ়োৱা জলপানীৰ বাবে আবেদনৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ

0: ফুকনে কালি এটা বিবৃতিযোগে কয় যে এই বৰ্ষৰ ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ 25গৰাকী পৰীক্ষাৰ্থীক মূল আৰু মৌখিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰসন্থাই 50,000 টকাকৈ আগবঢ়াব। এই জলপানী লাভ কৰিবলৈ পৰীক্ষাৰ্থীসকলক ছাত্ৰসন্থাৰ ৱেবছাইট www.asu.org.in-ত আবেদন কৰিবলৈ আহান জনোৱা হৈছে। 24 জুনৰ নিশা 12 বজালৈ এই আবেদন প্ৰক্ৰিয়া চলি থাকিব। গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত কালিৰে পৰা গোলকীয় সৌৰ প্ৰদৰ্শনী, অসম আৰু উত্তৰ পূব ভাৰত তথা গোলকীয় বেটাৰী প্ৰদৰ্শনীৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছে। প্ৰদৰ্শনীত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য আৰু চুবুৰীয়া অঞ্চলৰ 5,000ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। সৌৰ শক্তি আৰু বেটাৰী সঞ্চয় ব্যৱস্থাৰ বিষয়ক এই প্ৰদৰ্শনীৰ প্ৰথম দিনা কালি খণ্ডটোৰ সৈতে জড়িত উদ্যোগপতি, ই পি চি প্ৰতিষ্ঠান, নীতি প্ৰণেতা, বিনিয়োগকাৰী, চৰকাৰী বিষয়া, বিদ্যুৎ বিতৰণ সংস্থা আৰু প্ৰযুক্তি বিশেষজ্ঞসকল একেখন মঞ্চতে সমবেত হয়। প্ৰদৰ্শনীত আদানী, শক্তি পাম্পছ, মাইক্ৰটেক, এক্সাইড আদি কোম্পানীয়ে স্মাৰ্ট শক্তি ব্যৱস্থা আৰু নিকা শক্তি সমাধানৰ আধুনিক প্ৰযুক্তি প্ৰদৰ্শন কৰে। অনুষ্ঠানত নবীকৰণযোগ্য শক্তি উৎকৰ্ষ বঁটাৰ জৰিয়তে দেশৰ বিভিন্ন কোম্পানী, উদ্যোগপতি, উদ্ভাৱক আৰু পেছাদাৰীসকলক এই খণ্ডলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সন্মানিত কৰা হয়। প্ৰদৰ্শনীৰ আজি সামৰণি পৰিব। সদৌতাই আহোম ছাত্ৰ সন্থা আটাচুৰ উদ্যোগত আজি শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিত অ' এন জি চিৰ বিৰুদ্ধে দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আটাচুৰ অভিযোগ অনুসৰি অ' এন জি চিয়ে নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰখাৰ লগতে লোকচানৰ অজুহাতত ব্যক্তিগত প্ৰতিষ্ঠানক তৈলক্ষেত্ৰৰ দায়িত্ব প্ৰদান কৰা আৰু শিৱসাগৰৰ পৰা বিভিন্ন কাৰ্যালয় স্থানান্তৰ কৰাৰ দৰে সিদ্ধান্তসমূহ অসম তথা থলুৱা জনসাধাৰণৰ স্বাৰ্থবিৰোধী। অ' এন জি চিত 100% থলুৱা নিযুক্তি নিশ্চিত কৰা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, পৰিৱেশ সংৰক্ষণ, কলা সংস্কৃতি আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়ন, ঠিকাৰ আবণ্টনৰ নিয়ন্ত্ৰণ নাজিৰাতে ৰখা, অ' এন জি চিৰ চিকিৎসালয়ৰ পৰিকাঠামো উন্নত কৰা আৰু চুকাফা চিকিৎসালয়ত অনিয়ম বন্ধ কৰাৰ দাবীও সংগঠনটোৱে উত্থাপন কৰে। ধৰ্মঘট কাৰ্যসূচীত আটাচুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈৰ লগতে সংগঠনটোৰ নেতা, কৰ্মী আৰু ভালেসংখ্যক সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে। তামোলপুৰ জিলাৰ ডুঙাৰগাঁও নামৰ সীমান্তৱৰ্তী দুৰ্গম তথা ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামৰ অন্তৰ্ভুক্ত গাঁওখনৰ উন্নয়নমূলক প্ৰয়োজনীয়তা আৰু অগ্ৰাধিকাৰসমূহৰ বুজ ল'বলৈ জিলা আয়ুক্ত চিমি কৰণে আজি পৰিদৰ্শন কাৰ্যসূচী গ্ৰহণ কৰে। গাঁওখন পৰিদৰ্শনকালত জিলা আয়ুক্তই স্থানীয় বাসিন্দাৰ সৈতে মত বিনিময় কৰি খোৱাপানীৰ সমস্যা সমাধানৰ অৰ্থে এটা সম্ভাব্য জল উৎস স্থল পৰিদৰ্শন কৰে। গাঁওবাসীৰ খোৱাপানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ এটা ইনটেক পইণ্ট বা পানী সংগ্ৰহ কেন্দ্ৰৰ বাবে উপযুক্ত স্থান চিনাক্ত কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে এই ভ্ৰমণকালত অঞ্চলটোত হাতী মানুহৰ সংঘাতৰ বিষয় সন্দৰ্ভতো গাঁওবাসীৰ সৈতে বাৰ্তালাপ কৰে। হাতী আৰু মানুহৰ সংঘাত কিদৰে দূৰ কৰিব পাৰি, লগতে স্থানীয় ৰাইজৰ নিৰাপত্তা বৃদ্ধিৰ ক্ষেত্ৰত কেইবাটাও সম্ভাব্য প্ৰতিৰোধমূলক উপায় তথা ফলপ্ৰসূ পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ লগতে চিৰাং জিলা স্বাস্থ্যসেৱা বিভাগৰ সহযোগত আজি জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়। জিলা সদৰ কাজলগাঁৱৰ পেৰেড গ্ৰাউণ্ডত অহা 21 জুনত হ'বলগীয়া দ্বাদশ আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা জিলা পৰ্যায়ৰ এই প্ৰতিযোগিতাখন চিৰাঙৰ অতিৰিক্ত জিলা আয়ুক্ত সংগীতা চৰকাৰে উদ্বোধন কৰে। মুঠ 4টা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত 75গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অহা 21 জুনৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত বঁটাপ্ৰাপক প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব। বিশ্বনাথ জিলাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আয়ুষ সঞ্চালকালয়, অসম আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ সহযোগত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সহযোগত আজি এখন জিলা পৰ্যায়ৰ যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত জিলাখনৰ 100+ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বেয়ে যোগাসনৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান।

এয়া আকাশবাণীৰ তেজপুৰ। আজি হৈছে শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 4 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 19 দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ বিয়লিৰ অধিৱেশনৰ মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্ছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাসকলে নিউজ অন AIR এপৰ যোগেদিও এই অনুষ্ঠান শুনিবলৈ পাব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছে অম্লানজ্যোতি দত্ত আৰু সমীৰ নাৰ্জাৰী, ট্ৰেন্সমিটাৰৰ দায়িত্বত আছে নিৰঞ্জন বড়ো, পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী, ডিউটি ৰুমত আছে জিনিয়া শৰ্মা, আৰু এয়া

বাইবেলত কোৱা হৈছে আত্মগৌৰৱ নকৰিবা, ই ব্যক্তিত্বৰ অৱনমন ঘটায়। ভূপেন হাজৰিকাই কৈছে, যিমানেই বিলাই দিবা সিমানেই মহান হ'বা, তাৰ নাম সঁচা মানৱতা।

কণ্ডৰ ছেটে কৈছিল, নিজৰ জীৱনক আনৰ সৈতে তুলনা নকৰাকৈ জীয়াই থাকিবলৈ শিকাটো এক বিৰল কলা। খুব কম সংখ্যক লোকেহে এনে বিৰল জীৱন যাপন কৰিব পাৰে।

কৃষ্ণকান্তই সন্দিকৈ কৈছে, সকলো কামতে পৰিকল্পনাহে আচল কথা। সুস্থিৰ পৰিকল্পনা অবিহনে শক্তি অৰ্থ সকলো অথলে যায়। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ অৰ্ধআকাশ অনুষ্ঠানটিৰ। অৰ্ধআকাশ অনুষ্ঠানটিত আজি শুনাব লৈছোঁ মিতালী চৌধুৰীৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত।

শ্ৰোতাসকলে মিতালী চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে, কথা আৰু সুৰ মানসৰ বীণৰ। এবাৰ শুনাব লৈছোঁ শিল্পীগৰাকীৰ কণ্ঠৰ অন্য এটি গীত, কথা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ, সুৰ জিতু তপনৰ।

অৰ্ধাক অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ মিতালী চৌধুৰী কণ্ঠৰ আন এটি গীত, কথা ললিত নাথৰ, সুৰ জ্যোতিময় দেৱনাথৰ।

শ্ৰোতাসকলে অৰ্ধাকাশ অনুষ্ঠানটি শুনিলে। খন্তেক পাছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই লিখি শুনাব।

অনুষ্ঠান পৰিস্থিতিৰ পাছতে আগবঢ়া হ'ব গীতালী। গীতালী অনুষ্ঠানত আজি হিন্দী বোলছবি গীত শুনোৱা হ'ব। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:20 প্ৰচাৰ কৰা হ'ব ভদাই চোতালৰ মেল অনুষ্ঠানটিৰ। 7:50 আগবঢ়োৱা হ'ব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:02 নিবেদন কৰা হ'ব উপন্যাস পাঠ অনুষ্ঠানটিৰ। আজি এই অনুষ্ঠানত পূৰৱী বৰমুদৈ ৰচিত শান্তনু কুলনন্দনৰ 46 সংখ্যক খণ্ড শুনোৱা হ'ব। 8:22 নিবেদন কৰা হ'ব অসমীয়া গীত। 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 আগবঢ়োৱা হ'ব খেল জগত অনুষ্ঠানটিৰ। 9:30 নিবেদন কৰা হ'ব বৰ্ণালী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। নিশা 10:00 প্ৰচাৰ কৰা হ'ব মোদী চৰকাৰৰ 12 বছৰীয়া শাসনকালৰ সাফল্য আৰু পদক্ষেপ বিষয়ক এটি বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান। এই অনুষ্ঠানত আমাৰ লগত থাকিব তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকা। নিশা 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়াই আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এতিয়া আগবঢ়াইছো গীতালী। গীতালী অনুষ্ঠানত শুনাব লৈছো জুৱেল থিফ বুলছবিৰ লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

0: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: সলাওক সলাওক অভ্যাস সলাওক, এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয় জানি লওক, সতৰ্ক হৈ ৰওক।

শ্ৰোতাসকলে গীতালি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই লৈ শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হিতাধিকাৰীসকলক ভাট্টা প্ৰদান শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক কাৰ্যসূচীৰ উন্মোচন দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ৰাজ্যত বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ অহা 21 জুনত হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত জিলা প্ৰশাসনসমূহৰ নিৰ্দেশনা জাৰি আৰু বিশ্বকাপ ফুটবলত আজি মাজনিশা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়া পুৱতি নিশা স্কটলেণ্ড আৰু মৰক্কোৰ মাজৰ খেল গুৱাহাটী মহানগৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত হিতাধিকাৰীসকলক ভাট্টা প্ৰদান কৰা হয় কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰা ৰামেশ্বৰ তেলী বিধায়ক ডঃ তপন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশতে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে এই আঁচনিসমূহৰ জৰিয়তে 2047 চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে এই আঁচনিখনে দেশৰ যুৱশক্তিক উৎপাদনক্ষম আত্মনিৰ্ভৰশীল কৰি তোলাত সহায় কৰিব বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে
1: 2014 চনৰ পৰা দেশখনৰ বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে বহুতবোৰ আঁচনি লৈছে তাৰ ভিতৰত 2025 চনত আৰম্ভ কৰা এইটো এটা গুৰুত্বপূৰ্ণ আঁচনি দেশৰ বিভিন্ন হিতাধিকাৰীৰ মাজত ইনচেনটিভ বা উদগনিমূলক সাহায্য বিতৰণ কৰিব এইখন এখন এনে এখন আঁচনি যি আঁচনিয়ে এমপ্লয়াৰ আৰু এমপ্লয়ী দুয়োকে শক্তিশালী কৰিছে এখন যুগান্তকাৰী দূৰৰক্ষী আঁচনি আৰু ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে বিপুল সংখ্যক নিয়োগৰ জৰিয়তে দেশৰ অৰ্থনৈতিক বিকাশ খৰতকীয়া কৰি তোলা
0: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত চাৰিবছৰীয়া স্নাতক কাৰ্যসূচী এফ ৱাই ইউ জি পিৰ চতুৰ্থ বৰ্ষ কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশনা এন ই পি ৰেডি ৰেকনাৰ 2026 আৰু এফ ৱাই ইউ জি পিৰ চতুৰ্থ

0: বৰ্ষৰ এফ এ কিউ বুকলেট উন্মোচন কৰা। এই অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে সাংবাদিকগৰাকীক এইদৰে কয়।
1: শিক্ষানীতি 2020 ইয়াক ৰূপায়ণ কৰাৰ উচ্চ শিক্ষাত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে এখন অগ্ৰণী ৰাজ্য আৰু আমি যি 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম এই পাঠ্যক্ৰম আমি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত আৰম্ভ কৰিছিলো এইবাৰ ছাত্ৰ ছাত্ৰীসকলে চতুৰ্থটো বৰ্ষত তেওঁলোকে ভৰি দিছে। এতিয়া চতুৰ্থ বৰ্ষৰ যিটো মানে পাঠ্যক্ৰম বা ইয়াৰ শিক্ষাদানৰ যিখিনি ব্যৱস্থা এইটো নতুন, এইটো প্ৰথমবাৰৰ কাৰণে, য'ত কোৱা হৈছে গ্ৰেজুৱেশ্যনটো 3 বছৰত সকলোৰে হৈ গ'ল 6টা ছেমিষ্টাৰ সামৰি, কিন্তু চতুৰ্থ বছৰটো হ'ল গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ বা গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চ।
0: বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত, অসম কলেজ অধ্যক্ষ পৰিষদৰ প্ৰতিনিধিসকলৰ লগতে অনুষ্ঠানত বিভিন্ন অনুষদৰ ডিন, শিক্ষক শিক্ষয়িত্ৰী, বিশ্ববিদ্যালয় শ্ৰেণীৰ সচিব, সংলগ্ন মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট

0: আমি আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত আৰম্ভ কৰিছিলোঁ। এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে চতুৰ্থটো বৰ্ষত তেওঁলোকে ভৰি দিছে। এতিয়া চতুৰ্থ বৰ্ষৰ যিটো মানে পাঠ্যক্ৰম বা ইয়াৰ শিক্ষাদানৰ যিখিনি ব্যৱস্থা, এইটো নতুন, এইটো প্ৰথমবাৰৰ কাৰণে, য'ত কোৱা হৈছে গ্ৰেজুৱেশ্যনটো তিনি বছৰ সকলোৰে হৈ গ'ল, ছটা ছেমিষ্টাৰ সামৰি, কিন্তু চতুৰ্থ বছৰটো হ'ল গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ বা গ্ৰেজুৱেশ্যন উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চ।
1: বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত, অসম কলেজ অধ্যক্ষ পৰিষদৰ প্ৰতিনিধিসকলৰ লগতে অনুষ্ঠানত বিভিন্ন অনুষদৰ ডিন, শিক্ষক শিক্ষয়িত্ৰী, বিশ্ববিদ্যালয় শ্ৰেণীৰ সচিব, সংলগ্ন মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্ৰী ডাঃ পেগুৱে এই নিৰ্দেশনা পত্ৰ প্ৰস্তুত কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক অভিনন্দন জনায় আৰু ইয়াক বিশ্ববিদ্যালয়খনৰ উল্লেখযোগ্য পদক্ষেপ বুলি অভিহিত কৰে। লগতে এফ এ কিউ বুকলেট প্ৰস্তুত কৰাৰ লগত জড়িত সংশ্লিষ্ট লোকসকলক ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডত চলি থকা সংস্কাৰৰ বিষয়েও আলোকপাত কৰে। তেওঁ পুৰণি আৰু প্ৰাসংগিকতা হেৰুৱাই পেলোৱা পাঠ্যক্ৰমসমূহৰ পুনৰ মূল্যায়ন কৰা, উদ্যোগ প্ৰতিষ্ঠানৰ সহযোগত নতুন পাঠ্যক্ৰম গ্ৰহণ কৰা আদি পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ অসমত সম্পূৰ্ণৰূপে উদ্যোগ খণ্ডৰ দ্বাৰা ৰূপায়িত প্ৰথম পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে। ইয়াৰ উপৰিও বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত চলি থকা ছেল্ফ ফাইনেন্সিং কোৰ্চসমূহৰ ক্ষেত্ৰত চৰকাৰৰ নীতি স্পষ্ট কৰে।
0: আৰম্ভণিতে ইয়াৰ যিটো পাঁচ বছৰীয়া যিটো প্ৰগ্ৰেম, এইটো এটা ছেল্ফ ফাইনেন্স প্ৰগ্ৰেম, আৰু ছাত্ৰ ছাত্ৰী, মই নাভাবোঁ কোনো ছাত্ৰ ছাত্ৰীয়ে প্ৰস্পেক্টাছখন নপঢ়াকৈ নামভৰ্তি কৰিছে বুলি মই নাভাবোঁ। গতিকে নামভৰ্তি কৰাৰ সময়তে তেওঁলোকে জানে যে ইয়াত এটা মাচুল আছে, মাচুলটো দিব লাগিব, যে কিজানি ভাৰতবৰ্ষৰ ভিতৰতে এনেকুৱা প্ৰগ্ৰেমৰ কাৰণে আটাইতকৈ কম মাচুল বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ ছাত্ৰীক পাঠদান কৰোৱা তেওঁলোকৰ কাৰণে বিশ্ববিদ্যালয়খনে প্ৰায় 3.5 লাখ টকা খৰচ কৰিব লগা হয়। তাৰ বিপৰীতে তেওঁলোকে এটা ছেমিষ্টাৰ প্ৰথম মানে আৰ্টছৰ ক্ষেত্ৰতে 14,000 টকা এটা ৰাখে বা ছায়েন্সত অকণমান বেছি ৰাখিছে, আৰু যিটো এমাউণ্ট বিশ্ববিদ্যালয়ে ৰাখিছে সেইটো প্ৰাইভেট বিশ্ববিদ্যালয় বা আন যিবিলাক আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ ফিজৰ তুলনাটো ই অতি সামান্য। গতিকে যিহেতু এইটো আৰম্ভণিত তেওঁলোকে নামভৰ্তিতে এটা ছেল্ফ ফাইনেন্স কোৰ্চ হিচাপে তেওঁলোকে এডমিশ্যন লৈছে, ছেল্ফ ফাইনেন্স কোৰ্চ হিচাপে এইটো চলিব।
1: অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে উপাচাৰ্য ডঃ ননীগোপাল মহন্তই উদ্বোধনী ভাষণ দিয়ে। এই ভাষণত ডঃ মহন্তই কয় যে এফ ৱাই ইউ জি পিৰ চতুৰ্থ বৰ্ষ প্ৰৱৰ্তনৰ ক্ষেত্ৰত থকা বাস্তৱধৰ্মী প্ৰশাসনিক আৰু শৈক্ষিক প্ৰত্যাহ্বানসমূহ সুযোগলৈ ৰূপান্তৰ কৰা উচিত। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
2: ৰাজ্যৰ আন আন জিলাৰ লগতে বৰপেটা জিলাতো অহা 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আয়োজন কৰা হৈছে। এই দিৱসৰ লগত সংগতি ৰাখি আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত আজি বৰপেটা জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বৰপেটাৰ ডি আৰ ডি এৰ সভাগৃহত অনুষ্ঠিত এই প্ৰতিযোগিতাত বিভিন্ন বয়সৰ 200+ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। মন্ত্ৰালয়ে হৈ যোগাচাৰ্য ৰুবুল মিশ্ৰই প্ৰতিযোগিতা পৰিচালনা কৰে। বিজয়ী প্ৰতিযোগীসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত যোগদানৰ সুবিধা লাভ কৰিব বুলি যোগাচাৰ্য শ্ৰীমিশ্ৰই আশা প্ৰকাশ কৰে। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গোৱালপাৰা জিলা প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰি এইদৰে কয়।
3: গোৱালপাৰা জিলাও আমি প্ৰগ্ৰেম অনুষ্ঠান ৰাখিছোঁ। 21 তাৰিখৰ দিনাখন সমজুৱা য়োগা কৰা হ'ব। তাৰ আগতে আমি স্কুলৰ ল'ৰা ছোৱালীবিলাকক অলপ পপুলাৰাইজ কৰিবৰ কাৰণে এটা কম্পিটিশ্যন পতা হৈছে। সেই কম্পিটিশ্যনটোত আমি 4টা ভাগত কৰিছোঁ, 1-10 বছৰ, 11 বছৰৰ পৰা 20 বছৰ, 21 বছৰৰ পৰা 35 বছৰ আৰু 35 বছৰৰ পৰা এবভ। দেখা গৈছে সকলো স্তৰৰ যি বয়সৰ লোক আছে সকলোৱে উল্লাসেৰে তেওঁলোকে পাৰ্টিচিপেট কৰিব আহিছে। হেল্থ ডিপাৰ্টমেণ্টে যোনটো ইনিচিয়েটিভ লৈছে প্ৰশংসনীয়, আৰু তেওঁলোক ল'ৰা ছোৱালীয়ে খুব ধুনীয়াকৈ আহিছে কৰিছে, আৰু আমি এই গোটেই ইয়াৰ যোনটো ৰিজাল্ট হ'ব এই ৰিজাল্টটো আমি সমজুৱাকৈ 1 তাৰিখে আমি বিতৰণ কৰিম।
2: চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ লগতে চিৰাং জিলা স্বাস্থ্যসেৱা বিভাগৰ সহযোগত আজি জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয়। জিলা সদৰ কাজল গাঁৱৰ পেৰেড গ্ৰাউণ্ডত অহা 21 জুনত হ'বলগীয়া 2দশ আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা জিলা পৰ্যায়ৰ এই প্ৰতিযোগিতাখন চিৰাঙৰ অতিৰিক্ত জিলা আয়ুক্ত

0: প্ৰতিযোগিতা চৰকাৰে উদ্বোধন কৰে। মুঠ চাৰিটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত 75 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অহা 21 জুনৰ আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত বঁটাপ্ৰাপক প্ৰতিযোগীসকলৰ মাজত পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ব। দৰং জিলা প্ৰশাসনে আয়ুষ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় আয়ুষ অভিযান আৰু জিলা স্বাস্থ্য সমাজ দৰঙৰ সহযোগত 21 জুনত দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই উপলক্ষে মঙলদৈৰ সৈনিক ভৱনত 21 জুনৰ পুৱা 6 বজাৰ পৰা বিশেষ যোগাভ্যাসৰ লগতে আন কেইবাটাও কাৰ্যসূচী হাতত লোৱা হৈছে। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা পৰ্যায়ৰ এখন যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি আদালতত অভিনেতা ৰবি শৰ্মাই সাক্ষ্য প্ৰদান কৰে। অৱশ্যে আজি সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অসম্পূৰ্ণ হোৱা বাবে কাইলৈ অভিনেতাগৰাকীক পুনৰ সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত বিচাৰি অভিনেতা ৰবি শৰ্মাৰ এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই অনুসৰি আদালতে আজি অভিনেতাগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰিবলৈ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত শুনানি অনুষ্ঠিত হয়। আজি আদালতত অভিযুক্তৰ হৈ অধিবক্তা অনিল মিশ্ৰই ভাৰ্চুৱেল মাধ্যমেৰে যুক্তি প্ৰদৰ্শন কৰে। আজিৰ শুনানিত অসম চৰকাৰৰ হৈ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰ উপস্থিত থাকে। পাছত আদালতে সকলো পক্ষৰ যুক্তি শুনি অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন 23 জুনত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জনসাধাৰণক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজভাৱে উপলভ্য কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা, ৰাজহুৱা ওজৰ আপত্তি সময়মতে নিষ্পত্তি কৰা আৰু বিভিন্ন জনকল্যাণমূলক সেৱা আঁচনি চৰকাৰে গ্ৰহণ কৰিছে। এই উদ্দেশ্যে চৰকাৰে জনকল্যাণ শিবিৰ 2026 বিভিন্ন অঞ্চলত আয়োজন কৰিছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা প্ৰশাসনৰ আটাইকেইটা উন্নয়ন খণ্ডত আজিৰে পৰা জনকল্যাণ শিবিৰ 2026 আয়োজন কৰা হৈছে। আজি আৰু কাইলৈ অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকালত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ খতিয়ান ৰাইজৰ মাজত উত্থাপন কৰা হ'ব। ইপিনে নগাঁও জিলাৰ 13টা খণ্ড উন্নয়নৰ লগতে সদৰ আৰক্ষী ছাউনীত কালিৰে পৰা আৰম্ভ হোৱা জনকল্যাণ শিবিৰত ব্যাপক জনসমাগম দেখিবলৈ পোৱা গৈছে। চিৰাং জিলাতো আজিৰে পৰা দুদিনীয়াকৈ চিডলি চিৰাং উন্নয়ন খণ্ড আৰু বড়ো বজাৰ উন্নয়ন খণ্ডভিত্তিক কাজলগাঁও বজাৰ গৃহ আৰু বড়ো বজাৰ VCDCৰ কাৰ্যালয়ত বিকশিত জনকল্যাণ শিবিৰৰ আয়োজন কৰা হয়। শোণিতপুৰ জিলাতো 18-20 জুনলৈকে 3 দিনীয়া কাৰ্যসূচীৰে জিলাখনৰ সকলো উন্নয়ন খণ্ডতে জনকল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী অসম আগমনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীক নতুনকৈ সজাই পৰাই তুলিছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশত গুৱাহাটী পৌৰ নিগম আৰু লোক নিৰ্মাণ বিভাগে যুদ্ধকালীন তৎপৰতাৰে মহানগৰখনক চাফ চিকুণ কৰাৰ লগতে ৰাজহুৱা স্থানত নতুন ৰূপ দিয়াৰ চেষ্টা চলাইছে। মহানগৰৰ বিভিন্ন স্থানত গছপুলি ৰোপণৰ উপৰি ষ্ট্ৰীট লাইট ডিভাইডাৰসমূহো ৰং কৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে।
1: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 21 জুনত পুনৰ অনুষ্ঠিত হ'ব। এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শোণিতপুৰৰ জিলা দণ্ডাধীশ আনন্দ কুমাৰ দাসে এক নিৰ্দেশযোগে জিলাখনত নিৰ্ধাৰিত 5টা পৰীক্ষা কেন্দ্ৰত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ মিছামাৰীৰ 1 নম্বৰ PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, শালনিবাৰীৰ বায়ুসেনা ঘাটি, তেজপুৰৰ 2 নম্বৰ PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয়, চোলমাৰাৰ 1 নম্বৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নপামৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলাখনৰ দণ্ডাধীশে দিয়া নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনাধিকৃত বা কোনো অপ্ৰয়োজনীয় ব্যক্তিৰ সমাৱেশ বা জমা হোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে পৰীক্ষা প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পৰা বা অসৎ উপায় অৱলম্বন কৰাত সহায় কৰিব পৰা যিকোনো ধৰণৰ অনাধিকৃত প্ৰৱেশ ফটোগ্ৰাফী, ভিডিঅ'গ্ৰাফী আৰু যোগাযোগ ব্যৱস্থাও নিষিদ্ধ কৰা হৈছে। পৰীক্ষাৰ সামগ্ৰী, সুৰক্ষা, জিন্মা আৰু পৰিবহণত বাধা বা হস্তক্ষেপ কৰা যিকোনো কাৰ্যৰ ওপৰত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। প্ৰশাসনৰ এই নিষেধাজ্ঞা 18 জুনৰ পৰা 21 জুনৰ পৰীক্ষা সম্পূৰ্ণ নোহোৱালৈকে বাহাল থাকিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। ইপিনে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট অনুষ্ঠিত কৰাক লৈ নগাঁও জিলা প্ৰশাসনেও কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ পৰীক্ষা

0: said it forms part of the right to movement guaranteed under Article 19 1D and other fundamental rights including Article 21, right to life and liberty. The declaration by the top court came in an unfortunate motor accident compensation case where a father lost his 5-year-old son while taking him to school. External Affairs Minister Dr. S. Jaishankar has said that passport delivery has now become completely democratized as it is swift, secured and decentralized. Addressing the annual Regional Passport Officers Conference in New Delhi, Dr. Jaishankar said that the passport service is accessible to remotest corner of the nation. He said this shift towards the public expectation is a validation of digital governance. He said Passport Seva Program version 2.0 has truly redefined global mobility for a Vikasit Bharat. The External Affairs Minister highlighted that the country's foreign policy establishes India as a Vishwabandhu and the Indian passport is treated with respect and with confidence internationally. A new round of direct talks between the United States and Iran has been postponed after US Vice President J.D. Vance delayed a planned visit to Switzerland. The White House cited logistical challenges and an unpredictable schedule for the change. Switzerland's foreign ministry said talks involving the United States, Iran, Qatar and Pakistan scheduled for today have been postponed. An Iranian regional official confirmed that Iranian representatives did not travel to Switzerland for the discussions. And that is the end of this news bulletin.
1: বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্যাপ্ত সুযোগ প্ৰদানেৰে দেশৰ যুৱক প্ৰজন্মক সবল কৰি তোলা বিকশিত ভাৰতৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি মেঘালয়ৰ ৰিভৈ জিলাৰ ভৰিমবঙত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জৈৱিক মছলা প্ৰসংস্কৰণ গোট মুকলি কৰে। দোনাগিৰি সংশোধক আৰু অগ্ৰয় নামৰ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত তিনিখন অগ্ৰণী যুদ্ধ জাহাজ দেশৰ নৌবাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি মাজনিশা চিটল ষ্টেডিয়ামত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব আৰু ভাৰতৰ অস্মিতা চলিহা চীনত চলি থকা মাকাও অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্যাপ্ত সুযোগ প্ৰদানেৰে দেশৰ যুৱ প্ৰজন্মক সবল কৰি তোলা বিকশিত ভাৰতৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমত যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মাণ্ডাভাই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰি দিয়া এটা বাৰ্তাত কয় যে বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ জৰিয়তে দেশত বৃহৎ সংখ্যক চাকৰিৰ সৃষ্টি কৰাৰ লগতে সংস্কাৰ সাধন কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ লগতে প্ৰকাশ কৰে যে এই আঁচনিয়ে ৰাষ্ট্ৰ গঠনত যুৱক যুৱতীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ ক্ষেত্ৰত উল্লেখযোগ্য সহায়কৰ ভূমিকা পালন কৰিব। প্ৰবন্ধত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মাণ্ডাভিয়াই 2013 চনত বিশ্বৰ আটাইতকৈ পিছপৰা অৰ্থনীতি হিচাপে পৰিচিত ভাৰত এতিয়া বিশ্বৰ দ্ৰুতগতিত বিকশিত প্ৰধান অৰ্থনীতি হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি মেঘালয়ৰ ৰিভৈ জিলাৰ ভৰিমবঙত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জৈৱিক মছলা প্ৰসংস্কৰণ গোট মুকলি কৰে। এই অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কানৰাড চাংমা আৰু ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামঙো উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভেলু চেইন উন্নয়ন অভিযানৰ উদ্যোগত আৰু পূৰ্বোত্তৰ ৰিভৈ জৈৱিক কৃষক উৎপাদন কোম্পানী লিমিটেডৰ অধীনত এই প্ৰসংস্কৰণ গোট স্থাপন কৰা হৈছে। প্ৰায় 32 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই প্ৰসংস্কৰণ গোটত বছৰি 10,000 মেট্ৰিক টনতকৈ অধিক হালধি, আদা, জালুক, জলকীয়াকে ধৰি বিভিন্ন জৈৱিক মছলাৰ প্ৰসংস্কৰণ কৰা যাব। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় জৈৱিক উৎপাদন কাৰ্যসূচী আৰু ইউৰোপীয় সংঘৰ জৈৱিক মানৰ প্ৰমাণ পত্ৰ থকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জৈৱিক মছলা প্ৰসংস্কৰণ কেন্দ্ৰ এইটো। এই গোটৰ জৰিয়তে উন্নত মানৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত জৈৱিক মছলাই বিশেষ স্থান লাভ কৰিব। অনুষ্ঠানত সম্বোধি দিয়া ভাষণত শ্ৰী সীতাৰমণে 2026 চনত জি আই টেক লাভ কৰা লাকাডাং হালধিকে ধৰি উচ্চমানৰ জৈৱিক উৎপাদনৰ ক্ষেত্ৰত মেঘালয়ে গ্ৰহণ কৰা ভূমিকা প্ৰশংসা কৰে।

তেওঁ বিশ্ব বজাৰত মেঘালয়ৰ বিভিন্ন প্ৰকাৰৰ আদাৰ বৰ্ধিত চাহিদাৰ বিষয়টো উল্লেখ কৰে। তেওঁ কয় যে এই প্ৰসংস্কৰণ কেন্দ্ৰ স্থাপনে কৃষকৰ মালিকীস্বত্ব থকা উদ্যোগসমূহক শক্তিশালী কৰাৰ লগতে উপযুক্ত বজাৰ সৃষ্টি আৰু গ্ৰাম্য জীৱন ধাৰণৰ মান উন্নত কৰি এই প্ৰসংস্কৰণ গোটে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱিক কৃষিখণ্ডত এটা উল্লেখযোগ্য ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত হ'বলগীয়া অনুষ্ঠানত 21 জুন অৰ্থাৎ পৰহিলৈ কলকাতাত দোনাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত 3খন অগ্ৰণী যুদ্ধ জাহাজ নৌবাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে ভাৰতীয় নৌসেনাই আৰ্হি প্ৰস্তুত কৰা আৰু গাৰ্ডেন ৰিজ ৰিপ'ব্লিডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছৰ দ্বাৰা নিৰ্মিত এই জাহাজকেইখনে সামুদ্ৰিক যুদ্ধ, জলৰেখা পৰ্যবেক্ষণ আদিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাৰ্যক্ষমতা প্ৰদৰ্শন কৰিব। এই জাহাজ 3খনে নৌসেনাৰ ক্ষমতা বিকাশৰ এটা সন্তুলিত দৃষ্টিভংগীক প্ৰতিফলিত কৰাৰ লগতে গভীৰ সামুদ্ৰিক অভিযান শক্তিশালী কৰিব আৰু সামুদ্ৰিক ক্ষেত্ৰৰ সজাগতা বৃদ্ধি কৰি বিভিন্ন প্ৰত্যাহ্বানৰ পৰা উপকূলীয় জলভাগক সুৰক্ষিত কৰিব। 75%তকৈও অধিক থলুৱা সামগ্ৰী ব্যৱহাৰেৰে নিৰ্মাণ কৰা জাহাজকেইখনে ভাৰতৰ থলুৱা জাহাজ নিৰ্মাণ ব্যৱস্থাৰ ক্ষেত্ৰত বৰ্ধিত আত্মনিৰ্ভৰশীলতাক প্ৰকাশ কৰিছে। এই নিৰ্মাণ কাৰ্যত 200তকৈও অধিক অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসহ ভাৰতীয় উদ্যোগে ভূমিকা গ্ৰহণ কৰাৰ লগতে ইয়াৰ জৰিয়তে বৃহৎ সংখ্যক প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি হৈছে। মন্ত্ৰালয়ে কয় যে এই জাহাজসমূহ নৌসেনাত অন্তৰ্ভুক্ত কৰাটোৱে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যক আগুৱাই নিয়া আৰু ভাৰতৰ সামুদ্ৰিক ক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰ, ভাৰতীয় নৌসেনা, ৰাজহুৱা খণ্ডৰ জাহাজ কাৰখানা, ব্যক্তিগত উদ্যোগ আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ যুটীয়া প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে। প্ৰতিকূল বতৰৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু পূৰ্ব নিৰ্ধাৰিত সময়তকৈ ওড়িশাত উপস্থিত হোৱাত পলম হৈছে। শ্ৰীমতী মুৰ্মু ময়ূৰগঞ্জ জিলাৰ ডনবোছ এয়াৰ ষ্ট্ৰিপত উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে তেওঁ পশ্চিমবংগৰ কালাইকুণ্ডা বিমান ঘাটিৰ পৰা পথেৰে যাত্ৰা কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে বেয়া বতৰৰ বাবে তেওঁৰ ভ্ৰমণসূচীৰ সালসলনি ঘটিছে। ৰাষ্ট্ৰপতিগৰাকীৰ কনভয় বাংগিৰি, পচি আৰু বিজয়ছ হৈ ৰায়ৰামপুৰ অভিমুখে ৰাওনা হৈছে আৰু তেওঁ সন্ধিয়া কিছু পলমকৈ চহৰখনত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতিগৰাকীৰ যাত্ৰাৰ পথত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। শ্ৰীমতী মুৰ্মুৱে ভুৱনেশ্বৰৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানে আয়োজন কৰা চিকিৎসা শিবিৰ, খনন প্ৰভাৱিত গাঁওসমূহৰ বাবে পাইপযোগে পানী যোগানৰ বৃহৎ আঁচনি, ব্ৰহ্মকুমাৰী মাতৃশক্তি ভৱন আৰু বিশেষ আৱৰ্ত ভৱন উদ্বোধন কৰাৰ লগতে নতুনকৈ সৃষ্টি কৰা ৰায়ৰামপুৰ আৰক্ষী জিলাকে ধৰি কেইবাটাও জনকল্যাণমূলক তথা আন্তঃগাঁথনিমূলক প্ৰকল্প উদ্বোধন কৰিব। কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ গৃহভূমিত নিজৰ 68 সংখ্যক জন্মদিন উদযাপন কৰিব। ওড়িশা চৰকাৰৰ দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱা উপলক্ষে কাইলৈ ৰায়ৰামপুৰত হ'বলগীয়া এটা ৰাজহুৱা অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2400 কোটি টকাৰ উদগনিমূলক উঠানৰাশি মুকলি কৰিব। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাই দেশত 15 লাখ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত সহায় কৰিছে। দেশৰ প্ৰায় 200টা স্থানত আজি এই উপলক্ষে আঞ্চলিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই যোজনাৰ অধীনত 63 লাখতকৈ অধিক কৰ্মচাৰীক সামৰি লোৱা হৈছে। ইয়াৰে প্ৰায় 30% মহিলা। কৰ্মচাৰী আৰু নিয়োগকৰ্তা অভিভাৱকে আনুষ্ঠানিক অৰ্থব্যৱস্থাত অংশগ্ৰহণৰ প্ৰতি উৎসাহিত কৰাৰ বাবে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। ইয়াৰ অধীনত প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰাসকলক 15,000 টকাকৈ প্ৰদান কৰা হয়। তদুপৰি অতিৰিক্ত নিয়োগ সৃষ্টি কৰা নিয়োগকৰ্তাসকলক প্ৰতিমাহে প্ৰতিজন অতিৰিক্ত কৰ্মচাৰীৰ বাবে 3,000 টকাকৈ উদগনিমূলক ধন প্ৰদান কৰা হয়। বিগত বৰ্ষৰ 1 আগষ্টত ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে 2 বছৰৰ ভিতৰত দেশত 3,50,00,000ৰো অধিক নিয়োগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে বিজ্ঞান ভৱনত বহুকেইগৰাকী যুৱক যুৱতীৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কয় যে শ্ৰমিকসকলৰ কল্যাণ আৰু হিতৰ বাবে মোদী চৰকাৰে 4টা গুৰুত্বপূৰ্ণ শ্ৰম বিধি ৰূপায়ণ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি মাজনিশা চিটল ষ্টেডিয়ামত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। পুৱতি নিশা বষ্টন ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত স্কটলেণ্ড মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে আজি পুৱা অনুষ্ঠিত এখন খেলত মেক্সিকোই দক্ষিণ কোৰিয়াক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে অনুষ্ঠিত আন এখন খেলত আজি কানাডাই কাটাৰক 6-0 গ'লত পৰাস্ত কৰিছে।

0: ভাৰতৰ অস্মিতা চলিহা চীনত চলি থকা মাকাও অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ কিম মিন চানক 21-16 21-18 পোনপটীয়া গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। কাইলৈ হ'বলগীয়া ছেমি ফাইনেলত খেলুৱৈগৰাকীয়ে দক্ষিণ কোৰিয়াৰ পাৰ্ক গা ইউনৰ মুখামুখি হ'ব। ইয়াৰ পূৰ্বে অস্মিতাই ৰাউণ্ড 16ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইছিকা য়েশৱালক পৰাস্ত কৰে। ইপিনে অনমোল খাৰ্প কোৱাৰ্টাৰ ফাইনেলত চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত হান কিয়ানছিৰ হাতত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে মুচি ৰিভাৰফ্ৰণ্ট ডেভেলপমেণ্ট কৰ্পৰেচনক হায়দৰাবাদৰ বাপুঘাটৰ সমীপত গান্ধী সৰোবৰ প্ৰকল্প বিকশাই তোলাৰ বাবে কাম কৰাত অনুমোদন জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে গোলকোণ্ডাৰ আৰ্টিলাৰী কেন্দ্ৰত অৱস্থিত প্ৰতিৰক্ষা বিভাগৰ ভূমি ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে হায়দৰাবাদৰ বাপুঘাটত ইয়াৰ ধবজাবাহী গান্ধী সৰোবৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ তেলেংগানা চৰকাৰক অনুমতি দিয়াৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্যাপ্ত সুযোগ প্ৰদানেৰে দেশৰ যুৱক প্ৰজন্মক সবল কৰি তোলা বিকশিত ভাৰতৰ প্ৰধান লক্ষ্য বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি মেঘালয়ৰ ৰিভৈ জিলাৰ হৰিমবঙত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জৈৱিক মছলা প্ৰসংস্কৰণ গোট মুকলি কৰে। দোনাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত 3খন অগ্ৰণী যুদ্ধ জাহাজ দেশৰ নৌবাহিনীত অন্তৰ্ভুক্ত কৰা হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি মাজনিশা চিটল ষ্টেডিয়ামত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 264.66 মিটাৰ, কিলোৱাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো ভদাই চোতালৰ মেল অনুষ্ঠানটিৰ।
2: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো ভদাইৰ চোতালৰ মেল।
3: ভদাই, ও ভদাই,
4: মাষ্টৰ আহা, মই অমন জীৱন কৈ আৰু বহি আছো বোলো। মাষ্টৰ আহিব, দুআষাৰ কথা পাতিম। তুমি একেবাৰে গৰমত ঘামি জামি আহিছা।
3: গৰমটো যেনেধৰণে পৰিছে, ঘামি জামি নাথাকিবানে আৰু?
4: এই কথা জানি শুনি মই দুগিলাচ চৰবতহে বনাই ৰেডি কৰি ৰাখিছো নহয়। আহে কাজি নেমুৰ চৰবত, তুমিও এগিলাচ খোৱা, ময়ো এগিলাচ।
3: আহি দেখোন একেবাৰে জলযোগ আৰম্ভ হলেই।
4: ঘৰত গৃহমন্ত্ৰী নাই, তুমিতো জানাই, গতিকেহে মই এই বনাই
3: সাজু কৰি থৈছো,
4: সাজু কৰি থৈছো।
3: দিয়া দিয়া, খাই লওঁ ৰবা। একেবাৰে ডিঙিটো হাত পৰি গৈছে বুইছা। এয়া তোমাৰ সেই ইলাচি নেমুৰে বনোৱা চৰবত যেন পাইছো।
4: তাত অকমান তোমাৰ সেই কলা নিমখো দিছো, চেনিটো দিছোৱে বাৰু।
3: একেবাৰে তোমাৰ ডিঙিটো হাত পৰাৰ লগতে একেবাৰে অন্তৰো হাত পৰি গৈছে বুইছানে।
4: হেৰি নহয় মাষ্টৰ, এতিয়াতো তোমাৰ সেই গৰমৰ বতৰহে, তোমালোকৰ স্কুলো চাগে লাহে লাহে গৰমৰ বন্ধ দিব।
3: দিব দিব, এই সময় হৈছে আৰু। তাৰ আগতে সুধিলো সেই সোণ পাহি আহিব হোৱাই নাই চাগে বোৱাৰী আৰু ল'ৰাৰ ওচৰৰ পৰা।
4: হে নাই নাই, আৰু হে দুটামান দিন লাগিব, আমাৰ সেই সৰু মাইনাজনী হে জন্ম হৈছে হে মাত্ৰ।
3: হয় অৱশ্যে, এটা কথা হ'ল নহয়, তেওঁলোকো সেই ব্যস্ততাৰ মাজত কটোৱা জীৱন হয়নে নহয়?
4: হয় হয়।
3: আৰু এইখিনি সময়ত সেই লগত থকাটো দৰকাৰ। এ তুমিও অৱশ্যে বহুদিনেই এনেদৰে থাকিব লাগিব অকলশৰীয়াকে।
4: অভ্যাস হৈ গৈছে আৰু, হে থাকিম আৰু। তুমিতো হে মাজে সময়ে আহিবা, তাতেহে ওচৰ চুবুৰীয়াও মোৰ বৰ খবৰ লয় নহয়।
3: এ তুমিও আমাৰ তালৈ যাবা, অলপ মনটো তোমাৰ ভাল লাগিব। আৰু খেতি খোলাৰ কাম কেনে চলিছে, নিশ্চয় কৰি আছা?
4: কঠীয়া পৰা শেষ হ'ল, এতিয়া বৰষুণে কিছুহে আমনি কৰিছে। বৰষুণ এবাৰ একেবাৰে কম নহয় মাষ্টৰ।
3: এই গৰমটো যেনেধৰণে পেলাইছে, এজাক বৰষুণ আহিলে হাত পৰি যাব বুইছানে।
4: তাকেহে আশা কৰিহে বৰুণ দেৱতালৈ চাইহে ৰৈ আছো।
3: এতিয়া কথাটো হ'ল এই গৰম বন্ধৰ সময়খিনি আমাৰ বাবেও, মানে সেই শিক্ষকসকলৰ বাবেই হওক বা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বৰ এটা ৰোমাঞ্চকৰ দিন আহি আছে।
4: হয়, আগৰহে আমাৰহে ল'ৰালি কালত গৰম বন্ধ বুলি ক'লেতো একেবাৰে

0: এসপ্তাহমান আগৰ পৰাহে গোটেই গা মানুহে হাতখন হাতখন হৈ নাথাকে জানো।
1: এই গৰম বন্ধৰ যিদিনাখন ঘোষণা হয় বিদ্যালয়ৰ শেষৰ দিনা, যিদিনাখন আমি আৰু গৰম বন্ধ পাওঁ, সেইদিনাখন বিদ্যালয়খনত এই আমাৰ মাজত এটা কেনেধৰণৰ উখল মাখল হয়নে নহয় কোৱাচোন।
0: বিশেষকৈ তোমাৰ চিয়াহী মৰা কাৰবাৰটো, ইজনে সিজনৰে কাপোৰ একেবাৰে চিয়াহী মাৰিহে লেতেৰা কৰি নিদিছিলো।
1: আৰু এই ছাত্ৰ ছাত্ৰীসকলে মৰমেৰে শিক্ষক শিক্ষয়িত্ৰীক কিছুমান উপহাৰ আগবঢ়ায়, হয়নে নহয়, এই শেষৰ দিনা।
0: আজিকালি ছাত্ৰ আৰু সেই শিক্ষকৰ যিটো সেই আত্মীয়তা, সেইটো কিন্তু বহু পৰিমাণেহে লোপ পাইছে মাষ্টৰ।
1: সেইটো নোহোৱা নহয়, হৈছে অৱশ্যে। কাৰণ কি জানিছানে, আজিকালি যান্ত্ৰিক যুগ, সেইকাৰণে অকণমান যান্ত্ৰিকতা আহি পৰিছে। তথাপিও শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা নিবিড় সম্বন্ধ সদায় থকাটো বৰ বাঞ্ছনীয়।
0: আৰু গৰমৰ বন্ধত হে মাষ্টৰ, ছাত্ৰ ছাত্ৰীসকলে হে খেলা ধূলা, হে আমোদ প্ৰমোদৰ লগতে কিবা এটা হে নতুন কষ্ট শিকাৰ এটা হে সুন্দৰ সময় নহয়নে মাষ্টৰ।
1: এই গৰম বন্ধৰ সময়খিনি হৈছে সৃষ্টিশীল সময়। এইখিনি সময়ত এই ল'ৰা ছোৱালীবিলাকে এটা পৰিৱেশ পায় তেওঁলোকৰ যি মনৰ সৃষ্টিসমূহ আগবঢ়াই নিবৰ বাবে।
0: ল'ৰা ছোৱালী তোমাৰ পঢ়া শুনাৰ লগতে নিজৰ সুপ্ত প্ৰতিভাৰহে বিকাশ কৰাৰ সময় হে তোমাৰ গৰম বন্ধ, লগতে স্বাস্থ্যৰো হে বিশেষ যতন তেওঁলোকে হে ল'ব পাৰে। কাৰণ সেই এমহীয়া দীঘলীয়া বন্ধত হে তেওঁলোকে তেওঁলোকৰ মনটো বান্ধি লৈ স্বাস্থ্যৰ ক্ষেত্ৰত সজাগতা, খোৱা লোৱাৰ প্ৰতি সজাগতা, এইবোৰ কামতো হে তেওঁলোকে কৰিব পাৰে।
1: কিয় নহয় বাৰু, এই গৰম বন্ধৰ সময়খিনি যাতে আনন্দদায়ক হয়, ফলপ্ৰসূ হয়, তাকে কৰি তুলিবলৈ আমাৰ অভিভাৱকসকলেও গুৰুত্ব দিব লাগিব। কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে এই গৰম বন্ধৰ সময়খিনি আনন্দৰে পাৰ কৰে।
0: আজিকালি অৱশ্যে বিভিন্ন কলা সংস্কৃতি সংগঠন বা তোমাৰ বিভিন্ন ছাত্ৰ সংগঠনেই হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকে কিন্তু ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে গৰম বন্ধত তোমাৰ 15-দিনীয়া কৰ্মশালাই হওক, এমহীয়া কৰ্মশালা আয়োজন কৰে, পাৰিলেহে ছাত্ৰ ছাত্ৰীবিলাকক সেই কৰ্মশালাত যোগদান কৰাৰ কাৰণে তোমালোকে উৎসাহিত কৰিব লাগে।
1: সেইটো হয়, কিন্তু কি জানিছানে, ছাত্ৰ ছাত্ৰীসকলে এই বিদ্যালয়ত এটা ৰুটিন মানি তেওঁলোকে চলিব লগা হয়। বিদ্যালয়ত তেওঁলোকে কৰ্মখিনি কৰি আহি আকৌ ঘৰলৈ আহি গৃহকৰ্ম কৰা, তেওঁলোকে পাঠ্যপুথিসমূহ আওৰুৱাই হওক বা যিখিনি গৃহকৰ্ম সেইখিনি কৰাত তেওঁলোকে এটা ব্যস্ততাৰ মাজত কটাবলগীয়া হয়।
0: তাৰোপৰি আকৌ সেই তোমাৰ টিউচন চিউচনটো আকৌ সেই থাকে, গতিকে সিহঁতৰ একেবাৰে সময়ৰে নাটনি বুলি ক'লেও বেছি কোৱা নহয়,
1: এটা বান্ধোনৰ মাজত থাকে। কিন্তু এই গৰম বন্ধৰ সময়খিনি বন্ধন মুক্ত হয় বুলি আমি ক'ব পাৰোঁ।
0: পাৰো পাৰো, আমাৰ মনত নাই জানো, গৰম বন্ধ দিলে মানে মামাৰ ঘৰ পালোগৈ, পুখুৰীত সাঁতুৰিলো, গৰু চৰাবলৈ গ'লো, আৰু কতনা কিহে নকৰো।
1: এইখিনি সময়ত তোমাৰ এই কিতাপ পঢ়া হওক, বাহিৰা কিতাপ, সাধু কিতাপ, সেইবিলাক পঢ়াই হওক, বা এই গৰম বন্ধৰ সময়তে পৰিয়ালৰ মানুহবিলাকে গৈ একগোট নহয়নে,
0: কিয়হে নহয়, এটা আনন্দৰ পৰিৱেশ সৃষ্টি হৈছিলে মাষ্টৰ,
1: এটা উৎসৱমুখৰ পৰিৱেশ হয়। আগত তোমাৰ আছিল যৌথ পৰিয়াল, বৰ্তমান সময়ত এই যৌথ পৰিয়ালসমূহ নাইকিয়া হৈছে, একক পৰিয়ালত থাকিব লগা হৈছে ল'ৰা ছোৱালীবিলাক। সেইকাৰণে তেওঁলোকে কি হয় জানিছানে, যিখিনি তেওঁলোকৰ এই পঢ়া শুনাৰ বাহিৰে আন সময়খিনি তেওঁলোকে বেলেগ কাম কৰিবলৈ সুবিধা নাপায়, বা আত্মীয়তা গঢ়ি তুলিবলৈ আত্মীয় স্বজনক তেওঁলোকে লগ নাপায়। কিন্তু গৰম বন্ধৰ সময়ত তেওঁলোকে মামাকৰ ঘৰতে হওক বা খুৰাকৰ ঘৰত, পেহীয়েকৰ ঘৰত, জেঠায়েকৰ ঘৰত গৈ তেওঁলোকে এই যে সম্বন্ধসমূহ, এই সম্বন্ধসমূহক বেছি গাঢ় কৰিবলৈ সুবিধা পায় বা সুযোগ পায়। পৰিয়ালৰ সকলো মানুহ একগোট হয় আৰু মামাকৰ ল'ৰা ছোৱালী হওক, পেহীৰ ল'ৰা ছোৱালী, জেঠায়েকৰ ল'ৰা ছোৱালী, খুৰাকৰ ল'ৰা ছোৱালী সকলোৱে একগোট হৈ তেওঁলোকে আনন্দমুখৰ এটা পৰিৱেশ পায়।
0: আমাৰ দিনত সেই বিনোদনৰ সিমান সামগ্ৰী নাছিলে, আমাৰ সেই ভালকৈ মনত আছে নহয় মাষ্টৰ, আমি সেই গৰম বন্ধত সেই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ তোমাৰ সেই বুঢ়ী আই সাধু সেই দুদিন তিনিদিনতে পঢ়ি শেষ কৰি দিওঁ,
1: আমি এই গৰম বন্ধৰ সময়ত সেইখিনি সময়ত এই ককা আইতাৰ ঘৰলৈ বা ককা আইতাৰ ওচৰলৈ গৈ এই সাধু শুনাই হওক, বিভিন্ন গল্প কাহিনী শুনি আমি সময় কটাইছিলো, আকাশৰ তলত আমি তৰা গণি সেইখিনি সময়ত দিন কটাইছিলো, হয়নে নহয় বাৰু।
0: আমাৰ মনত আছে নহয় সেই সময়তে আইতাই পুৱতি নিশা মোক ভূতা তৰা দেখুৱাইছিল নহয়।
1: এতিয়া চোৱাচোন সেইখিনি সময়ৰ যিটো পৰিৱেশ আৰু বৰ্তমানৰ সময়ৰ পৰিৱেশৰ এটা আকাশ পাতল পাৰ্থক্য আছে।
0: আছে আছে সেই সময়ৰ সেই পৰিৱেশ এতিয়া আৰু নাই।

0: তথাপি ল'ৰা ছোৱালীবিলাকক আমি এই গৰম বন্ধৰ সময়ত তেওঁলোকে ভাল পোৱা কামবিলাক কৰিবলৈ আমি উদ্বুদ্ধ কৰিব লাগিব।
1: তেওঁলোকৰ অভিৰুচি অনুযায়ী তেওঁলোকে যি কথাত বেছি ৰাপ আছে সেই কথাবিলাকক কৰিবলৈ তেওঁলোকক উৎসাহিত কৰিব লাগে।
0: আমি কি কৰিছিলোঁ সেইখিনি সময়ত যেতিয়া গৰম বন্ধ হয়, গৰম বন্ধ হোৱা মাত্ৰকে আমি মামাৰ ঘৰলৈ গৈছিলোঁ, মামা খুৰা এই পৰিয়ালৰ লোকসকলৰ ঘৰলৈ গৈ বৰশী মাৰিছিলোঁ, পথাৰলৈ গৈ ধান খেতিৰ মাজত সময়খিনি উপভোগ কৰিছিলোঁ, ক'ৰবাত আম পাৰি খাইছিলোঁ, ক'ৰবাত সেই কঁঠাল পাৰি খাইছিলোঁ, এনেধৰণে আমি সেই দিনটো কটাইছিলোঁ, হয়নে নহয়? কিন্তু এই বৰ্তমান সময়ত ল'ৰা ছোৱালীবিলাকে এনেধৰণৰ এটা পৰিৱেশ নাপায়।
1: নাপায় নাপায়, আজিকালি সেই ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকে, খুব বেছি সেই মাক বাপেকে অকণমান ফুৰাবলৈ লৈ গ'ল, সেয়াই
0: আৰু। কিন্তু কি জানিছেনে, এনেধৰণে তেওঁলোকক যন্ত্ৰৰ নিচিনাকৈ এই পঢ়া শুনাৰ মাজত বছৰটো থকাৰ পিছত এই যে গৰম বন্ধৰ সময়খিনি আহে এমাহ জোৰা, সেইখিনি সময়ত প্ৰকৃতিৰ লগত যাতে সম্বন্ধ গঢ়ি তুলিব পাৰে, পৰিয়ালৰ মানুহৰ লগত যাতে সম্বন্ধ গঢ়ি তুলিব পাৰে, সেইখিনিয়ে হৈছে সুযোগ এই গৰম বন্ধৰ সময়ত। আৰু সেইখিনি তেওঁলোকক উপভোগ কৰিবলৈ দিব লাগে, আনন্দৰে যাতে তেওঁলোকে উপভোগ কৰে। এতিয়া কথাটো হৈছে কি, এইখিনি সময়ত এই গৰম বন্ধৰ সময়খিনি উপভোগ কৰিবলৈ আমি কেনেধৰণৰ পৰিকল্পনা অভিভাৱকসকলে লওঁ, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। যদিও ল'ৰা ছোৱালী এই গৰম বন্ধ পায়, কিন্তু মাক দেউতাকৰ কাৰণেতো গৰম বন্ধ নাই, তেওঁলোকে কৰ্মত ব্যস্ত থাকিব লাগে। এই কৰ্মব্যস্ততাৰ মাজতে আকৌ এই সময়খিনি ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আমি আওকাণ কৰোঁ। সেইকাৰণে আমি ল'ৰা ছোৱালীক এই গৰম বন্ধৰ সময়খিনি যিকোনো প্ৰকাৰে সময়খিনি দিব লাগে, যদিও নোৱাৰোঁ আমি ল'ৰা ছোৱালীক নিজৰ পৰিয়ালৰ বা সম্বন্ধৰ ঘৰলৈ পঠিয়াব লাগে, বিশেষকৈ গাঁও অঞ্চললৈ তেওঁলোকক পঠিয়াব লাগে। গাঁও অঞ্চলৰ যিটো পৰিৱেশ, যৌথ পৰিয়ালৰ যিটো পৰিৱেশ, আনন্দ উৎসাহৰ যিটো পৰিৱেশ, সেই পৰিৱেশৰ মাজলৈ তেওঁলোকক লৈ যাব লাগে।
1: প্ৰকৃতিৰ লগতহে তেওঁলোকক মিলা জুলা কৰি চলিবলৈ শিকোৱাৰ উপযুক্ত সময় তোমাৰ সেই গৰম বন্ধৰ।
0: এতিয়া কথাটো হৈছে তোমাৰ এই পঢ়া শুনা আৰু চখ, পাঠ্যপুথিৰ উপৰিও বিভিন্ন গল্প, উপন্যাস, জ্ঞানবৰ্ধক কিতাপ পঢ়াৰ অভ্যাস এইখিনি সময়ত গঢ়ি তুলিব লাগে। তেওঁলোকক এইখিনি সময়ত যাতে সুন্দৰভাৱে কটাব পাৰে, মনটো যাতে আনন্দিত হৈ থাকে, লগতে জ্ঞান অৰ্জন কৰিব পাৰে, তাৰ কাৰণে গল্প, কবিতা, গীত, মাতৰ মাজত তেওঁলোকক আবদ্ধ কৰি ৰাখিব লাগে বা সেইবিলাকৰ মাজত তেওঁলোকক সম্বন্ধ গঢ়ি তুলিব লাগে।
1: পাৰিলেহে নতুন ভাষা শিকা বা তোমাৰ সেই কলা শিকা, ছবি আঁকিবলৈ শিকা, সেই সংগীত, নাচ, বাদ্যযন্ত্ৰ বজোৱা আদি এইবোৰহে শিকালে সিহঁতৰ সেই মনটো একেবাৰে ফূৰ্তি হ'ব আৰু সেই পঢ়া শুনাৰ প্ৰতি তেওঁলোকৰ আহে আগ্ৰহ বাঢ়িব।
0: কি জানিছেনে নাই, আমি যেতিয়া সৰু আছিলোঁ, মোৰ মনত আছে, যেতিয়া আমাৰ গৰম বন্ধ হয় আমি মামাৰ ঘৰলৈ যেতিয়া যাওঁ, মামাহঁতৰ ঘৰত ককা আইতাই সেইখিনি সময়ত তেওঁলোকে হস্তশিল্প কিছুমান কৰ্ম কৰিছিল, ধৰা বাঁহ বেতৰ এইবিলাক বনাইছিল, তৈয়াৰ কৰিছিল।
1: এই তোমাৰ সেই চালনীয়ে হওক বা সেই চেপাই হওক বা সেই বাহনীয়ে হওক, এইবোৰতো আমি সেই মা দেউতাৰ বা সেই ককা আইতাৰ পৰা সেই শিকিছিল।
0: ককা আইতাৰ পৰা শিকা বা দেউতা মাৰ পৰা শিকা এই যে কৰ্ম, তাৰ জৰিয়তে তুমি পেচা হিচাপে লৈছা।
1: লৈছো খেতি বাতি নথকা সময়ত, আজৰি সময়ত মই সেই বাঁহ বেতৰ সেই বিভিন্ন সামগ্ৰী বনাই বিক্ৰী কৰোঁ নহয়।
0: এই ককা আইতাৰ পৰা সেইখিনি সময়ত বিভিন্ন কথা আমি শিকিবলৈ পাৰিছিলোঁ, কাৰণ ককা আইতাৰ জ্ঞানৰ পৰিসৰ বহুত বেছি। সেই জ্ঞানৰ পৰিসৰৰ মাজত আমি যদি ল'ৰা ছোৱালীক তেওঁলোকৰ মাজত ৰাখিব পাৰোঁ, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে বহু ভাল কথা শিকিব।
1: এতিয়া মোৰ সেই হাতৰ তোমাৰ সেই পৰশ পৰা সেই চালনীয়ে হওক, সেই দলাই হওক বা সেই আন আন সামগ্ৰীবোৰ, সেই সদায় হাতৰ পৰশ পৰিলে সামগ্ৰীবোৰ সেই জীৱন্ত হৈ পৰে বুলি সেই দুই এজনে কোৱা শুনো নহয়। তাতে আকৌ সেই মইতো আৰু সেই বাদ্য, আমাৰ সেই দেৱবাদ্যখিনি বজাবলৈ শিকিছোঁ, আকৌ সেই আনকো শিকাইছোঁ, এইধৰণে আমি সেই ব্যস্ত থাকোঁ।
0: সেইখিনি সময়ত তুমি কিন্তু অনুভৱ কৰা নাছিলা যে এয়াই মোৰ পেচা হ'ব, কিন্তু তাক সেইখিনি সময়ত তুমি আনন্দৰ এটা আহিলা হিচাপে গ্ৰহণ কৰিছিলা, আনন্দৰে দিনটো পাৰ কৰিবৰ বাবে তুমি ককা আইতাৰ লগত সেইবিলাক কথা শিকিছিলা। আৰু কি জানিছানে, এইখিনি সময়ত শাৰীৰিক শ্ৰম আৰু স্বাস্থ্যৰ যতনৰ কথাও ল'ৰা ছোৱালীবিলাকক শিকাব লাগিব। পুৱা বা আবেলি ভাগত নিয়মীয়াকৈ খোজ কঢ়া বা যোগাসন কৰা এইখিনি সময়ত এটা সুন্দৰ সময় পায় বা সুযোগ পায়। ঘৰুৱা সৰু সুৰা কাম যেনে ফুলনি বা শাক পাচলি, বাগিচা আদিৰ চাফ চিকুণ কৰি যতনোৱা, এইখিনি বিষয়ে তেওঁলোকে জ্ঞান লাভ কৰে এইখিনি সময়ত। সেইবিলাকৰ মাজতো তেওঁলোকক আবদ্ধ কৰি ৰাখিব পাৰোঁ, তাৰ পৰা তেওঁলোকৰ মনটো ভাল লাগিব আৰু এটা সৃষ্টিশীল কৰ্মত তেওঁলোকক লগাই দিয়া হয়। সেইখিনি কথা আমি এই গৰম বন্ধৰ সময়ত মনত ৰাখিব লাগিব। তাৰ উপৰিও ভ্ৰমণ আৰু সেই মনোৰঞ্জন, যদি সম্ভৱ হয় পৰিয়াল বা বন্ধু বান্ধৱৰ সৈতে ওচৰৰ কোনো ঠাই হওক বা ঐতিহাসিক ঠাইসমূহত এই ভ্ৰমণৰ কাৰণে ল'ৰা ছোৱালীবিলাকক লৈ যাব।
1: ভ্ৰমণ সঁচাকৈয়ে এটি প্ৰয়োজনীয় বস্তু। সেই আমাৰ কোনোবা এগৰাকী সাহিত্যিকে কৈছিল বোলে ভ্ৰমণৰ পৰা সেই দূৰৰ মৈদিক সেই হাততে পোৱা যায়।

0: আমাৰ যিবিলাক মঠ মন্দিৰ আছে, ঐতিহাসিক ঠাই কিছুমান আছে, সেইবিলাকলৈ গৈ সেই ঠাইখিনিৰ ইতিহাস কি, প্ৰত্নতত্ত্ববিদৰ কি কি তাত সমল আছে, সেইবিলাকো জানিলে আৰু আনন্দও লাভ কৰিলে। এইখিনি সময়ত যাতে তেওঁলোকে সেই মোবাইলত ব্যস্ত নাথাকে, মোবাইলত ব্যস্ত থাকিলে কিন্তু কি হ'ব জানিছেনে, তেওঁলোকৰ যি আনন্দ ফূৰ্তিৰ সময়খিনি অযথা নষ্ট হ'ব। মোবাইলৰ মাজত ব্যস্ত নাৰাখি বা কম্পিউটাৰৰ মাজত ব্যস্ত নাৰাখি তেওঁলোকক এই প্ৰকৃতিৰ মাজত, আকাশ বতাহ পানীৰ মাজত তেওঁলোকক অকণমান এৰি দিব লাগিব, যাতে প্ৰকৃতিৰ লগত সম্বন্ধ গঢ়ি তুলিব পাৰে। কাৰণ আমি জানো আমি প্ৰকৃতিৰ দাস, প্ৰকৃতিৰ নিয়ম মতে আমি চলিব লাগিব,
1: প্ৰকৃতিৰ লগত আমি সহবাস কৰিবলৈ যেনেকৈ নহওক শিকিবই লাগিব।
0: আৰু এটা কথা চাব লাগিব যে এইখিনি সময়ত এই ল'ৰা ছোৱালীবিলাকে পোহনীয়া জীৱ জন্তু এইবিলাকক আদৰ কৰা, যাতে জীৱ জন্তুৰ প্ৰতি সিহঁতৰ মমতা আহে, ভালপোৱা ভাৱ এটা জাগ্ৰত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আৰু লগতে এইখিনি সময়ত সেই গছপুলি ৰোপণ কৰা, গছ কিমান প্ৰয়োজন, গছপুলিৰ জৰিয়তে আমাৰ যি গ্ৰীষ্মৰ যিটো উত্তাপ সেইখিনি যে আমি আঁতৰাব পাৰোঁ বৃক্ষ ৰোপণ কৰি, সেইখিনি বিষয়ে তেওঁলোকক জ্ঞান দিব লাগিব আৰু বৃক্ষ ৰোপণ কৰাৰ বাবে তেওঁলোকক আগবঢ়াই দিব
1: লাগিব। বৃক্ষ ৰোপণ আৰু সেই বৃক্ষৰ প্ৰতিপালনৰ বিষয়েহে নতুন প্ৰজন্মক সেই সজাগ সচেতন নকৰিলেহে অহাহে 10 বা 20 বছৰ পিছত আমি প্ৰাকৃতিক পৰিৱেশত থাকিবলৈ অসুবিধা হ'ব, সেই কথাবিলাক সিহঁতক সম্যক জ্ঞান সেই দিবই লাগিব।
0: এতিয়া কথাটো হৈছে প্ৰচণ্ড গৰমৰ সময়খিনি, এই গৰম বন্ধ ক'ৰবালৈ যদি আমাৰ মনো যায় ল'ৰা ছোৱালীবিলাকক আমি লৈ যাব নোৱাৰোঁ, যি প্ৰচণ্ড উত্তাপ বা গৰম বাঢ়িছে। এই প্ৰচণ্ড গৰমৰ পৰা সকাহ পাবলৈ ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে আমি সতেজ কৰিবলৈ শিক্ষানুষ্ঠানসমূহত গ্ৰীষ্মকালীন বন্ধ বা গৰম বন্ধ দিয়া হয়। এইখিনি সময়ত তেওঁলোকক এই যে তোমাৰ কৰ্মশালাসমূহতো আমি তেওঁলোকক দিব পাৰোঁ, নাট কৰ্মশালাই হওক বা গীত মাত এইবিলাক কৰ্মশালাৰ মাজত তেওঁলোকক ৰাখিব পাৰোঁ। তাৰ দ্বাৰা কি হয়, তেওঁলোকে আনন্দও লাভ কৰিলে আৰু লগতে তেওঁলোকৰ সৃষ্টিশীল এটা মন লাভ কৰিব। বহুতে আকৌ কি জানিছানে, এই গৰম বন্ধৰ সময়ত অভিভাৱকসকলে বৃত্তিমূলক যি শিক্ষা সেইখিনি শিক্ষাও কিন্তু ল'ৰা ছোৱালীবিলাকক দিবলৈ তেওঁলোকে ইচ্ছা কৰে, কিন্তু সেই শিক্ষাই যাতে তেওঁলোকক আকৌ এটা বান্ধোন আনি নিদিয়ে সেইটোৰ প্ৰতি কোনো লক্ষ্য ৰাখিব লাগিব। আমাৰ যি গীত মাতৰ কৰ্মশালা, নাটকৰ কৰ্মশালা, সেইবিলাকৰ মাজত দিলে কিন্তু ল'ৰা ছোৱালীবিলাকে আনন্দ লাভ কৰে, তাৰ পৰা তেওঁলোকে আনন্দ লাভ কৰাৰ উপৰিও কিবা এটা শিকে
1: আৰু সেই ভৱিষ্যত দিনত সেইবোৰ সেই তেওঁলোকৰ নিজৰ সেই জীৱনত তোমাৰ সেই প্ৰয়োগ কৰি পেলাই সেই সাফল্য অৰ্জন কৰিবলৈ তোমাৰ সেই সক্ষম হয়।
0: গৰম বন্ধৰ সময়খিনি কেনেদৰে আনন্দৰে কটাব পাৰি তাৰ কিছুমান উপায় কিন্তু আমি ল'ৰা ছোৱালীবিলাকক দিব লাগিব। ধৰা তোমাৰ সেই পঢ়া শুনা আৰু সৃষ্টিশীল কাম, অলপ আগতে কৈছিলোৱে, বন্ধৰ সময়ত এখন হাতে লিখা আলোচনী প্ৰস্তুত কৰিবলৈ তেওঁলোকক উদগনি দিব লাগিব। ইয়াৰ উপৰি বিদ্যালয়ৰ যিখিনি গৃহকাৰ্য দিয়ে অৰ্থাৎ হোমৱৰ্ক, সেইখিনি যাতে সুচাৰুৰূপে এই বন্ধৰ সময়ত কৰে তাৰ প্ৰতিও তেওঁলোকক উদগনি দিব লাগিব। ছবি অঁকা, সংগীত চৰ্চা কৰা বা নতুন ভাষা শিকাৰ যিটো প্ৰয়াস, সেইখিনিও কিন্তু এইখিনি সময়ত তেওঁলোকক পৰিৱেশ দিব পাৰি। এইখিনি সময়ত ল'ৰা ছোৱালীবিলাকে কি কৰে, তেওঁলোকৰ লগৰ ল'ৰা ছোৱালী, ওচৰ চুবুৰীয়া যিখিনি ল'ৰা ছোৱালী, লগৰ ল'ৰা ছোৱালীৰ লগত একেলগে খেলা ধূলা কৰা তেওঁলোকে ইচ্ছা প্ৰকাশ কৰে। সেইকাৰণে তেওঁলোকক কোনো বান্ধোন নিদি লগৰ ল'ৰা ছোৱালীৰ লগত খেলিবলৈ আগবঢ়াই দিব লাগে, যাতে তাৰ পৰা কি হয় জানিছেনে, এটা মুকলি ঠাইত খেলিবও পাৰে, তাৰ পৰা তেওঁলোকৰ শাৰীৰিক ব্যায়ামো হয় লগতে আনন্দও লাভ কৰে।
1: আৰু হে মাষ্টৰ, গৰমৰ দিনত পাৰিলেহে পানীযুক্ত ফল মূল সেই ল'ৰা ছোৱালীবিলাকক সেই খাবলৈ উৎসাহিত কৰিব লাগে। তৰমুজেই হওক, কলেই হওক, আপেল, নেমু, আঙুৰ এইবোৰ আৰু সেই ডাব নাৰিকল এইবোৰ খোৱাৰ অভ্যাস সেই গৰম দিনত কৰিলেহে সিহঁতে সেই পানীহীনতাৰ পৰা সেই ৰক্ষা পাব আৰু সেই উত্থত গৰমৰ পৰাও সিহঁতে হাত সাৰি থাকিব। লগতে সেই চিৰা, গাখীৰ, কল এইবোৰ খাদ্য খাব দিলেও বেয়া নহয়, এইবিলাক যথেষ্ট সেই পুষ্টিকৰ খাদ্য। লগতে সেই তুমি চালাড আৰু সেই সজীৱ তোমাৰ সেই শাক পাচলি এই
0: ঠিকে কৈছা। ময়ো সেই বিদ্যালয়ৰ গৰম বন্ধৰ আগদিনাই বা আমি সকলো শিক্ষকে ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণে সাৱধানতা ল'ব লাগিব গৰম বন্ধৰ সময়খিনি যাতে তেওঁলোকে নিৰোগী এটা স্বাস্থ্য লাভ কৰে, তাৰ বাবে কেনেধৰণৰ স্বাস্থ্য যতন ল'ব লাগিব, সেইখিনি বিষয়ে আমি আগতীয়াকৈ ল'ৰা ছোৱালীবিলাকক কৈ দিওঁ, যাতে গৰম বন্ধৰ সময়ত এই য'তে ত'তে পানী খোৱা বা গৰম বন্ধত বেছিকৈ তেওঁলোকে শাৰীৰিক পৰিশ্ৰম কৰা এইবিলাক যাতে নকৰে, যাতে সুস্থভাৱে নিজক ৰাখিব পাৰে তাৰ দিহা পৰামৰ্শ আমি আগবঢ়াওঁ, বুজিছানে?
1: এই বৰ ভাল কাম কৰাহে মাষ্টৰ। লগতে সেই সিহঁতক কোবাচোন বোলে গৰমৰ দিনত যিমান পাৰে সেই ইলেক্ট্ৰনিক সামগ্ৰীবিলাক যাতে সেই কমকৈ ব্যৱহাৰ কৰে, কাৰণ সেই ইলেক্ট্ৰনিক সামগ্ৰীবোৰ সেই ব্যৱহাৰ কৰি থাকিলে সেই তাৰ ওপৰতো এটা সেই উত্তাপ আৰম্ভ হয়।

0: এই গৰম বন্ধৰ সময়খিনিত নতুন দক্ষতা অৰ্জন কৰাৰ এটা সময়। যেনে ধৰা তোমাৰ এই বন্ধতে সাঁতোৰ শিকা, কম্পিউটাৰৰ মৌলিক জ্ঞান লোৱা বা নতুন কিছুমান বিষয়ৰ কৰ্মশালাৰ জৰিয়তে তেওঁলোকে নতুন শিক্ষা অৰ্জন কৰা। লগতে আমি লক্ষ্য ৰাখিব লাগিব ল'ৰা ছোৱালীৰ শাৰীৰিক অনুশীলনৰ কথাটো।
1: আৰু পাৰিলেহে দুপৰীয়া 11 বজাৰ পৰাহে 3-4 বজালৈহে ঘৰৰ পৰাহে ওলাবলৈ সিহঁতক মানা কৰিব লাগে। সেইখিনি সময়ত উৎকট গৰম হয়, সূৰ্যৰ ৰশ্মি যথেষ্ট প্ৰখৰ হয়। এই কথাবিলাকো সিহঁতক দিক নিৰ্দেশনা দিব লাগিব।
0: তাৰ লগতে সময় অনুযায়ী ল'ৰা ছোৱালীবিলাকক লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত যাতে খেলা ধূলা কৰে, খেলপথাৰলৈ গৈ তাৰ প্ৰতিও আমি উদ্বুদ্ধ কৰিবলৈ। অতীতত আমাৰো মনত আছে দিয়াচোন, এই গৰম বন্ধৰ সময়ত যদিও দেউতা মায়ে যাব নিদিয়ে উৎকট গৰমৰ বাবে, আমি মনে মনে গৈ, তোমাৰ নিশ্চয় মনত আছে, আমি সেই সাঁতুৰিবলৈ যাওঁ, আম গছত উঠি আম পাৰি খাবলৈ যাওঁ।
1: কেনেকে ঘণ্টাই ঘণ্টাহে পাৰ কৰি দিওঁ, সেই সময় কেতিয়া যায় একোহে গমকেই নাপাওঁ।
0: আমৰ বাৰী গৃহস্থ গম নোপোৱাকৈ গছত উঠি কেনেদৰে আম পাৰি আমি খাইছিলোঁ মনে মনে। যদি গৃহস্থই খেদে আমি দৌৰি তাৰ পৰা পলাওঁ। তাৰোপৰি কি হয় জানিছেনে, এই বৰশী মাৰাৰ যিটো আনন্দ, আমাৰ ওচৰতে থকা সেই নদী হওক পুখুৰীত গৈ আমি বৰশী মাৰাৰ যিটো আনন্দ, এই আজিৰ ল'ৰা ছোৱালীয়ে কিন্তু এইবিলাক নাপায়, বুজিছা?
1: নাপায়। সিহঁতে সেইবোৰ কথা ক'লেহে সাধু কথা বুলি ক'বহে মাষ্টৰ।
0: কাৰণ তোমাৰ আজিকালি সেই তেনেধৰণৰ এটা পৰিৱেশো নাই। সেইকাৰণে পাৰিলে পৰিয়ালৰ যদি লোক গাঁৱত থাকে, এই গাঁৱলৈ ল'ৰা ছোৱালীবিলাকক পঠিয়াব লাগে আৰু গাঁৱৰ যিটো পৰিৱেশ, সেই পৰিৱেশৰ লগত সম্বন্ধ গঢ়ি তুলিব লাগিব। কাৰণ আমি জানো আমাৰ অসমৰ 70% মানুহেই গাঁও অঞ্চলত বাস কৰে। যদিও চহৰমুখী হৈছে, তথাপি গাঁৱৰ যিটো পৰিৱেশ এতিয়াও অটুট আছে কিন্তু বহুত ঠাই। সেইকাৰণে গাঁৱৰ যিটো পৰিৱেশলৈ লৈ যাব লাগে, বহল খেতি পথাৰৰ মাজলৈ লৈ যাব লাগে। খেতি পথাৰত গৈ খেতি কেনেকৈ কৰে, এই গৰম বন্ধৰ সময়ত কৃষি কাৰ্যৰ লগত তোমাৰ ধৰা নাতিও যদি ডাঙৰ হয়, এই গৰম বন্ধৰ সময়ত যেতিয়া ঘৰলৈ আহিব, তুমিও নিশ্চয় এই খেতি বাতিৰ প্ৰতি তেওঁলোকক আকৰ্ষিত কৰিবৰ বাবে
1: ধান নহয় কেনেকে সেই ৰুৱে, সেই কঠীয়ানো কেনেকে পাৰে, ধান কাটেনো কেনেকে, এই কথাবিলাকৰ এটা সম্যজ্ঞান আমি সেই ছাত্ৰ ছাত্ৰীসকলক আচলতে সেই দিয়াৰ চেষ্টা কৰিব লাগে। তেতিয়াহে সিহঁতে সেই ডাঙৰ হৈ খেতি বাতিৰ প্ৰতিও আকৃষ্ট হ'ব, ভালদৰে পঢ়া শুনা কৰি সেই উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি সেই খেতি বাতি কৰি এটা সেই সেউজ বিপ্লৱ কৰি তুলিব পাৰিব।
0: কাৰণ আমি জানো যে আমাৰ অসমখন হৈছে কৃষি প্ৰধান ৰাজ্য। সেইকাৰণে প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে আমি বেছিভাগ মানুহেই এই কৃষি কাৰ্যৰ লগত জড়িত হ'ব লাগিব। কাৰণ কৃষি কাৰ্যৰ জৰিয়তেই বিভিন্ন সম্পদ আমি ৰপ্তানি কৰি আমাৰ ৰাজ্যখন চহকী কৰি তুলিব পাৰোঁ।
1: আমাৰ সেই পৰিয়ালৰে হওক বা সেই সমাজৰে হওক বা সেই ৰাজ্যখনৰ সেই অৰ্থনীতি টনকিয়াল কৰিব লাগিলে আমি সেই কৃষি কাৰ্যতহে মন দিব লাগিব।
0: এই গৰম বন্ধৰ সময়খিনিতে পাৰিলে ল'ৰা ছোৱালীবিলাকক আমাৰ যিবিলাক তোমাৰ ছায়েন্স মিউজিয়াম হওক, বিজ্ঞান গৱেষণাগাৰ হওক বা চিৰিয়াখানা হওক, লগতে তোমাৰ সেই তাৰকা গৃহ আদি এইবিলাক যিবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকক জ্ঞান অৰ্জনৰ কাৰণে প্ৰযুক্তি গঢ়ি উঠিছে, সেইবিলাকৰ লগত সম্বন্ধ গঢ়ি তুলিবলৈ এনেধৰণৰ ঠাইলৈ তেওঁলোকক লৈ যাবলৈ।
1: হয় হয়, আমাৰ সেই প্ৰাচীন ঐতিহ্য মণ্ডিত সেই যিবিলাক স্থান, সেইবিলাক স্থানো সেই পৰিদৰ্শন কৰাৰ কাৰণে এটা সেই উৎসাহিত কৰিব লাগে বা সেই ব্যৱস্থাপনা এটা ল'ব লাগে। তুমি সেই নিজে মাক দেউতাকে নোৱাৰিলে সেই মোমায়েকৰ লগতেই পঠোৱা বা সেই মাহীয়েকৰ লগতেই পঠোৱা, এই ধৰণৰ এটা চিন্তা চৰ্চা সেই কৰিব লাগে।
0: আৰু পাৰিলে ল'ৰা ছোৱালীবিলাকক যদিও আমি নিজে যাব নোৱাৰোঁ, আমাৰ পৰিয়ালৰ মানুহৰ ঘৰলৈ পঠাব লাগে, যাৰ জৰিয়তে পৰিয়ালৰ লগত আমাৰ ল'ৰা ছোৱালীবিলাকৰ এটা অটুট সম্বন্ধ থাকে। তেওঁলোকে এইখিনি সময়ত বিচাৰে পৰিয়ালৰ ঘৰলৈ গৈ আনন্দ উপভোগ কৰা। সেইকাৰণে এইখিনি সময়ত ল'ৰা ছোৱালীবিলাকক ভ্ৰমণ কৰিবলৈ বা ফুৰিবলৈ যাবলৈ, পৰিয়ালৰ ঘৰলৈ যাবলৈ আগবঢ়াই দিব লাগে, যাতে সুন্দৰভাৱে কেইদিনমান তেওঁলোকে কটাব পাৰে। যান্ত্ৰিকপূৰ্ণ এই আধুনিক জীৱনত গৰম বন্ধ হৈছে পৰিয়ালৰ সৈতে সময় কটোৱাৰ এক সুবৰ্ণ সুযোগ। পৰিয়ালৰ মাজত যিবোৰ সম্বন্ধ, সেই সম্বন্ধ গঢ়ি তোলাৰ এইখিনি হৈছে এটা সুন্দৰ সুযোগ। মাহী, পেহী, জেঠাই, ভতিজা, মামা, এইবিলাকৰ লগত এটা সম্বন্ধ গঢ়ি তুলিবৰ বাবে ল'ৰা ছোৱালীবিলাকক এটা আমি সুন্দৰ সুযোগ দিব পাৰোঁ এইখিনি সময়ত। আৰু সেইকাৰণে তেওঁলোকক পঠিয়াব লাগে পৰিয়ালৰ ঘৰলৈ।
1: হেৰি নহয় মাষ্টৰ, গৰমৰ কথা পাতোতে পাতোতেহে আমাৰ ডিঙি শুকাই যোৱা নাই জানো? মই খাওত কৰে তোমাৰ সেই লাল চাহ দুকাপ বনাই আনো, তুমি এটা সেই গীত নুশুনাবানে?
0: নহয় শুনাম বাৰু, কিন্তু শুনপাহি নাই যেতিয়া। তুমি এইখিনি কষ্ট কৰিব নালাগে নেকি?
1: কি যে কথা কোৱাহে মাষ্টৰ, শুনপাহি নাথাকিল বুলি মই সেই ভাত পানী একো নেখাম নেকি?
0: ঠিকেই বাৰু, কৰ্ম কিন্তু কৰিবই লাগিব নহয় জানো?
1: লাগিব।
0: ঠিক আছে দিয়া, তুমি চাহ দুকাপ বনাই আনা, এইখিনি সময়তে আহা, আমি এটা সুন্দৰ গীত শুনি লওঁ গৰমৰ পৰা হাত পাবৰ বাবে। হা।

0: সঁচাকে বুইছা ভদায়, এই গৰম বন্ধৰ সময়খিনি এক নষ্টালজিক সময়। নিজৰ সেই সময়খিনিলৈ মনত পৰে যেতিয়া আমি ছাত্ৰ ছাত্ৰী হৈ আছিলোঁ, বিদ্যালয়লৈ গৈছিলোঁ, আমাক গৰম বন্ধ দিছিল, কেনেদৰে আমি গৰম বন্ধ কটাম তাৰ বাবে এটা আমাৰ যি প্ৰস্তুতি আমাৰ মনত আহি থাকে যে গৰম বন্ধ আহিছে। সেইখিনি সময়ত তোমাৰ কি হয়, আমি গৰম বন্ধৰ আগতে আমি পৰীক্ষা দি আজৰি হওঁ।
1: তাৰপিছতহে কিছুমান আমাক গৃহ কাৰ্য কৰিব দিয়ে বা প্ৰকল্প কৰিব দিয়ে। আমাৰ শিক্ষকসকলে আমাক অসমৰ সেই প্ৰতিখন ৰেল ষ্টেচনৰ নাম লিখিবলৈ দিয়াই হওক বা সেই জিলাবিলাকৰ নাম তোমাৰ সেই সদৰ ঠাইৰ সৈতে সেই লিখিবলৈ দিয়াই হওক বা সেই আমাৰ সেই থলুৱা সেই ফল মূলবিলাকৰ সেই নাম লিখিবলৈ দিয়াই হওক, এনেধৰণৰ যথেষ্ট তোমাৰ সেই কাম আমাক সেই গৃহ কাৰ্য সেই কৰিবলৈ দিছিল নহয়। এইবোৰৰ পৰাও কিন্তু আমি সেই যথেষ্ট সেই জ্ঞান লাভ কৰিব পাৰিছিলোঁ। সেইবোৰ আমি সেই 3-4-5 দিনৰ ভিতৰত কৰি অতাই লৈ ফুৰিবলৈ গুচি যাওঁ।
0: আমাৰ মন মগজুত তেতিয়া তোমাৰ সেই গধুৰ এটা বুজা নাথাকে,
1: ফ্ৰীলি তোমাৰ সেই ঘূৰি ফুৰিব পাৰা যেন এখন সেই কল্পনাৰ সাগৰত হে আমি সেই উৰি ফুৰিছো।
0: আৰু এই দিন কেতি আহিবৰ সময়ত আমাৰ মনত কি থৌকি বাথৌ, কি কৰিম, গৰম বন্ধৰ সময়খিনি কেনেকৈ কটাম, সেইখিনি সময় যেন আমাৰ কাৰণে বৰ কম হৈ নাযায়নে বাৰু?
1: কাক বা লগ পাম, সেই সমনীয়া বিলাকক সেই পাম নে নাপাম, সেই খুৰী দেউ বা সেই বাঁহী দেউ বা সেই জেঠাইহঁতক লগ পাম নে নাপাম, এই ধৰণৰ ভাৱ একোটাইহে আমাৰ মন

0: হৈ খেলা কৰি থাকে নহয়।
1: আৰু সেইখিনি সময়ত আমি নিজৰ পিতৃ মাতৃক বা ককা আইতাক শুশ্ৰূষা কৰি বা তেওঁলোকৰ লগত গৃহকৰ্মত জড়িত হৈ নিজকে কিন্তু কটাইছিলোঁ। আমি দেউতাৰ লগত এই খেতিপথাৰলৈ যোৱা, খেতিপথাৰলৈ গৈ দেউতাহঁতে যেতিয়া খেতিপথাৰত কাম কৰি থাকে তেওঁলোকক জলপান দিবলৈ যোৱা, সেইখিনি সময় আমাৰ কাৰণে বৰ এটা ৰোমাঞ্চিত সময় আছিল।
0: আজিকালি অৱশ্যে সেই পৰিৱেশ একেবাৰে নাইকিয়া হৈছে।
1: ব্যস্ততাৰে গোটেই বছৰটো কটোৱাৰ পিছত এই গৰম বন্ধৰ সময়খিনি হৈছে ল'ৰা ছোৱালীবিলাকৰ আনন্দৰ সময়। ল'ৰা ছোৱালীবিলাকক আমি এইখিনি সময়ত য'লৈ গৈ তেওঁলোকে আনন্দ লাভ কৰে, জ্ঞান অৰ্জন কৰে, তেনে ঠাইলৈ পাৰিলে যিকোনো প্ৰকাৰে অলপ দিনৰ কাৰণে লৈ যাব লাগে বা পঠিয়াব লাগে। সৃষ্টিশীল মনৰ জৰিয়তে বৰ্তমান সময়ত ল'ৰা ছোৱালীবিলাকে বহুত আগবাঢ়ি যাব পাৰে। খেলা ধূলাৰ জৰিয়তে যে ল'ৰা ছোৱালীবিলাকে নিজৰ জীৱন উচ্চ পৰ্যায়লৈ লৈ যাব পাৰে সেয়াও আমি দেখি আছোঁ। সেইকাৰণে খেলা ধূলাৰ প্ৰতিও উদ্বুদ্ধ কৰিব লাগে।
0: খেলা ধূলা, সাহিত্য, সংস্কৃতিয়ে সকলো দিশতে যদি সেই ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিয়া হয় আৰু সিহঁতে নিজৰ সেই অভিৰুচি অনুযায়ী

0: মনৰ জৰিয়তে বৰ্তমান সময়ত ল'ৰা ছোৱালীবিলাকে বহুত আগবাঢ়ি যাব পাৰে। খেলা ধূলাৰ জৰিয়তে যে ল'ৰা ছোৱালীবিলাকে নিজৰ জীৱন উচ্চ পৰ্যায়লৈ লৈ যাব পাৰে, সেয়াও আমি দেখি আছো। সেইকাৰণে খেলা ধূলাৰ প্ৰতিও উদ্বুদ্ধ কৰিব লাগে।
1: খেলা ধূলা, সাহিত্য, সংস্কৃতিয়ে সকলো দিশতে যদি সেই ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিয়া হয় আৰু সিহঁতে নিজৰ সেই অভিৰুচি অনুযায়ী যিটো বিভাগত আগবাঢ়ি যাব খোজে সেই ক্ষেত্ৰত সিহঁতক উদ্বুদ্ধ কৰিহে আগুৱাই দিয়াৰ সেই চেষ্টা সকলোবোৰ অভিভাৱকে কৰিব লাগে আৰু ইয়াৰ উপযুক্ত সময় তোমাৰ সেই গৰম বন্ধৰ
0: বৰ্তমান সময়ত এই ল'ৰা ছোৱালীবিলাকে যাৰ দ্বাৰা তেওঁলোকে আনন্দ লাভ কৰে, খেলা ধূলাৰ জৰিয়তে হওক, গীত মাতৰ জৰিয়তে হওক, অভিনয়ৰ জৰিয়তে হওক, সাঁতোৰা বা এইবিলাকৰ জৰিয়তে হওক, আনন্দ লাভ কৰে, ভৱিষ্যতে তাক বৃত্তি হিচাপেও লোৱাৰ এটা পৰিৱেশ বৰ্তমান হৈছে। কিন্তু সেইকাৰণে গৰম বন্ধৰ সময়খিনিত এনেধৰণৰ বৃত্তিমূলক শিক্ষাত তেওঁলোকক আগবঢ়াই দিব লাগে। এনেধৰণে যদি গৰম বন্ধৰ সময়খিনি কটাবলৈ ল'ৰা ছোৱালীবিলাকক উদ্বুদ্ধ কৰোঁ, তেতিয়াহ'লে এই গৰম বন্ধৰ সময়খিনি সঁচাকৈয়ে তেওঁলোকৰ মনত থকাৰ সময় হ'ব। তাৰ জৰিয়তে যেতিয়া বিদ্যালয় খুলিব, নতুন উদ্যমৰে পঢ়া শুনা কৰিবলৈ আকৌ তেওঁলোকে উদ্বুদ্ধ হ'ব পাৰিব। আহোঁ দিয়া, বুইছা?
1: যোৱা যোৱা যোৱা,
0: এই মাজে সময় মোৰ ঘৰলৈ যাবাচোন। ভদাই আহিছো দেই,
1: যোৱা যোৱা যোৱা যোৱা।
2: শ্ৰোতা ইমান পৰে ভদাই চোতালৰ মেল অনুষ্ঠানটি শুনিলে। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে ভদাই, অজিত চক্ৰৱৰ্তী আৰু মাষ্টৰৰ চৰিত্ৰত শান্তনু শইকীয়া। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা শান্তনু শইকীয়াৰ, প্ৰযোজনা গৌতম নাথৰ।
3: শ্ৰোতাসকলে ভদাই চোতালৰ মেল অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি হৈছে শুক্ৰবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 4 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 19 দিন। প্ৰত্যেক দিনেই হৈছে বিভিন্ন ঘটনাৰে ভৰপূৰ। প্ৰত্যেক দিনেই বিভিন্ন ঘটনাৱলীৰে ইতিহাসৰ পাতত খোদিত হৈ আছে। আজিৰ দিনটো তাৰ ব্যতিক্ৰম নহয়। আজিৰ দিনটো ঘটা বিভিন্ন ঘটনাৱলীৰ এক চমু বিৱৰণ আজিৰ দিনটো অনুষ্ঠানটিৰ জৰিয়তে জনোৱা হ'ব। আজিৰ দিনটো অনুষ্ঠানটিৰ আৰম্ভণিতে আগন্তুক 21 জুনত হ'বলগীয়া যোগ দিৱসৰ লগত সংগতি ৰাখি যোগৰ জৰিয়তে কিদৰে জ্ঞানমূলক স্বাস্থ্য আৰু স্মৃতিশক্তি ধৰি ৰাখিব পাৰি সেই বিষয়ে তেজপুৰৰ যোগ প্ৰশিক্ষক হীৰাৰাণী মহন্তই কিছু কথা জনাব। আহকচোন শুনো।
4: শ্ৰোতাসকল, মই হীৰাৰাণী মহন্ত, দৰং মহাবিদ্যালয়ৰ যোগ বিষয়ৰ এগৰাকী সহকাৰী অধ্যাপিকা ৰূপে মই বৰ্তমান কৰ্মৰত। আগন্তুক 21 জুনত হ'বলগীয়া যোগ দিৱসৰ লগত সংগতি ৰাখি আজি মই কিদৰে যোগৰ জৰিয়তে জ্ঞানমূলক স্বাস্থ্য আৰু স্মৃতিশক্তি ধৰি ৰাখিব পাৰি তাৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। যোগ হৈছে ভাৰতীয় প্ৰাচীন ঐতিহ্যৰ এক অমূল্য উপহাৰ। ই কেৱল শৰীৰক সুস্থ কৰি নাৰাখে, মন আৰু মগজুকো সবল আৰু সক্ৰিয় কৰি তোলে। বৰ্তমানৰ ব্যস্ত জীৱনত মানসিক চাপ, উদ্বেগ আৰু অতিমাত্ৰাৰ তথ্যৰ ভিৰে আমাৰ মনোযোগ আৰু স্মৃতিশক্তিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। এই সমস্যাসমূহ দূৰ কৰাত যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জ্ঞানমূলক স্বাস্থ্য বুলিলে আমি চিন্তা কৰাৰ ক্ষমতা, মনোযোগ, শিকাৰ দক্ষতা, সিদ্ধান্ত গ্ৰহণ আৰু স্মৃতিৰ দৰে মানসিক কাৰ্যসমূহক বুজোঁ। নিয়মিত যোগা অভ্যাসে মগজুলৈ অক্সিজেন আৰু ৰক্ত সঞ্চালন বৃদ্ধি কৰে, যাৰ ফলত মগজুৰ কোষসমূহ অধিক সক্ৰিয় হৈ উঠে। ফলস্বৰূপে মনোযোগ বৃদ্ধি পায় আৰু নতুন বিষয় শিকিবলৈ সহজ হয়। স্মৃতিশক্তি উন্নত কৰাৰ ক্ষেত্ৰতো যোগ অত্যন্ত উপকাৰী। ধ্যান বা মেডিটেশ্যন, প্ৰাণায়াম আৰু বিভিন্ন আসনে মনক শান্ত থাকে। যেতিয়া আমি অধিক তথ্য জানিবৰ বাবে চেষ্টা কৰোঁ, তেতিয়া এই যোগৰ যি আসন, প্ৰাণায়াম, মেডিটেশ্যন আছে এইখিনিয়ে

0: আমাক তথ্য অধিক ভালদৰে মনত ৰখাত সহায় কৰে। বিশেষকৈ অনুলোম বিলোম, ভ্ৰামৰী প্ৰাণায়াম আৰু ধ্যানৰ অভ্যাসে মানসিক চাপ হ্ৰাস কৰি স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে। শিক্ষাৰ্থীসকলৰ বাবে যোগ বিশেষভাৱে উপকাৰী। নিয়মিত যোগ অভ্যাসে পৰীক্ষাৰ ভয় কমায়, আত্মবিশ্বাস বৃদ্ধি কৰে আৰু পঢ়া শুনাত মনোযোগ কেন্দ্ৰীভূত কৰাত সহায় কৰে। বহু গৱেষণাতো দেখা গৈছে যে নিয়মিত যোগ আৰু ধ্যান কৰা ব্যক্তিসকলৰ স্মৃতিশক্তি আৰু মানসিক সক্ষমতা তুলনামূলকভাৱে উন্নত হয়। কিন্তু যোগৰ লাভ পাবলৈ নিয়মিত অভ্যাস অতি প্ৰয়োজনীয়। প্ৰতিদিনে মাত্ৰ 15-30 মিনিট সময় যোগ আৰু ধ্যানৰ বাবে উলিয়ালেও ইয়াৰ ইতিবাচক প্ৰভাৱ অনুভৱ কৰিব পাৰি। ইয়াৰ লগতে সুষম আহাৰ, পৰ্যাপ্ত টোপনি আৰু স্বাস্থ্যকৰ জীৱনশৈলীও জ্ঞানমূলক স্বাস্থ্য বজাই ৰখাত সহায়ক। সামৰণিত ক'ব পাৰি যে যোগ হৈছে সুস্থ শৰীৰ, শান্ত মন আৰু শক্তিশালী স্মৃতিশক্তিৰ এক সহজ আৰু প্ৰাকৃতিক উপায়। সেয়েহে আমি সকলোৱে দৈনন্দিন জীৱনত যোগক স্থান দি নিজৰ জ্ঞানমূলক স্বাস্থ্য আৰু স্মৃতিশক্তি সুৰক্ষিত ৰাখিব লাগে। ধন্যবাদ।
1: হীৰাৰাণী মহন্তলৈ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটো ঘটা বিভিন্ন ঘটনাৱলীৰ এক চমু বিৱৰণ দিবলৈ লৈছোঁ। 1953 চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ দম্পতী এথেল ৰজেনবাৰ্গ আৰু জুলিয়াছ ৰজেনবাৰ্গক মৃত্যুদণ্ড দিয়া হয়। ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অপৰাধত তেওঁলোকক এই শাস্তি বিহা হৈছিল। উল্লেখ্য যে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা কৰা এওঁলোকেই প্ৰথম আমেৰিকাৰ নাগৰিক। 1981 চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম ভূসমলৈ পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ এপ'ল' ফ্ৰান্সৰ গুৱেনাৰ কুৰুৰ পৰা সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। 2004 চনৰ আজিৰ দিনটোতেই পূব কামৰূপ বন বিভাগৰ অন্তৰ্গত আমচুং বনাঞ্চলক বন্যপ্ৰাণীৰ অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটো জন্ম হোৱা বিখ্যাত লোকসকলৰ বিষয়ে জনাব লৈছোঁ। 1623 চনৰ আজিৰ দিনটোতেই ফৰাচী গণিতজ্ঞ ব্লেছ পাস্কেলৰ জন্ম হয়। তেওঁ গণিতজ্ঞ হোৱাৰ লগতে দাৰ্শনিক, পদাৰ্থবিদ, কেথলিক লিখক আছিল। 1934 চনৰ আজিৰ দিনটোতেই হাৰ্বাৰ্ট ডেভিড ক্লেবাৰৰ জন্ম হয়। তেওঁ এগৰাকী আমেৰিকাৰ মনোৰোগ বিশেষজ্ঞ আৰু মাদক দ্ৰব্য আসক্তৰ গৱেষক আছিল। তেওঁৰ অৱদানৰ বাবে বহুতো বঁটা আৰু পুৰস্কাৰ লাভ কৰিছে আৰু 2টা সন্মানীয় ডিগ্ৰীও লাভ কৰিছে। তেওঁক আমেৰিকাৰ শ্ৰেষ্ঠ চিকিৎসক আৰু নিউয়ৰ্কৰ শ্ৰেষ্ঠ চিকিৎসকৰ তালিকাত তালিকাভুক্ত কৰা হৈছিল। তেওঁ বহুতো সংগঠন আৰু সমিতিৰ লগত জড়িত আছিল। তাৰে ভিতৰত উল্লেখযোগ্য হয় পেনচিলভেনিয়াৰ বিশ্ববিদ্যালয় আৰু বেটি ফৰ্ড প্ৰতিষ্ঠানৰ যুটীয়া প্ৰচেষ্টাত স্থাপিত হোৱা পাৰ্টনাৰশ্বিপ ফৰ এ ড্ৰাগ ফ্ৰী আমেৰিকা নামৰ নিচা আসক্তি অনুসন্ধান সংস্থা। 1945 চনৰ আজিৰ দিনটোতেই ম্যানমাৰৰ ৰাজনীতিজ্ঞ, কূটনীতিজ্ঞ, লেখক আং চাং চু কিৰ জন্ম হয়। 1991 চনৰ শান্তিৰ নবেল বঁটা বিজয়ী মহিলা হৈছে আং চাং চু কি, যিয়ে 2016-2021লৈ ম্যানমাৰৰ ৰাজ্য পৰিষদত আৰু বিদেশ নীতিৰ মন্ত্ৰিত্ব পদৰ দায়িত্বভাৰ লৈ আছিল। 2010ৰ দশকত তেওঁ ম্যানমাৰৰ জুন্টা প্ৰশাসনৰ পৰা আংশিক গণতন্ত্ৰ ৰূপান্তৰিত কৰাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছিল। তেওঁ বিশ্বত এজন অন্যতম শীৰ্ষস্থানীয় ৰাজনৈতিক হিচাপে জনাজাত আছিল। 1999 চনত টাইমছ আলোচনীয়ে তেওঁক এজন গান্ধীৰ সন্তান আৰু অহিংসাৰ আধ্যাত্মিক উত্তৰাধিকাৰী হিচাপে নামাকৰণ কৰা হয়। 1947 চনৰ আজিৰ দিনটোতেই ভাৰতীয় বংশোদ্ভৱ ইংৰাজ লেখক ছালমান ৰুশ্দিৰ জন্ম হয়। তেওঁৰ দ্বিতীয় উপন্যাস মিড নাইট চিলড্ৰেনে 1981 চনত মেন বুকাৰৰ বঁটা লাভ কৰিছিল। তেওঁৰ বেছিভাগ লিখনিয়ে ভাৰতীয় উপমহাদেশক সামৰি লৈছে। 1961 চনৰ আজিৰ দিনটোতেই নেপালৰ ৰাষ্ট্ৰপতি বিদ্যাদেৱী ভাণ্ডাৰীৰ জন্ম হয়। পূৰ্বতে তেওঁ নেপালৰ ৰক্ষামন্ত্ৰী আছিল। তেওঁ নেপালৰ প্ৰথমগৰাকী ৰক্ষামন্ত্ৰী আছিল। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত মৃত্যু হোৱা লোকসকলৰ বিষয়ে কিছু জনাব লৈছোঁ। 1981 চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় টেষ্টটিউব শিশু দুৰ্গাৰ কানুপ্ৰিয়াৰ আগৰৱালাৰ সৃষ্টিকৰ্তা হিচাপে স্বীকৃত ভাৰতীয় চিকিৎসক সুভাষ মুখোপাধ্যায়ৰ মৃত্যু হয়। 2015 চনৰ আজিৰ দিনটোতেই অসমীয়া অভিনয় শিল্পী, নাট্যকাৰ, লেখক লক্ষ্মী বৰঠাকুৰৰ মৃত্যু হয়। 2021 চনৰ আজিৰ দিনটোতেই ভাৰতীয় পদাৰ্থবিজ্ঞানী, শিক্ষাবিদ, অধ্যাপক ধীৰাজ বৰাৰ মৃত্যু হয়। প্লাজমা বিজ্ঞানী হিচাপে বিখ্যাত ডক্টৰ ধীৰাজ বৰা গুজৰাটৰ গান্ধীনগৰ অৱস্থিত প্লাজমা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক আছিল। তেওঁ ভাৰতৰ আন্তৰ্জাতিক থাৰ্মো নিউক্লিয়াৰ পৰীক্ষামূলক ৰিয়েক্ট

ক্ষেত্ৰৰ মুখ্য বিজ্ঞানী আছিল। বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2012 চনত তেওঁ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। 2016 চনত তেওঁ অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদ লাভ কৰিছিল আৰু মৃত্যুলৈকে এই পদত অধিষ্ঠিত আছিল। শ্ৰোতাসকল, ইমানতে আজিৰ দিনটো অনুষ্ঠানটিৰ অন্ত পৰিল। খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা আঠ বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। গুৱাহাটী মহানগৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আজি প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত হিতাধিকাৰীসকলক ভাট্টা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট 21 জুনত পুনৰ অনুষ্ঠিত কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সংলগ্ন মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক কাৰ্যসূচী FYUGPৰ চতুৰ্থ বৰ্ষ কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশনা NEP ৰেডিৰিকনাৰ 2026 আৰু FYUGPৰ চতুৰ্থ বৰ্ষৰ FAQ বুকলেট উন্মোচন কৰে। সমগ্ৰ ৰাজ্যতে আজি বিশ্ব চিকল চেল দিৱস পালন কৰা হয়। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা প্ৰকল্পৰ অধীনত চলিত বৰ্ষৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত উত্তীৰ্ণ অসমৰ 25 গৰাকী পৰীক্ষাৰ্থীলৈ 50,000 টকাকৈ আগবঢ়োৱা জলপানীৰ বাবে আবেদনৰ প্ৰক্ৰিয়া মুকলি কৰা হৈছে। গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত কালিৰে পৰা গোলকীয় সৌৰ প্ৰদৰ্শনী অসম আৰু উত্তৰ পূব ভাৰত তথা গোলকীয় বেটেৰী প্ৰদৰ্শনীৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছে। ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে অহা সোমবাৰৰ পৰা শক্তিপীঠ কামাখ্যাধামত হ'বলগীয়া অম্বুবাচী মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি মাজনিশা চিটল ষ্টেডিয়ামত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ'ব। পুৱতি নিশা বষ্টন ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত স্কটলেণ্ড মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ 1,125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো উপন্যাস পাঠ অনুষ্ঠানটিৰ
2: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকলে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানটিত শুনি আছে সাহিত্য অকাডেমী বঁটা লাভ কৰা পূৰবী বৰ্মোদয় ৰচিত উপন্যাস শান্তনু কুলনন্দন।

0: ইয়া শুনক পূৰবী বৰমুদয় ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 44 সংখ্যক খণ্ডটি।
1: স্বৰ্গীয় মহাৰাজ মহাভূত বৰ্মাই প্ৰদান কৰা পূৰ্বৰ শাসন অগ্নিৰ দ্বাৰা ভস্মীভূত হোৱা মহাৰাজাধিৰাজ শ্ৰী শ্ৰী ভাস্কৰ বৰ্মাদেৱে পুনৰ প্ৰদান কৰা এই শাসনৰ দ্বাৰা চন্দ্ৰপুৰী বিষয়ৰ বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়পতিসকলক আৰু বিচাৰালয়সমূহক এই আদেশ দিয়া হৈছে যে এই শাসনত উল্লেখ কৰা সজ্জন ব্যক্তিসকলৰ পৰা ভূমি সম্পত্তি বাবদ কোনো কৰ কাটল কেতিয়াও সংগ্ৰহ কৰিব নোৱাৰিব।

প্ৰদত্ত ভূমিৰ সীমা নিৰ্ণয় কৰি মহাৰাজে আৰু জনাইছে যে শাস্ত্ৰমতে ভূমিদান দিয়া ব্যক্তিজনে 60,000 বৎসৰ স্বৰ্গসুখ লাভ কৰে আৰু যিজনে সেই ভূমি ভোগকাৰীৰ পৰা বলপূৰ্বকভাৱে কাঢ়ি লয় তেওঁ সিমান বৎসৰ পৰিমাণত নৰক বাস কৰে। ভূমিৰ সীমা এনেধৰণে নিৰ্ণয় কৰা হৈছে, পূবে শুষ্ক কৌশিকা, দক্ষিণ পূবত শুষ্ক কৌশিকা, দক্ষিণে ডুম্বুৰিচেদ, দক্ষিণ পশ্চিমে গংগিনিকা, উত্তৰ পশ্চিম সীমাত কুম্ভকাৰ গড়, পূবত বক্ৰীভূত গংগিনিকা, উত্তৰত জাতলি বৃক্ষ, উত্তৰ পূবত খাচুকৰ পুখুৰী আৰু শুষ্ক কৌশিকা ঘোষকে ঘোষণা কৰি গ'ল। এই শাসনৰ লেখক বহুবৰ্ণ, আজ্ঞা প্ৰপণকাৰী শ্ৰীগোপাল, সীমা প্ৰদানকাৰী চন্দ্ৰপুৰীৰ ভূমি অধিকাৰী শ্ৰী খিক্ষুণ্ডা, ন্যায়কৰণিক শ্ৰী জনাৰ্দন স্বামী, মহাসামন্ত শ্ৰী দিবাকৰ প্ৰভু। এই শাসনযোগে ভূমিৰ অধিকাৰপ্ৰাপ্তসকলৰ নাম মই ঘোষণা কৰিছোঁ। ঘোষকৰ ঘোষণা চলি থাকিল। মধ্যাহ্ন গগনত সূৰ্যদেৱ, তীব্ৰ হৈ পৰিছে ৰদুজ্জ্বলা। অৱশ্যে মাজে মাজে যে মৃদু বতাহ হেঁচাটিও বলি থকা নাই তেনে নহয়, সমবেত প্ৰজাগণ নিস্তব্ধ হৈ আছে। প্ৰজাৰ মাজত সাধাৰণ প্ৰজাৰ ৰূপ আৰু বেশভূষা ধাৰণ কৰি চোৰাংচোৱাসকলো সোমাই আছে। ৰাজকাৰ্যৰ এয়ে নীতি, প্ৰজাক বিশ্বাসতো ল'ব লাগিব, অথচ পৰিপূৰ্ণভাৱে বিশ্বাসো কৰিব নোৱাৰিব। কামৰূপাধিপতিৰ আদেশ মৰ্মে মই ভূমিৰ অধিকাৰপ্ৰাপ্তসকলৰ নাম ঘোষণা কৰিছোঁ। ঘোষকে বেদ পৰিচয় আৰু গোত্ৰসহ ভূমি অধিকাৰপ্ৰাপ্তসকলৰ নাম একাদিক্ৰমে ঘোষণা কৰিবলৈ লাগিল। কৰ্ণসুবৰ্ণৰ জয়স্কন্ধাবাৰৰ এই সভা শেষ হ'ল। কুমাৰ ৰাজা প্ৰাসাদৰ ভিতৰলৈ আহিল। বাহিৰত সমবেত প্ৰজাই তেওঁৰ জয় জয়কাৰ ধ্বনি দিছে। অন্তঃপুৰত নিজৰ কক্ষ সংলগ্ন স্নানাগাৰত ঈষদুষ্ণ সুগন্ধিত জলৰে স্নান সমাপন কৰি তেওঁ জিৰণি ল'বলৈ বুলি বিশ্ৰাম কক্ষত সোমাল। কুমাৰ ৰাজাই আজি ক্লান্তি অনুভৱ কৰিছে, কিন্তু ক্লান্তি অনুভৱ কৰাটো কথা নাছিল। পিতৃতুল্য অগ্ৰজ সুপ্ৰতিষ্ঠিত বৰ্মাদেৱৰ মানসিক আঘাতজনিত অকাল মৃত্যুৰ পিছত তেওঁ যেতিয়া কামৰূপ দেশৰ ৰাজসিংহাসনত উপৱিষ্ট হ'ল, সেই সময়ত তেওঁ কোমলমতী যুৱক। যুৱাকালৰ সমস্ত সুখ স্বাধীনতা আৰু আনন্দ বিসৰ্জন দি তেওঁ বৰণ কৰিলে কঠোৰ ৰাজব্ৰত। প্ৰজাই ক'বলৈ লাগিল, যুৱক হ'লেও কেনে স্থিৰ, কৰ্মত পটু, চিন্তাত অচঞ্চল, প্ৰজাপালনত পিতৃ, সিদ্ধান্ত গ্ৰহণত নিৰ্ভুল, আবেগত অবিচলিত, দুখে সুখে জীৱনটো গ্ৰহণ কৰাত নিৰ্ভুল, আবেগত অবিচলিত, দুখে সুখে জীৱনটো গ্ৰহণ কৰাত সাহসী, এইজন কামৰূপ ৰাজসিংহাসনৰ উপযুক্ত ৰজা। কিন্তু আজি কৰ্ণসুবৰ্ণৰ জয়স্কন্ধাবৰৰ এই ভূমিদান সভাত তেওঁৰ মনটো হঠাতে কঁপি উঠিল কিয়? আছিল অবিচলিত হিমালয় হৈ, কিন্তু তৰংগায়িত নদী হৈ পৰিল কিদৰে? বোধহয় এতিয়া তেওঁৰ যুৱাকাল, সেইবাবেই। নৃত্যাংগনাৰ নাম কি কুমাৰ ৰাজাই নাজানে, জানিবৰ কথাও নহয়। পিনাকপানী মহাদেৱৰ মন্দিৰৰ সাধাৰণ দেৱদাসীৰ নাম কামৰূপাধিপতিৰ অজানিত হোৱাৰেই কথা। কিন্তু দেৱদাসী সামান্য যদিও, এই বিশেষ দেৱদাসীগৰাকী অসামান্যা আৰু অতুলনীয় হৈ পৰিল। কেনেকৈ পৰিল সেইটোৱে কথা, কেনেকৈ পৰিল? পকাধানৰ দৰে শৰীৰৰ ৰং, চকু আয়তাকাৰ, পদ্মপুষ্পৰ মুকুলৰ দৰে গৌৰ ললনা সুন্দৰীয়ে হয়, লগতে কলা নিপুণ আৰু কাম কলাৰো বিশাৰদা। কুমাৰ ৰাজাই এটা কথা জানিছিল যে গৌৰ ললনাৰ মনোমত পুৰুষ সেইজনেই হয় যিজনে দীঘল আৰু জোঙা নখ ৰাখে। সেয়ে দীঘল আৰু জোঙা নখৰ পুৰুষ দেখিলেই গম পোৱা যায় যে সেইজন গৌৰ দেশীয়। কোনো কোনো পুৰুষে আকৌ তেওঁলোকৰ দীঘল নখবোৰ নখ ৰঞ্জনীৰে বোলায়ো লয়। আজিৰ জনসভাখনত তেনেকুৱা কেইবাজনো পুৰুষক দেখা পোৱা গৈছিল। অৱশ্যে দেৱদাসীৰ মনৰ কথা কোনেও নাজানে, কুমাৰ ৰাজাই জানিব কিদৰে? কুমাৰ ৰাজাই জানে নিজৰ মনৰ কথা। বহুলোকেই কুমাৰ ৰাজাক দৰ্শন কৰিবলৈ আহিছিল, এই দেৱদাসীও আহিছিল। অৱনত মস্তকে তেওঁ কুমাৰ ৰাজাক নমস্কাৰ কৰি সন্মান জনাই অন্যান্য লোকৰ সৈতে একাষৰীয়া হৈ ক্ষন্তেক সময় ৰৈছিল। কুমাৰ ৰাজাই চকু আঁতৰ কৰিব পৰা নাছিল। তেওঁৰ এনে লাগিছিল যেন কোনো মন্দিৰ গাত্ৰ চৰ্চিত এক বিতুপন নৃত্যভংগীমা আহি তেওঁৰ চকুৰ আগত থিয় হৈছেহি।
তেওঁ ওচৰ

0: খাই উঠিছিল আৰু ভিতৰত থকা অবিচলিত হিমগিৰি হিমালয়ত এটা কম্পন আৰম্ভ হৈছিল। ই কি কথা হুৱাইনে কামৰূপাধিপতিক এনেধৰণৰ সাধাৰণ আৱেগে, যদিও কোনো আৱেগেই যুক্তি নিৰ্ভৰ নহয়, তথাপিও ৰজাৰ আৱেগত যুক্তি থকাই উচিত। কাম্যও তেন্তে কুমাৰ ৰাজাক অভিবাদ জনাই নতমস্তকে একাষৰীয়া হৈ থকা দেৱদাসীলৈ চাই তেওঁ ভাবিছিল, কোনে কাক দৰ্শন কৰে, কুমাৰ ৰাজাক দেৱদাসীয়ে নে দেৱদাসীক কুমাৰ ৰাজাই, আৰু দৰ্শন নে দংশন। কুমাৰ ৰাজাই বুকুত হাত দিলে, বুকুখন ভৰ বাৰিষাৰ নদী এখন হৈ পৰিছে। উচ্ছল আৱেগ নে আৱেগত উচ্ছল হোৱাৰ প্ৰশ্নই নুঠে ৰজা মহাৰজাৰ। ৰাজপুৰীত আৱেগৰ স্থান নাই, তেওঁ যেন কিছু লজ্জিত হৈ পৰিল। কিন্তু নিয়ম ভংগ কৰাইটো মানুহৰ আজীৱন নিয়ম, ক্ষতি কি? ইমান দিনে নিয়মনিষ্ঠ জীৱন এটা পালন কৰাৰ পিছত নিয়ম এটা ভংগ কৰি বুকুখনক তৰংগায়িত নদী এখন হ'বলৈ এৰি দিলে অবিচলিত হিমালয় হৈ জীৱনক গৌৰৱ দান কৰিব পাৰি, কিন্তু জীৱনক বুজি পাব নোৱাৰি। জীৱনক বুজি পাবৰ বাবে নিয়ম ভংগ কৰিব লাগিব, নিয়মনিষ্ঠ জীৱনটো পৰিহাৰ কৰিব পাৰিব লাগিব। মানুহক স্বাভাৱিক জীৱন যাত্ৰা এটাৰো বৰ প্ৰয়োজন হয়, আৰু নিয়ম ভংগ কৰিব পৰাজনেহে স্বাভাৱিক জীৱন যাত্ৰাৰ আস্বাদ অনুভৱ কৰিব পাৰে। কুমাৰ ৰাজাই পৰিচাৰকজনক মাতিবৰ বাবে তিনিবাৰ হাত চাপৰি বজালে। তড়িৎ গতিত পৰিচাৰকজন সোমাই আহিল। কুমাৰ ৰাজাই নাগৰকক মাতিবলৈ পৰিচাৰকজনক আদেশ দিলে। কৰ্ণখবৰৰ নাগৰকজন খন্তেক পিছতে সোমাই আহিল। তেওঁৰ নাম সৌম্য সেন। পিতৃ চাৰুদত্তও কৰ্ণসুবৰ্ণৰ নাগৰক আছিল। চোৰাংচোৱাৰ সহযোগত নাগৰকজনে ৰাজ্যখনত ঘটা সমস্ত ঘটনাই নিখুঁতভাৱে বুজ পাই থাকে। কুমাৰ ৰাজাৰ জয় হওক, সৌম্য সেনে অভিবাদন জনালে। অভিবাদন গ্ৰহণ কৰি কুমাৰ ৰাজাই মূৰ দুপিয়ালে, ক'লে,
1: মই কামৰূপ দেশলৈ উলটি যোৱাৰ ক্ষণ সমাগত। দুই দিনতে মই কামৰূপ অভিমুখে যাত্ৰা কৰিম, কিন্তু উলটি যোৱাৰ আগতে মই কৰ্ণ সুবৰ্ণৰ নিৰাপত্তা, লগতে প্ৰজাগণৰো নিৰাপত্তা আৰু স্বচ্ছলতাৰ সম্পৰ্কে আপোনাক দিয়া দায়িত্বৰ কথা সোঁৱৰাই দিব খোজোঁ।
0: আদেশ কৰক, কামৰূপাধিপতি সম্মুখেনে ক'লে।
1: শত্ৰুৰ চৰিত্ৰই হ'ল ছিদ্ৰান্বেষণ কৰা। পৰাজিত শত্ৰুক আঘাত জৰ্জৰ বিষধৰ ন্যায় গণ্য কৰা উচিত। মই নিবিচাৰোঁ যে আঘাতপ্ৰাপ্ত বিষধৰ পুনৰ শিৰ তুলি উঠক। আপোনাৰ হাতত এইটো গুৰুদায়িত্ব। পুনৰবৰ্ধনৰ সমস্ত গুৰুত্বপূৰ্ণ বাৰ্তা মুহূৰ্তে মুহূৰ্তে মোৰ অৱগত হৈ থাকিব লাগিব, এয়া মোৰ আদেশ।
0: আদেশ সানন্দৰে পালন কৰা হ'ব মহাৰাজাধিৰাজ।
1: অনুক্ষণ চোৰাংচোৱাক সতৰ্ক কৰি ৰাখিব লাগিব।
0: হয়।
1: অতিথিশালা, পাণশালা, হাট আৰু মন্দিৰসমূহৰ ওপৰতো, বিশেষকৈ বৌদ্ধ ভিক্ষু দেৱদাসীসকল, পাণশালা, অতিথিশালাৰ পৰিচালক পৰিচাৰিকাৰ ওপৰতো সতৰ্ক দৃষ্টি ৰখা হওক। তেওঁলোকৰ ভিতৰত কোনোবাই শত্ৰুপক্ষৰ হৈ চোৰাংচোৱা বৃত্তিও গ্ৰহণ কৰিব পাৰে।
0: কুমাৰ ৰাজা কিছুপৰ ৰ'ল। নাগৰক সম্মুখেন থিয় হৈ আছে। তেওঁ নাগৰকজনক নিৰীক্ষণ কৰিবলৈ লাগিল।
1: ৰাজপুৰীৰ ভৃত্য আৰু পৰিচাৰকসকলো সন্দেহৰ বাহিৰত নহয়, তেওঁলোকৰ ওপৰতো দৃষ্টি ৰখা হওক।
0: কুমাৰ ৰাজা সম্মুখেনৰ ওচৰলৈ আহিল। পিনাকপানী মহাদেৱ মন্দিৰৰ মূল পুৰোহিতজন কোন আপুনি জানেনে?
1: হয়, জানো। তেওঁৰ নাম উদয়াদিত্যদেৱ।
0: মন্দিৰৰ দেৱদাসীসকলৰ দায়িত্ব কাৰ?
1: মূল পুৰোহিতজনৰে। দেৱদাসীসকলৰ ভৰণ পোষণ আদি মন্দিৰৰ দেৱত্বৰ ভূমিৰ পৰা হোৱা উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰে। দেৱদাসীসকলক চোৱা চিতা কৰা আৰু তেওঁলোকক নৃত্য গীতত পাৰদৰ্শী কৰাৰ বাবে বেলেগ এগৰাকীক দায়িত্ব দিয়া হৈছে। তেওঁ এগৰাকী দেৱদাসীয়ে আছিলে কালত, কিন্তু বৰ্তমান তেওঁ বয়সত প্ৰাচীন। তেওঁৰ নাম মাধৱিকা।
0: দেৱদাসী মাধৱিকাক মোৰ ওচৰত উপস্থিত হ'বলৈ আদেশ দিয়ক। মাধৱিকাক লৈ অহা হ'ল। বয়সত প্ৰাচীন আৰু প্ৰাক্তন দেৱদাসীগৰাকী আহি ভয়ে ভয়ে কুমাৰ ৰাজাক প্ৰণাম জনালেহি। দুয়োৰে মাজত কিছুপৰ ধৰি কথা বতৰা হোৱা গম পোৱা গ'ল, কিন্তু কেনেধৰণৰ কথা বতৰা হ'ল তাৰহে কোনেও গম নেপালে। কামৰূপ দেশলৈ যাত্ৰা কৰাৰ আগে আগে কুমাৰ ৰাজাই পিনাকপানী মহাদেৱৰ মন্দিৰতো পূজা দি আহিলগৈ, আৰু প্ৰধান পুৰোহিত উদয়াদিত্যদেৱৰ সৈতেও কথা বতৰা পাতি আহিল। পৌন্দ্ৰবৰ্ধন আৰু ৰাজধানী কৰ্ণসুবৰ্ণৰ জয়স্কন্ধাবাৰৰ পৰা কামৰূপ দেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ ক্ষণ সমাগত। বহু দূৰলৈকে ৰাজবিষয়াসকলে আগবঢ়াই দি থৈ গ'ল।

0: পানশালা আৰু অতিথিশালাৰ সন্মুখত ৰাজমাৰ্গৰ দুই দাঁতিত ৰৈ থকা প্ৰজাক বিদায় সম্ভাষণ জনাই তেওঁ কামৰূপ দেশ অভিমুখে গতি কৰিলে। কামৰূপত উপস্থিত হোৱাৰ পিছতহে তেওঁৰ অন্ত পৰিল। সুদীৰ্ঘ দিনৰ যাত্ৰা আৰু যাত্ৰাপথৰ ক্লান্তি, নিজৰ ঠাইৰ পৰা দূৰৈত থকাৰ দুৰ্ভাৱনা। শিৰত শোভাবৰ্ধন কৰিবলৈকে ৰাজমুকুট ধাৰণ কৰা নহয়, ৰাজমুকুট ধাৰণ কৰা হয় দায়িত্ব, ক্লান্তি আৰু দুৰ্ভাৱনাৰ বোজা ববলৈহে। কুমাৰ ৰাজাই সেই কথা জানে। পৌন্দ্ৰবৰ্ধন জয় কৰাটো কুমাৰ ৰাজাৰ এটা সপোনেই আছিল। এসময়ত কামৰূপ ৰাজ্যৰ অন্তৰ্গত পৌন্দ্ৰবৰ্ধন শশাংকৰ হাতৰ পৰা পুনৰুদ্ধাৰ কৰি তেওঁ কামৰূপ দেশৰ হৃতগৌৰৱ উদ্ধাৰ কৰি এই মূল্যৱান আৰু অহংকাৰী সপোনটো সফল কৰিলে। পৌন্দ্ৰবৰ্ধন উদ্ধাৰ কৰাৰ এইটোৱে মূল উদ্দেশ্য যদিও ইয়াৰ লগতে তেওঁৰ অন্য এটা উদ্দেশ্যও সফল নোহোৱাকৈ থকা নাই। সেয়া হ'ল স্থানেশ্বৰ ৰাজ্যৰ ৰজা হৰ্ষবৰ্ধনৰ সৈতে সাক্ষাৎ আৰু তেওঁৰ সক্ষতা লাভ। শক্তিশালী ৰজা এজনে পনতে অইন এজন শক্তিশালী ৰজাৰ সক্ষতাহে আশা কৰে, প্ৰতিদ্বন্দ্বিতা আশা নকৰে। স্থানেশ্বৰ ৰাজ শ্ৰীহৰ্ষয়ো সেইটোকে বিচাৰিছিল আৰু কুমাৰ ৰাজাৰো অভিলাষ আছিল সেয়েই। কুমাৰ ৰাজাই হৰ্ষৰ সক্ষতা প্ৰাৰ্থী হৈ স্থানেশ্বৰ ৰাজ্যলৈ কামৰূপ দেশৰ ৰাজদূত হিচাপে হংসবেগক পঠিয়াইছিল। তেওঁ হংসবেগৰ হাতত স্থানেশ্বৰ ৰাজলৈ নানান উপহাৰৰ বাদেও পত্ৰ সন্দেশ প্ৰেৰণ কৰিছিল। হংসবেগক কুমাৰ ৰাজাই কৈছিল,
1: মই পত্ৰ সন্দেশযোগে সকলো কথা বিস্তাৰিতভাৱে লিখি স্থানেশ্বৰ ৰজাক জনাইছোঁ। আপুনি মাথো মোৰ হৈ এটা কথাই ক'ব যে আপুনি মোৰ নিৰ্দেশক্ৰমে কামৰূপ দেশৰ পৰা স্থানেশ্বৰ ৰাজ্যলৈ এই শুভবাৰ্তা কঢ়িয়াই লৈ গৈছে। যি বাৰ্তাই বহন কৰি নিছে আমাৰ দেশৰ ৰজাই কেৱল নহয় প্ৰজাগণৰো এটা আকাংক্ষা। আমি সকলোৱেই স্থানেশ্বৰ ৰাজ্যৰ ৰজা আৰু প্ৰজাৰ সক্ষতা প্ৰাৰ্থী। হংসবেগ, আপুনি স্থানেশ্বৰ ৰজাক এই কথা সবিনয়পূৰ্বক নিবেদন কৰিব যে আমি দুয়োখন দেশৰ মাজত মিত্ৰতাপূৰ্ণ সম্পৰ্কৰ যোগেৰে সাংস্কৃতিক বিনিময় হোৱাটো বিচাৰোঁ।
0: প্ৰচুৰ উপহাৰ আৰু শুভ ইচ্ছা, মিত্ৰতাবোধ আৰু ভাতৃত্ববোধ লৈ হংসবেগ স্থানেশ্বৰ ৰাজ্য পাইছিলগৈ। কুমাৰ ৰাজাই দিয়া পত্ৰ সন্দেশ পাঠ কৰাৰ পিছত শ্ৰীহৰ্ষৰ মুখমণ্ডল উজ্জ্বল হৈ পৰিছিল। স্থানেশ্বৰৰ পৰা প্ৰত্যাৱৰ্তন কৰাৰ পিছত হংসবেগে বৰ্ণনা দিলেহি, কামৰূপাধিপতিৰ জয় হওক, মহাৰাজ শ্ৰীহৰ্ষই কামৰূপাধিপতিৰ কুশল বাৰ্তা লৈছে আৰু আমাৰ দেশৰ সকলোৰে প্ৰতি মিত্ৰতাৰ ভাৱ পোষণ কৰিছে। তেখেতে কামৰূপাধিপতিৰ সাক্ষাৎ পাবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছে। স্থানেশ্বৰ ৰাজ শ্ৰীহৰ্ষৰ লগত কুমাৰ ৰাজাৰ সক্ষতাৰ এনেদৰেই অংকুৰণ ঘটিছিল আৰু পিছলৈ গৈ সেই অংকুৰেই এজোপা শাখা প্ৰশাখা পত্ৰপুষ্প বিস্তাৰিত দৃঢ় মহীৰুহত পৰিণত হৈছিলগৈ। দুয়োজনেই দুয়োজনৰ ৰাজ্য দুখনৰ একোখন স্পষ্ট চিত্ৰ মনৰ মাজত অংকিত কৰি লৈছিল। শিখৰত যাৰ চন্দ্ৰ, ব্যঘ্ৰচৰ্ম যাৰ বসন, ভস্ম ধূলা যাৰ ভূষণ, বিষধৰ যাৰ অলংকাৰ, গংগা যাৰ জটাত, পিনাক যাৰ অস্ত্ৰ, সেই দেৱাদিদেৱ মহাদেৱক মই প্ৰণাম কৰোঁ আৰু সেইজন ইষ্টগুৰুৰ বাহিৰে অন্য কাৰো চৰণত মই মোৰ শিৰ অৱনত নকৰোঁ। শ্ৰীহৰ্ষলৈ প্ৰেৰণ কৰা পত্ৰত কুমাৰ ৰাজাই এই কথা লিখিছিল, শশাংকক পৰাজিত কৰাৰ আগলৈকে ময়ো অন্য কথা ভবা নাছিলোঁ, কিন্তু মোৰ প্ৰাণৰ ভগ্নী ৰাজ্যশ্ৰীৰ আত্মদহনৰ প্ৰচেষ্টা আৰু অৱশেষত তেওঁ গৈ বৌদ্ধ ভিক্ষুণী হোৱাৰ সংকল্পই মোক মাজে মাজে বিচলিত কৰে আৰু মই তথাগত পৰম অমিতাভৰ বাণীৰ প্ৰতি আকৃষ্ট হৈ পৰোঁ আৰু তেওঁক প্ৰাৰ্থনা জনাওঁ। উত্তৰত স্থানেশ্বৰ ৰাজে জনাইছিল, তথাগত পৰম অমিতাভ এইজন কোন? কুমাৰ ৰাজাই মাজে মাজে এই ধৰ্মৰ কথা নভবা নহয় আৰু তেওঁ এই কথাও জানে যে কামৰূপ দেশত গোপনীয়ভাৱে এই পূজাৰ আচাৰ অনুষ্ঠান চলে। হিন্দু তান্ত্ৰিকতাবাদৰ সৈতে সানমিহলি হৈ এই ধৰ্মই এনে এটা অৱস্থা পাইছেহি যে ইয়াক ৰাজৰোষত পৰাৰ ভয়ত নহয়, এই ধৰ্মৰ আচাৰে দাবী কৰা মতেই ইয়াক গোপনীয়ভাৱে পালন কৰা হয়। কুমাৰ ৰাজাই সেই কথাটো জানে, তেওঁ দহজনৰ লগত এই বিষয়ে আলোচনা নকৰাকৈ থকা নাই। গোপনীয়ভাৱে আচৰণ কৰা ধৰ্ম এটা যিমান গোপনীয়ই নহওক কিয়, দেশখনৰ অধিপতিজন সেই

0: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: এতিয়া শুনাব লৈছো পংকজ দত্তৰ কণ্ঠৰ আনটি অসমীয়া গীত, কথা অনিল কলিতাৰ।

শ্ৰোতাসকলে মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। খন্তেক পাছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধিয়া আৰু নিউজ এট নাইন আমাৰ কেন্দ্ৰ ৰিলে কৰি শুনাব।

0: fight, calls for setting up a regulatory body to execute it. India slams Pakistan at United Nations, accusing Islamabad of hosting, training and deploying terrorists. A new round of direct peace talks between United States and Iran postponed amid killing of 21 people in Israeli strike on Lebanon. Israel and Hezbollah later agreed to cease fire. And in sports, Ashmita Chali had to face Park Hae-un in women's single semi-finals of Macau Open Badminton in China tomorrow. That is all in the news at 9. Good night.
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোৱাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো খেল জগত অনুষ্ঠানটিৰ।
2: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত। শ্ৰোতাসকল, আজিৰ খেল জগত অনুষ্ঠানত আমি ৰাইজৰ আগত চিনাকি কৰিছোঁ তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক তথা ক্ৰীড়া সংগঠক শ্ৰীযুত অশ্বিনী বৰাৰ সৈতে। শ্ৰীযুত অশ্বিনী বৰাৰ লগত আমি 2026 চনৰ বিশ্বকাপৰ বিষয়ে কিছু কথা আলোচনা কৰিম।

0: নমস্কাৰ শ্ৰী অশ্বিনী বৰা,
1: আপোনালৈ নমস্কাৰ থাকিল।
0: 2026 চনৰ বিশ্বকাপ ফুটবল আৰম্ভ হৈছে। এই সংক্ৰান্তত আমাৰ গোটেই অসম তথা উত্তৰ পূৰ্বাঞ্চলটো ফুটবলৰ জোৱাৰ আৰম্ভ হৈছে। গতিকে আপুনি এখন জিলা ক্ৰীড়া সন্থাৰ সম্পাদক হিচাপে এই বিষয়ে আপুনি প্ৰাথমিক মন্তব্য কি দিব বিচাৰে?
1: দেখিবলৈ পোৱা গৈছে যে আমাৰ যি ৱৰ্ল্ড কাপ বিশ্বকাপ এতিয়া লাহে লাহে মানে যিমানে খেলসমূহ আৰম্ভ হৈ গৈ আছে সকলোৰে মনত ফুটবলৰ প্ৰতি ধাউতি বাঢ়ি গৈ আছে। আৰু কিন্তু ভাৰতবৰ্ষৰ সময়ৰ তুলনাত যথেষ্ট তাৰতম্য আছে যদিও কিন্তু এতিয়া টিভিত বা যথেষ্ট সংখ্যক মানুহ চাবলৈ আৰম্ভ কৰিছে।
0: প্ৰথমতে অকণমান সময়ৰ কথাটো লৈ পেলাই আমাৰ স্পনচৰবিলাকে অকণমান
1: এটা অসুবিধা আহি
0: পৰিছিল।
1: চাব চাৰে তিনিটাত কোনে খেল চাব, কাৰণ পিছদিনা আপোনালোক সকলোৱে ব্যস্ত সময় থাকে, কাম থাকে। আচ্ছা যি নহওক, তথাপিতো ফুটবল হৈছে সবতকৈ জনপ্ৰিয় খেল, আৰু সেই জনপ্ৰিয় খেলৰ ভিত্তিতে আজি এইবাৰ 48টা দলে এই খেলত অংশগ্ৰহণ কৰিছে। আৰু সেই 48টা দলৰ যি খেলসমূহ, সেই খেলসমূহ চাবৰ কাৰণে সকলোবিলাক মানে ৰখি আছে আৰু মানে খেল চাব। আৰু ইতিমধ্যে খেলসমূহ আৰম্ভ হৈ গৈছে। আপুনি দেখিছে যে 12টা গ্ৰুপত ভগোৱা হৈছে, আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব, 4টাকৈ দল আছে। আৰু গ্ৰুপত 2টাৰ শ্ৰেষ্ঠ দল আৰু 8টা তৃতীয় স্থান পোৱা দলে এটা ৰাউণ্ডলৈ লৈ পেলাই 32টা দল যাব। আকৌ তাৰপিছত সেইদৰে খেলসমূহ অনুষ্ঠিত কৰি গৈ থাকিব। কিন্তু এটা কথাই ক'ব লাগিব যে এতিয়া 48টা দলৰ ভিতৰত যথেষ্ট সংখ্যক
0: নতুন দল আছে
1: আৰু সেইসমূহ দলো দেখিবলৈ পোৱা গৈছে যে এনেধৰণৰ খেলসমূহ আছে। আৰু সেই মই আগতে কৈছোঁ যে আপোনাৰ এই যিসমূহ সৰু সৰু দেশ আছে, সেই দেশসমূহে কিন্তু এইবাৰ অঘটন নঘটাব বুলি ক'ব নোৱাৰে। কাৰণ সেই সৰু দেশসমূহ সদায় আমি মানে তেওঁলোক জিকিব বুলি চোৱা নহয়, ভবা নহয়।
0: ব্ৰাজিল আমেৰিকাতে
1: ব্ৰাজিল, আৰ্জেণ্টিনা, স্পেইন, জাৰ্মানী এনেকুৱা ধৰণৰ, কিন্তু এই দলসমূহেও কিন্তু এইবাৰ অঘটন ঘটাব। আৰু সকলোতকৈ আচৰিত কথা লাগিছে, ভাল লাগিছে, প্ৰায় 4খন দেশত সম্ভৱ আমাৰ ভাৰতীয় মূলৰ 4জন খেলুৱৈ কিন্তু খেলিব
0: এইবাৰ।
1: ডাঙৰ কথা, ভাৰতীয় মূলৰ 4জন খেলুৱৈ বিভিন্ন দলত আছে, গতিকে সেইটো এটা চাবলগীয়া হ'ব, খুব ভাল হ'ব। আৰু সকলোতকৈ আমাৰ নয়নৰ মণিয়ে বুলি কয় সবলৈ বিশ্বৰ, যেনে মেছি হওক, ৰণাল্ডো হওক, তেওঁলোকৰ এইবাৰ শেষ ৱৰ্ল্ড কাপ ভাবিব পাৰি। আৰু কাৰণ 38
0: মোটামুটি 40
1: ভিতৰত হৈছে, গতিকে নেক্সট ৱৰ্ল্ড কাপ

0: চাৰি বছৰৰ পিছত তেওঁলোকে হয়তো খেলিব নোৱাৰিব পাৰে, হয়তো ক্লাব পৰ্যায়ৰ খেলসমূহ খেলিব পাৰে।
1: তাৰ লগতে আমি দেখিছোঁ যে এইবাৰ তিনিখন কানাডা, আমেরিকা, এনেকুৱা তিনিখন দেশত খেলা, মেক্সিকো, তিনিখন দেশত খেলা হব। আপুনি ভাৰতৰ যিটো ফুটবল খেলৰ যিটো আন্তঃগাঁথনি, যিটো ভাৰতৰ ফুটবল খেলৰ 116 নম্বৰ কিহত আছে, এই বিষয়ে আপুনি কি ক'ব বিচাৰে?
0: চাওক, ভাৰতত এতিয়া সকলোৱে এটা কথাই কৈ দিয়ে, ইমান জনসংখ্যা, ইমান জনসংখ্যাৰ ভিতৰত আমাৰ 22 জন প্লেয়াৰ উলিয়াব নোৱাৰোঁ, আমি 11 জন প্লেয়াৰ উলিয়াব নোৱাৰোঁ। আমাৰ আচলতে গোটেই বস্তুটো পৰিকল্পনাৰ অভাৱ। এতিয়া ধৰক আপুনি যদি চাই, এতিয়া আমি জিলা পৰ্যায়ৰ পৰা যদি চাই, আপুনি জিলা পৰ্যায়ত ধৰক আসাম ফুটবল সন্থাই আমাক জনালে যে আণ্ডাৰ 17 বা আণ্ডাৰ 15 খেল হ'ব। আমি জিলা পৰ্যায়ৰ কি কৰিলোঁ, খুব বেছি 10 দিনৰ আগত আমি টীম ছিলেকশ্যন
1: কৰিলোঁ,
0: আনিলোঁ, আনি 2-4 দিন প্ৰেক্টিচ কৰালোঁ, খেলিবলৈ লৈ গ'লোঁ। আসাম টীম বনাব লাগিল, তাৰপৰা আসাম টীমৰ পৰা সেই তেনেকৈ আনিলে, তেওঁলোকে খুব বেছি 20 দিনীয়া এটা কেম্প দিলে। আৰু মই বাহিৰৰ মাজতে ওমানৰ লগত চালোঁ, ইণ্ডিয়াৰ খেল চালোঁ, বা বিভিন্ন ধৰণৰ খেল যেতিয়া গুৱাহাটীত হয়, তেতিয়া মই দেখি পেলাই ভাৰতৰ মই দেখিছোঁ যে শাৰীৰিকভাৱে সক্ষম হয় তেনেকুৱা ধৰণৰ, তাৰপিছত গল খোৱা দেখিবলৈ পোৱা যায়, দুটা হওক তিনিটা হওক গল খোৱা দেখিবলৈ পোৱা যায়। গতিকে এইসমূহ কিন্তু আণ্ডাৰ 10ৰ পৰা কৰিব লাগিব। গতিকে এই ষ্টেমিনাটো আনিবলৈ, আজি মই এটা ভিডিঅ' চালোঁ কোৰিয়া, দক্ষিণ কোৰিয়া যিটো দলে যিটো আপোনাৰ ভাইৰেল হৈ গ'ল, সেই বস্তুটো কোনোবাই পাই গ'ল, পাই পেলাই ভাইৰেল কৰি দিলে, তেওঁলোকৰ যিটো মানে ৰণকৌশল, তেওঁলোকৰ যিটো প্ৰেক্টিচ কৰাৰ যিটো কৌশল, মানে আচৰিত ভাবিলে, সেইটো হয়তো ভাৰতবৰ্ষত ভবাই নাই চাগে, তেনেকুৱা মানে প্ৰেক্টিচৰ কথা, তেনেকুৱা কথা। গতিকে আমাৰ খেলুৱৈ ক'ৰ পৰা সৃষ্টি হ'ব? আপুনি যদি চাওক, মই এটা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীক মাজতে এটা স্কীমৰ কথা কৈছিলোঁ, এটা মানে আঁচনিৰ কথা কৈছিলোঁ তেখেতক, যদি ভাৰতৰ পৰা, যদি ভাৰতে যদি বিশ্বকাপত খেলিব হয় তেতিয়াহ'লে অসমক প্ৰাধান্য দিবই লাগিব, নৰ্থ ইষ্টক প্ৰাধান্য দিবই লাগিব। নৰ্থ ইষ্টৰ খেলুৱৈ দিয়াৰ দ্বাৰাহে গঠিত হৈ ভাৰতৰ ফুটবলে বিশ্বকাপ ফুটবল খেলিব পাৰিব। তাৰ কাৰণে কিন্তু যথেষ্ট কষ্ট কৰিব লাগিব, আৰু সেই কষ্টখিনি হয়তো চৰকাৰে কৰিব লাগিব, নহ'লে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যিসমূহ এডভাৰটাইজ কোম্পানী আছে বা কোম্পানীসমূহ আছে, যেনেকৈ এতিয়া ক্ৰিকেটৰ ক্ষেত্ৰত তেখেতসকলে যথেষ্ট আগভাগ লৈছে, সেইসমূহ আগবাঢ়ি আহিব লাগিব। আপুনি যদি ৰাতিয়ে দিনে খাওঁতে উঠোঁতে বহোঁতে শুওঁতে সকলোতে যদি ফুটবলটো লৈ থাকে, আমাৰ এতিয়া কি হয়, আমি আণ্ডাৰ 10
1: ছিজনেল
0: আপুনি আপুনি চাব, এতিয়া আমি এটা সৰুকৈ একাডেমী এখন খুলিছোঁ তেজপুৰ জিলা ক্ৰীড়া সন্থাত। এতিয়া মই খেলি পেলাই মই দেখিছোঁ আণ্ডাৰ 10ৰ ল'ৰাবিলাক আমি গুৰুত্ব দিছোঁ, তেওঁলোক আহে আণ্ডাৰ 10ৰ, তেওঁলোকে 5 পঞ্চমমান শ্ৰেণীত খেলিলে, ষষ্ঠ, সপ্তম, অষ্টম, অষ্টমমানৰ পৰাই খেলা বাদ দিলে, আৰু তাৰমানে টিউচন আহি গ'ল, মেট্ৰিক পৰীক্ষা আহি গ'ল,
1: হাই
0: ছেকেণ্ডেৰী আহি গ'ল, তাৰপিছত 9-10টোতো বাদেই দিলে। গতিকে এই যে শিক্ষা ব্যৱস্থাটো কিন্তু যথেষ্ট কৰিব লাগে। আৰু এতিয়া এনেকুৱা হয়, আমাৰ তালৈ আহে, আহি পেলাই কয় যে কালি কিয় নাহিলা, পৰহি কিয় নাই, বোলে টিউচন আছিল, এনেকুৱা ধৰণৰ এই কথাবিলাক টিউচন। এতিয়া মই এই যিসকল অভিভাৱক, সেই অভিভাৱকসকলক কৈছোঁ যে চাওক, আপোনাৰ ল'ৰাটো 9টা বজাৰ পৰা 8টা বজাৰ পৰা স্কুলত 2টা বা 2:30লৈকে থাকে, 2:30লৈকে আহি আপোনাৰ ভাতকেইটা খাই আকৌ টিউচনলৈ যায়, তাৰমানে সি 24 ঘণ্টা কি পঢ়িয়ে থাকিব? গতিকে তাক মানসিক শাৰীৰিক উন্নতিৰ বাবে অলপ খেলা ধূলা কৰিব দিব লাগিব। যদি টিউচনেই কৰাই থাকে সপ্তাহটো, পঢ়ুৱাই থাকে, তেতিয়াহ'লে এফালেও নহ'ব। গতিকে এই শিক্ষা ব্যৱস্থাও ঠিক কৰিব লাগিব। আৰু আমি আণ্ডাৰ 10ৰ পৰা সোমাব, আপুনি চাওক, যদি আপুনি এখন একাডেমি কৰে, আপুনি কল্পনা কৰক যে আমি 5খন ফিল্ড, আমি 5খন মানে অত্যাধুনিক ফিল্ড, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফিল্ড আমি বনাব লাগিব। তাৰে 3খন ফিল্ড আপুনি ৰাতিয়ে দিনে খেলিব পৰা ব্যৱস্থা থাকিব লাগিব। আপুনি তাত আপুনি আণ্ডাৰ 10ৰ কিছুমান ল'ৰা ছোৱালী সোমাই দিয়ক, নৰ্থ ইষ্টৰ পৰা ছিলেকশ্যন কৰি, আৰু 10 বছৰৰ তলৰ তেওঁলোকক সোমাই দিয়ক, তেওঁলোকক সোমোৱাই দিব লাগিব একাডেমিত। তাত আপোনাৰ খোৱা বোৱা, তেওঁলোকৰ ট্ৰেইনিং, স্কুল যোৱা সকলোবিলাক তাতে হ'ব, বিদেশীৰ পৰা কোচ থাকিব, আমাৰ স্বদেশী কোচ থাকিব তাত। আপুনি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে তাৰ মাজত 2 ঘণ্টা পঢ়া, আৰু বাকীখিনি সময় ৰাতিয়ে দিনে খেলা। আপুনি সেই 10 বছৰীয়া ল'ৰাটো আপুনি যদি আৰু 10 বছৰ লয় বা 7 বছৰ লয়, 7 বছৰৰ পিছত আপুনি উলিয়াই দিয়ক, সি মই কৈছোঁ মেছি, ৰণাল্ডো, কি এনেকুৱা প্ৰতিভা সম্পন্ন ল'ৰা ছোৱালী আছে, আপুনি মই ক'লোঁ নহয় তেওঁলোকে বিশ্বকাপ খেলা, আপুনি 10 বছৰ, কিন্তু সেইখিনি কৰিবৰ কাৰণে আপুনি যথেষ্ট।
1: আপুনি অকণমান আগতে ক'লে যে এইবাৰ ৱৰ্ল্ড কাপত ভাৰতীয় মূলৰ 4-3জন প্লেয়াৰে খেলিছে বেলেগ দেশৰ নামত, তাৰমানে আমাৰ সেইটো এণ্ট্ৰো আছে, আমাৰ সেইটো এনাৰ্জি আছে, কিন্তু প্ৰপাৰ আমি তাত ইউটিলাইজ কৰিব পৰা নাই,
0: ইউটিলাইজ কৰিব পৰা
1: হয়তো চৰকাৰৰ তাত গাফিলতি থাকিব।

0: কিবা খায় আমাৰ কাৰিকৰী কিবা অসুবিধা হৈ থাকিব পাৰে, এইটো কথা কিন্তু আপুনি ডাঙৰ কথা কৈছে যে এটা আমি সৰুৰ পৰা যেনেকে এতিয়া ইটালী বা ব্ৰাজিলত সৰুৰ পৰা এটা ল'ৰা বা এটা ছোৱালী প্ৰশিক্ষণ দিয়ে যিকোনো খেলা
1: একদম বিজ্ঞানসন্মতভাৱে, তেওঁলোকে একদম যে এই ল'ৰাটো ফুটবলৰ প্ৰতি আগ্ৰহ আছে, এই ল'ৰাটোৰ পূৰা ফুটবল খেলাৰ প্ৰতি সকলোখিনি কৌশল জানে, গতিকে তাক ভাল ফুটবলাৰ কৰিহে দিব। গতিকে এই গোটেইবিলাক কিন্তু পৰিকল্পনা কৰি পেলাই কৰিব লাগিব, আৰু নোৱাৰাৰ কাম একো না, কিন্তু লাগি থাকিলে আজি যদি আপুনি লাগে তেতিয়াহ'লে তাৰ ফলটো দহ বছৰৰ পিছত পাব।
0: ক্ৰিকেটত যদি আমি তেণ্ডুলকাৰ উলিয়াব পাৰিছোঁ ভাৰতে, তেনেহ'লে ফুটবলত আমি ৰোনাল্ডো মেছি কিয় উলিয়াব নোৱাৰিম?
1: কিয় উলিয়াব নোৱাৰিম?
0: কোনো কথা নাই,
1: কথাই নাই। এতিয়া চাওক, এতিয়া আপুনি ক্ৰিকেটৰ ষ্টেডিয়ামবিলাক চাব, আপুনি ভাৰতবৰ্ষত ক্ৰিকেটৰ ষ্টেডিয়াম ইমান আছে, আপুনি মোক ভাল এখন ফুটবলৰ ষ্টেডিয়াম দেখাই দিয়ক, বোলে ইয়াত দিনে ৰাতিয়ে ফুটবল খেলে, অকল ফুটবল হয়। আপুনি মই যোৱা নাই, মই বাহিৰলৈ যোৱা নাই, মই কিন্তু ফুটবল যিহেতু লগত সম্পৰ্ক আছে বা ফুটবলৰ লগত জড়িত আছোঁ, বিভিন্ন ভিডিঅ' বিভিন্ন আজিকালি নেটত আপুনি মাৰিলেই দেখা পায়, সেইবিলাক বাৰ্চিলোনাই হওক বা মানচেষ্টাৰ ইউনাইটেড এইবিলাকত য'তেই হওক আপুনি দেখিব সেই ক্লাবসমূহত ৰাতিয়ে দিনে ফুটবল খেলি আছে, ৰাতিয়ে দিনে মানে ফুটবলক লৈ ব্যস্ত হৈ আছে সি।
0: তাৰমানে মই এটা কথা বুজি পাইছোঁ যে আমাৰ মানে অভিভাৱকসকল চাৰ্টিফিকেট অৰিয়েণ্টেড,
1: চাৰ্টিফিকেট
0: আণ্ডাৰ ফিফটিন আণ্ডাৰ থাৰ্টিন খেলিলে চাৰ্টিফিকেট পালে, পাৰ্টিচিপেণ্ট চাৰ্টিফিকেট পালে বা কিবা ছেমিফাইনেল ফাইনেল খেলিলে জিকিলে, তাৰপিছতে ষ্টপ
1: ষ্টপ,
0: খেলটো মানে খেল হিচাপে লৈছে, খেলটো পেচা হিচাপে এতিয়ালৈকে
1: এতিয়ালৈকে ল'ব,
0: অন্য ক্ৰিকেটত হয়তো বহুত টকা খৰচা কৰি দিব, কিন্তু ফুটবল বুলি কোৱাৰ লগে লগে মানুহৰ এটা নেতিবাচক কিবা এটা, এই ফুটবল খেলিনো কি হ'ব? কিন্তু ফুটবল খেলি এটা আমাৰ সুনীল ছেত্ৰীয়ে ভাল, চাওকচোন সুনীল ছেত্ৰী আমাৰ এটা
1: হেৰি চাওক, সিদিনা আমাৰ এই ই পালে আপোনাৰ সোণাই আমাৰ
0: শিৱসাগৰ,
1: এইটো এটা কম ডাঙৰ গৌৰৱৰ কথা নেকি?
0: প্ৰচাৰ হোৱা নাই।
1: পাৰ্থিৱ গগৈ আজি চা ফুটবল খেলি খাব পৰা হৈ গ'ল,
0: হৈ গ'ল,
1: আজিকালি ফুটবল খেলি খেলিও খাব পাৰে, কিন্তু আমাৰ আপুনি যিটো কথা ক'লে হয় চাৰ্টিফিকেটখন, মানে 15 বছৰকৈ চাৰ্টিফিকেটখন মই দৰং কলেজৰ নামটো লগাব লাগে, মই তেজপুৰ কলেজৰ নামটো লগাব, মই কলেজৰ ছিটটো পাব লাগে।
0: এই যদি আমাৰ চৰকাৰে সম্পূৰ্ণ আমাৰ আমাৰ জিলা ক্ৰীড়া সন্থাবিলাক যিটো অট'নমাছ দায়িত্ব দিয়ে, তেতিয়া হয়তো মই ভবাত তেতিয়া ফুটবল খেলি আৰু আগত আহিব, কাৰণ আপুনি এটা অনাৰীভাৱে আপুনি নিস্বাৰ্থভাৱে আজি ফুটবল লাগি আছে, আপোনাৰ কোনো স্বাৰ্থ নাই, বৰঞ্চ আপোনাৰ পকেটৰ পৰা পইচা গৈ আছে। আমাৰ সময় সীমিত, শেষত আপোনাৰ পৰা এটা প্ৰশ্ন সুধিব বিচাৰিলোঁ, যিহেতু আমাৰ গৰম বন্ধ 1 জুলাইৰ পৰা আৰম্ভ হ'ব, 31 জুলাইলৈ আমাৰ 1 মাহ সম্পূৰ্ণভাৱে বিদ্যালয়সমূহ বন্ধ থাকিব, এই ক্ষেত্ৰত এখন এখন বিদ্যালয়ত বহুতো সম্ভাৱনাপূৰ্ণ ফুটবল খেলুৱৈ থাকে, ফুটবল খেলুৱৈ নহয়, আমি এতিয়া ফুটবলৰ ৱৰ্ল্ড কাপ ফুটবল চলি আছে কাৰণে, বিশ্বকাপ ফুটবল চলি আছে কাৰণে আমি ক'ব বিচাৰিছোঁ, প্ৰত্যেকখন বিদ্যালয়ত যদি 15 দিনীয়া এটা ফুটবলৰ কোচিং কেম্প কৰে, আপুনি কি হ'ব বুলি ভাবে?
1: খুব খুব ভাল কথা এইটো। আৰু আজিকালি চৰকাৰে আৰু এটা ব্যৱস্থা কৰিছে, আপুনি এজন এজন তাত হেৰি থাকে আপোনাৰ স্পৰ্টছ
0: শাৰীৰিক শিক্ষা
1: ফিজিকেল ইনষ্ট্ৰাক্টৰ দিয়া হৈছে, তেওঁলোকে কি কৰে যে মানে এই বস্তুবিলাক আপুনি যিটো কথা ক'লে খুব সুন্দৰ কথা কৈছে, এই কথাবিলাক তেওঁলোকে জুলাই বুলিয়ে নহয় বিভিন্ন সময়ত তেওঁলোকে কেম্প, কিন্তু তেওঁলোকেও সেই সময়ত একো কাম নকৰে, সেই একেই জিলা ক্ৰীড়া সন্থাৰ কি আপোনাৰ এই স্পৰ্টছ যিবিলাক কাৰ্যালয় আছে চৰকাৰী, সেই তেওঁলোকৰ নীতি নিৰ্দেশনা কিবা পালেহে তেওঁলোকে কাম কৰে, আৰু বাকীখিনি সময়ত নাই।
0: জিলা ক্ৰীড়া সন্থাৰ লগত আপুনিও জড়িত, ময়ো জড়িত, জিলা ক্ৰীড়া সন্থাৰ আমাৰ প্ৰত্যেকজন সদস্যই তেওঁলোকৰ কোনো ধৰণৰ নিস্বাৰ্থভাৱে কিন্তু প্ৰত্যেকখন জিলাৰ প্ৰত্যেকখন জিলা সদৰলৈ প্ৰত্যেকখন স্থায়ীলৈ নিজৰ অৱদান আগবঢ়াইছে, আৰু ফুটবলতো যথেষ্ট অৱদান আগবঢ়াই আছিলে, আছে আৰু থাকিব।
1: হয়,
0: অশ্বিনী বৰা, আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা আমাৰ তেজপুৰ অন্ধ কেন্দ্ৰত এখন সময় দিয়াৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আশা ৰাখিছোঁ আপোনাৰ তত্ত্বাৱধানত যাতে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগটো আগবাঢ়ি যায়, তেজপুৰৰ পৰা যাতে এজন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ ওলায়, তাৰে আশা কৰি আপোনাক আজি ইয়াতে লগ ধৰিছোঁ। নমস্কাৰ,
1: নমস্কাৰ।

অসীম অনন্তলৈ ব্যাপ্ত আকাশৰ মাজত আছে অনাৱিষ্কৃত কল্পনাতীত বহু ৰহস্য। আকাশে আমাক কৌতূহলী হ'বলৈ শিকায়, কৌতূহলে সিঁচি যায় জ্ঞানৰ বীজ।

নীলা আকাশে পৃথিৱীখনক সাৱটি থাকে আকুলতাৰে। আকাশলৈ মূৰ দাঙি নাচালে মনটো শূন্যতাৰে ভৰি থাকে। শুকুলা মেঘৰ ৰহণ সানি থকা আকাশে আমাৰ মন প্ৰাণ প্ৰস্ফুটিত কৰে। সেইদৰে কলিয়াডাৱৰে উন্দোলাই ৰখা আকাশৰ বেদনাই আমাৰ মনবোৰো গুমা কৰে।

আকাশে আমাক বিশালতাৰ নিদৰ্শন দিয়ে, অনুভৱ কৰোৱায় আকাশৰ বিশালতাৰ তুলনাত আমি যে কিমান ক্ষুদ্ৰ। এই আকাশেই আমাক উৎসাহ দিয়ে হেঁপাহ পলুৱাই উৰিবলৈ, লক্ষ্যত অৱতীৰ্ণ হ'বলৈ। আকাশখন চুই চোৱাৰ সপোন সকলোৰে থাকে।

0: শ্ৰোতাসকলে ইমান পৰে বৰ্ণালী শুনিলে। অনুষ্ঠানটি আঁতৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা গৌতম নাথৰ।
1: শ্ৰোতাসকলে বৰ্ণালী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।
2: জন জন

0: আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আগবঢ়াবলৈ লৈছো এটি বিশেষ অনুষ্ঠান। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 12 বছৰীয়া শাসনকালৰ সাফল্য আৰু পদক্ষেপ। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 12 বছৰীয়া শাসনকাল সম্পূৰ্ণ কৰিছে। সেই উদ্দেশ্যে এই বিষয়ে কথা পাতিবৰ বাবে আজি আমি ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছো তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকা ডাঙৰীয়াক। নমস্কাৰ ডক্টৰ মনোজ কুমাৰ হাজৰিকা ডাঙৰীয়া।
1: নমস্কাৰ,
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছো।
1: ধন্যবাদ।
0: নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰখনে 2026 বৰ্ষত 12 বছৰ সম্পূৰ্ণ কৰিলে। তেওঁ এয়া এক অভিলেখ গঢ়িছে। ইমান দীঘলীয়াকৈ শাসনকালত থকা স্বাধীনোত্তৰ কালত তেখেতে একমাত্ৰ ব্যক্তি। গতিকে এই চৰকাৰখনে দেশখনলৈ কি কি পৰিৱৰ্তন আনিলে বা আগলৈ অনাৰ সম্ভাৱনা আছে তাৰে কিছু খতিয়ান আজি আমি শ্ৰোতাসকলৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আৰু সেয়ে আজি এই বিষয়ে আলোচনা কৰিবৰ বাবে আপোনাক আমি আমন্ত্ৰণ জনাইছোঁ। প্ৰথমেই ডক্টৰ মনোজ কুমাৰ হাজৰিকা ডাঙৰীয়া, আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, মোদী চৰকাৰৰ 12 বছৰ শাসনকালত ভাৰতৰ অৰ্থনীতিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিছে?
1: হয়, অৰ্থনৈতিক বিকাশৰ বিষয়ে থোৰতে ক'বলৈ হ'লে 2014 চনত ভাৰতবৰ্ষৰ GDP আছিল 2 ট্ৰিলিয়ন মাৰ্কিন ডলাৰ আৰু বৰ্তমান 2026 চনত ই 3.8 ট্ৰিলিয়ন মাৰ্কিন ডলাৰ হ'বলৈ সক্ষম হৈছে। ভাৰতবৰ্ষই ইতিমধ্যে যুক্তৰাজ্য UKক চেৰ পেলাই বিশ্বৰ 5ম বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে আৰু বৰ্তমান ই বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অন্যতম অৰ্থনীতি হিচাপেও পৰিগণিত হৈছে। আৰু আমি জানো যে 2023-24 বৰ্ষৰ পৰা বিশ্বত এটা মন্দাৱস্থাই দেখা দিছে। বিভিন্ন ধৰণৰ ভূ ৰাজনৈতিক অস্থিৰতা, যুদ্ধ বিগ্ৰহৰ বাবে এনে মন্দাৱস্থাৰ সৃষ্টি হৈছে। কিন্তু তাৰ মাজতো ভাৰতবৰ্ষৰ GDPৰ বিকাশ গ্ৰ'থ ৰেট 7.7%ৰ পৰা 7.8%লৈ হৈছে। ই এটা আমাৰ কাৰণে শুভ লক্ষণ। আৰু আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত আমি সকলোৱে জনসাধাৰণেও দেখিছে যে এক্সপ্ৰেছ হাইৱে কেনেদৰে বৃদ্ধি হৈছে। 2014 চনত এক্সপ্ৰেছ হাইৱে ভাৰতবৰ্ষত আছিলে প্ৰায় 1000 কিলোমিটাৰ আৰু বৰ্তমান 2026 চনলৈ এই এক্সপ্ৰেছ হাইৱেৰ মানে পৰিমাণ হ'লগৈ আপোনাৰ 6700 কিলোমিটাৰ। আৰু আপুনি বাৰু কেতিয়াবা কল্পনা কৰিব পাৰিছিলেনে যে অসমৰ দৰে ৰাজ্যৰ মানে ৰাজপথত বিমান নামিব পাৰে? সেইটো এতিয়া হৈ উঠিছে, সম্ভৱ হৈ উঠিছে। ঠিক তেনেদৰে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং নতুনকৈ নিৰ্মাণ হৈছে আৰু কেইবাখনো নিৰ্মাণ হ'বলৈ গৈ আছে। আগতে এখন দলঙৰ বাবে আপোনাৰ পাৰ্লিয়ামেণ্টৰ মজিয়াত বক্তব্য ৰাখিবলগীয়া হৈছিলে, ডিমাণ্ড দিবলগীয়া হৈছিলে বা আন্দোলনৰ কাৰ্যসূচীও ল'বলগীয়া হৈছিলে। কিন্তু আজি বৰ্তমান সময়ত মোদী চৰকাৰৰ দিনত বিনা আন্দোলনেৰে কেইবাখনো দলং ইতিমধ্যে হৈছে। আমাৰ এতিয়া কলিয়া ভোমোৰা যিখন দলং আপুনি দেখিছে, তাৰ লগতে পেৰেলেল এখন দলং কলিয়া ভোমোৰা দলংখন কেনেদৰে আমাৰ পূৰ্ণনাৰায়ণ সিংহদেৱে বহু কষ্ট কৰি বহু যত্ন কৰি তেখেতে পাৰ্লিয়ামেণ্টতো ভাষণ ৰাখি ইয়াৰ পিছতহে আমাৰ এই কলিয়া ভূমিৰা দলংখন আমি পাইছিলোঁ। কিন্তু তাৰপিছত পেৰেলেল যিখন দলং আমি কোনো গমেই নাপাওঁ, নিজা নিজাকৈ নিজাববীয়াকৈ চৰকাৰৰ তৰফৰ পৰা হৈছে। তাৰ উপৰিও আমি গম পাইছোঁ যে বিভিন্ন ধৰণৰ প্ৰজেক্ট অসমত লোৱা হৈছে আন্তঃগাঁথনি উন্নয়নৰ বাবে। ভাৰতবৰ্ষৰ কথাটো বেলেগ, মই অসমৰ কথা যিখিনি আমি স্বচকুৰে হয় দেখা পাই আছোঁ। এতিয়া এখন নতুনকৈ গহপুৰ আৰু নিমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ নদীৰ তলৰে সুৰংগ খান্দি এটা পথ বনোৱাৰ কামো হাতত লৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰেদি প্ৰায় 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিবলৈ এটা প্ৰকল্প এটা হাতত লোৱা আমি গম পাইছোঁ। আচলতে দেশৰ এই ৰাস্তা ঘাটৰ উন্নয়ন হোৱাৰ লগে লগে যাতায়াতৰ সুবিধাৰ লগতে লজিষ্টিক যিটো বয় সেই লজিষ্টিক বয়টো হ্ৰাস পায় আৰু তাৰ পৰা ব্যৱসায় বাণিজ্য কৰাত সুবিধা হয়। আৰু বৰ্তমান দেশৰ কাৰ্যক্ষম বন্দৰ প্ৰায় 160টালৈ বৃদ্ধি পাইছে, যিটো আগতে 2014 চনত 78টামান আছিলে। আৰু আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আজি কেইদিনমান আগতে যিটো গুৱাহাটীত এটা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ নিৰ্মাণ কৰিছিলে অসম চৰকাৰে,

শ্ৰোতাসকলে চিত্ৰালী গোস্বামীৰ কণ্ঠৰ অসমীয়া গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান।

0: কারণ এটা ডাবল ইঞ্জিন গভর্নমেন্ট যেহেতু অসম সরকারেই করেছিল বাৰু সেইটো সেইটো এতিয়া বিশ্বৰ ভিতৰতে অত্যাধুনিক আৰু সুন্দৰ মানে বিমানবন্দৰ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে আপোনাৰ মেট্রো সেয়া উপলব্ধ ভাৰতবৰ্ষৰ আগতে 5খন চহৰত আছিলে, এতিয়া বৰ্তমান 20খন চহৰলৈ এই উন্নীতকৰণ কৰা হৈছে। লগতে ডিজিটেল অর্থনীতি আৰু বিত্তীয় অন্তৰ্ভুক্তিকৰণৰে দেশত এটা বৈপ্লৱিক পৰিৱৰ্তন কৰা হৈছে, যিটো আমি সচৰাচৰ ব্যৱহাৰ কৰি থাকোঁ, UPI UPI পেমেণ্ট চিষ্টেমটোৱে এটা বেলেগ ধৰণৰ জাগৰণৰ সৃষ্টি কৰিছে, স্বচ্ছতা আনিছে। এতিয়া ক'বলৈ মানে হাঁহি উঠা কথা, আজিকালি যিসকল ভিক্ষাৰী আছে তেওঁলোকেও UPI ব্যৱহাৰ কৰা হৈছে। এনেকুৱা এটা পৰ্যায়লৈ এতিয়া আমাৰ ভাৰতবৰ্ষ গতি কৰিছে। আৰু ডিজিটেল ইণ্ডিয়াৰ যি অভিযান তাৰ অধীনত মানে ইউনিফাইড পেমেণ্ট যিটো ইনফোসিস মানে UPI বুলি আমি কওঁ, তাৰ জৰিয়তে ভাৰতে এতিয়া বিশ্বৰ ভিতৰতে সৰ্বাধিক ডিজিটেল লেনদেন কৰা দেশ হিচাপে পৰিগণিত হৈছে। প্ৰায় বৰ্তমান 100 কোটিৰো অধিক ইণ্টাৰনেট ব্যৱহাৰকাৰী আমাৰ ভাৰতবৰ্ষত আছে। আৰু তাৰ উপৰিও জনধন যোজনা যিটো আছে, আমাৰ PM জনধন যোজনা বুলি কয়, প্ৰধানমন্ত্ৰী যোজনা, তাৰ অধীনত প্ৰায় 58 কোটি নতুন বেংক একাউণ্ট খোলা হৈছে জিৰ' বেলেঞ্চত। প্ৰথমতে সকলোৱে আচৰিত হৈছিলে যে এই জিৰ' বেলেঞ্চৰ একাউণ্টবিলাক গভৰ্ণমেণ্টে কিয় খুলিব ওলাইছে, আৰু বহুতে সমালোচনা কৰে যে মোদী চৰকাৰ অলপ মানে কি তেওঁ কমাৰ্চিয়েল কিছুমান চিন্তা কৰে, হয়তো মানে ব্যক্তিগত খণ্ডৰ কথা চিন্তা কৰি হয়তো এনেদৰে জিৰ' বেলেঞ্চৰ একাউণ্টবিলাক খোলা এনেকুৱা এটা কথা মাজতে ওলাইছিলে। কিন্তু দেখা গ'ল সেই জিৰ' বেলেঞ্চ একাউণ্টৰ পৰা আমাৰ জনসাধাৰণ কিমান উপকৃত হৈছে। ইয়াতে কোনো ধৰণৰ এটা মধ্যস্থকাৰী নাথাকে, যিটো আমি আগতে দালাল শ্ৰেণী বুলি কওঁ, সেই দালাল শ্ৰেণীটো প্ৰায় লুপ্ত হৈছে, কাৰণ যিকোনো এটা চৰকাৰী সুবিধা এতিয়া ডাইৰেক্ট মানে তেওঁলোকৰ একাউণ্টত ডাইৰেক্ট বেংক মানে ট্ৰান্সফাৰ কৰিব পৰা হৈছে। সেইটোৰ কাৰণে মানে এটা ডাঙৰ সুফল পোৱা গৈছে ডিজিটেলাইজেশ্যন কৰি পেলাই। লগতে বৃহৎ কৰ সংস্কাৰৰ পদক্ষেপ লৈছে, হয় GST 2017 চনত দেশত GST যাক কোৱা হয় গুডছ এণ্ড চাৰ্ভিচ টেক্স, সেইটো
1: সমগ্ৰ দেশতে
0: বলবৎ কৰিছিল। ওৱান নেশ্যন ওৱান টেক্স এটা পলিচিৰ ওপৰত ভিত্তি কৰিয়ে এই GST সমগ্ৰ দেশতে বলবৎ কৰিছিলে। আৰু এজন বাণিজ্য বিভাগৰ ছাত্ৰ হিচাপে, আৰু মই অধ্যাপনাও কৰিছিলোঁ দৰং মহাবিদ্যালয়ত, তেতিয়া মই প্ৰায় ছাত্ৰ ছাত্ৰীক পৰোক্ষ কৰ পঢ়াইছিলোঁ, ইনডাইৰেক্ট টেক্স, আৰু তাত যিবিলাক আমি দুৰ্বলতা দেখিছিলোঁ, লুপ হোলচ দেখিছিলোঁ, তাৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ মানে ব্যৱস্থা আছিলে GST, আৰু সেইটো ভাৰত চৰকাৰে কৰিবলৈ 2017 চনত সক্ষম হৈছে। আৰু এতিয়া ইয়াৰ পৰা GST সংগ্ৰহ এটা অভিলেখ সৃষ্টি কৰিছে, GST কালেকশ্যনে প্ৰায় 2.42 লাখ কোটি টকা GST অধীনত এটা বছৰ চৰকাৰে লাভ কৰিবলৈ সক্ষম হৈছে, যিটো আগতে কেতিয়াও সম্ভৱ নহৈছে, ৰাজহ সংগ্ৰহ হৈছে। ই মানে এটা যিটো টেক্স ছিষ্টেম যিটো আছে, পৰোক্ষ কৰ যাক কোৱা ইনডাইৰেক্ট টেক্স ছিষ্টেমত, এটা ৰিভলিউচনৰ সৃষ্টি কৰিছে মানে GST-টোৱে।
1: হয়, দেশৰ উন্নতিৰ কাৰণে ই এটা বহুত ডাঙৰ পদক্ষেপ,
0: বহুত ডাঙৰ হয়, কাৰণ চৰকাৰখন চলিবলৈতো টেক্সেই লাগে, টেক্সৰ ওপৰত চলে, আৰু আগতে সেই গোটেই টেক্সো বেছিকৈ মানে বহন কৰিবলগীয়া হৈছিলে যে ডাইৰেক্ট টেক্স, ইনকাম টেক্সৰ ওপৰত। এতিয়া লাহে লাহে ইনকাম টেক্সৰ দেখিছে চিম্প্লিফিকেশ্যন কৰা হৈছে বহুত, কাৰণ এইটো কৰিবলৈ সক্ষম হৈছে কাৰণ এতিয়া ইনডাইৰেক্ট টেক্সৰ পৰা বহু পৰিমাণে চৰকাৰ লাভান্বিত হৈছে। তাৰ লগতে আপোনালোকে এটা কথা দেখিবলৈ পাব যে 2014 চনৰ পাছত ষ্টাৰ্টআপৰ সংখ্যাও বৃদ্ধি পাইছে, প্ৰায় এতিয়া বৰ্তমান 2.3 লাখতকৈ অধিক ষ্টাৰ্টআপ মানে পঞ্জীভূত হৈছে, যিটো আগতে আছিলে 2014 চনত প্ৰায় 350-400 ষ্টাৰ্টআপ। এই যে ষ্টাৰ্টআপসমূহ আৰম্ভ হৈছে, এই ষ্টাৰ্টআপসমূহে এজন ব্যক্তিকটো আত্মনিৰ্ভৰ কৰে, তাৰ লগতে নিয়োগৰ সৃষ্টি কৰাটো যথেষ্ট পৰিমাণে সহায়
1: নিবনুৱা সমস্যা দূৰ কৰাত সহায় কৰে,
0: হয় নিবনুৱা সমস্যা বহু পৰিমাণে সহায় কৰে। আৰু আত্মনিৰ্ভৰশীল বা ৰপ্তানি বৃদ্ধিৰ ক্ষেত্ৰতো বৰ্তমান মোদী চৰকাৰে কিছুমান নতুন নতুন পদক্ষেপ লৈছে, যে মেক ইন ইণ্ডিয়া PLI আঁচনিৰ জৰিয়তে ঘৰুৱা উৎপাদন বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হৈছে। ৰপ্তানি আগতে 2014 চনলৈকে আছিলে 700 কোটি টকা, এতিয়া বৰ্তমান 2026 চনত ই বৃদ্ধি পাই হৈছে 23,000 কোটি টকা।

0: হয়, এতিয়া মেক ইন ইণ্ডিয়াৰ কথা আপুনি কওঁতে মই আৰু এটা প্ৰশ্ন লগতে আপোনাক সুধিবলৈ বিচাৰিছোঁ, মেক ইন ইণ্ডিয়াৰ অভিযানৰ মানে উদ্দেশ্য কি আছিলে চৰকাৰখন?
1: তাৰমানে মেক ইন ইণ্ডিয়াৰ দুটা আছিলে, মেক ইন ইণ্ডিয়া, মেড ইন ইণ্ডিয়া আছিলে। মেক ইন ইণ্ডিয়াত মানে কি হয় যে বস্তুবিলাক ভাৰতবৰ্ষতে, বেলেগ দেশৰ পৰা হ'লেও ভাৰতবৰ্ষতে বনাওঁ। ভাৰতবৰ্ষত বনালে তাৰমানে কি হয়, তেতিয়া কোম্পানীবিলাকে ইয়াতে যেতিয়া ফেক্টৰী কৰি ইয়াতে বনাব, বস্তুখিনি বাহিৰৰ দেশৰে হ'ব পাৰে কিন্তু ইয়াতে বনাব, তেতিয়া আমাৰ যিখিনি আমাৰ নাগৰিক আছে, আমাৰ জনসাধাৰণে তাতে নিয়োগৰ ব্যৱস্থা তাত পাব, মানে সুবিধা পাব, সেইটোৰ কাৰণে এটা উদ্দেশ্য আছিলে। লগতে মেক ইন ইণ্ডিয়া, মেড ইন ইণ্ডিয়াৰ এটা হৈছে লোকেল ফৰ ভোকেল, এনেকুৱা এটা শ্লোগানো মোদী ডাঙৰীয়া আৰম্ভ কৰিছিলে, হয় যাতে মানুহৰ মানে নিজৰ দেশৰ উৎপাদিত বস্তুৰ প্ৰতি সমাদৰ বাঢ়ে। আমাৰ প্ৰায় দেখিবলৈ পোৱা যায় এটা সময়ত আমি চব ফৰেন গুডছ ব্যৱহাৰ কৰি ভাল পাওঁ, এতিয়া বৰ্তমান আপুনি দেখিবলৈ পাব, এতিয়া গাড়ীৰ ক্ষেত্ৰতে আপুনি চাওক, আগতে ফৰেন গাড়ী যিটো এটা ডিমাণ্ড আছিলে, এতিয়া বৰ্তমান টাটা কোম্পানী বহুত ফৰেন গাড়ী কোম্পানী কিনি লৈছে, লৈ পেলাই এতিয়া আমাৰ এজন ভাৰতীয় এখন ভাৰতৰ যে টাটা বা মহিন্দ্ৰৰ গাড়ী কিনি যিটো মানে এটা মনত মানে প্ৰশস্তি লাভ কৰে, সেইটো এটা সময় নাছিলে। আৰু এইটো যে আমাৰ মোদী ডাঙৰীয়াই যিটো কৰিছে যে মেক ইন ইণ্ডিয়া বা লোকেল ফৰ ভোকেল, এই এনেকুৱা ধৰণৰে মানে মানুহক এটা সেই দিশলৈ যাতে মানে চিন্তা কৰিব পাৰে, আমি নিজৰ দেশৰ বস্তু ব্যৱহাৰ কৰি যাতে গৌৰৱান্বিত হ'ব পাৰোঁ।
0: আত্মনিৰ্ভৰতাৰ কথাও আছে ইয়াতে,
1: হয় আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ ক্ষেত্ৰত বহুখিনি মানে পদক্ষেপ লোৱা হৈছে। এতিয়া আমি দেখিবলৈ পাইছোঁ যে মোবাইল ফোন উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষই দ্বিতীয় স্থান লাভ কৰিছে, আৰু দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰতো কিছুমান প্ৰত্যাহ্বান অৱশ্যে নথকা নহয়, যেনে বহুতে ক'বলৈ বিচাৰে যে এই বিমুদ্ৰাকৰণ বা ডিমনিটাইজেশ্যন, নোটবন্দী যে কৰা হৈছিল 2016 চনত, ইয়াৰ কিছুমান কুফলো আছে বুলি কিছুমানে সমালোচকে মানে সমালোচনা কৰে, কিন্তু বাণিজ্য বিভাগৰ ছাত্ৰ হিচাপে মই এই ক্ষেত্ৰত কিন্তু মই ডিমনিটাইজেশ্যন যিটো আছিলে সেইটো কিন্তু সমৰ্থন জনাইছিলোঁ। আমি দেখিছিলোঁ যে কলাধন বিদেশৰ পৰা আহিব ঘূৰাই আনিব নোৱাৰিলোঁ, স্বদেশত থকা বহু কলাধন কিন্তু মাৰ গ'ল, আৰু এই ডিমনিটাইজেশ্যনটো কিন্তু মই মানে ভাবোঁ দেই, মোৰ নিজৰ চিন্তা, এইটো প্ৰতি 10 বছৰৰ মূৰে মূৰে কৰিব লাগে, কাৰণ আপোনালোকে দেখিছে এতিয়াও এই যে মানুহে পইচাৰ প্ৰতি যিটো মোহ, ঘৰ মানে ৰুম এটা বেলেগকৈ বনায়ো তেওঁলোকৰ কলাধন ৰাখিবলৈ চেষ্টা কৰিছে, মাজে মাজে টিভি আপুনি দেখি আছে, হয়, যদি এনেকুৱা ধৰণৰ ব্যৱস্থা চলি থাকে তেতিয়া মানুহৰ এনেকে টকা মানে কলাধন ৰখাৰ উদ্দেশ্যটো নহয় যাব, গম পাব যে 10 বছৰ পিছত ইয়াৰ কোনো ভেলুৱে নাথাকিব। মই সেইটো ব্যক্তিগত মতামত, ইয়াত হয়তো কাৰোবাৰ মানে ডিমত থাকিব পাৰে।
0: আৰু এতিয়া আপুনি অৰ্থনীতিৰ ক্ষেত্ৰত বা মেক ইন ইণ্ডিয়া বা ডিজিটাইজেশ্যনৰ ক্ষেত্ৰতো বহুখিনি কথা কৈছে, এইখিনিতে মই ডিজিটাইজেশ্যনে শাসন ব্যৱস্থাত স্বচ্ছতা বৃদ্ধি কৰিছেনে?
1: নিশ্চয় কৰিছে। এতিয়া ই গভৰ্নেন্স যিটো সেৱা চৰকাৰে আগবঢ়াইছে, যে অনলাইন যোগে প্ৰমাণ পত্ৰ, অনুজ্ঞাপত্ৰ বা পঞ্জীয়ন কৰিব পৰা এটা ব্যৱস্থা হৈছে, য'ত মধ্যভোগী বা দালাল শ্ৰেণী নাথাকে, সেইটো লুপ্ত কৰাত বহু পৰিমাণে চৰকাৰ সক্ষম হৈছে, আৰু পোনপটীয়াভাৱে জনসাধাৰণৰ ওচৰলৈ কিছুমান মানে সুবিধা চৰকাৰে প্ৰেৰণ কৰিব পৰা হৈছে। যেনে আপোনাক ইতিমধ্যে কৈছোঁ যে অৰুণোদয় বা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যিবিলাক আঁচনি আছে, সেই আঁচনিসমূহৰ যিসমূহ ধনৰাশি আছে হিতাধিকাৰীৰ বেংকত পোনপটীয়াকৈ জমা দিব পৰা হৈছে এই ডিজিটেলাইজেশ্যন কৰাৰ বাবে, আৰু ইয়াৰ ফলত দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালসমূহ যথেষ্ট উপকৃত হৈছে। আৰু তথ্য জনাৰ ক্ষেত্ৰতো এতিয়া আপোনালোকে দেখিব, হয়, চৰকাৰী বহুতো মানে আজিকালি ৱেবছাইট আছে, তাত আপুনি ইনফৰ্মেশ্যনবিলাক পাব, তথ্য আপুনি জনসাধাৰণে, যিকোনো জনসাধাৰণে তেওঁলোকে সেই তথ্যবিলাক তাৰ পৰা ল'ব পাৰিব। তাৰ লগতে ই টেণ্ডাৰিঙৰ ব্যৱস্থা কৰিছে ঠিকা ঠিকুলিৰ ক্ষেত্ৰত, ই টেণ্ডাৰিং হ'লে এইটো অ'পেন হয়, যেতিয়া আগতে সেইটোৰ ক্ষেত্ৰত বহু মানে দুৰ্নীতি হোৱা দেখিবলৈ পোৱা গৈছিল। তেনেকৈ আৰু এটা ব্যৱস্থা কৰিছে ডিজিটেল ট্ৰেক ব্যৱস্থা, আপোনাৰ এটা কিবা এটা ফাইলৰ কাম চৰকাৰী বিভাগত ক'ত আছে, কোনখিনিত আছে, ডিজিটেলাইজেশ্যনৰ জৰিয়তে গম পাব যে অমুকৰ টেবুলত সেই ফাইলটো আছে। এতিয়া বৰ্তমান মই তেজপুৰ মহাবিদ্যালয় অধ্যক্ষ হিচাপে মানে কৰ্মৰত হৈ আছোঁ, এতিয়া আমাৰ ডিজিটেলাইজেশ্যন হোৱাৰ বাবে আগতে আমি প্ৰায় প্ৰতিটো কামৰ কাৰণে DAC অফিচলৈ গৈ থাকিবলগীয়া হৈছিল, কিবা এখন কাগজ দিবলৈ গ'লে DAC অফিচলৈ যাব লাগে, ফাইল এটা আমি দিব লাগে প্ৰমোশ্যনৰ DAC অফিচলৈ যাব লাগে, বৰ্তমান আমাক নালাগে। এতিয়া চৰকাৰে এটা ডিজিটেলাইজেশ্যন কৰিছে, সমৰ্থ পৰ্টেল এটা দিছে, সেই সমৰ্থ পৰ্টেলতে আমি গোটেইখিনি কৰিব পাৰোঁ, আৰু বৰ্তমান এতিয়া আমাৰ এডমিশ্যন চলি আছে, সেইটো সমৰ্থ পৰ্টেলত হৈ আছে, গোটেই অসমতে একদম একে সময়তে
0: একেলগে
1: একেলগে

0: হৈছে, এইবিলাক সম্ভৱ কিয় হৈছে? ডিজিটেলাইজেশ্যন কৰাৰ কাৰণে হৈছে,
1: গোটেই শাসন ব্যৱস্থাত ইয়াতে আমূল পৰিৱৰ্তন আনিছে
0: নিশ্চয়, কাৰণ গোটেই মানে ডিজিটেলাইজেশ্যন বস্তুটোৱে যেতিয়া স্বচ্ছতা এটা আনি দিব পাৰিছে, ক'ৰবাত ক'ৰবাত কেৰুণা থাকিবই, সেইটোতো আৰু ইমান মানে সহজে নহ'ব, দুই এটা জেগাত হয়তো থাকিব পাৰে, তাত যিটো যেনেদৰে ভবা হৈছিল ঠিক তেনেদৰে তাৰ ফলটো পোৱা হোৱা নাই, কিন্তু বিভিন্ন ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰতেই হওক বা চাকৰিৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন ধৰণৰ চৰকাৰী কাম কাজৰ ক্ষেত্ৰত হওক, যিটো স্বচ্ছতা মানে ডিজিটেলাইজেশ্যনে আনি দিব পাৰিছে, সেইটো আগতে কেতিয়াও মানে বেলেগ চৰকাৰৰ দিনত দেখিবলৈ পোৱা নাছিলে বা এইটো সপোনৰ অগোচৰ আছিলে, কাৰণ আপুনি এতিয়া ঘৰতে বহি কিবা এখন এটা ৰেজিষ্ট্ৰেশ্যন এটা কৰিব পাৰে, এপ্লাই কৰিব পাৰে, সেইটো আগতে কেতিয়াও হোৱা নাছিলে, আপুনি অফিচ অফিচে দৌৰি থাকিব লাগে, সেইটো এটা ডাঙৰ এটা সুবিধা হৈছে, কিন্তু মই তথাপিও কওঁ এতিয়াও ধৰি লওক আৰু বহু কৰিবলগীয়া আছে, কাৰণ এতিয়াও কিছুমান ক্ষেত্ৰত ডিজিটেলাইজেশ্যন কৰিছে যদিও মানে আমাৰ মানুহৰ যিখিনি মানে কৰ্মৰত হৈ আছে তেওঁলোকৰ হেমাহিৰ বাবে কিছুমান কাম হৈ নুঠে,
1: আৰু শিকিব লগাও আছে,
0: শিকিবলগীয়াও আছে,
1: মানুহখিনি অভ্যস্ত হ'ব লাগিব,
0: হয় অভ্যস্ত হ'ব লাগিব, হয়।
1: মোদী ডাঙৰীয়াৰ চৰকাৰখনে এটা বৃহৎ সাফল্য লাভ কৰিছে বুলিয়ে আমি ক'ব পাৰোঁ বৈদেশিক নীতিৰ ক্ষেত্ৰত, এই বিষয়ে অকণমান জনাব নেকি?
0: হয়, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে বৈদেশিক নীতিৰ ক্ষেত্ৰত পূৰ্বৰ তুলনাত অধিক সক্ৰিয় আৰু গতিশীল হৈ উঠিছে, আৰু ৰাষ্ট্ৰক প্ৰথম মানে অগ্ৰাধিকাৰ দিয়াৰ কিছুমান নীতি তেওঁ বলৱৎ কৰিছে। আগতে আছিলে যি আদৰ্শগত স্থিতি বৈদেশিক নীতিৰ ক্ষেত্ৰত, সেইটো বৰ্তমান পৰিৱৰ্তন ঘটাই পেলাই ব্যৱহাৰিক আৰু ফলপ্ৰসূ, প্ৰেগমেটিক এণ্ড ৰিজাল্ট অৰিয়েণ্টেড কৰা দেখিবলৈ পোৱা গৈছে। আৰু মোদী চৰকাৰে বিদেশী নীতিত কেইটামান উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ দিশ মই এই সুযোগতে উল্লেখ কৰিব বিচাৰিছোঁ। তাৰে ভিতৰত মই প্ৰথমেই উল্লেখ কৰিব বিচাৰিছোঁ চুবুৰীয়া প্ৰথম নীতি, নেইবাৰহুড ফাৰ্ষ্ট পলিচি, চুবুৰীয়াসকলক মানে প্ৰাধান্য দিয়া হৈছে। ভাৰতে ইয়াৰ ভৌগোলিক চুবুৰীয়া ৰাষ্ট্ৰ যেনে বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, নেপাল, ভূটান আদি দেশৰ সৈতে মানে সম্পৰ্ক সুদৃঢ় কৰাত বেছি গুৰুত্ব প্ৰদান কৰিছে, আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে যে আঞ্চলিক সুস্থিৰতা, বাণিজ্য আৰু যোগাযোগৰ যিটো কানেক্টিভিটি সেইটো যাতে সুষম হৈ থাকে। লগতে ইয়াৰ উপৰিও দুৰ্যোগৰ সময়ত চুবুৰীয়া দেশসমূহ প্ৰথমতে সহায় কৰা এইটো এটা পলিচি লৈছে। এই কোভিড-19 সময়ত যেতিয়া প্ৰথম অৱস্থাত ভাৰতবৰ্ষত অৱশ্যে ভেকচিনটো কৰিব পৰা হোৱা নাছিল, কিন্তু পিছৰ পৰৱৰ্তী সময়ত কৰি ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহত বিনামূলীয়াকৈ সেইবোৰ যোগান ধৰিছিল, সেইটো এটা তেওঁ কৰিছিলে। লগতে পূৰ্বৰ চৰকাৰৰ যিটো লুক ইষ্ট পলিচি নীতি আছিল, সেইটো বেছি সক্ৰিয় হিচাপে কৰিবলৈ এইটো এক্ট ইষ্ট কৰা হ'ল, লুক ইষ্টৰ জেগা এক্ট ইষ্ট কৰা হ'ল, যে ইয়াৰ লক্ষ্য আছিল যে দক্ষিণ পূব এছিয়াৰ যিসমূহ দেশ আছিল তাৰ লগত যাতে আমাৰ সম্পৰ্ক ভাল হৈ থাকে সদায়, আৰু বৰঞ্চ সামৰিক বা কৌশলগত বা সাংস্কৃতিক সম্পৰ্ক যাতে বৃদ্ধি পায়, আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় যি অঞ্চল আছে ইণ্ডো স্পেচিফিক ৰিজন বুলি কয়, তাত যাতে ভাৰতৰ ভূমিকা বৃদ্ধি হ'ব পাৰে, এই বিষয়ে ভাৰত চৰকাৰে বৈদেশিক নীতি মানে বলৱৎ কৰিছে। আৰু আমাৰ বাবে এটা সুখৰ খবৰ, যে সুখৰ কথা যে মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী হিচাপে চিহ্নিত কৰিছে, কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে বৈদেশিক যি বাণিজ্যৰ পথ সেইটো মুকলি কৰি দিছে। আৰু একে সময়তে ভাৰতবৰ্ষই আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ সৈতে কোৱাৰ্ড মিত্ৰতাত অংশ লৈছে, লগতে ৰাছিয়া আৰু চীনৰ অন্তৰ্ভুক্ত থকা ব্ৰিক্ছ আৰু এছিঅ' মঞ্চতো ভাৰতবৰ্ষই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখিবলৈ পোৱা গৈছে। তাৰমানে গোটেইবিলাক ৰাষ্ট্ৰৰ লগত যাতে এটা সু সম্পৰ্ক থাকে সেইটো বজাই ৰাখিবলৈ চেষ্টা কৰিছে ভাৰতবৰ্ষই। আৰু ইতিমধ্যে আপোনালোকে দেখিছে এতিয়া যুদ্ধকালীন অৱস্থা চলি আছে, ইজৰাইল, আমেৰিকা, ইৰাণৰ মাজত যুদ্ধ, ভাৰতবৰ্ষৰ কিন্তু গোটেইকেইখন দেশৰ লগতে সু সম্পৰ্ক, নিৰপেক্ষতা অৱলম্বন কৰি আছে, এটা মানে দূৰত্ব মানে বজাই ৰাখি পেলাই যাতে কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ চলি আছে, সেইখিনি ক্ষেত্ৰত ভাৰতবৰ্ষই মানে এটা ভাল ভূমিকা পালন কৰিছে,
1: এটা আদৰ্শ স্থাপন কৰিছে সমগ্ৰ পৃথিৱীতে
0: দেখুৱাব পাৰিছে।
1: আৰু সেইকাৰণে ভাৰতৰ মানে যিসকল নাগৰিক তেওঁলোকেও শান্তিত থাকিব পাৰিছে,
0: শান্তিত থাকিব পাৰিছে, কাৰণ যুদ্ধ এখন হলে এখন দেশৰ অৰ্থনীতি কেতিয়াও মানে উন্নত নহয়। যুদ্ধ হলে যুদ্ধ জিকি বা হাৰকি অৰ্থনীতি কিন্তু দেশৰ

0: নষ্ট
1: ক্ষতি হয়
0: ক্ষতি হব সেইকাৰণে চাওক বহুতে বহু ক্ষেত্ৰত ক'বলৈ অকণ দিগদাৰি যে ভাৰতক উচতাইছে চাইনাকো উচতাইছে এই যুদ্ধখনত
1: ভাগ ল'বলৈ
0: কিন্তু যিসকলে জানে এতিয়া চাইনা এটা মানে গ্ৰয়িং ষ্টেজত আছে তেওঁলোকে যুদ্ধত যদি লিপ্ত হয় তেওঁলোকে গম পাব তেওঁলোকৰ দেশৰ অৰ্থনীতি বেয়াৰ ফালে ঢাল খাব আৰু ভাৰতবৰ্ষত প্ৰায় তেনেকুৱা দুই এটা ঘটনা ঘটি আছে অঘটন ঘটিছে তথাপিও কিন্তু ভাৰতবৰ্ষই যুদ্ধত মানে অৱতীৰ্ণ হ'ব বিচৰা নাই ইয়াৰ মূল কাৰণ হৈছে যে যুদ্ধখন হ'লে জিকা হাৰাটো এইটো পিছৰ কথা কিন্তু দেশৰ অৰ্থনীতি যে বেয়া ফালে গতি কৰিব সেইটো মানে সৰ্ববিদিত
1: ভাৰতে এতিয়া অপাৰেশ্যন সিন্দুৰৰ দৰে এখন যুদ্ধ সেইটো খুব সফলতাৰে মোকাবিলা কৰিছে
0: হয় সেইটোতো এটা ডাঙৰ মানে কি এটা প্ৰমাণ কৰি দিলে বিশ্ববাসীৰ আগত ওচৰ আৰু ইয়াৰ পৰা কি হৈছে আমাৰ যে প্ৰতিৰক্ষা ব্যৱস্থাটো উন্নতি হৈছে সেইটো মানে বিশ্বই গম পালে আগতে কি আছিলে যে সীমাৰ সিপালৰ পৰা আহি পেলাই আমাক আক্ৰমণ কৰে 90 দশকত যেনেকুৱা হৈছিলে তাৰ পিছৰ পৰৱৰ্তী সময়তো প্ৰায় দেখিবলৈ পাব সীমাৰ সিপাৰৰ পৰা আহি পেলাই আতংকবাদীয়ে হওক বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণে সৈন্য সামন্তই হওক আহি পেলাই ভাৰতবৰ্ষৰ বহু ক্ষতি কৰিছিলে সাধাৰণ নাগৰিকক মানে হাৰাশাস্তি কৰিছিলে কিন্তু অপাৰেশ্যন সিন্দুৰে সেই গোটেই কথাটো কিন্তু বিশ্ববাসীৰ আগত দেখুৱাই দিলে এতিয়া ভাৰতবৰ্ষ আগৰ নিচিনা হৈ থকা নাই এতিয়া ভাৰতবৰ্ষই শত্ৰুৰ ঘৰৰ ভিতৰলৈ গৈ মাৰিব তাৰমানে যদি কিবা কাৰণে ভাৰতক আঘাত কৰে সেইটো ডাঙৰ আৰু তাৰ পৰা কি হৈছে আমাৰ প্ৰতিৰক্ষা যিটো মানে ব্যৱস্থা ভাৰতে ইমানখিনি সাফল্য লাভ কৰিব বুলি আমাৰ যিসমূহ উন্নত দেশ আছিলে আমেৰিকাই হওক চাইনাই হওক ভবা নাছিলে কিন্তু অপাৰেশ্যন সিন্ধুৰে সেইটো প্ৰমাণ কৰি দিছে যে ভাৰত কোনো গুণে মানে পিছ পৰি থকা
1: নাই হয় আমি গম পাইছোঁ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 12 বছৰৰ কাৰ্যকালত যিমানখিনি কাম হৈছে আমি ইমান কম সময়ত আচলতে কথা পাতি বা আলোচনা কৰি শেষ কৰিব নোৱাৰোঁ
0: হয় মানে এইটো ভৰুকাত মানে
1: হাতী ভৰোৱাৰ নিচিনা কথা তথাপিও আমি আমাৰ শ্ৰোতাসকলক কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ শেষত আপুনি যিহেতু শিক্ষাৰ লগত জড়িত এজন ব্যক্তি শিক্ষা ক্ষেত্ৰত কিবা পৰিৱৰ্তন আহিছে নেকি সেইটোৱে অকণমান আমাৰ শ্ৰোতাক জনাব নেকি
0: হয় নিশ্চয় শিক্ষাৰ ক্ষেত্ৰত অমূল পৰিৱৰ্তন আহিছে বুলি ক'লেও ভুল নহয় কাৰণ প্ৰায় 34 বছৰৰ পিছত 1984 চনৰ পিছত ভাৰতবৰ্ষই এখন নতুন পূৰ্ণাংগ ৰাষ্ট্ৰীয় নীতি লাভ কৰিছে
1: হয়
0: য'ত পুৰণি স্কুলীয়া শিক্ষাৰ ব্যৱস্থা আছিলে 10+2 সেই ব্যৱস্থাৰ ঠাইত নতুন 5+3+3+4 আহিৰে শিক্ষা প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হৈছে য'ত প্ৰাক প্ৰাথমিক প্ৰি-প্ৰাইমাৰীক আনুষ্ঠানিক শিক্ষাৰ লগত অন্তৰ্ভুক্ত কৰা হৈছে লগতে উচ্চ শিক্ষাত উন্নত দেশসমূহৰ আৰ্হিত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰো আৰম্ভ কৰিছে আৰু য'ত শিক্ষাৰ্থীসকলৰ বাবে মাল্টিপুল এণ্ট্ৰি আৰু এক্সিটৰ ব্যৱস্থা কৰা হৈছে ধৰি লওক এজন ছাত্ৰ বা ছাত্ৰীয়ে আগতে ডিগ্ৰীত যেতিয়া পঢ়ি থাকে 3 বছৰীয়া আমাৰ স্নাতক পাঠ্যক্ৰম আছিলে তেওঁ ধৰি লওক কিবা এটা সুযোগ লাভ কৰিছে ধৰি লওক এবছৰ বা 2 বছৰ পঢ়াৰ পাছত তেওঁ এটা ভাল চাকৰি লাভ কৰিছে বা তেওঁ এটা ব্যৱসায় এটা সুযোগ লাভ কৰিছে তেতিয়া কি হয় তেওঁ যদি সেই ব্যৱসায় বা চাকৰিটোলৈ যাব বিচাৰে তেতিয়া তেওঁ পঢ়াটো আধৰুৱা হৈ যায় বাদ দিবলগীয়া হয় আৰু বহু ক্ষেত্ৰত সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকলে সেই সুযোগটো গ্ৰহণ নকৰে তেওঁলোকে এতিয়া এইটো যিটো মাল্টিপুল এণ্ট্ৰি এক্সিটৰ যিটো ব্যৱস্থা কৰিছে প্ৰথম বছৰে যদি পঢ়ি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কিবা এটা সুযোগ লাভ কৰে তেওঁ যাব পাৰিব তেতিয়া তেওঁক এখন চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা আছে আকৌ তেওঁ 2 বছৰ 3 বছৰ 5 বছৰৰ পাছত ঘূৰি আহি প্ৰথম বছৰৰ পৰা পঢ়িব নালাগে দ্বিতীয় বছৰৰ পৰা আকৌ পঢ়িব পাৰিব তেনেকৈ দ্বিতীয় বছৰত গ'লে ডিপ্ল'মা তৃতীয় বছৰ স্নাতক ডিগ্ৰী আৰু ইচ্ছা কৰিলে তেওঁ চতুৰ্থ বৰ্ষতো পঢ়িব পাৰে এতিয়া 4 ইয়াৰ্ছ আমাৰ এতিয়া অসমত প্ৰযোজ্য হ'বলৈ গৈ আছে আৰু ইয়াৰ পৰা কি হ'ব যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সেই যিটো ষ্টাডি ব্ৰেক হৈছিলে সেইটো ব্ৰেক নহয় আৰু নিজেও সুবিধা পাব আৰু ইয়াৰ কাৰণে একাডেমিক বেংক ক্ৰেডিট ABC এটা ব্যৱস্থা কৰিছে তেওঁলোকৰ ক্ৰেডিটসমূহ তাত জমা হৈ থাকিব ভাৰতৰ যিকোনো জেগালৈ গৈ তেওঁলোকে তেওঁলোকৰ পিছৰ পঢ়াখিনি সম্পূৰ্ণ কৰিব পাৰিব লগতে স্নাতক পাঠ্যক্ৰমৰ লগত আৰু এটা খুব মানে দৰকাৰী এটা হেৰি ব্যৱস্থা কৰিছে ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰিছে ইণ্টাৰ্ণশ্বিপটোৰ ব্যৱস্থা কৰিলে মানে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে বাস্তৱ জগতখনৰ লগত তেওঁলোকৰ এটা পৰিচয় হয় কাৰণ মই এতিয়া কিবা এটা ছাবজেক্ট পঢ়ি আছোঁ সেই বিষয়টো বা সেই

0: পাঠ্যক্ৰমটোৰ ব্যৱহাৰিক দিশ আছে নে নাই সেইটো তেওঁ গম পাব ইণ্টাৰ্ণশ্বিপৰ যোগেদি, বা কেনেকুৱা বিষয়ৰ পৰা আমি অধ্যয়ন কৰিলে আমি ভৱিষ্যতে
1: প্ৰেক্টিকেল
0: অৰিয়েণ্টেড সেইটো এটা হয়। তাৰোপৰি আপোনালোকে দেখিছেই যে এতিয়া বৰ্তমান আমাৰ যুগত আই আই টি আই আই এম এইমছৰ সংখ্যা বৃদ্ধি কৰিছে চৰকাৰে লাহে লাহে, আৰু চিকিৎসাৰ ক্ষেত্ৰতো মানে আসন বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে। তাৰোপৰি ডিজিটেল শিক্ষাৰ প্ৰসাৰ হৈছে, এইটো কোভিড 19ৰ সময়ৰ পৰাই হৈছিলে ডিজিটেল শিক্ষাৰ প্ৰসাৰ। এতিয়া লাহে লাহে মানে কেইবাটাও ডিজিটেল প্লেটফৰ্ম মানে শিক্ষাৰ কাৰণে গঢ়ি উঠিছে, দীক্ষাই কওক স্বয়মেই কওক, লগতে স্কিল ডেভেলপমেণ্টৰ ওপৰতো কৰিছে,
1: বিশ্ববিদ্যালয় গঠন হৈছে,
0: হয় বিশ্ববিদ্যালয় আমাৰ এতিয়া মংগলদৈত এখন স্কিল ইউনিভাৰ্চিটি স্থাপন হৈছে, আৰু এতিয়া নতুন যিটো শিক্ষানীতি আছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 তাত আপোনাৰ ক্লাছ ছিক্সৰ পৰাই ষষ্ঠ শ্ৰেণীৰ পৰাই এই স্কিল এডুকেশ্যনটো মানে দক্ষতা বিকাশ যিটো শিক্ষা সেইটো সংযোজন ঘটোৱা হৈছে।
1: হয়, গতিকে আমি গম পাইছোঁ এই আলোচনাৰ পৰা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই 12 বছৰীয়া শাসনকালত ভাৰতবৰ্ষত আমূল পৰিৱৰ্তন ঘটিছে সকলো ক্ষেত্ৰতে, আৰু অনাগত দিনতো আমি আৰু বহু পৰিৱৰ্তন দেখিবলৈ পাম বুলি আমি আশা কৰিছোঁ। আৰু এই অনুষ্ঠানটিৰ আমাৰ ইতিমধ্যে সময়ো শেষ হৈ আহিল, আপুনি আজি ইমানখিনি সময় আমাক দিলে তাৰ বাবে আপোনালৈ পুনৰ ধন্যবাদ জনাই এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ।
0: আজি এইটো সুন্দৰ এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আকাশবাণী তেজপুৰে মোক আমন্ত্ৰণ জনোৱাৰ বাবে আকাশবাণী তেজপুৰৰ সকলো কৰ্মকৰ্তাক মোৰ পিনৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞ জ্ঞাপন কৰিছোঁ, ধন্যবাদ।
1: হয়, শ্ৰোতে ইমান পৰে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 12 বছৰীয়া শাসনকালৰ সাফল্য আৰু পদক্ষেপৰ বিষয়ে কিছু কথা শুনিলে। এই অনুষ্ঠানটিত আমাৰ সৈতে আছিল তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকা। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।
2: শ্ৰোতাসকলে বিশেষ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

অধিবেশনৰ অন্ত পৰিল। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছিল অম্লানজ্যোতি দত্ত আৰু সমীৰ নাৰ্জাৰী। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। কাইলৈ বিয়লি 5:25 AK মিটাৰ আৰু বেণ্ডত আমাৰ বিয়লিৰ অধিৱেশনৰ পুনৰ মুকলি কৰা হ'ব। এই প্ৰতিশ্ৰুতিৰে প্ৰধান সহযোগী জিনিয়া শৰ্মাৰ সৈতে মল্পনা।